নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 8 দিন, 1948 শকাব্দৰ ভাদৰ 4 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 26 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 44 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আৰাধনা বৰা আৰু বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, পম্পা চন্দ্ৰা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমৰেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰান্তিকা চান্দিলৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, জ্যোতিকা কলিতাই গোৱা লোকগীত, যদুখনিকৰ আৰু সংগীবৃন্দই গোৱা টোকাৰী গীত, বীৰেণ বৰা আৰু লগৰীয়াসকলৰ কণ্ঠত দেহ বিচাৰৰ গীত আৰু শেষত এটি ভজন শুনিলে মন্দিৰা লাহিৰীৰ কণ্ঠত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী সমাচার।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIRৰ মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
1: অসমীয়া গীতৰ সাহিত্যিক মূল্যাংকনৰ বিষয়ে ভূপেন হাজৰিকাই কৈছে, জীৱন দুখৰ মাজেৰে, সৌন্দৰ্যৰ মাজেৰে, ধ্বংস আৰু সৃষ্টিৰ মাজেৰে আৱহমান কাল চলি আহিছে, প্ৰতিদিনে চলিছে, ইয়াৰ যেন শেষ নাই। আৰু গীতিকবিয়েও চিৰকাল সেই জীৱনৰ কথাই কৈছে আৰু তাৰো শেষ নাই। এই অভিজ্ঞতাক গীতিকবিয়ে কেতিয়াবা দূৰৰ পৰা দেখিছে, কেতিয়াবা নিচেই ওচৰৰ পৰা। গীত স্তিমিত ধ্বনিপ্ৰবাহ আৰু শান্ত আৱেগৰ মাজে মাজে দূৰত্বজনিত। এনে আৱেগৰ হয়তো দ্ৰুত তাল নাই, কণ্ঠ আপোনা আপুনি মৃদু হৈ আহে। গীতিসাহিত্য কেতিয়াবা বিষয়বস্তুৰ সান্নিধ্যৰ বাবে উদ্দেলতাপূৰ্ণ, পূৰ্ণ কণ্ঠে দ্ৰুত গতিৰ মাধ্যমেৰে সি প্ৰকাশ বিচাৰে। সেই গীতি কবিতাই উপযুক্ত সুৰৰ মাধ্যমেৰে মূৰ্ত হৈ উঠিব খোজে। সুৰ আৰু কথাৰ ভাৰসাম্য হেৰালে সেই গীত গীত নহয়, হয় কিম্ভূত কিমাকাৰ কিবা এটি। আজি অসমৰ আধুনিক গীত জগতত এপিনে যেনেকৈ সুস্থ বলিষ্ঠ সুন্দৰ পৰীক্ষা চলিছে, আনফালে তেনেকৈ প্ৰেমৰ নামত, দেশৰ নামত কিম্বা মাখিচাল পৰসা গীতৰ কাৰখানাত লাৰ্জ স্কেল প্ৰডাকশ্যনো বহুতো হোৱা দেখা গৈছে। ই ক্ষোভৰ কথা। সক্ষম স্ৰষ্টাৰ সুন্দৰ গীত সৃষ্টিৰ কথা সুৰৰ অক্ষম অনুকৰণ কৰাক সদায় সংগীত বুলিব নোৱাৰি। আমাৰ গীত জগত এনে দোষৰ পৰা মুক্ত হ'ব লাগিব। আধুনিক গদ্যত বা কবিতাত গীতিমায়িতা বা লিৰিচিজিম যদি থাকিব পাৰে, তেন্তে লিৰিকত সাহিত্যিক মূল্য নাথাকিব কিয়? কবিতাৰ উপলব্ধিও ৰূপময়, গীতি সাহিত্যৰো সেয়েই। গীতৰ উপলব্ধি আৱেগজড়িত, কবিতাৰো দুয়োৰে আবেদন প্ৰধানতঃ হৃদয়ৰ নিচেই কাষত। কবিতাৰ উপলব্ধি সকলো সময়তে ব্যক্তিগত অথচ সাৰ্বজনীনো। সাহিত্যৰ প্ৰয়োজনত দুয়োটা সাৰ্বজনীন হ'ব লাগে, অথচ এটা কথা নুই কৰিব নোৱাৰি। বিশুদ্ধ সাৰ্বজনীনতাৰ প্ৰকৃতি তন্ময়, গতিকে তাৰে সদায়েই আৱেগ সঞ্চাৰ কৰা অসম্ভৱ। আৱেগ সঞ্চাৰৰ কাৰণে ঠিক কবিতাৰ দৰেই গীতি সাহিত্যটো প্ৰয়োজন এটি বিশেষ ব্যক্তিৰ অতীত, বৰ্তমান বা ভৱিষ্যতৰ মনোভংগীৰ সংমিশ্ৰণ। জীৱনটোনো কিমান পৰ, কেইটিমান মুহূৰ্ত, কেইটামান প্ৰহৰ, কিন্তু কি বিশাল অনিঃশেষ সৌন্দৰ্যৰ মাজেৰে সেই মুহূৰ্ত, সেই প্ৰহৰ আহিছে ৰূপৰ মাজেৰে, মাধুৰ্যৰ মাজেৰে। সিহঁতে যেন চিৰস্মৰণীয় হ'বলৈ ক্ষুধাৰ হাত পাতি আছে। সেই মুহূৰ্ত হয়তো আহিও শেষো হৈ যায়, কিন্তু মাধুৰ্যৰটো শেষ নাই। সেই মুহূৰ্তকে নাট্যকাৰে নাটকেৰে, চিত্ৰকাৰে তুলিকাৰে, গীতিকাৰে গীতেৰে, নৃত্যবিদে নৃত্যমুদ্ৰাৰে, কবিয়ে কবিতাৰে চিৰদিনৰ বাবে সৃষ্টিত বন্দী কৰি ৰাখে। সেয়েই হয় সংস্কৃতি। গতিকে সাহিত্য আৰু সংস্কৃতি বা কবিতা আৰু গীত জানো বৰ লগা ভগা নহয়। সেয়ে সাংস্কৃতিক সন্মিলনী বা সংগীত সন্মিলনীক মাথো আলংকাৰিক অংগৰূপে ব্যৱহাৰ কৰা দেখিলে বা লোকসংগ্ৰহৰ মাধ্যম বুলিলে বা ই অত্যাৱশ্যকীয় নহয় বোলা শুনিলে দুখ লাগে। সংস্কৃতি এটি জীৱন দৃষ্টি। এই জীৱন দৃষ্টি বা সংস্কৃতি নহলে সাহিত্যই কঢ়িয়াব কি? ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, সিহঁততো সকলো বাটৰুৱা, তুমি বাটৰ দাঁতিৰ। আজিৰ সঁচা আধুনিক গীতিকাৰো ঠিক তেনেকৈ জীৱনৰ বাটৰ দাঁতিত থিয় হৈ চিৰপ্ৰবহমান সামূহিক বা ব্যক্তিগত মানৱ গতিক নিৰীক্ষণ কৰি গীতেৰে প্ৰকাশ কৰে। সঁচা আধুনিক গীত সৃষ্টিয়ে মানৱতাত বিশ্বাস কৰে, জনজীৱনৰ প্ৰতীকেৰে মানৱতাক স্পৰ্শ কৰিব খোজে। মানৱতাবাদী গণতন্ত্ৰত বিশ্বাসী সাহিত্যিক ৱাইল্ড হুইটমেনেও কৈছিল, আমাৰ যদি সুৰীয়া আত্মা নাথাকে, আমি আনৰ সুৰীয়া আত্মা বুজিম কেনেকৈ?
0: আজিৰ মুকুতামালা ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে অশ্বিনী বিৰে দেশপাণ্ডেৰ কণ্ঠত অহিৰ ভৈৰৱ ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

তৰংগ আজিৰ অনুষ্ঠানত ষ্ট্ৰোক সম্পৰ্কীয় সজাগতা এই সম্পৰ্কে ডক্টৰ তাপসীম নাথৰ সৈতে কথা পাতিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাসৰ গল্প আৰু নীলিমা ঠাকুৰীয়াসকৰ কবিতা শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত যোগেশ ভৰালীৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপি ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:30 আইডিঅ' বুলনী অনুষ্ঠানত স্বাস্থ্য শিতানত ঋতুস্ৰাৱজনিত সমস্যাত হোমিঅ'পেথিক চিকিৎসা এই বিষয়ে ডাক্তৰ কংকনা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ। দিনৰ 1:50 মণিকা দাসৰ কণ্ঠৰ লোকগীত। বিয়লি 5:25 নলবাৰীৰ বালাডিংডিঙিত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু সমাধান এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অসীম কুমাৰ বৰা আৰু বিপুল খাটনিয়াৰে। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। জ্ঞান বিজ্ঞান প্ৰচাৰ কৰা হ'ব 6:55, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকাৰ শিল্পী লোকনাথ গোস্বামী, দীপশিখা বৰদলৈ, অপূৰ্ব বেজবৰুৱা, অৰুন্ধতী শৰ্মা চৌধুৰী আৰু অনুপ হাজৰিকা। 9:15 চিৰাং জিলাৰ ৰেহৰু। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ,

দিনৰ 11:05 পৰাগমালা লাইভ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মিহিৰ বৰদলৈৰ কণ্ঠৰ আধুনিক গীত, 1:20 নগেন্দ্ৰ নাথ আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি, 1:35 বিপুল বৰুৱাৰ পৰিচালনাত সুৰ সমলয়, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশমমানৰ বাবে সমাজ বিজ্ঞানৰ পাঠ, আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য যুগুতাই আগবঢ়াব ডক্টৰ জলি বৰঠাকুৰে। 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত অনিতা মিথি বৰদলৈৰ কণ্ঠৰ তিৱাগী, নিশা 8:02 ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাটক কালকোট, প্ৰযোজনা নীলু চক্ৰৱৰ্তী। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান আৰু 9:00 বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

800-316-6944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-9

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: ষ্ট্ৰোক কি? আপুনি কেনেকৈ জানিব যে এজন ব্যক্তিৰ ষ্ট্ৰোক হৈছে? ষ্ট্ৰোক হ'লে প্ৰথমে কি কৰা উচিত? এনেবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 পৰা প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে। আজি শুনিবলৈ পাব মহাবাহু শাখাত আমাৰ অতিথি ডাক্তৰ তাপসীম নাথ। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠান। শুনিবলৈ নাপাহৰিব।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
2: আৱৰ ভইচ গেটস ইউ হাৰ্ড এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
4: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
5: গ্ৰহাণু বা এষ্টৰইড দ্বিতীয় খণ্ড। 1845 চনত জ্যোতিৰ্বিজ্ঞানী কাৰ্ল এল হেংকে পঞ্চমটো গ্ৰহাণু এষ্ট্ৰিয়া আৱিষ্কাৰ কৰে। এনেদৰে 1864 চনলৈকে মুঠতে 88টা গ্ৰহাণু আৱিষ্কাৰ হয়। 1891 চনলৈকে ইয়াৰ সংখ্যা 322লৈ বৃদ্ধি পায় আৰু 1891 চনতে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী মেক্স উলফে গ্ৰহাণু আৱিষ্কাৰৰ বাবে আলোকচিত্ৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়ে গ্ৰহাণু আৱিষ্কাৰৰ হাৰ বহু পৰিমাণে বৃদ্ধি কৰে। এই পদ্ধতিৰে আৱিষ্কাৰ কৰা প্ৰথমটো গ্ৰহাণু হ'ল ব্ৰুচিয়া আৰু যোৱা শতিকাৰ শেষলৈকে ইয়াৰ সংখ্যা 7000টা অতিক্ৰম কৰে। 2019

0: চনৰ অক্টোবৰ মাহত পৃথিৱীৰ কাষেৰে মুঠ 5টা এষ্টেৰইড পাৰ হৈ গৈছিল, যি কথা শেষ মুহূৰ্তত ধৰা পেলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ নাছাৰ বিজ্ঞানীসকলে। এই 5টা এষ্টেৰইডৰ নাম দিয়া হয় 2019 TU, 2019 TW1, 2019 RK, 2019 TC1, 2019 SB6, 2019 TM আৰু 2019 TS। ইয়াৰ সৰ্ববৃহৎ এষ্টেৰইডটো ইজিপ্তৰ গ্ৰেট পিৰামিড অৱ গিজাতকৈও ডাঙৰ আছিল। এষ্টেৰইডকেইটাৰ ব্যাস 27-38 মিটাৰ আছিল। মহাকাশৰ বস্তুৰ হিচাপত ইহঁতৰ আকাৰ অতি ক্ষুদ্ৰ যদিও পৃথিৱীৰ সৈতে ইহঁতৰ সংঘাত হোৱাহেঁতেন ই অতি ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিলেহেঁতেন, এইবুলি মহাকাশ বিজ্ঞানীসকলে মত পোষণ কৰিছে। গ্ৰহাণুৰ নামকৰণ কৰোঁতে এক বিশেষ পদ্ধতি ব্যৱহাৰ কৰা হয়। গ্ৰহাণুৰ সংখ্যা যথেষ্ট বেছি হোৱা বাবে গ্ৰহাণুবোৰৰ নামৰ লগতে একোটা ক্ৰমাংক সংযোগ কৰা হৈছে। গ্ৰহাণুসমূহৰ কক্ষপথ শুদ্ধভাৱে নিৰ্ণয় কৰাৰ পাছত এই ক্ৰমাংকসমূহ সংযোগ কৰা হয়। উদাহৰণস্বৰূপে ছিৰিজৰ আনুষ্ঠানিক নাম 1 ছিৰিজ, পালাছৰ নাম 2 পালাছ ইত্যাদি। এতিয়ালৈকে 5000ৰো অধিক গ্ৰহাণুক ক্ৰমাংক প্ৰদান কৰা হৈছে। এই গ্ৰহাণুক ক্ৰমাংক দিয়াৰ লগে লগে ইয়াৰ আৱিষ্কাৰকক গ্ৰহাণুটোৰ এটা নাম দিবলৈ অনুমতি প্ৰদান কৰা হয়। বৰ্তমান অৱশ্যে এনেদৰে বাছনি কৰা নাম অনুমোদনৰ বাবে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থালৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে 1894 চন আৰু 1895 চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এডৱাৰ্ড ই বাৰ্ণাৰ্ডে প্ৰথম 4টা গ্ৰহাণুৰ ব্যাস নিৰ্ণয় কৰিছিল। সেই হিচাপে আটাইতকৈ ডাঙৰ গ্ৰহাণু ছিৰিজৰ ব্যাস আছিল প্ৰায় 8 কিলোমিটাৰ। 1951 চনত জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট জে অপিকে ডাঙৰ গ্ৰহবোৰৰ কাষেৰে পাৰ হৈ যোৱা গ্ৰহাণুবোৰৰ জীৱনকাল নিৰ্ণয় কৰে। অপিকৰ মতে গ্ৰহাণুবোৰ হ'ল উদ্দায়ী পদাৰ্থখিনি বাষ্পীভূত হৈ শেষ হৈ যোৱা ধূমকেতুসমূহৰ নাভিৰ অৱশিষ্ট অংশ। 1964 চনত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী হান্স জি হাৰ্টছে ভেষ্টা গ্ৰহাণুৰ ভৰ নিৰ্ণয় কৰে। 1969 চনত আমেৰিকাৰ বিজ্ঞানী থমাছ মেককৰ্ট, জন বি আডামছ আৰু টৰেন্স ডি জনছনে বৰ্ণালী বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰি ভেষ্টাৰ উপৰিভাগৰ মণিক সম্পৰ্কে অধ্যয়ন কৰে। নতুন যন্ত্ৰপাতি আৰু পদ্ধতিৰ প্ৰয়োগে পৰৱৰ্তী কালত গ্ৰহাণু সম্পৰ্কে অধ্যয়ন আৰু বেছি ব্যাপক আৰু বিস্তৃত কৰি তোলে। গ্ৰহাণুবোৰ সাধাৰণতে প্ৰায় বৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। অৱশ্যে ইয়াতো ব্যতিক্ৰম দেখা যায়। মঙল গ্ৰহৰ কক্ষপথৰ ভিতৰলৈ সোমাই আহিব পৰা গ্ৰহাণুবোৰক ওচৰৰ গ্ৰহাণু বোলা হয়। এই গ্ৰহাণুবোৰক কেইবাটাও শ্ৰেণী আৰু উপশ্ৰেণীত বিভক্ত কৰা হৈছে। সবাতোকৈ দূৰৈত থকা গ্ৰহাণুবোৰৰ শ্ৰেণীটোৰ নাম হ'ল মঙল অতিক্ৰমী বা মাৰ্চ ক্ৰছাৰ। এইবোৰে মঙল গ্ৰহৰ কক্ষপথ অতিক্ৰম কৰে কিন্তু কক্ষপথৰ অনুসূৰ 1.3 এষ্ট্ৰনমিকেল ইউনিটতকৈ বেছি হয়। পৃথিৱীৰ ওচৰৰ গ্ৰহাণুবোৰ চিনাক্ত কৰা, এইবোৰৰ কক্ষপথ নিৰ্ণয় কৰা, ইহঁতৰ আলোকচিত্ৰ গ্ৰহণ কৰা, এইবোৰে পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা সম্পৰ্কে আৰু ইহঁতৰ আকাৰ, আকৃতি, সংযুক্তি আদি নিৰ্ণয় কৰাৰ বাবে ইতিমধ্যে বিভিন্ন গৱেষণা আৰম্ভ হৈছে। এনে গৱেষণাৰ অধীনত 2001 চনৰ মাজভাগলৈকে 1400ৰো বেছি পৃথিৱীৰ ওচৰৰ গ্ৰহাণু আৱিষ্কাৰ কৰা হৈছে। ইয়াৰ প্ৰায় 500টামানৰে ব্যাস 1 কিলোমিটাৰ বা তাতোকৈ বেছি। পৃথিৱীৰ ওচৰৰ এই গ্ৰহাণুবোৰৰ 300টামানক সম্ভাৱ্য বিপদজনক গ্ৰহাণু বুলি ধৰি লোৱা হৈছে। অৰ্থাৎ এইবোৰ গ্ৰহাণুৰ লগত পৃথিৱীৰ সংঘৰ্ষ হোৱাৰ সম্ভাৱনা অধিক।
1: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা পুনৰ কৈছোঁ, জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম

0: নিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী। এতিয়াৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা যথাসম্ভৱ সাধাৰণ উপযোগী কৰিডৰ বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডে কালি ৱেলিংটনত দ্বিতীয় প্ৰতিৰক্ষা কৌশলগত আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত বাণিজ্যৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ কথা দোহাৰিছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ভিয়েটনাম, লাওছ আৰু পালাত আঠদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভিয়েটনামত উপস্থিত হৈছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত

তৃতীয় দিনৰ সামৰণি লৈ প্ৰথম ইনিংছত আঠ উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাই আজিৰ খেল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি সেৱা, বিশেষকৈ বৃহৎ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা কৰাৰ সময়ত যথাসম্ভৱ সাধাৰণ উপযোগী কৰিডৰ বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সেৱা তীৰ্থত প্ৰগতিৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে মন্ত্ৰালয় আৰু ৰাজ্যসমূহক এনে প্ৰকল্পসমূহৰ পৰিকল্পনা পৰ্যায়তে কাৰিকৰী আৰু অৰ্থনৈতিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সংহত দৃষ্টিভংগীৰে পৰীক্ষা নিৰীক্ষা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণ মানৰ সৈতে আপোচবিহীন হৈ কৰিব লাগিব। তেওঁ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ লগতে ৰূপায়ণকাৰী সংস্থাসমূহক আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা প্ৰতিটো পৰ্যায়তেই মান অটুট ৰাখিবলৈ আহ্বান জনায়। এই বৈঠকত শ্ৰীমোদীয়ে 9খন ৰাজ্যত 30,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে 6টা আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। যোগাযোগ শক্তিশালী কৰা, ঔদ্যোগিক আৰু অৰ্থনৈতিক কাৰ্যকলাপত সহযোগিতা আগবঢ়োৱা, ৰাজহুৱা সেৱা উন্নীত কৰাকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা, নিৰ্মাণকাৰী সংস্থাসমূহৰ সমন্বয় আৰু নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহ নিষ্পত্তিৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে পৰ্যালোচনা কালত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আন্তঃগাঁথনি প্ৰকল্পসমূহত বিলম্ব হোৱাৰ ফলত ব্যয় বৃদ্ধিৰ লগতে নাগৰিক, ব্যৱসায় আৰু অৰ্থনৈতিক ক্ষেত্ৰত সুবিধাসমূহ লাভ কৰাটো লেহেমীয়া হয়। আন্তঃগাঁথনি প্ৰকল্পসমূহ সুকীয়া সুকীয়াকৈ নহয়, বৰং সংহত ৰূপত তত্বাৱধান কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। একোটা প্ৰকল্পৰ বাবে সময় আৰু নিৰ্দিষ্ট পৰিমাণৰ ধন ব্যয় কৰাৰ ফলত সামগ্ৰিকভাৱে সমগ্ৰ প্ৰকল্পটো নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ'ব লাগে বুলিও শ্ৰীমোদীয়ে কয়। তেওঁ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহক প্ৰকল্প লেহেমীয়া কৰিব পৰা জটিলতাসমূহ আঁতৰ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে। তেওঁ লগতে প্ৰকল্পৰ ৰূপায়ণৰ প্ৰতিটো স্তৰতেই দায়বদ্ধতাৰে সক্ৰিয় কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈও আহান জনায়। শ্ৰীমোদীয়ে ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰী ষ্টেক পৰ্যালোচনা কৰাৰ সময়ত কৃষি সম্পৰ্কীয় তথ্যৰ পৰা অধিক সুফল লাভ কৰাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি শেহতীয়া ডিজিটেল প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ এগ্ৰী ষ্টেক ব্যৱস্থা গঢ় দিয়াৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। ডিজিটেল গ্ৰেপ্তাৰকে ধৰি চাইবাৰ জালিয়াতিৰ গোচৰসমূহ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত প্ৰতিৰোধৰ বাবে প্ৰশিক্ষণ, সজাগতা আৰু উচিত শিক্ষাৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁ বিশেষকৈ জ্যেষ্ঠ নাগৰিক, যুৱ প্ৰজন্ম আৰু সমাজৰ দুৰ্বল অংশই যাতে এনে জালিয়াতিৰ বলি নহয় তাৰ বাবে জনসজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতে প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় কৌশলগত সন্মিলন NSSCৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শক্তিশালী আভ্যন্তৰীণ সুৰক্ষাক পূৰ্ব চৰ্ত বুলি ক'ব পাৰি। শ্ৰীশ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহে মাদক দ্ৰব্যৰ সৰবৰাহ, নক্সালবাদ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যাহ্বানসমূহ জটিল ৰূপ ধাৰণ কৰাৰ পূৰ্বেই মীমাংসা কৰাহেঁতেন দেশে কেইবা দশকজুৰি ইয়াৰ নেতিবাচক পৰিণাম ভোগ কৰিবলগীয়া নহলহেঁতেন। তেওঁ কয় যে চৰকাৰে আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ এই তিনিটা ক্ষেত্ৰৰ ভয়াৱহ প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ বাবে ৰাজ্যসমূহৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় সংস্থা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী প্ৰশংসাৰ যোগ্য। তেওঁ কয় যে NSSC মঞ্চই পৰৱৰ্তী 15-20 বছৰৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ বিশ্লেষণ কৰি তাৰ নিষ্পত্তিৰ কৌশল উদ্ভাৱন কৰা উচিত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা বছৰৰ ভিতৰত নতুন ফৌজদাৰী আইন 300% কাৰ্যকৰী কৰা হ'ব আৰু ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয় পৰ্যায়লৈ 3 বছৰৰ ভিতৰত ফৌজদাৰী গোচৰৰ নিষ্পত্তি নিশ্চিত কৰি অপৰাধীক দোষী সাব্যস্ত কৰাৰ হাৰ 25% বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত 8 মাহত তেওঁ দেশৰ সীমান্ত অঞ্চলত অৱস্থিত আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰি ৰাজ্যসমূহৰ সৈতে চতুৰ্পক্ষীয় সীমান্ত সুৰক্ষা দৃষ্টিভংগীৰে নথি বিনিময় কৰিছিল বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে কয় যে শীঘ্ৰেই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে দেশখন কোনো অবৈধ লোকৰ বাবে আশ্ৰয়থলী নহয় আৰু কেৱল নাগৰিকসকলৰহে ইয়াত বাস কৰাৰ অধিকাৰ আছে। অনুপ্ৰৱেশকাৰীসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনীতি আৰু জনগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য কৰে। দেশত মাদক দ্ৰব্য মুক্ত কৰিবলৈ চিনাক্তকৰণ, ব্যাহতকৰণ আৰু ধবংস কৰা এই তিনিটা দৃষ্টিভংগীৰে ৰাজ্যসমূহৰ আৰক্ষী বাহিনীয়ে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ভৱিষ্যনিধি 2026-2029 কাৰ্যকৰী কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু নিউজিলেণ্ডে কালি ৱেলিংটনত সম্পন্ন হোৱা দ্বিতীয় প্ৰতিৰক্ষা কৌশলগত আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত

0: মুক্ত বাণিজ্যৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ কথা দোহাৰিছে। এই উচ্চ পৰ্যায়ৰ আলোচনাত সামুদ্ৰিক সুৰক্ষা, যুটীয়া সামৰিক প্ৰশিক্ষণ আৰু সামগ্ৰিকভাৱে প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এটা বিবৃতি অনুসৰি দুয়োপক্ষৰ প্ৰতিনিধিয়ে দেশ দুখনৰ মাজত উদ্ভৱ হোৱা নতুন কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত সৰ্বাত্মকভাৱে আলোচনা কৰে। 2030 চনৰ ভিতৰত ভাৰত আৰু নিউজিলেণ্ডৰ কৌশলগত সহযোগিতাৰ পৰিকল্পনা ৰূপায়ণ কৰাৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হয়। প্ৰতিনিধিসকলে দুয়োখন দেশৰ মাজত যুটীয়া সামৰিক অনুশীলন, দেশ দুখনৰ মাজৰ বিষয়াৰ আদান প্ৰদান আৰু সামুদ্ৰিক, বায়ু তথা স্থল সেনাবাহিনীৰ গোটসমূহৰ সৈতে প্ৰতিৰক্ষা ষ্টাফ কলেজত সহযোগিতা কৰাৰ বিষয়ে আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভিয়েটনাম, লাওচ আৰু পালাত 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভিয়েটনামত উপস্থিত হৈছে। শ্ৰীমাৰ্ঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃবৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওচলৈ যাব। ভাৰত আৰু লাওচৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 বছৰ উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালাও ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বত ভাগ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। 2 ছেপ্টেম্বৰত তেওঁ 3খনীয়া ৰাষ্ট্ৰ ভ্ৰমণৰ সামৰণি পৰিব। ত্ৰিদেশীয়া ভ্ৰমণসূচীৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই এইদৰে কয়।
1: অংশীদাৰসকলৰ লগতে আমি প্ৰৱাসী ভাৰতীয়সকলকো আমি লগ কৰিম। এটা 3খন ৰাষ্ট্ৰতে আমি এক বিস্তৃত কাৰ্যসূচীৰে 25 তাৰিখৰ পৰা যাত্ৰা আৰম্ভ কৰি 3 তাৰিখে পামহি। আৰু পুনৰবাৰ দোহাৰিছোঁ যে আমাৰ প্ৰায় ওচৰৰে 2খন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ ভিয়েটনাম আৰু লাও ইণ্ডিয়াৰ সৈতে আমাৰ এক গভীৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। বিভিন্ন দিশ আমি আলোচনা কৰাৰ লগতে মূলত আমি মালাও অনুষ্ঠিত হ'বলগীয়া 55 সংখ্যক
0: ভাৰত আৰু মৰক্কোৱে 2030 চনৰ ভিতৰত বাণিজ্য, বিনিয়োগ আৰু ঔদ্যোগিক খণ্ডত দ্বিপাক্ষিক সহযোগিতা দুগুণলৈ বৃদ্ধি কৰাৰ এক অভিলাষী লক্ষ্য স্থিৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰত মৰক্কোৰ এক শক্তিশালী, অধিক গতিশীল অংশীদাৰিত্বৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সংস্কাৰৰ বাবে সৰ্বসন্মতিক্ৰমে সংসদীয় সমিতিয়ে এখন খচৰা প্ৰতিবেদন গ্ৰহণ কৰিছে। NTAৰ সংস্কাৰ আৰু শক্তিশালীকৰণৰ প্ৰতিবেদনখনে সমিতিৰ সদস্যসকলৰ সমৰ্থন লাভ কৰাৰ পাছতেই পেনেলে গ্ৰহণ কৰিছে। কংগ্ৰেছৰ সদস্য মুকুল ৱাছনিকৰ নেতৃত্বত গঠিত কমিটিখনে 382 নং প্ৰতিবেদন সন্দৰ্ভত আলোচনা আৰু গ্ৰহণৰ বাবে 6ষ্ঠবাৰৰ বাবে বৈঠকত মিলিত হৈছিল। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 265 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰিব। দলটোৰ 2টা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তি ঘোষণা কৰে। ভাৰতৰ হৈ দেৱদত্ত পাডিক্কলে 117 আৰু ধ্ৰুৱ জুৰেলে 115 ৰাণ কৰে। ভাৰত এই খেলখনত জয়ী হলে 2025-27 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰত 4ৰ্থ স্থানলৈ উন্নীত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ পৰিবহণ আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনাত যথাসম্ভৱ সাধাৰণ উপযোগী কৰিডৰ বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে প্ৰতিটো ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে আভ্যন্তৰীণ সুৰক্ষা শক্তিশালী কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডে কালি ৱেলিংটনত দ্বিতীয় প্ৰতিৰক্ষা কৌশলগত আলোচনাত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত বাণিজ্যৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ কথা দোহাৰিছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাই আজিৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 7:55
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

২৪ তাৰিখ পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 5:02 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:47 11 ছেকেণ্ড।

এডৱাৰ্ড মণ্টেগুৱে কৈছিল, মিছাৰ সহায়েৰে বিপদ এটাৰ পৰা সাৰিব পাৰি, কিন্তু মিছা পৰিহাৰ কৰি বিপদৰ সন্মুখীন হ'লে অসীম আনন্দ পোৱা যায়। অসমৰ প্ৰথম পদাৰ্থ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ ভূমিধৰ চৌধুৰীৰ আজি স্মৃতি দিৱস। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত দীঘলীয়া সময় ধৰি অধ্যাপনা কৰিছিল আৰু উত্তৰ পূৰ্বাঞ্চলত পদাৰ্থ বিজ্ঞান শিক্ষাৰ এক শক্তিশালী পৰম্পৰা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা আৰু বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেখেতে আজীৱন সাধনা কৰি গৈছিল। অসম তথা অবিভক্ত গোৱালপাৰা জিলাৰ বিশিষ্ট সাহিত্যিক তথা ভাষা সাহিত্য সংস্কৃতিৰ গৱেষক, ইতিহাসবিদ, পুৰাতত্ত্ববিদ, জাতীয়তাবাদী নেতা, স্বাধীনতা সংগ্ৰামী, প্ৰবন্ধকাৰ আৰু এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া শিৱানন্দ শৰ্মাৰ আজি স্মৃতি দিৱস। 1928 চনৰ 14 মে তাৰিখে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ পুৰণি বজাৰ অঞ্চলত তেখেতৰ জন্ম হৈছিল। অসম চৰকাৰৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা শিৱানন্দ শৰ্মাৰ অসমৰ প্ৰতিটো অঞ্চলৰ ইতিহাস, ভাষা, সংস্কৃতিৰ লগত আছিল গভীৰ পৰিচয়। নিজৰ প্ৰশাসনিক দায়িত্ব পালনৰ উপৰিও জীৱনৰ বেছিভাগ সময় তেখেতে গোটেই অসমৰ পৰ্বত পাহাৰ চুকে কোণে অক্লান্তভাৱে ঘূৰি ফুৰি ৰাজ্যখনৰ চাৰিওফালে সিঁচৰতি হৈ থকা পুৰণি ভাস্কৰ্য, শিলালিপি তথা মন্দিৰৰ স্থাপত্যৰ মাজত ইতিহাসৰ সমল বিচাৰি ফুৰিছিল। কেৱল পুৰাতত্ত্বই নহয়, ভাষা, সংস্কৃতি, লোকগীত, নাট্য, ধৰ্ম আদি প্ৰায় সকলো বিষয়তে তেখেতৰ অধ্যয়ন, গৱেষণা প্ৰসূত ৰচনাৰাজি আজি সমগ্ৰ অসমবাসীৰ বাবে আপুৰুগীয়া সম্পদ। শিৱানন্দ শৰ্মাই বিভিন্ন বিষয়ত ৰচনা কৰা প্ৰায় 23খনমান গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। 1976 চনত তেখেতে ৰচনা কৰা গোৱালপাৰা জিলাৰ ইতিহাস, জিলাভিত্তিক ইতিহাসৰ বিদ্যায়তনিক দৃষ্টিভংগীৰে লিখা এখন ব্যাপক পৰিসৰৰ একক আৰু প্ৰামাণ্য গ্ৰন্থ। আজীৱন ভাষা সংস্কৃতিৰ সাধক শিৱানন্দ শৰ্মাই পোনপ্ৰথমে কুশান আৰু পদ্মপুৰাণ মঞ্চত উপস্থাপন কৰাৰ উপৰিও অৱলুপ্তপ্ৰায় গোৱালপৰীয়া লোকগীতৰ দলসমূহ একত্ৰিত আৰু সংগঠিত কৰি মঞ্চস্থকৰণৰ ব্যৱস্থা কৰিছিল। 1971 চনত তেখেতে প্ৰকাশ কৰি উলিয়াইছিল গোৱালপৰীয়া লোকনৃত্য বিষয়ক গ্ৰন্থ গোৱালপাৰা জিলাৰ সংস্কৃতি সংৰক্ষণ। 2007 চনত তেখেতৰ পুৰাতাত্ত্বিক আৱিষ্কাৰৰ বিষয়ে লিখা গ্ৰন্থ সোণৰ খনি ৰূপৰ পাহাৰ প্ৰকাশ পাইছিল। সাহিত্যিক পেঞ্চনাৰ, অসম সাহিত্য সভাৰ আজীৱন সদস্য এইগৰাকী সাহিত্যিকে সাহিত্য সংস্কৃতিলৈ আগবঢ়াই থৈ যোৱা বিভিন্ন বিষয়ৰ ৰচনাসমূহ একেলগে সন্নিৱিষ্ট কৰি 2017 চনত প্ৰকাশ কৰি উলিওৱা হয় শিৱানন্দ শৰ্মা ৰচনা সমগ্ৰ। 2010 চনৰ 26 আগষ্ট তাৰিখে এইগৰাকী সাহিত্যিকৰ দেহাৱসান ঘটে। মানৱতাৰ প্ৰসংগ অহাৰ লগে লগে যিগৰাকী মহানায়িকাৰ নাম মনলৈ আহে সেইগৰাকী আছিল মাদাৰ টেৰেছা। 1910 চনৰ 26 আগষ্টত যুগোস্লাভিয়াত এইগৰাকী মহীয়সী নাৰীয়ে জন্মগ্ৰহণ কৰিছিল, যাৰ প্ৰকৃত নাম আছিল এগনেছ গুঞ্জা বোজাজিও। মানুহৰ হাঁহিতেই আছিল তেখেতৰ প্ৰাপ্তি আৰু মানুহৰ কল্যাণেই আছিল জীৱনৰ ব্ৰত। তেখেতক বিশ্ব শান্তিৰ বাহক বুলি অভিহিত কৰা হয়। শতাব্দীৰ শ্ৰেষ্ঠ এইগৰাকী মহীয়সী নাৰীয়ে অসুস্থ, দৰিদ্ৰ, অসহায় আৰু অৱহেলিত মানুহৰ বাবে আমৃত্যু পৰ্যন্ত কাম কৰি গৈছিল। সৰুকালৰ পৰাই তেখেতে মানুহৰ বাবে কিবা এটা কৰাৰ সপোন দেখিছিল। মাত্ৰ 12 বছৰ বয়সত মাদাৰ টেৰেছাই ধৰ্মীয়ভাৱে সন্যাসিনীৰ জীৱন যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উদ্দেশ্য আছিল মানৱ সেৱা। মাদাৰ টেৰেছাই কোনো ধৰ্মৰ মাজত ভেদাভেদ ৰখা নাছিল আৰু সেইবাবেই আজিও সমগ্ৰ পৃথিৱীৰ যিকোনো ধৰ্মাৱলম্বী লোকেই মাদাৰ টেৰেছাৰ নাম শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। 1950 চনত মাদাৰ টেৰেছাই গঢ়ি তুলিছিল মিছনাৰিজ অৱ চেৰিটি। 1952 চনত তেখেতে কলকাতাত মুমূৰ্ষ লোকসকলৰ বাবে প্ৰথম আশ্ৰয় আৰু সেৱা কেন্দ্ৰ আৰম্ভ কৰিছিল। ভাৰতীয় প্ৰশাসনিক কৰ্মকৰ্তাসকলৰ সহায়ত এটা পৰিত্যক্ত প্ৰাচীন মন্দিৰক মুমূৰ্ষসকলৰ বাবে আশ্ৰয়

শিবিৰত পৰিণত কৰিছিল। ইয়াৰ নাম দিছিল কালীঘাট হোম ফৰ দ্য ডাইং। পৰৱৰ্তী সময়ত এই কেন্দ্ৰটিৰ নাম পৰিৱৰ্তন কৰি ৰখা হৈছিল নিৰ্মল হৃদয়। মাদাৰ টেৰেছাই শিশুসকলৰ সেৱাৰ বাবে 1955 চনত নিৰ্মল শিশু ভৱন নামেৰে এটি পৃথক গৃহ স্থাপন কৰিছিল। 1979 চনত তেখেতৰ সেৱা কাৰ্যৰ বাবে শান্তিৰ নবেল বঁটা আৰু 1980 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰি মাদাৰ টেৰেছাই 1985 চনত প্ৰেচিডেন্সিয়েল অৱ ফ্ৰিডম আৰু 1978 চনত

0: প্ৰিয় শ্ৰোতা, আজি হৈছে ৰাষ্ট্ৰীয় মহিলা সমতা দিৱস। প্ৰতিবছৰে 26 আগষ্টত মহিলা সমতা দিৱস উদযাপন কৰা হয়। 1973 চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। 26 আগষ্টৰ দিনটো প্ৰতিবছৰে এক উল্লেখযোগ্য দিন হিচাপে বিবেচনা কৰা হয়, কাৰণ ই ইতিহাসৰ সময়ছোৱাত মহিলাসকলে পুৰুষৰ সমান অধিকাৰ লাভৰ বাবে কেৱল অসামৰিক খণ্ডতেই নহয় সামৰিক খণ্ডতো সন্মুখীন হোৱা প্ৰতিকূলতা আৰু স্থিতিস্থাপকতাৰ প্ৰতীক। মহিলাৰ সমতা লাভৰ বাবে মহিলা সবলীকৰণৰ প্ৰয়োজন, যাতে ব্যক্তিগত আৰু ৰাজহুৱা পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ আৰু সম্পদৰ সুবিধা গ্ৰহণ কৰি পুৰুষ আৰু মহিলা উভয়ে উৎপাদনশীল হ'ব পাৰে। আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব লাগিব য'ত সকলোৱে ঘৰৰ ভিতৰত বা বাহিৰত নিৰাপদ অনুভৱ কৰিব পাৰে। 1920 চনত বিদেশ সচিব ব্ৰেইনব্ৰিজ কলবিয়ে আমেৰিকাৰ মহিলাসকলক ভোট দিয়াৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰা ঘোষণাত স্বাক্ষৰ কৰা দিনটোক স্মৰণ কৰিবলৈ এই তাৰিখটো বাছনি কৰা হৈছিল। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ মিলাদ উন নবী। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিনটো সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটি অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ দিন। দেশৰ বিভিন্ন প্ৰান্তত ঈদে মিলাদ ধৰ্মীয় উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ, ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰবাৰ্ট ৱালপ'লৰ জন্ম হয় 1676 চনত। প্ৰেছাৰ কুকাৰৰ উদ্ভাৱক পদাৰ্থবিজ্ঞানী ডেনিছ পাপিনৰ মৃত্যু হয় 1713 চনত। ডাচ বিজ্ঞানী প্ৰথমগৰাকী অনুজীৱ বিজ্ঞানী, অনুজীৱ বিজ্ঞান বা মাইক্ৰবায়'লজিৰ পিতৃপুৰুষ বেক্টেৰিয়া আৰু অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক লিউৱেন হুকৰ মৃত্যু হয় 1723 চনত। 1743 চনত আধুনিক ৰসায়ন শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী এণ্টনি লৰেণ্টো লেভইচিয়াৰৰ জন্ম হয়। 1907 চনত ভাৰতৰ প্ৰসিদ্ধ লৌ তীখা কোম্পানী টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী পঞ্জীয়নভুক্ত হয়। আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হয় 1943 চনত। চিকিৎসা বিজ্ঞানী তথা মুখেৰে খোৱা পলিঅ' প্ৰতিষেধকৰ উদ্ভাৱক এলবাৰ্ট ছাবিনৰ জন্ম হয় 1906 চনত। আমেৰিকাৰ প্ৰখ্যাত দাৰ্শনিক তথা মনোবিজ্ঞানী উইলিয়াম জেমছৰ মৃত্যু হয় 1910 চনত। স্বাধীনতা সংগ্ৰামী তথা অভিনেতা অৱতাৰ কিষাণ হাংগলৰ মৃত্যু হয় 2012 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী আছিল গুণেশ্বৰী দেৱী। তেখেত আছিল অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা। গুণেশ্বৰী দেৱীৰ স্বামী আছিল জখলাবন্ধাৰ গণেশ বৰঠাকুৰ, যি নিজেও এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেখেতে তেখেতৰ দোকান তুলি দি সেই ঘৰটো ভলেণ্টিয়াৰ কেম্প কৰিবলৈ সংগ্ৰামীসকলক এৰি দিছিল। 1921 চনৰ অসহযোগ আন্দোলনৰ পৰাই উত্তৰ পূৰ্বাঞ্চলত ব্ৰিটিছ বিৰোধী সংগ্ৰাম প্ৰবলৰূপে গঢ়ি উঠিছিল। সেই সময়ছোৱাৰ পৰাই অসমীয়া মহিলাসকল স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। ইয়াৰ কাৰণ আছিল মহাত্মা গান্ধীৰ অসম ভ্ৰমণ। মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কালত অসমৰ নানা ঠাইত ঘূৰি অসমীয়া মহিলাসকলক দেশৰ হকে জাগ্ৰত কৰিছিল। পৰৱৰ্তী কালত চন্দ্ৰপ্ৰভা শইকীয়ানী, গুণেশ্বৰী দেৱী আদি মহিলাসকলে অসমৰ মহিলাসকলক নেতৃত্ব দিছিল। গুণেশ্বৰী দেৱীয়ে তেজপুৰত হোৱা বিদেশী বস্ত্ৰ ধ্বংস কাৰ্যসূচীত স্বামীৰ সহযোগী হৈ গৈ ভাষণ প্ৰদান কৰি সেই সময়ৰ পৰাই আন্দোলনত জঁপিয়াই পৰিছিল। তাৰ পাছত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ আহ্বানত ঘৰে প্ৰতি এজনকৈ হলেও স্বেচ্ছাসেৱক যোগ দিয়াৰ আহ্বানত গুণেশ্বৰী দেৱীয়ে নিজৰ নাম স্বেচ্ছাসেৱকৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। আন্দোলনত স্বামী স্ত্ৰী দুয়োগৰাকীয়ে জেল খাটিবলগীয়া হৈছিল। গুণেশ্বৰী দেৱীৰ জন্ম হৈছিল নগাঁও জিলাৰ কলিয়াবৰত। 1930 চনৰ গান্ধীজীৰ আইন অমান্য আন্দোলনৰ প্ৰভাৱ অসমৰ কলিয়াবৰতো পৰিছিল। লোন আইন ভংগৰ বাবে সবৰমতী আশ্ৰমৰ পৰা 78 গৰাকী স্বেচ্ছাসেৱক লৈ মহাত্মা গান্ধীয়ে যাত্ৰা কৰোঁতে অসমৰ যোৰহাটৰ কৃষ্ণ শৰ্মাই তেখেতৰ সৈতে পদযাত্ৰা কৰিছিল।

0: সেই সময়ত অবিভক্ত নগাঁও জিলাৰ কংগ্ৰেছ নেতাসকলৰ কৰ্মভূমি আছিল কলিয়াবৰ। আইন অমান্য আন্দোলনে কলিয়াবৰতো তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ইয়াৰ কাৰণ আছিল মহিলাসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ। গুজৰাটৰ মহিলাসকলৰ দৰে কলিয়াবৰতো দলে দলে মহিলাসকলে মানুহৰ ঘৰে ঘৰে গৈ কংগ্ৰেছৰ সংগঠন কৰি স্বাধীনতা আন্দোলন তীব্ৰতৰ কৰি তুলিছিল। গুণেশ্বৰী দেৱীৰ লগত গুণেশ্বৰী বৰদলৈ, মোহিনী গোহাঁই, পদুমী বৰা ভূঞা, মনেশ্বৰী নেওগ, সৰুমাই বৰুৱা, বিলাতী বৰুৱা, ৰূপহী ভূঞা, অকণি কোচ আদি মহিলাসকলে গাঁৱে গাঁৱে ঘূৰি বিদেশী বস্ত্ৰ ত্যাগ কৰি খদ্দৰ প্ৰচলনৰ বাবে প্ৰচেষ্টা চলাইছিল। তেওঁলোকে গাঁৱে গাঁৱে যঁতৰত সূতা কটা, কাপোৰ বোৱা আদি প্ৰশিক্ষণ দি ফুৰিছিল। 1930 চনৰ 26 জানুৱাৰীত পূৰ্ণ স্বাধীনতাৰ দিন পালন কৰিবলৈ নগাঁৱৰ জুবিলী পথাৰত পতাকা উত্তোলন কৰিবলৈ গুণেশ্বৰী দেৱীৰ নেতৃত্বত এটি শোভাযাত্ৰা কলিয়াবৰৰ জখলাবন্ধাৰ পৰা নগাঁৱলৈ খোজকাঢ়ি গৈছিল। এই আন্দোলনত তেখেতে 3 মাহ কাৰাবৰণ কৰিবলগীয়া হৈছিল। পিছৰ 1942 চনৰ গণ বিপ্লৱত গুণেশ্বৰী দেৱীয়ে এবছৰ জেল খাটিবলগীয়া হৈছিল। গুণেশ্বৰী দেৱীৰ স্বামী গণেশ বৰঠাকুৰেও আন্দোলনৰ বাবে জেল খাটিবলগীয়া হৈছিল। গুণেশ্বৰী দেৱীয়ে পাছলৈ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লগত লগ হৈ অসমৰ আন আন ঠাইলৈও গৈ আন্দোলনত যোগ দিবলৈ মানুহক উৎসাহিত কৰিছিল।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগী ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগী গৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
0: ষ্ট্ৰোক কি, আপুনি কেনেকৈ জানিব যে এজন ব্যক্তিৰ ষ্ট্ৰোক হৈছে, ষ্ট্ৰোক হ'লে প্ৰথমে কি কৰা উচিত, এনেবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 পৰা প্ৰভাতী তৰংগ, ইন্দ্ৰজিৎ দাসৰ সৈতে মহাবাহু শাখাত। আমাৰ অতিথি ডাক্টৰ তপস্বীম নাথ। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব, শুনিবলৈ নাপাহৰিব। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰে পুনৰুদ্ধাৰ আৰু শক্তিশালী পথ আন্তঃগাঁথনি নিৰ্মাণৰ বিষয়টোক অগ্ৰাধিকাৰ দি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিশ্ব ৰাজনীতিৰ কেন্দ্ৰবিন্দু হোৱাৰ দিশে দিল্লী, চীন ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণক লৈ দেশৰ ৰাজধানীৰ বিশেষ তৎপৰতা। ছেপ্টেম্বৰত ভাৰতলৈ আহিব জিনপিং আৰু পুটিন। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো পিঁয়াজ আৰু চেনীৰ লগতে বৃদ্ধি পাইছে বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। HIV আক্ৰান্ত কয়দীৰে ভৰিছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। 5 গৰাকী মহিলাসহ 38 গৰাকী কয়দীৰ দেহত পোৱা গৈছে মাৰাত্মক ৰোগৰ ভাইৰাছ। 5 বছৰত ভাৰতীয় বন্দৰত 100খন নতুন জাহাজ সংযোজনৰ লক্ষ্যৰে নতুন দিল্লীত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় জাহাজ পৰিবহণ পৰিষদৰ প্ৰথমখন সাগৰ সংবাদ অনুষ্ঠান। অসমৰ বুকুত 500 বিঘা ভূমিত দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মিংমাং বদতিৰ সীমা বিবাদৰ মাজতে উদ্বেগজনক তথ্য। অসমৰ ভূমি গুগল মেপত অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে প্ৰদৰ্শিত হোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খেলৰ পৃষ্ঠাত আছে উজনি অসমৰ শেহতীয়া বানত বিধ্বস্ত হৈছে ক্ৰীড়াক্ষেত্ৰৰ প্ৰায়বোৰ আন্তঃগাঁথনি। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ দিশত অধিক গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰে খেলো ইণ্ডিয়া প্ৰকল্পৰ বাবে 37,441 কোটি টকাৰ আবণ্টনত মঞ্জুৰি দিছে। মুম্বাইত অনুষ্ঠিত এছিয়ান জুনিয়ৰ দবা প্ৰতিযোগিতাত চেম্পিয়নৰ সন্মান অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে অসমৰ গ্ৰেণ্ডমাষ্টাৰ মায়াং চক্ৰৱৰ্তী আৰু মহিলা ফিডে মাষ্টাৰ প্ৰতীতি বৰদলৈয়ে। প্ৰশ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি মানতে সামৰিছো। নমস্কাৰ।

0: স্মৃতির দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ খণ্ড।
1: ডক্টৰ দাস ডাঙৰীয়া, নমস্কাৰ।
2: নমস্কাৰ।
1: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আজি ষষ্ঠ খণ্ড। আপুনি অনুষ্ঠান কাৰ্যনিৰ্বাহক হিচাপে 1993 চনলৈকে গুৱাহাটীত আছিল, তাৰপিছত আপুনি শ্বিলঙলৈ গ'ল, বোধ কৰোঁ
2: শ্বিলঙলৈ
1: গ'ল। শ্বিলঙত গৈ নিশ্চয় আপুনি সেইটো তাৰটোৰ ভাষা বা এই ধৰণৰ আপোনাৰ যিখিনি দক্ষতা বা দখল থকা অংশ আছে আপোনাৰ জ্ঞানৰ, সেইখিনি তাত আপুনি কাৰ্যত ৰূপায়ণ কৰিব নোৱাৰে, কাৰণ তাত গৈ খাচী আৰু জয়ন্তীয়া ভাষা এইবিলাকৰ অনুষ্ঠান ইংৰাজী ভাষাৰ। ঠিক আছে, আমি শ্বিলঙৰ কথাৰে আৰম্ভণিটো কৰোঁ।
2: মই সেই গুৱাহাটীত থকা সময়তে মই এছ'চিয়েশ্যনৰ কামত খুব লাগিছিলোঁ আৰু আমাৰ বিভিন্ন দাবী পূৰণৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হৈছিলে আৰু নানান ধৰণৰ ঘাত প্ৰতিঘাত হৈছিলে। তাৰপিছত এই বিভিন্ন কামৰ কাৰণে শেষত বিভিন্ন কামৰ বুলি নকওঁ, হয়তো মই আন্দোলনত মই সক্ৰিয় অংশগ্ৰহণ কৰিছিলোঁ। মই পি এছ এ প্ৰগ্ৰেম
1: আন্দোলন মানে আপুনি আমাৰ
2: অনুষ্ঠান
1: বিভাগৰ যিটো অনুষ্ঠান নহয়, আমাৰ অনুষ্ঠানৰ যিসকল বিষয়া কৰ্মী আছে তেখেতসকলৰ এতিয়া এছ'চিয়েশ্যন।
2: গতিকে নানা ধৰণৰ আন্দোলন হৈছিলে আৰু কেতিয়াবা মই কেন্দ্ৰীয় সঞ্চালকৰ ৰোষৰ সন্মুখীন হৈছিলোঁ। যি নহওক, যিকোনো কাৰণতে মোক 93 চনত মোৰ শ্বিলঙলৈ বদলি হ'ল। আমাৰ কেইবাজনো শ্বিলঙলৈ বদলি হৈছিলে, হৰেশ্বৰ লস্কৰ, দিলীপ দাস, জে পি দাস ইত্যাদি কৰি আমি কেইবাজনো শ্বিলঙলৈ গৈছিলোঁ। আৰু মই শ্বিলঙত গৈ প্ৰথমতে মোক নৰ্থ ইষ্টাৰ্ণ ছাৰ্ভিচত মোৰ কাম কৰিবলৈ দিলে। তাত বিশেষকৈ মই নিজে অনুষ্ঠান কৰাটো কথা নহয়, কিন্তু সেইটো আছিলে এটা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অনুষ্ঠানবোৰ সংগ্ৰহ কৰি আৰু তাত বাণীবদ্ধ কৰি সেই অনুষ্ঠানটো তাৰ পৰা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰচাৰ কৰা হয়। আৰু সেইটো প্ৰথম সঞ্চালক হৈছিলে আমাৰ অৰুণ শৰ্মাই। পিছত মই তাত মই লালু চাংগাক পাইছিলোঁ সঞ্চালক হিচাপে। সেইটোত মই এবছৰমান কাম কৰাৰ পিছত তাতে মোৰ সহকাৰী কেন্দ্ৰীয় সঞ্চালক পদলৈ মোৰ পদোন্নতি ঘটিল আৰু তেতিয়া মোক শ্বিলঙৰ যিটো আমাৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰ তাৰে সহকাৰী সঞ্চালক হিচাপে মোক নিযুক্তি দিলে আৰু তাত মই কাম কৰিলোঁ। আৰু সেই কামটো কৰি মই ভাল পাইছিলোঁ, বিশেষকৈ যিসকল ইয়ং ব্ৰডকাষ্টাৰ তেখেতসকলক মাতি নি মই তেখেতসকলক প্ৰশিক্ষণ দিছিলোঁ, প্ৰশিক্ষণ দিয়াইছিলোঁ। আৰু মোৰ আৰু এটা লাভ হ'ল, তাত কাম কৰি মই আগতকৈ বেছি ফ্লুয়েণ্টলি ইংৰাজী ক'ব পৰা হ'লোঁ। মানে ইংৰাজীত মই পাঠদান কৰিব লাগিছিলে, পাঠদান কৰিলোঁ আৰু তাত নাটকৰ বিষয়ে বা মানে ৰেডিঅ' স্ক্ৰিপ্ট কেনেকৈ লিখিব লাগে, আলেখ্য কেনেকৈ লিখিব লাগে, সংগীতালেখ্য কেনেকৈ লিখিব লাগে বা এজন টেক্স এজনৰ কাম কাজ কি, কেনেধৰণে তেওঁ যিটো মানে কাম সম্পাদন কৰিব লাগে, এইবোৰ বিভিন্ন বিষয়লৈ আমি তাত এই মানে প্ৰশিক্ষণ অনুষ্ঠিত কৰিছিলোঁ। আৰু গুৱাহাটীৰ পৰা বা সেই শ্বিলঙৰ বহুতো ব্যক্তিক মই, বিশেষকৈ মই আমাৰ অমনী কুমাৰ দাস, অৰুণ শৰ্মা, যোগেশ্বৰ বৰঠাকুৰ বোধহয় নিবলৈ নাপালোঁ, এনেকৈ বিভিন্ন মাতনি কৰিছিলোঁ। তাৰ ভিতৰত মই 1995-96 চনত মই ডিব্ৰুগড়ত এটা কোৰ্চ পাতিছিলোঁ। সেইটো আছিলে যে ৰেডিঅ'ৰ কাৰণে কেনেকৈ স্ক্ৰিপ্ট লিখিব লাগে। তাত অংশ লৈছিলে তেতিয়া আঞ্চলিক গৱেষণাগাৰ যোৰহাটৰ ডক্টৰ দিনেশ চন্দ্ৰ গোস্বামী, ডক্টৰ মহেন্দ্ৰ বৰা, ডক্টৰ নগেন শইকীয়া ছাৰ, এইসকলে ভাগ লৈছিলে, এইসকলে শিকাইছিলে। সেই এটা মই সফল বুলি ভাবোঁ। আৰু গুৱাহাটীত এটা মই প্ৰশিক্ষণ শিবিৰ পাতিছিলোঁ, সেইটো আছিলে অসমীয়া আকাশবাণীত বা ৰেডিঅ'ত অসমীয়া ভাষাটো কওঁতে লিখোঁতে কি কি বিষয়ত সাৱধান হ'ব লাগে, কেনেকৈ ক'ব লাগে। গতিকে সেই এটা মই প্ৰশিক্ষণ শিবিৰ পাতিছিলোঁ আৰু তাত আমাৰ ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী, ডক্টৰ ৰমেশ পাঠক ছাৰ, ডক্টৰ ৰামচৰণ ঠাকুৰীয়া ছাৰ, মনোজ ভট্ট ছাৰ, এইসকলক মাতি আনি মই আমাৰ ভাষাটো সাধাৰণতে কি কি ভুল হয়, ৰেডিঅ'ত কেনেকৈ ক'ব লাগে ইত্যাদি ইত্যাদি বিভিন্ন বিষয়ে আলোচনা কৰিছিলোঁ। আৰু মোৰ যতৰো মনত পৰে, তাৰ সেই প্ৰশিক্ষণ শিবিৰৰ এটা প্ৰডাক্ট আছিলে এখন ঘোষকৰ হাতপুথি বুলি। সেইখন আমি ইয়াতে আমি জেৰক্স কৰি আমি সেইখন

0: মাকো হোৱাকলৈ বিলাই দিছিলোঁ। এতিয়া বুজি সেইখন কাৰো হাতত নাই, মোৰ হাতত এটা কপি আছে, সেই এটা কাম কৰিছিলোঁ। গতিকে সেইটোৱে আমাৰ ঘোষক বা ঘোষিকা আৰু যিসকল ঘোষক ঘোষিকাৰ বাহিৰে যিসকলে অনুষ্ঠান আগবঢ়ায় তেওঁলোকলৈ যথেষ্ট সহায় হৈছিল। আৰু মই সেই সময়ছোৱাতেই মই ভাষাটো যাতে ৰেডিঅ'ত শুদ্ধকৈ কোৱা হয় সেই বিষয়ে মই সচেষ্ট হৈছিলোঁ। আৰু বিভিন্নজনক মই কেতিয়াবা ভুল হ'লে মই টেলিফোন কৰি কওঁ এইটো এনেকৈ ক'ব লাগে, তেনেকৈ ক'ব লাগে, ইত্যাদি মই পৰামৰ্শ দিছিলোঁ। আৰু তাতে কিছু তিতামিঠা অভিজ্ঞতাও হৈছিলে। মোৰ বিৰুদ্ধে এটা অভিযোগ উঠিছিলে যে মই এটা ডাইৰেক্টৰ এটা নিৰ্দেশ আছিলে যে শ্বিলঙত যিহেতু বৰ ঠাণ্ডা, গতিকে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এই তিনিমাহ শ্বিলঙৰ বাহিৰত মানে প্ৰশিক্ষণ শিবিৰ পাতিব লাগে। আৰু তেতিয়া মই স্বাভাৱিকতে গুৱাহাটী ডিব্ৰুগড়তে অনুষ্ঠান প্ৰশিক্ষণ শিবিৰ পাতিছিলোঁ। আৰু এই কথাটোতেই কিছু মোৰ ছিনিয়ৰ ব্ৰডকাষ্টাৰ কেন্দ্ৰীয় সঞ্চালক পৰ্যায়ত তেওঁলোক ক্ষুণ্ণ হৈছিল আৰু এনেকৈ কৈছিল যে সূৰ্যদাসে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰটো শ্বিলঙৰ পৰা গুৱাহাটীলৈ যাব বিচাৰিছে, এনেদৰে আলোচনাও হৈছিলে। আনকি এজন সঞ্চালক মোক সুধিলেই যে তুমি এনেকৈ নিবলৈ বিচাৰিছা, মই বোলো ছাৰ মইতো পৰাশালী লৈয়ে গ'লোহেঁতেন, নোৱাৰোঁ যে আপোনালোকৰ অনুমতি নিব নোৱাৰোঁ, গতিকে পৰাশালী মই লৈ গ'লোহেঁতেন, কিন্তু নিয়াটো সম্ভৱপৰ নহয়। এবাৰ মই এটা প্ৰশিক্ষণ শিবিৰ ইয়াত পাতিলোঁ, পাতোঁতে অসম সাহিত্য সভাৰ যিটো বৰ্তমান লক্ষীৰাম বৰা সদন তাতে মই প্ৰশিক্ষণ শিবিৰটো পাতিলোঁ। ইঞ্জিনিয়াৰিং বিভাগৰ এজন ইঞ্চি আছিলে, ইঞ্জিনিয়াৰিং ইন চিফ, তেখেতে মোক প্ৰচুৰ সহায় কৰিছিলে। তেখেত আছিলে মিষ্টাৰ আপাকুত্তি, তেখেতে নিজে গৈ তাত লেকচাৰ দিছে আৰু তেখেতে মোক এটা আমাৰ জালুকবাৰী ট্ৰেঞ্চলেটৰত নিউ এটা ক্লাছ কৰিবলৈ সুবিধা কৰি দিছে আৰু তাতে ট্ৰেঞ্চলেটৰ দেখুৱাইছে, নানান ধৰণে তেওঁলোকক সহায় কৰিছিলে।
1: হয়, আমি বোধকৰ শ্ৰোতাই ধৰিব নোৱাৰিব পাৰে সেইকাৰণে কৈছোঁ যে শ্বিলঙত যিটো প্ৰশিক্ষণ কেন্দ্ৰৰ কথা ডক্টৰ দাস ডাঙৰীয়াই কৈছে সেইটো আগতে RTIP ৰিজনেল ট্ৰেইনিং ইনষ্টিটিউট ফৰ প্ৰগ্ৰাম এনেকৈ জনা আছিল, কিন্তু পিছলৈকে বৰ্তমান তাৰ নাম RABM, আমাৰ নাম সলনি হৈছে বৰ্তমান। তেনেকৈ দিল্লীৰটো STIP আছিল, তাৰ নামটো NABM হৈছে। গতিকে আমি সেইবিলাক অতি মানে খুব বেছিদিন হোৱা নাই, আপোনালোক অৱসৰ লোৱাৰ পিছত এই নামবিলাক হৈছে। যেনেকৈ নহওক, আপুনি তাত হেৰি সহকাৰী কেন্দ্ৰৰ সঞ্চালক হিচাপে থাকিলে, তাত বিভিন্ন কোৰ্ছ আপুনি কণ্ডাক্ট কৰিলে, তাৰপৰা আপুনি আকৌ গুৱাহাটীলৈ ঘূৰি আহিল।
0: মই 1996 চনত আকৌ গুৱাহাটীলৈ ঘূৰি আহিলোঁ।
1: হয়,
0: আৰু তেতিয়া মই অহাৰ আগতে আমাৰ লুৎফুৰ ৰহমান ইয়াৰে কেন্দ্ৰীয় সঞ্চালক হৈ বদলি হৈ আহিছে। আৰু সেই বছৰতে মই যেতিয়া ইয়াত জইন কৰিলোহি, সেই তেতিয়াই মোৰ 2 নম্বৰ যিজন ককাই তেখেতৰ মৃত্যু ঘটিছিলে এটা দুৰ্ঘটনাত। মই আহি পেলাই ছুটি ল'বলগীয়া হ'ল। তেখেতে লুৎফুৰ ৰহমানে ক'লে যে হেৰি আপুনি সোনকালে এইবোৰ কাম কাজ কৰি আহক, এইটো বহুত কাম কৰিবলগীয়া আছে। মই 96 চনত আহি ইয়াত যোগদান কৰিলোঁ।
1: সেই বহুত কামৰ তালিকাখন আৰম্ভ কৰিব নেকি?
0: বহুত কামৰ তালিকা সহকাৰী কেন্দ্ৰ সঞ্চালক হৈ আহিলোঁ। আহি মোক ইয়াতে মোক বিভিন্ন বিভাগৰ দায়িত্ব দিলে, বিশেষকৈ মোক যিটো সমন্বয় বিভাগ কোঅৰ্ডিনেশ্যন সেইটো দায়িত্ব দিলে, সংগীত বিভাগটো চাবলৈ দিলে, আৰু বহুতো বিভাগ একেলগে মোক দিয়া হ'ল। আৰু এতিয়া মই সেইবোৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰশাসনৰ কামবোৰ কৰাৰ লগে লগে মই অনুষ্ঠানটোত ভাগ ল'লোঁ। আৰু সেই সময়তে লুৎফুৰ ৰহমান দাই বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আৰম্ভ কৰিছিলে। তাৰ ভিতৰত বুদ্ধিজম বুলি অনুষ্ঠান এটাও আছিলে, আৰু সেই বুদ্ধিজমটো শেষত মই চাবলগীয়া হৈছিলে। তাৰ আগতে লুৎফুৰ ৰহমানে এটা কাম কৰিছিলে, এই যিটো আজিপুৱা অনুষ্ঠান, সেই আজিপুৱা অনুষ্ঠানটো লৈ পেলাই এটা আজিপুৱা ক্লাব গঠন কৰিছিলে। অসমৰ নামনি অসমৰ বিভিন্ন ঠাইত আজিপুৱা ক্লাব গঠন হৈছিলে আৰু সেই ক্লাবটোৰ জৰিয়তে ৰেডিঅ'ৰ শ্ৰোতা বাঢ়িছিলে, শ্ৰোতা বঢ়াবলৈ চেষ্টা কৰিছিলে, তেখেতসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছিলে। আৰু মই বিভিন্ন সময়ত আজিপুৱা মই নিজেই উপস্থাপন কৰিছিলোঁ নানান ধৰণৰ বিপদ আপদৰ সময়ত, মানে যেতিয়া কোনো ঘোষক নাথাকে বা কিবা কাৰণে আহিব নোৱাৰে বহুত সময়ত, বা আন্দোলনৰ সময়ত, তেনেধৰণৰ সময়ত মই আজিপুৱা অনুষ্ঠানটো নিজে প্ৰচাৰ কৰিছিলোঁ আৰু নিজে ভাগ লৈছিলোঁ। আৰু তেতিয়া সেই আজিপুৱা অনুষ্ঠানৰ জনপ্ৰিয়তা বাঢ়িছিলে, মানুহে বেছ ভাল পাইছিলে, গতিকে সেই আজিপুৱা বুলি অনুষ্ঠানটো এনেধৰণে মই এই গুৱাহাটীৰ মানে দ্বিতীয়বাৰ যেতিয়া আহিলোঁ আকৌ মই কাম আৰম্ভ কৰিলোঁ।
1: বদ্ধিদ্ৰম প্ৰসংগলৈ আপুনি এটা বিশেষ এটি উপহাৰ পাইছিলে
0: 2001 চনত লুৎফুৰ ৰহমানে অৱসৰ গ্ৰহণ কৰিলে, তাৰপিছত তেখেতে আৰম্ভ কৰা বদ্ধিদ্ৰম আৰু ভূত বৰিয়া চিঠি, এই দুয়োটা

মোৰ ভাগলৈ আহিল আৰু বুধবৰীয়া চিঠি হয় কি, আজি পোৱালে অহা এখন চিঠি, সপ্তাহজোৰা চিঠি এখন নিৰ্বাচন কৰিব লাগে, এই চিঠিখন উত্তৰ দিয়া হয়। তে সেই কামটো তেখেতে কৰি গৈছে, তাৰপিছত মই সেই কামটো হাতত ল'লোঁ, বুধবৰীয়া চিঠিখনত মই উত্তৰ দিওঁ। আৰু এই চিঠিৰ উত্তৰে বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছিলে, আৰু তাৰ সুফল মই বহুখিনি পাইছোঁ আৰু মোৰ কেইবাজনো বন্ধু হ'ল সেই চিঠিৰ জৰিয়তে। তেনেকৈ বুজি দিওঁ মই 2001 চনত যেতিয়া লুৎফুৰহমান ডাঙৰীয়া অৱসৰ গ্ৰহণ কৰিলে, তেতিয়া মই বুজি দিওঁ চাবলগীয়া হ'লোঁ। তেতিয়া মোৰ বহু দায়িত্ব, তাৰ মাজতে মই বুজি দিওঁ মোৰ কাৰণে লিখোঁ, নিজে পঢ়োঁ, মানে মই প্ৰেজেণ্ট কৰোঁ, আৰু বসন্ত শৰ্মাই বাণীবদ্ধ কৰিছিলে। গতিকে তাত কোনো বিষয়ে কোনো কথা নাই, আকাশৰ তলত যিমান বিষয় আছে সকলোৱে হ'ব পাৰে, এই কলমটো, আপোনাৰ মোবাইল ফোনটো, এই বটলটো, এই মাইক্ৰ'ফোনটো, সকলো বিষয় হ'ব পাৰে। গতিকে সকলো বিষয় মই মোৰ জ্ঞান বুদ্ধিৰে যিখিনি পাৰিছিলোঁ সকলোবোৰ লিখিছিলোঁ। এতিয়া প্ৰবাল শৰ্মা আছে ইয়াতে, প্ৰবাল শৰ্মাকো মই কেতিয়াবা লিখিবলৈ কৈছিলোঁ। তাৰপিছত বিভিন্নজনক কেতিয়াবা মই মাতি আনো, মই চুতৰিপি দিওঁ, চুতৰিপি দি ইংৰাজীৰ পৰা অনুবাদ কৰোঁ, তেনেকৈ অনুবাদ কৰি মই লিখাইছিলোঁ বহুতো বিষয়ৰ পৰা। এতিয়া মোৰ ঘৰত বোধহয় 7-8খনমান তেনেকুৱা ডাঙৰ বহী হ'ব। সেই বুদ্ধিদ্ৰমৰ কেইজনমান শ্ৰোতা আছিলে। প্ৰথম শ্ৰোতা আছিলে আমাৰ নিৰ্মলভা বাইদেউ। বাইদেউ প্ৰায় আহে, সূৰ্য তোমাৰ অনুষ্ঠান শুনি বৰ ভাল পাইছোঁ, তুমি অমুক কৰা, তমুক কৰা, তমুক কৰা, এনেকৈ উপদেশ দিয়ে। আৰু এজন আছে পঞ্চানন চহৰীয়া, তেখেতে মোক ঘৰলৈ মাতি লৈ গৈছিল, ঘৰলৈ মাতি লৈ চিঠিও দিছিল, ঘৰলৈ মাতি লৈ গৈছিল, এনেকৈ বুজি বুজি চলি আছিল। তাৰপিছত সবাতোকে উল্লেখযোগ্য কথাটো হ'ল, এদিন প্ৰদীপ চলিহা আহিল। প্ৰদীপ চলিহাৰ লগত মোৰ অতি পুৰণি সম্পৰ্ক, মই ডিব্ৰুগড় থাকোঁতে লগ পাইছিলোঁ। প্ৰদীপ চলিহাই মাতি আনি তেখেতে এটা অনুষ্ঠান কৰিবলৈ আহিছিলে। অনুষ্ঠান কৰিবলৈ আহি তেখেতে মোৰ ওপৰৰ পৰা, তলৰ পৰা তেখেতক ওপৰলৈ ধৰি ধৰি লৈ আহিলোঁ, লাউঞ্জত বহুৱালোঁ। তেখেতে ক'লে, দাস মোৰ কাষতে বহক। মই বহিলোঁ। আপোনাৰ এখন চিঠি আছে, আপুনি নিজে আহি চিঠি আৰু কি দিয়ে, এইখন চিঠি পঢ়ক। চিঠিখন তেখেতে আৰম্ভ কৰিছে এনেকৈ যে, পৃথিৱীৰ প্ৰথম ঐতিহাসিক বৃক্ষজোপা শ্ৰীলংকাত আছে। সেই গছজোপা হ'ল বুদ্ধিদ্ৰমৰ এটা পুলি। সেই পুলিটো বুদ্ধগয়াৰ পৰা অশোকৰ দিয়ে সংঘমিত্ৰা আৰু পুতেক মহেন্দ্ৰই সিংহলৈ লৈ গৈছিল বুদ্ধধৰ্ম প্ৰচাৰৰ কাৰণে যাওঁতে। আৰু সেই বুদ্ধিদ্ৰমজোপাৰ পুলি, বুদ্ধিমজোপাৰ পাত, পুলি নহয় পাত, বুদ্ধিমজোপাৰ পাত সিংহলৰ, তেতিয়া সিংহল বুলি কৈছিলে, বা শ্ৰীলংকাৰ যিসকল বুদ্ধধৰ্মী মানুহ তেখেতসকলে এটাও পচি সৰি যাবলৈ নিদিয়ে। তেওঁলোকে সেইবোৰ পৰাপক্ষত সাঁচি থয়। আৰু যি ব্যক্তি বুদ্ধধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰে, তেওঁলোকক বুদ্ধিদ্ৰমৰ পাত এটা উপহাৰ দিয়ে, পাত উপহাৰ দিয়ে, এটা নহয় বুদ্ধিদ্ৰমৰ পাত উপহাৰ দিয়ে। তাৰপিছত তেখেতে লিখিছে যে, 1945-55 চনলৈ মই দক্ষিণ পূব এছিয়া ভ্ৰমণ কৰিছিলোঁ, তাত আছিলোঁ, আৰু দক্ষিণ পূব এছিয়া সংস্কৃতিৰ লগত অসমৰ সংস্কৃতি সম্পৰ্ক, সেই বিষয়ে মই গৱেষণা কৰিছিলোঁ। তাত থাকোঁতে, এতিয়া ইয়াংগুন, তেতিয়া ৰেংগুন বুলি কৈছিলে, ৰেংগুনত বিশ্ব বৌদ্ধ মহাসন্মিলন বহিছিলে, আৰু বিশ্ব বৌদ্ধ মহাসন্মিলনৰ যিজন সংঘপতি আছিলে তেওঁ আছিলে সিংহৰ মানুহ। প্ৰদীপ চলিহাৰ চিনাকি হ'ল, ভাৰতীয় মানুহ বুলি জানি প্ৰদীপ চলিহা পণ্ডিত মানুহ, পণ্ডিত্বত মুগ্ধ হৈ তেখেতক ক'লে যে, আপুনি আমাৰ প্ৰতিনিধিসকলৰ সময়ত এটা ভাষণ দিয়ক। সুধিলে, কি বিষয়ে ভাষণ দিম? কওক যে, বহুজনৰ হিতায়, বহুজনৰ সুখায়, এই বিষয়ে কওক। তে প্ৰদীপ চলিহাই সেইটো গ্ৰহণ কৰি মঞ্চত গৈ ভাষণ দিলে। ভাষণ দিয়াৰ পিছত তেখেতে লিখিছে, ভাষণটো মোৰ চমু কিন্তু সাৰগৰ্ভ আছিল, চিঠিখন তেখেতে নিজেই তেনেকৈ লিখিছে। ভাষণ দি মঞ্চৰ পৰা নামি আহোঁতে সংঘপতিজন ওপৰলৈ উঠি গ'ল, ক'লে যে, ৰ'ব, আপোনাক এটা উপহাৰ দিওঁ। কি উপহাৰ? এটা ৰূপৰ টেমা পাত্ৰ এটা দিলে। ৰূপৰ পাত্ৰত কি আছে সুধিলে, ইয়াতে বুদ্ধিদ্ৰমৰ 7 খিলা পাত আছে, আৰু সেই পাতখিলাৰ পাতখিনি তাৎপৰ্য কি বুজাই দিলে। বুদ্ধিদ্ৰমৰ পাত উপহাৰ পাই প্ৰদীপ চলিহাৰ চকুলো ওলাল, তেখেতে আনন্দত কান্দিলে। তাৰপিছত 55 চনত তেখেতৰ গৱেষণা সামৰি গুৱাহাটীলৈ, অসমলৈ গুচি আহিলে। তাৰ মাজতে তেখেতে এবাৰ ডিব্ৰুগড়লৈ গৈছিল। ডিব্ৰুগড়ত তেতিয়া বিখ্যাত সংস্কৃত পণ্ডিত অধ্যাপক ডক্টৰ যোগীৰাজ বসু কানৈ কলেজৰ অধ্যাপক হৈ আছিল। তেখেতে গৈ পেলাই কথা পাতিলে, বেদত এটা শ্লোক আছে পুৰুষ সূক্ত বুলি, তাত সেই পুৰুষ সূক্ত শ্লোকটোত, সেই সূক্তটোত কোৱা হৈছে যে, ভগৱানৰ মুখৰ পৰা ব্ৰাহ্মণৰ জন্ম, উৰুৰ পৰা ক্ষত্ৰিয়সকলৰ, আঁঠুৰ পৰা বৈশ্যসকলৰ, আৰু চৰণৰ পৰা শূদ্ৰসকলৰ, এই ধৰণে এটা শ্লোক আছে। কিন্তু বেদৰ পণ্ডিতসকলে এই শ্লোকটো, মানে ঋগবেদৰ শ্লোক বুলি নকয়, এটা অৰ্বাচীন শ্লোক।

0: বুলি কয়, বেছি সংযোগ কৰিলে, কি নহওক এই শ্লোকটো শিকি আহিলে আৰু তেখেতে গুৰুদক্ষিণা হিচাপে সেই বুদ্ধিদুমা পাত এটি উপহাৰ দিলে। তাৰপিছত তেখেতে এই তেখেতে দুইখিলা পাত লগত লৈ ফুৰিছিল দেই, পাঁচখিলা পাত ঘৰত থৈ দুইখিলা পাত লগত থৈছিল, তাই দুইখিলা পাতৰ এইখিলা পাত তেখেতক উপহাৰ দিয়ে। শেষত লিখিছে যে যোৱা কেইবছৰমান ধৰি আপুনি বুদ্ধিদুমাৰ জৰিয়তে জ্ঞান বিস্তাৰত যি অৰিহণা যোগাইছে মই মুগ্ধ আৰু অভিভূত হৈ মই আপোনাক সেই বুদ্ধিদুমাৰ এখিলা পাত উপহাৰ দিছোঁ, আপুনি আপোনাৰ কৰকৰমত মই অৰ্পণ কৰিছোঁ, আপুনি অনুগ্ৰহ কৰি মোক কৃতাৰ্থ কৰক। কাষতে লিখিছে বিশেষ দ্ৰষ্টব্য, মোৰ পেৰালাইচিছ হোৱাৰ কাৰণে মোৰ হাতখন কঁপিছে, গতিকে মোৰ লিখাখিনি ভাল হোৱা নাই, আপুনি সাৱধানে পঢ়িব। আৰু মোৰ চাকৰি জীৱন এইটোতকৈ ডাঙৰ প্ৰাপ্তি বুলি মই একো নাভাবোঁ, অতি আনন্দিত হ'লোঁ। মোৰ শুভাকাংক্ষী বন্ধু বান্ধৱী সকলোকে ক'লোঁ আৰু শেষত কেন্দ্ৰ সঞ্চালক গৈ ক'লোঁ।
1: ঠিক আছে, আমি আজিৰ অনুষ্ঠান এইখিনিতে সামৰিছোঁ।
0: এতিয়া গান এটা লাগিল।

স্মৃতিৰ দিনলিপি। অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: বাগিচাত গৃহ নিৰ্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আহান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কম হোৱাকৈ পথ, কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। তদুপৰি যোৰাবাটৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ পুনৰ নক্সা প্ৰস্তুত কৰাৰ বিষয়তো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী চাৰিখৰীয়া ঘাইপথৰ ঘোষণাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত নুমলীগড় জাজি আৰু জাজি ডিব্ৰুগড় সংযোগী পথছোৱাৰ মেৰামতিৰ বাবেও আহান জনায়। তদুপৰি কালাইনৰ পৰা শিলচৰলৈ চাৰিখৰীয়া ঘাইপথটো ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ কাৰ্য ত্বৰান্বিত কৰা, শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ আৰু গহপুৰ নুমলীগড় সুৰংগৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ সামুদ্ৰিক খণ্ডৰ দ্ৰুত পৰিৱৰ্তন হোৱা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় জাহাজ চলাচল পৰিষদে নতুন দিল্লীত আয়োজন কৰা সাগৰ সংবাদ শীৰ্ষক আলোচনাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে নতুন ব্যৱসায়িক জাহাজ পৰিবহণ আইন 2025-এ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে নিজস্ব বাণিজ্যিক পথৰ নিয়ন্ত্ৰণ, নিজৰ হাতলৈ অনা আৰু বিদেশী সামগ্ৰী পৰিবহণ মাচুল হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিনজোৰা আলোচনাত পৰৱৰ্তী 5 বছৰত বাণিজ্যিক বহৰ নতুনকৈ 100খন জাহাজ অন্তৰ্ভুক্ত কৰাৰ 5-দফীয়া পৰিকল্পনাক লৈ আলোচনা কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হ'ব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা 10 বজাত হ'বলগীয়া এই অভিযান মুকলি অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহাল উপস্থিত থাকিব। ৰাজ্যৰ 35খন জিলাৰ 3,900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5,00,000 লোকক এই অভিযানে সামৰি ল'ব। ৰাজ্যৰ 500খন বিদ্যালয়, 200 মহাবিদ্যালয় আৰু 100খন চৰকাৰী চিকিৎসালয় সামৰি HIV অভিযান চলোৱা হ'ব। মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে এককালীন বিশেষ অনুদানৰ অধীনত কালি ডিব্ৰুগড় জিলাৰ কৃষক আৰু মহিলাসকলৰ মাজত কৃষি সঁজুলি বিতৰণৰ বাবে এখন বাচনি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, জিলা কৃষি বিষয়া, সদৌসম মটক সন্মিলনৰ সভাপতি সম্পাদক, সদৌসম মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা সমিতিৰ সভাপতি সম্পাদক আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি শুনিবলৈ পাব পুৱা 9 বজাত।
1: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी ने प्रगति बैठक में 30,000 करोड़ रुपए की अवसंरचना परियोजनाओं की समीक्षा की। गृह मंत्री अमित शाह ने अगले एक वर्ष में 3 नए आपराधिक कानून पूरी तरह लागू करने का लक्ष्य रखा। दिल्ली सरकार आज लक्ष्मी योजना के अंतर्गत 4,000 पात्र महिला लाभार्थियों को स्वीकृति पत्र सौंपेगी। भारत और चीन ने सीमा विवाद के राजनीतिक समाधान की दिशा में काम जारी रखने पर सहमति व्यक्त की। दुनिया भर में ईद ए मिलाद उन नबी की रौनक, केरलवासी मना रहे ओणम का सबसे शुभ दिन तिरुओणम। और ग्रैंड मास्टर आर प्रज्ञानंदा ने जर्मनी के विंसेंट कीमर को हराकर ग्रैंड शतरंज टूर फाइनल्स के खिताबी मुकाबले में जगह बनाई। और अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि परियोजनाओं को तेजी से पूरा करने में गुणवत्ता से कोई समझौता नहीं होना चाहिए। श्री मोदी ने कल सेवा तीर्थ में प्रगति मंच की 53वीं बैठक की अध्यक्षता की। एक रिपोर्ट।
2: प्रधानमंत्री ने कहा कि बड़ी परिवहन और बुनियादी ढांचा परियोजनाओं की योजना बनाते समय बिजली, पानी और अन्य सेवाओं के लिए साझा गलियारे विकसित करने के लिए हर संभव प्रयास करना चाहिए। बैठक में 9 राज्यों से जुड़ी हुई रेलवे, सड़क और बिजली क्षेत्र की 6 प्रमुख परियोजनाओं की समीक्षा की गई। इनकी कुल

শংকৰ মাধৱে এভৱসাগৰে নামৰে নাওখনি বায়। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমেই শুনোৱা হওক লোকনাথ গোস্বামীৰ কণ্ঠৰ এই গীত, গীতিকাৰ মুনেশ্বৰ বৰ্মন, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: লোকনাথ গোস্বামীৰ কণ্ঠত মুনেশ্বৰ বৰ্মনে লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606।
3: মই বিচাৰিছো হাজাৰ চকু দীপ্ত সূৰ্য শিখা।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী দীপশিখা বৰদলৈ। গীতৰ কথা দিনেশ বৈশ্যৰ, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

দীপশিখা বৰদলৈৰ কণ্ঠত দীনেশ মিশ্ৰ লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল বিদ্যুৎ বৰাৰ। ষ্ট্ৰোক কি? আপুনি কেনেকৈ জানিব যে এজন ব্যক্তিৰ ষ্ট্ৰোক হৈছে? ষ্ট্ৰোক হ'লে প্ৰথমে কি কৰা উচিত? এনেবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 পৰা প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ।

দাসৰ সৈতে মহাবাহু শাখা। আমাৰ আজিৰ অতিথি ডাক্তৰ তাপসীম নাথ। অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: অপূৰ্ব বেজবৰুৱাৰ কণ্ঠত ফজলুল কৰিমে লিখা গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েল লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: কম সময়তে বেছি লাভ মাত্র এটা ক্লিকত। বঢ়িয়া
4: বসিলে
5: অসিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
6: জানি রক সতর্ক হৈ রক।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী অৰুন্ধতী শর্মা চৌধুৰী, গীতিকাৰ ধ্ৰুৱ কুমাৰ তালুকদাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: অৰুন্ধতী শৰ্মা চৌধুৰীৰ কণ্ঠত ধ্ৰুৱ কুমাৰ তালুকদাৰ ৰচিত গীতটি শুনিলে। গীতৰ প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল। হৈ গল বাজেট? অঁ, 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা? নলওঁ। যোৱা মাহত হেতু লৈছিলো, আৰু এযোৰ? নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক, আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
2: আৰবিআই কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হওক অনুপ হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰূপ শৰ্মাৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে 5,000 কোটি টকাৰো অধিক ধন আবণ্টনত অনুমোদন বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীৰ আহ্বান প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নেৰে অসমৰ নগৰসমূহ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনাৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাৰ আজিৰ খেল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 5,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 3,80,000 বাসগৃহ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক নতুন দিল্লীত কৰা সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ধনৰাশিৰ লগতে কৃষি খণ্ডৰ বাবে অতিৰিক্ত 139 কোটি টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ অধীনত বানত ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ'ব। এই বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
1: চিফ মিনিষ্টাৰ আসাম কে শ্ৰীমান হিমন্ত বিশ্ব শৰ্মাজী সে আজ ভেট হুই আসাম ইস সময় বাঢ় সে যুঝ ৰা আৰু আমাৰ প্ৰাথমিকতা হে কি বাঢ় পীড়িত ভাইও আৰু বহনো কো কেন্দ্ৰ চৰকাৰ প্ৰধানমন্ত্ৰী জী কে নেতৃত্ব মে পুৰি মদত কৰে পুৰা সহযোগ কৰে আৰু ইছলিয়ে জেছা উনহনে বতায়া কি জিতনে মকান ডেমেজ হুয়ে হে বাঢ় সৰ্ভে হোকে উনকি সূচি আয়েগি তো প্ৰধানমন্ত্ৰী আৱাস যোজনা কে অন্তৰ্গত ৱো আৱাস আসাম কো স্বীকৃত কিয়ে জায়েঙ্গে ফসলে ভি খৰাব হুই হে কুছ অতিৰিক্ত বীজ কি জৰুৰত হে সবজি আৰু বাকি চিজো কে উসকি ভি অতিৰিক্ত স্বীকৃতি দেনে কা কাম কিয়া জায়েগা ওহাঁ কে সেল্ফ হেল্প গ্ৰুপ কে লিয়ে ভি জো ভিলেজ অৰ্গেনাইজেশন হে 1.5 লাখ ৰূপিয়া পৰ ভিলেজ অৰ্গেনাইজেশন ৱো ভি ৰাশি দি জায়েগি আৰু

0: नए मकान जिनकी जरूरत वहां थी, जैसा माननीय मुख्यमंत्री जी ने बताया, लगभग 5,000 करोड़ रुपए की राशि के कुल मिलेंगे, उनकी स्वीकृति भी दी गई है।
1: केंद्रीय सरकारे राज्य চাহ বাগিচাত গৃহ নিৰ্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে।
2: आसाम को पूरी तरह बाढ़ का सामना करने पर, ये बाढ़ में हमारा किसानों को काफी लॉस हुए और प्रधानमंत्री आवास योजना में जो मकान बना था वो भी मकान बाढ़ ने काफी लॉस किया, कोई घर फुल्ली डैमेज भी हुआ। मैं माननीय कृषि मंत्री जी को मिलने आया था, आसाम की बाढ़ को दृष्टि में रखते हुए आरकेवीआई योजना में माननीय कृषि मंत्री जी ने 140 करोड़ रुपया का मंजूरी किया और मंजूरी पत्र भी हमको आज हस्तांतर किए, और साथ साथ में आसाम में नया प्रधानमंत्री आवास योजना का मकान बनाने के लिए भी हमको आज 3,86,507 मकान का मंजूरी दिए, स्वीकृति दिए, वो भी अनुमोदित पत्र हमारा हाथ में मंत्री जी ने दिया।
1: মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কম হোৱাকৈ পথ, কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। তদুপৰি যোৰাবাটৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঘাইপথ আন্তঃগাঁথনিৰ পুনৰ নক্সা প্ৰস্তুত কৰাৰ বিষয়টো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী চাৰিখৰীয়া ঘাইপথৰ ঘোষণাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত নুমলীগড় জাঁজী আৰু জাঁজী ডিব্ৰুগড় সংযোগী পথছোৱাৰ মেৰামতিৰ বাবেও আহান জনায়। তদুপৰি কালাইনৰ পৰা শিলচৰলৈ চাৰিখৰীয়া ঘাইপথটো ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। ইয়াৰ লগতে শ্ৰীভূমিৰ মাজেৰে পাৰ হৈ যোৱা 37 আৰু 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ কাৰ্য ত্বৰান্বিত কৰা, শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ আৰু গহপুৰ নুমলীগড় সুৰংগৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে। নতুন দিল্লীত কালি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈয়ে এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনি ৰূপায়ণত শীৰ্ষ প্ৰদৰ্শনকাৰী জিলা হিচাপে সফলতা অৰ্জন কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে 296টা ঋণৰ লক্ষ্য লৈ জিলাখনে 404টা ঋণৰ অনুমোদন প্ৰণালীৰে 136% সফলতা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ সামুদ্ৰিক খণ্ডৰ দ্ৰুত পৰিৱৰ্তন হোৱা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় জাহাজ চলাচল পৰিষদে নতুন দিল্লীত আয়োজন কৰা সাগৰ সংবাদ শীৰ্ষক আলোচনাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে নতুন ব্যৱসায়িক জাহাজ পৰিবহণ আইন 2025-এ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
3: Discussion with the dialogue with the policy makers, industry representatives, ship owner, expert, maritime trainees to discuss the sectoral growth priorities. Because this particular discussion, dialogue ultimately going to help the ministry for the effective policy making process. The National Shipping Board new mandate is under the Merchant Shipping Act 2025. The National Shipping Board will provide strengthened policy advice to the government on shipping, tonnage, seafarer, welfare and port link maritime development while serving a structured platform for industry and stakeholder consultation.
1: মন্ত্ৰীগৰাকীয়ে কয় যে নিজস্ব বাণিজ্যিক পথৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনা আৰু বিদেশী সামগ্ৰী পৰিবহণ মাচুল হ্ৰাস কৰাৰ উদ্দেশ্যে এই দিনজোৰা আলোচনাত পৰৱৰ্তী 5 বছৰত বাণিজ্যিক বহৰ নতুন

0: এশখন জাহাজ অন্তৰ্ভুক্ত কৰাৰ পাঁচদফীয়া পৰিকল্পনাক লৈ আলোচনা কৰা হয়। ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। গুজৰাট ভ্ৰমণকালত গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যখনৰ নগৰ উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত পৰিকল্পিত নগৰ উন্নয়ন, নগৰ আন্তঃগাঁথনি, পৌৰ সেৱা আৰু নগৰ প্ৰশাসনৰ ক্ষেত্ৰত গুজৰাটৰ উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত আলোচনা কৰা হয়। দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ অহা নগৰ এলেকাৰ প্ৰেক্ষাপটত এই ব্যৱস্থাসমূহ অসমৰ ক্ষেত্ৰত প্ৰয়োগ আৰু অভিযোজনৰ সম্ভাৱনা লৈও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কালি গুজৰাটৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ প্ৰশাসন, শ্ৰেণীৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় শ্ৰেণী উদ্যোগ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে সাবৰমতী ৰিভাৰ ফ্ৰণ্টৰ লগতে ঐতিহাসিক অটল ব্ৰিজ পৰিদৰ্শন কৰে। তেওঁ 22 কিলোমিটাৰ দৈৰ্ঘৰ সাবৰমতী ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পৰ পৰিকল্পনা, নিৰ্মাণ আৰু বিভিন্ন উপাদানৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত আহমেদাবাদ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত কাৰিকৰী পৰিকল্পনা আৰু নক্সা, বান ব্যৱস্থাপনা, ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, নাগৰিকৰ বাবে সুবিধা আৰু সমন্বিত নগৰ উন্নয়নৰ আন দিশসমূহক লৈ আলোচনা কৰা হয়। ইয়াৰ পাছত শ্ৰীৰায়ে গুজৰাট ৰাজ্যিক শ্ৰেণী কল সমবায় সংঘৰ অধ্যক্ষ ঈশ্বৰ সিং টি পেটেল আৰু গুজৰাট সমবায় শ্ৰেণী খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে শ্ৰেণীৰ মূল্য, ক্ৰয়, উৎপাদন আৰু বিতৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে। বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ আৰক্ষীয়ে কালি বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এই লোকজনে জিলাখনৰ চৰ অঞ্চলকে ধৰি বিভিন্ন স্থানলৈ মাদক দ্ৰব্য সৰবৰাহ কৰি অহা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল। এই তথ্যৰ ভিত্তিত কালি বিয়লি অঞ্চলটোৰ এখন দোকানত অভিযান চলাই আৰক্ষীয়ে হেৰইন ভৰ্তি প্লাষ্টিকৰ কেইবাটাও টেমা জব্দ কৰে। ইপিনে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ অসম পশ্চিমবংগ সীমান্তৰ শ্ৰীৰামপুৰত কালি আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। এই সংক্ৰান্তত ট্ৰাকখনৰ চালক আৰু এজন সহযোগীক আটক কৰা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহৰ বাবে নিয়া এই মাদক দ্ৰব্যৰ পৰিমাণ প্ৰায় 1.5 কিলোগ্ৰাম। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হ'ব। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা 10 বজাত হ'বলগীয়া এই অভিযান মুকলি অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। ৰাজ্যৰ 35খন জিলাৰ 3,900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5 লাখ লোকক এই অভিযানে সামৰি ল'ব। দৰং জিলাৰ দলগাঁওস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই কালি সাহিত্য বিষয়ক কাৰ্যসূচী অনুষ্ঠিত কৰে। মহাবিদ্যালয়খনৰ সাহিত্য আৰু আলোচনী বিভাগৰ উদ্যোগত লিখিবলৈ শিকোৱা হওক সাহিত্য শীৰ্ষক কাৰ্যসূচীৰ লগতে এখন কুইজো অনুষ্ঠিত কৰে। ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লক্ষীপ্ৰসাদ হাজৰিকাই উদ্বোধন কৰা এই কাৰ্যসূচীত কেইবাগৰাকীও সমল ব্যক্তি আৰু অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত কালি তৃতীয় দিনৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই সংগ্ৰহ কৰা 265 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰিব। দলটোৰ 2টা উইকেট বাকী থকা অৱস্থাত ভাৰতৰ প্ৰথম ইনিংছতকৈ 238 ৰাণত পিছপৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 9টা উইকেটৰ বিনিময়ত 503 ৰাণ কৰি প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ভাৰতৰ হৈ দেৱদত্ত পাড্ডিকালে 117 আৰু ধ্ৰুৱ জুৰেলে 115 ৰাণ কৰে। ভাৰত এই খেলখনত জয়ী হলে 2025-27 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলৰ দৌৰত চতুৰ্থ স্থানলৈ উন্নীত হ'ব। সম্প্ৰতি অষ্ট্ৰেলিয়া প্ৰথম, দক্ষিণ আফ্ৰিকা দ্বিতীয় আৰু নিউজিলেণ্ড তৃতীয় স্থানত আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। উজনি অসমৰ বান বিধ্বস্ত চাৰি জিলাৰ বানাক্ৰান্তক চৰকাৰী আৰ্থিক সাহায্য প্ৰদানৰ নামত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিত্ত বিভাগৰ তথ্যত প্ৰকাশ পোৱা মতে চাৰিখন জিলাৰ মুঠ 4,416 জন বানাক্ৰান্তৰ

0: একাউণ্টত অতিৰিক্তভাৱে চৰকাৰী সাহায্যৰ ধন সোমাইছিল। এনে প্ৰেক্ষাপটত একাউণ্টত সোমোৱা অতিৰিক্ত ধন ঘূৰাই আনিব বিত্ত বিভাগে শিৰোনামেৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। অসমত বৰ্তমান পিঁয়াজৰ দাম 45% পৰ্যন্ত বৃদ্ধি পাই প্ৰতি কিলোগ্ৰামত 60 টকা স্পৰ্শ কৰিছে। মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰতি কেজি পিঁয়াজত 20 টকাকৈ দাম বৃদ্ধি পাইছে। পিঁয়াজৰ অস্বাভাৱিক দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ বিশেষ পিঁয়াজ এক্সপ্ৰেছৰো ব্যৱস্থা কৰিছে। দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিছে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 5 গৰাকী মহিলাসহ 67 জন কয়দী এইচ আই ভিত আক্ৰান্ত হোৱাৰ বাতৰিটো নিয়মীয়া বাৰ্তা অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নীতিন গাডকাৰীক সাক্ষাৎ কৰি বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ত্বৰান্বিত পুনৰ নিৰ্মাণ আৰু বান সহনশীল পথ আন্তঃগাঁথনি নিৰ্মাণৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত সবিস্তাৰে যুগুতাইছে। বানপীড়িত পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবীকে ধৰি বিভিন্ন জনমুখী সমস্যাৰ সমাধানৰ বাবে কালি শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অখিল গগৈৰ আহানত বিশাল গণসমাৱেশ অনুষ্ঠিত হোৱা বাতৰিটোৱে অসমীয়া প্ৰতিদিন কাকতত প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি কাকততো আলোকচিত্ৰসহ বাতৰিটো পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 3,80,000 বাসগৃহ নিৰ্মাণৰ বাবে 5,000 কোটি টকাৰো অধিক ধন আবণ্টনত অনুমোদন। বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণত অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰীৰ আহ্বান। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমৰ শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ। আৰু ভাৰত আৰু শ্ৰীলংকাৰ চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত কালি তৃতীয় দিনাৰ সামৰণিলৈ প্ৰথম ইনিংছত 8 উইকেটত সংগ্ৰহ কৰা 265 ৰাণৰ পৰা শ্ৰীলংকাৰ আজিৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো চিৰাং জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিটিচিৰ চিৰাং জিলাতো আৰম্ভ হৈছে লোকগণনা 2027। চিৰাং জিলাত 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনাৰ পাছত লোকগণনাত নিয়োজিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ অব্যাহত ৰাখিছে লোকগণনাৰ কাম। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: সমগ্র দেশত আরম্ভ হওয়া লোকগণনা চিরাং জেলার যাতে সম্পূর্ণ নিরপেক্ষভাবে সম্পূর্ণ করব পারে ইয়ার বাবে চিরাং জেলার প্রশাসনে বিশেষ গুরুত্ব প্রদান করেছে। চিরাং জেলার লোকগণনার কামত মুঠ 24 গৰাকী শীর্ষ বিষয়া নিয়োগ করার লগতে মুঠ 139 গৰাকী পর্যবেক্ষক আর 846 গৰাকী গণনাকারীক নিয়োগ করা হয়েছে। সম্প্রতি নিয়োজিত বিষয়াসকলে ঘরে ঘরে গই লোকগণনার কামত ব্যস্ত হওয়া

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি চিৰাং জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল চিৰাঙৰ পৰা আমাৰ সংবাদদাতা কুঞ্জমোহন ৰায়। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লাইভ ফোন ইন প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানত ষ্ট্ৰোক সম্পৰ্কীয় সজাগতা, এই সম্পৰ্কে জনাবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ তপস্বীম নাথ। অনুষ্ঠানটিৰ আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক আই চি ইউ আৰু ইমাৰ্জেঞ্চি অ'টি, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
2: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই

0: আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
1: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: হয় সকলো কথা আমি বিশদভাৱে আজিৰ অনুষ্ঠানটিত আমি আলোচনা কৰিম। আৰু আপোনালোকক জনাওঁ যে আকাশবাণী গুৱাহাটীয়ে জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস আৰম্ভ কৰিছিল আৰু এই প্ৰয়াসৰ এই যাত্ৰাত আমাৰ সংগী হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে যোৱা 4 মাহ একেৰাহে আমাৰ অনুষ্ঠানত জড়িত হৈ তেওঁলোকে স্বাস্থ্য সজাগতাৰ দিশত আপোনালোকলৈ এই বিশেষ কিছু বিষয়ত আলোচনা আগবঢ়াই লৈ যোৱাত আমাক সহযোগ কৰিছে। লগতে তেখেতসকলৰ ফালৰ পৰা সমল ব্যক্তি বিশেষজ্ঞ চিকিৎসকক তেখেতসকলে আমালৈ আমাৰ অনুষ্ঠানত ভাগ ল'বলৈ তেওঁলোকে সুবিধা কৰি দিছে। আজি আমাৰ ডিউটিৰ মত আছে আৰাধনা বৰা আৰু বনশ্ৰী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, পম্পা চন্দ্ৰা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটিৰ মোৰ সহায়কাৰী হৈছে আমাৰ ৰমেন বৰুৱা আৰু সৌৰভ আছে আমাৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰৰ দায়িত্বত। AIR গুৱাহাটী ফেচবুক পেজত আপোনালোকে পোনপটীয়াকৈ অনুষ্ঠানটি এতিয়া উপভোগ কৰি আছে আৰু আপোনালোকে আপোনালোকৰ মন্তব্য আমালৈ পোনপটীয়াকৈ প্ৰেৰণ কৰিব পাৰিব। যিসকল শ্ৰোতাই একান্ত মানে ৰেডিঅ'টো কাষত লৈ শুনি আছে তেখেতসকলক আমি আদৰণি জনাইছোঁ। যিসকলে AIR ৰেডিঅ' অথবা নিউজ অন AIR এপত শুনি আছে তেখেতসকলকো আদৰিছোঁ। আৰু যিসকলে বৰ্তমান সময়ত তেওঁলোক নিজৰ কৰ্তব্যস্থলীলৈ গৈ আছে বা অন্য কোনো কামৰ বাবে ওলাই গৈছে আৰু গাড়ীখনত, এইখিনি তেওঁলোকৰ প্ৰিয় সময়, কাৰণ এই সময়খিনিত তেওঁলোকে 101.6 FM টিউন কৰি আমাৰ অনুষ্ঠান শুনি থাকে। গতিকে আপোনালোক সকলোকে আমি আদৰণি জনাইছোঁ। শ্ৰোতাসকল, আপোনালোকক জনাব বিচাৰিছোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৰাতিপুৱাৰ এই অনুষ্ঠানসমূহ আকাশবাণী নগাঁও কেন্দ্ৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰ আৰু আকাশবাণী ধুবুৰী কেন্দ্ৰই একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ কৰে, তেওঁলোকে ৰিলে কৰে। গতিকে তেজপুৰৰ আশে পাশে থকা যিসকল ব্যক্তি, নগাঁৱৰ আশে পাশে থকা যিসকল আমাৰ শ্ৰোতা, ধুবুৰী কেন্দ্ৰৰ পৰিসৰৰ ভিতৰৰ যিসকল শ্ৰোতা আৰু আকাশবাণী অনুষ্ঠান শুনি থকা পৃথিৱীৰ বিভিন্ন অংশৰ পৰা, যিহেতু আজিকালি এপত পৃথিৱীৰ যিকোনো ঠাইৰ পৰা আপোনালোকে অনুষ্ঠান শুনিব পাৰে আৰু ফেচবুক পেজত যিহেতু পোনপটীয়াকৈ আপোনালোকে চাব পাৰে, গতিকে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আপোনালোকৰ বাবে এটা নম্বৰ আমি কিছু সময় পাছত মুকলি কৰি দিম, 03612-66-2325, 0361-266-2325, এই নম্বৰত আপোনালোকে ফোন কৰিব পাৰিব। কিন্তু আৰম্ভণিতে আপোনালোকক জনাই থওঁ যে এই অনুষ্ঠানটি যেতিয়া আমি প্ৰচাৰ কৰি থাকোঁ 10 বজাৰ পৰা বিবিধ ভাৰতীত সুৰধ্বনি অনুষ্ঠান প্ৰচাৰ হয়, গতিকে সুৰধ্বনিৰ নম্বৰটো হ'ব বেলেগ। আপোনালোকে গান শুনিবৰ বাবে যেতিয়া অনুৰোধ কৰিব সেই নম্বৰটো হ'ব বেলেগ। আৰু স্বাস্থ্য সম্পৰ্কীয় সজাগতাৰ দিশত আপোনালোকে যদি কথা পাতিব বিচাৰে, ষ্ট্ৰোক সম্পৰ্কে জানিব বিচাৰে, তেতিয়াহ'লে 03612-66-2325 এইটো নম্বৰহে ফোন কৰিব, বা এইটো নম্বৰত আপোনালোকে গান শুনিবৰ কাৰণে অনুৰোধ কৰিবলৈ ফোন নকৰিব, কেৱল ষ্ট্ৰোক সম্পৰ্কে, স্বাস্থ্য সজাগতা সম্পৰ্কে। বিষয়টো ষ্ট্ৰোক, গতিকে ষ্ট্ৰোক হ'লে কি কৰিব লাগিব বা ষ্ট্ৰোক সম্পৰ্কে আপোনালোকৰ যদি খোদনি আছে বা আপোনালোকৰ পৰিয়ালত যদি তেনেকুৱা অভিজ্ঞতা হৈছে, শ্ৰোতাসকলৰ সুবিধাৰ্থে আপোনালোকে সেই কথাখিনি উল্লেখ কৰিব যাতে সকলোৱে কথাখিনি ভালকৈ বুজি পায়। আমি আমাৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ। আজি আমাৰ অতিথি ডক্টৰ তপস্বিম নাথ, তেখেত কনচালটেণ্ট ইমাৰ্জেঞ্চি মেডিচিন MBBS MEM জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটিৰ পৰা আৰু MRCEM আৰু FRCEM ৰয়েল কলেজ অৱ ইমাৰ্জেঞ্চি মেডিচিন আৰু তেখেত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালত বৰ্তমান এগৰাকী বিশেষজ্ঞ চিকিৎসক। 16 বছৰৰো অধিক কাল তেখেতে ইমাৰ্জেঞ্চি মেডিচিনৰ ক্ষেত্ৰত তেখেতৰ অভিজ্ঞতা আছে আৰু জৰুৰীকালীন অৱস্থাত ৰোগী এগৰাকীক স্বাস্থ্য ক্ষেত্ৰত যিখিনি শুশ্ৰূষা কৰিব লাগে, যিখিনি সেৱা প্ৰদান কৰিব লাগে, এই ক্ষেত্ৰত এগৰাকী অভিজ্ঞ চিকিৎসক তেখেত ডক্টৰ তপস্বিম নাথ। আৰু তেখেতৰ দৰে এগৰাকী অভিজ্ঞ চিকিৎসকক আজি আমাৰ আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত পাইছোঁ, তাৰ বাবে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালক ধন্যবাদ জনাইছোঁ। আৰু ডক্টৰ তপস্বিম নাথ, আপোনাক আকাশবাণীৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ,
0: ভাল লাগিছে যে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ চিকিৎসকক আজি আমাৰ ইয়াতে পাইছোঁ। শ্ৰোতাসকলো উপকৃত হ'ব, তেওঁলোকে আপোনাৰ পৰাই কথাখিনি গম পাব। আমি যিহেতু ষ্ট্ৰোক সম্পৰ্কে কথা পাতিম, গতিকে প্ৰথমতে আমি ষ্ট্ৰোক কি এই সম্পৰ্কে, ষ্ট্ৰোক বুলি ক'লে আমি কি বুজোঁ, প্ৰথমে আপোনাৰ পৰা সেই কথাৰে আৰম্ভ কৰিব বিচাৰিছোঁ।
1: নিশ্চয়, প্ৰথমতে আপোনাক অনেক বহুত অভিনন্দন আৰু আমাৰ শ্ৰোতাবিলাকক বহুত অভিনন্দন। এতিয়া ষ্ট্ৰোক বেচিকেলি আমাৰ নিউৰলজি এছ'চিয়েশ্যন যিটো হয়, আমাৰ আমেৰিকান কলেজ অৱ নিউৰলজি, এইটো ষ্ট্ৰোক ডিফাইন কৰিছে কি, আকস্মিক যদি কোনো যদি মানুহৰ কোনো অংগ কাম কৰা বন্ধ কৰি দিয়ে, সেইটো আমাৰ কথাও হ'ব পাৰে, অস্পষ্ট হ'ব পাৰে, কথা নোলায়, এইটো হ'ব পাৰে, হাত বা ভৰি কাম কৰা যদি বন্ধ কৰে আকস্মিকভাৱে, তেতিয়াহ'লে এইটোক আমি ষ্ট্ৰোক বুলি ভাবোঁ। তো এইটোৰ বেচিকেলি কি হয়, আমাৰ ব্ৰেইনৰ যিটো ব্লাড ভেছেলছ যিটো যায়

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকে জানেই যে বুধবাৰ আজিৰ অনুষ্ঠানত এটি বিশেষ বিষয় লৈ আমি প্ৰভাতী তৰংগ আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে কালিৰে পৰা আপোনালোকে আমাৰ ঘোষণা শুনি আছে যে ষ্ট্ৰোক সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবেই আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ বিষয়ে আমি বাছি লৈছোঁ, একিউট ষ্ট্ৰোক মেনেজমেণ্ট। হঠাতে হোৱা ষ্ট্ৰোক আপোনালোকে কিদৰে ষ্ট্ৰোক চিনাক্ত কৰিব, ষ্ট্ৰোক হোৱা বুলি কেনেকৈ বুজি পাব, ষ্ট্ৰোক হ'লে আপোনালোকে তৎক্ষণাত কি ব্যৱস্থা ল'ব লাগিব ঘৰতে, বা তাৰপিছত চিকিৎসকৰ ওচৰলৈ লৈ গৈ প্ৰথম অৱস্থাত কি ধৰণৰ চিকিৎসা প্ৰদান কৰা

0: যিটো তেজ যিটো যায় ব্ৰেইনৰ ভিতৰত, এইটো যদি পটককৈ ক'ৰবাত যদি ব্লকেজ হৈ যায়, বন্ধ হয়, আমাৰ ব্ৰেইনৰ এটা পাৰ্ট তাতে অক্সিজেন নেযায় আৰু পেচেণ্টৰ এনেকৈ চিম্পটম আহিব পাৰে, এইটোক আমি ষ্ট্ৰোক বুলি কওঁ বেছি।
1: হয়, আমি ষ্ট্ৰোক বুলি ক'লে কি বুজোঁ এই কথাটো আৰম্ভণিতে আমি অকণমান গম পালোঁ। উত্তম কুমাৰ ৰয়, ৰশ্মি ৰেখা বৰুৱা, বংকিম চন্দ্ৰ দাস, লাচিত নগৰ ৰঙীয়া, তিনিআলিপৰা ভদ্ৰাৱতী বৰ্মন, আপোনালোক আমাৰ অনুষ্ঠানত মন্তব্য প্ৰথমেই আগবঢ়াইছে। আপোনালোকেও নিজৰ অভিজ্ঞতা সম্পৰ্কে বা আপোনালোকৰ পৰিয়ালত যদি কাৰোবাৰ এনেকুৱা হৈছিল, কি ধৰণৰ ব্যৱস্থা হৈছিল বা কিবা অসুবিধা হৈছিল নেকি, এই কথাখিনি যদি উদাহৰণ সহিতে আপোনালোকেও লিখে, আলোচনা কৰিবলৈ আমাৰ আৰু সুবিধা হ'ব। ষ্ট্ৰোক কি আৰু কেনেকৈ হয়, আচলতে ষ্ট্ৰোক কেনেকৈ হয়, আৰু সাধাৰণতে আমি মূৰ ঘূৰণি, যিটো আমাৰ মূৰ ঘূৰাই, এই মূৰ ঘূৰণি বা অজ্ঞান হৈ যোৱা, এইটো আৰু ষ্ট্ৰোক, ইয়াৰ মাজত যিটো পাৰ্থক্য, যিটো ডিফাৰেঞ্চ আছে, সেই সম্পৰ্কে কওকচোন। ষ্ট্ৰোক কেনেকৈ হয় আৰু এই মূৰ ঘূৰণি বা অজ্ঞান হোৱা অৱস্থাত ষ্ট্ৰোকৰ কিটো ডিফাৰেঞ্চ?
0: এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু আমাৰ ইয়াতে পেচেণ্ট যেতিয়া ইমাৰ্জেঞ্চিত আহে, আমিতো ইমাৰ্জেঞ্চি মেডিচিনত আমি তাতে চাকৰি কৰোঁ, তো আমাৰ ইয়াতে পেচেণ্ট আহে যেতিয়া, তেতিয়া পেচেণ্টে তো নৰ্মেলি গম নাপায় কি ষ্ট্ৰোক হ'ল নে নাই। পেচেণ্ট আহে এটা অসুবিধা লৈ, এটা চিম্পটম লৈ, তো চিম্পটম আমাৰ ইয়াতে যেতিয়া আহে তেতিয়া মূৰ ঘূৰণিও হ'ব পাৰে আৰু পেচেণ্টৰ এনেকৈ চিম্পটমো হ'ব পাৰে কি পেচেণ্টে কথা ক'ব নোৱাৰে, পেচেণ্টৰ এটা হাত বা ভৰি কাম নকৰে কিছু সময়ৰ কাৰণে পেচেণ্ট। কিন্তু নৰ্মেলি ষ্ট্ৰোকত কি হয়, পেচেণ্ট এনেকৈ অজ্ঞান হ'ব নালাগে। অজ্ঞান হোৱা যোন বস্তুটো হয়, এইটো পেচেণ্ট অলপ সময়ৰ কাৰণে পেচেণ্টৰ মানে কোনো কনচিয়াছনেছ নাথাকে, পেচেণ্ট পৰি যায়, তাৰপিছত আকৌ কিন্তু পেচেণ্ট নৰ্মেল চেন্সত আহে। তো যেতিয়া পেচেণ্ট নৰ্মেল চেন্সত আহে তেতিয়া আমি চাওঁ কি পেচেণ্টৰ বাকী সব ঠিকে আছে, কিন্তু ই জাষ্ট ক'ব নোৱাৰে কি কেনেকৈ হ'ল বস্তুটো, মানে জাষ্ট অজ্ঞান হৈ গৈছিলে। কিন্তু ষ্ট্ৰোক যদি কোনো পেচেণ্টৰ থাকে তেতিয়া এইটো এনেকৈ নাযায়, পেচেণ্ট আহিব, এটা কথাৰ দিগদাৰী চলিব বা হাত বা ভৰিত নচলে আৰু এইটো চলি থাকিব, এইটো এনেকৈ নহয় কি এইটো আহি ভাল হৈ যাব। কেতিয়া কেতিয়া ভাল হ'ব পাৰে, কিন্তু পেচেণ্টৰ নৰ্মেলি চিম্পটমছবোৰ থাকিব। তো অজ্ঞান হোৱাৰ কাৰণ বহুত হয়, হাৰ্টৰ কাৰণে হয় মানুহ অজ্ঞান, ব্ৰেইনত যদি ব্লাড কম যায় তেতিয়াহ'লে অজ্ঞান হয়, আমাৰ বডিত যদি কোনো প্ৰকাৰ মিনাৰেলছ যিটো আমি ইলেক্ট্ৰলাইটছ বুলি কওঁ সেইটোৰ যদি মাত্ৰা এইপিনে এইপিনে হয় তেতিয়াও মানুহ অজ্ঞান হ'ব পাৰে। কিন্তু ষ্ট্ৰোক যিটো আমি বেছিকেলি কওঁ এইটো মানে দুটা কাৰণে হ'ব পাৰে, ব্ৰেইনৰ আমাৰ যিটো ব্লাড যিটো যাব লাগে তাতে এটা ব্লকেজ আছে, এইটো হ'ব পাৰে, আৰু নহ'লে ব্লাডৰ পৰা ব্লাড ভেছেলৰ পৰা ব্লাডটো লিক কৰি বাহিৰত যদি আহি যায় সেইটোও ষ্ট্ৰোক হ'ব পাৰে। তো এইটোক আমি এটা বুলি কওঁ কি হেমাৰেজিক ষ্ট্ৰোক, যিটো মানে তেজ ওলাই অহাটো, আৰু যদি ব্লকেজ থাকে তেতিয়াহ'লে এইটোক আমি কওঁ ইস্কেমিক ষ্ট্ৰোক।
1: আমি সহজে যদি ক'বলৈ যাওঁ, ষ্ট্ৰোক হোৱা বুলি ক'লে এগৰাকী ব্যক্তিৰ তেতিয়া আমি কি বুজিম, মানে এজন ব্যক্তিৰ ষ্ট্ৰোক হৈছে আমি কেনেকৈ বুজিম যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ?
0: এইটো যদি আকস্মিক মানে হঠাৎ কোনো পেচেণ্টৰ যদি কোনো চিম্পটম আহে এনেকৈ কি বডিৰ কোনো অংগ, এইটো এটা হাত হ'ব পাৰে, এটা ভৰি হ'ব পাৰে, এটা ছাইডৰ হাত বা ভৰি দুটাও হ'ব পাৰে, এইটো কাম নকৰে বা তাতে কোনো মানে চেন্সেশ্যন পোৱা নাই বা কথা খেলিমেলি হৈ আছে কথাটো, এইটো একদম হঠাৎ হ'ব লাগিব, এইটো এনেকৈ নহয় কি পেচেণ্ট লাহে লাহে বেয়া হৈ আছে, এইটো হঠাৎ যদি কোনোবা মানুহে যদি গম পায় কি আমাৰ নিজৰ কোনো মানুহৰ এনেকৈ সন্মুখত কথা পাতি আছে আৰু পেচেণ্টৰ কথাবোৰ এনেকৈ খেলিমেলি হৈ আছে আৰু মানে অস্পষ্ট হৈ আছে, এইটো ষ্ট্ৰোক বুলি আমি ভাবোঁ।
1: হয়, আমি এতিয়া কথা আমি বুজিলোঁ যে ঘৰতে থাকোঁতে যদি আমি ষ্ট্ৰোক চিনাক্ত কৰিব লাগে তেতিয়াহ'লে মুখৰ যদি এটা অংশ বেঁকা হৈ গৈছে বা হাত ভৰি যদি দুৰ্বল হৈছে, অস্পষ্ট হৈ গৈছে কথা বতৰা, তেতিয়াহ'লে নিশ্চয় এয়া আমি এটা গুৰুত্বপূৰ্ণ লক্ষণ বুলি ধৰিব পাৰোঁ।
0: হয়
1: হয়, ইতিমধ্যে আমাৰ বহুতো শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। উৎপলা শইকীয়া আমাৰ নিয়মীয়া শ্ৰোতা, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা। অৰুণ বিকাশ বৰুৱা, আপুনি কৈছে যে সুপ্ৰভাত সকলোৰে প্ৰতি, মোৰ অতি প্ৰিয় অনুষ্ঠান প্ৰভাতী তৰংগ শুনি আছোঁ, গোলাঘাটৰ মিছামৰাৰ খনিকৰ গাঁৱৰ পৰা তেওঁ শুনি আছে। আজি অতি গুৰুত্বপূৰ্ণ বিষয়ত ডক্টৰ নাথদেৱৰ বক্তব্যৰ জৰিয়তে শ্ৰোতাসকল নিশ্চিতভাৱে উপকৃত হ'ব। আৰম্ভণিৰ পৰা যিখিনি কথা তেখেতে কৈছে, আচলতে ষ্ট্ৰোক শব্দটো এতিয়া আমাৰ জীৱনত প্ৰায় সঘনাই আমি শুনি থকা এটা শব্দ, কিন্তু এই ক্ষেত্ৰত আমি অতি সাৱধান হোৱা প্ৰয়োজন। আজি যেতিয়া পুৱা কিছু সময় পূৰ্বে তেখেত আহি পাইছিল, তেখেতৰ যেতিয়া আমি কথা পাতিছিলোঁ, তেখেতে এটা কথাই কৈছিল যে এতিয়া অতি কম বয়সৰ পৰাই বহুতৰে ষ্ট্ৰোক হৈছে, এইটো সাধাৰণ। তেওঁ কালিও তেনেকুৱা এটা অভিজ্ঞতা হৈছে যিটো পৰৱৰ্তী সময়ত তেখেতে আমাৰ আলোচনাৰ মাজত সেই কথাটো উল্লেখ কৰিব। এতিয়া যেন একেবাৰে সাধাৰণ ঘটনাৰ লেখীয়া হৈ পৰিছে, কিন্তু এয়া জীৱনটোৰ কাৰণে এটা ভয়াৱহ ইংগিত। গতিকে আমি এই কথাটো, মানিকচন্দ পল, আপুনি ইনিশিয়েল প্ৰিকশ্যনছ কি ল'ব লাগে সেই কথাটো আপোনাৰ পৰা অকণমান জানিব বিচাৰিছে মানিক চন্দ্ৰ পল।
0: নিশ্চয়, তো ইনিশিয়েল প্ৰিকশ্যনছ দুটা ভাগত আমি বিভাগ করো। এটা হল প্রিভেনশন, মানে কি করিলে আমি

0: ষ্ট্ৰকটোক প্ৰিভেণ্ট কৰিব পাৰোঁ, ষ্ট্ৰকক ৰখিব পাৰোঁ। তো এইটোৰ কাৰণে বেছিকেলি এইটো জানিব লাগিব কি ষ্ট্ৰক কি কাৰণে হয়। তো কোনো মানুহৰ, যেনেকৈ আপুনি জাষ্ট ক'লে কি য়াং মানুহৰো ষ্ট্ৰক হ'ব পাৰে, তো এনেকৈ বহুত ৰিস্ক ফেক্টৰ্ছ বুলি থাকে যিটোৰ কাৰণে মানে এজন ইণ্ডিভিজুৱেল ষ্ট্ৰকৰ কাৰণে ভালনাৰেবল হৈ যায়, মানে ষ্ট্ৰক হ'ব পাৰে তেখেতৰ। যেনেকৈ ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, কলেষ্টৰেল প্ৰব্লেম, অ'কে, স্মকিং প্ৰব্লেম, কেতিয়া কেতিয়া কোনো মানুহৰ এনেকৈ থাকে কি টেষ্টটো বডিত ইমান স্মুথ নাথাকে, এইটো বহুত টাইট হৈ যায়, এইটোক হাইপাৰ কোৱাগুলেবল কণ্ডিশ্যন বুলি কয়। তো এইটো মেডিকেলত আছে বহুত কণ্ডিশ্যন যিটোৰ কাৰণে হয়। এনেকৈ যদি ৰিস্ক ফেক্টৰ্ছবোৰ থাকে পেচেণ্টৰ, তেতিয়াহ'লে সেইটো আইডেণ্টিফাই আগতে কৰা। নৰ্মেলি আমি জনগণক এইটো আবেদন কৰোঁ কি তেখেতে এটলিষ্ট নৰ্মেলি ইয়েৰলি বেচিছত, মানে এভৰি ইয়েৰ তেওঁলোকে নিজৰ এটা বডি হেল্থ চেকআপ কৰিব লাগে, সেইটো মাষ্ট। এইটো কৰিলে কি হয়, প্ৰাইমাৰী হেল্থ চেকআপ, তাতে আমি এইবোৰ ৰিস্ক ফেক্টৰ্ছবোৰ কি কি আছে সেইটো আগতে আইডেণ্টিফাই কৰিব পাৰোঁ, নাম্বাৰ ওৱান। নাম্বাৰ টু হ'ল, যদি আমাৰ এনেকৈ ৰিস্ক ফেক্টৰবোৰ আছে তেতিয়াহ'লে সেইটোৰ কাৰণে এপ্ৰপ্ৰিয়েট ট্ৰিটমেণ্ট, এপ্ৰপ্ৰিয়েট স্পেচিয়েলিটিৰ লগত লগ কৰি সেইবোৰ নিয়ন্ত্ৰণত থকা বহুত জৰুৰী। আচ্ছা, যদি চব কৰাৰ পিছতো যদি এতিয়া হ'ব পাৰে কি কোনো মানুহৰ ষ্ট্ৰক হৈ গ'ল, এইটো ব্লাড প্ৰেছাৰ কেতিয়া কণ্ট্ৰলত নাথাকে, মানুহে কি কৰে কি ব্লাড প্ৰেছাৰ আছে কিন্তু আজি মই ভুলি গ'লোঁ, পাহৰি গ'লোঁ কি মই ব্লাড প্ৰেছাৰৰ ঔষধটো খাম, চুগাৰৰ ঔষধ খোৱা নাই, এইটো সেইকাৰণে ষ্ট্ৰক হ'ব পাৰে কোনো মানুহৰ। তো যদি এনেকৈ হয়, এনেকৈ যদি কোনো চিম্পটম আমি পাওঁ কি আমাৰ নিয়াৰ বাই কোনো মানুহৰ এনেকৈ আমি ডিটেক্ট কৰিছোঁ, তেতিয়াহ'লে টাইম ৱেষ্ট নকৰি নিজে ট্ৰিটমেণ্ট কৰিব নালাগে, ইমিডিয়েটলি নিয়াৰেষ্ট হস্পিটেল যোনটো মানে ইকুইপড হয় ষ্ট্ৰক মেনেজমেণ্টৰ কাৰণে। চব এইটোৱে মই ক'বলৈ বিচাৰোঁ কি আমাৰ ষ্ট্ৰকত টাইমিংটো বহুত ইম্পৰ্টেণ্ট। যেতিয়া মানুহে এনেকৈ গম পাব কি ষ্ট্ৰক হৈছে, এতিয়া আমাৰ আবেদন কি আপুনি একদম যিটো নিউৰলজিকেল চেণ্টাৰ হয়, যেনেকৈ আমাৰ গুৱাহাটীত অনেক বহুত আছে, আমাৰ এইটো হয় আপল' এক্সেল কেয়াৰ, তো আমাৰ ইয়াতে ফুল্লি ইকুইপ হয় নিউৰলজিৰ কাৰণে, আমি ইয়াতে চব কৰিব পাৰোঁ, আমাৰ ষ্ট্ৰকৰ চব মেনেজমেণ্ট এভেইলেবল আছে এজ পাৰ দি নিউ গাইডলাইনছ। ছ' তাতে এনেকৈ হস্পিটেল যোনটো নিয়াৰ বাই হয় আপোনাৰ, এইটোত ইমিডিয়েটলি যাব লাগে, টাইম ৱেষ্ট নকৰিব লাগে, লোকেল ক্লিনিকত গৈ বা ঘৰত থৈ চাইকে কোনোবা মানুহক অলপ চিনি দি দিম, অলপ পানী দি দিম, পিছত চাম, নহয়, এভৰি মিনিট ইজ ইম্পৰ্টেণ্ট, সেইটোৱে কথা
1: হয়। ষ্ট্ৰোক হ'লে তাৰ পাছৰ প্ৰতিটো মিনিট খুব গুৰুত্বপূৰ্ণ, এই কথাটো আমি সদায় মনত ৰাখিব লাগিব। মানিকচন্দ পল, আপোনাৰ কথাখিনি নিশ্চয় উত্তৰ পালে আপুনি। কৰুণাকান্ত শৰ্মা, আপোনাৰ লগতে চিকিৎসক মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ষ্ট্ৰোক হ'ব পাৰে নেকি, তেওঁ দুনি দৰঙৰ পৰা জানিব বিচাৰিছে।
0: নিশ্চয়, মই অলৰেডি ক'লোঁ কি ৰিস্ক ফেক্টৰ যোনবোৰ আমাৰ আছে, ডায়েবেটিছ আমাৰ প্ৰধানতঃ টপ লিষ্টত আহে। চ' ডায়েবেটিছৰ কাৰণে লং ষ্টেণ্ডিং যোন মানুহৰ ডায়েবেটিছ আছে, লং ষ্টেণ্ডিং, তেওঁৰ কাৰণে আমাৰ যিটো ৰক্তৰ যিটো হীৰা, যিটো ব্লাড ভেছেল, তাতে বহুত চেঞ্জেছ হয়, তাতে ক্লট হোৱাৰ টেণ্ডেঞ্চি আহি যায়, তাতে থিকনেছ বাঢ়ি যায়, তো সেইকাৰণে ষ্ট্ৰোক হ'ব পাৰে।
1: হয়, আমি এইখিনি কথা পাতিলোঁ, আৰু কিছু কথা পাতিম। আৰু আপোনালোকক জনাওঁ যে ডক্টৰ তপস্বীম নাথ, তেখেত এগৰাকী ভাল কণ্ঠশিল্পীও, তেখেতৰ কণ্ঠটো আমি অকণমান তেওঁ গুণগুণাই দিলে ভাল পাম। আমি এতিয়া অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ।

অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি গীত, প্ৰথম গীতটি সম্পূৰ্ণকৈ, দ্বিতীয় গীতটি কিছু অংশ আপোনালোকে শুনিলে। আপোনালোকে জানেই যে প্ৰতি দেওবাৰে আমি যোৱা দেওবাৰৰ পৰা আচলতে আৰু অহা তিনিটা দেওবাৰ আপোনালোকে অনিমা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বিষয়ে শুনিবলৈ পাব সাধক সুন্দৰ অনুষ্ঠানটিত। যোৱা খণ্ডটিত আপোনালোকে শুনি খুব ভাল পাইছে।

0: আমাৰ ফেচবুক পেজত দিয়া আছে অনুষ্ঠানটি, আপোনালোকে তাত আপোনালোকে তেখেতক যদি কিবা সুধিব বিচাৰে সেই সম্পৰ্কে লিখিলে আমি তেখেতক সুধিম পৰৱৰ্তী খণ্ডত। খিৰুমণি বৰুৱা ডেকা, আপুনি কৈছে যে মন দি শুনিবলৈ চেষ্টা কৰিছে অনুষ্ঠানটো, যিহেতু ৰক্তচাপ উচ্চ হৈ আছে, হাই ব্লাড প্ৰেছাৰ আছে তেখেতৰ, গতিকে সেইকাৰণে অনুষ্ঠান খুব গুৰুত্ব সহকাৰে তেখেতে শুনি আছে, এই সম্পৰ্কত আপুনি কি ক'ব?
1: মই যেনেকৈ ৰিস্ক ফেক্টৰবোৰ ডিছকাছ কৰিলোঁ, যেনেকৈ আমি ডায়েবেটিছৰ কাৰণে এটা আনচাৰ দিলোঁ, তেনেকৈ ৰক্তচাপটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় আৰু এইটো আমাৰ ষ্ট্ৰকৰ কাৰণে এটা প্ৰধানতঃ ৰিস্ক ফেক্টৰ। তো আমাৰ যদি কোনো পেচেণ্টৰ যদি ব্লাড প্ৰেছাৰ ডায়েগনষ্ট হয়, ব্লাড প্ৰেছাৰ বহুত কাৰণে হ'ব পাৰে, কিন্তু এল্ডাৰলি পেচেণ্টত যেতিয়া ব্লাড প্ৰেছাৰ হয় সেইটোৰ ইউজুৱেলি কোনো কাৰণ নোপোৱা যায়, তেওঁৰ ব্লাড প্ৰেছাৰ থাকেই আৰু এইটোক এচেনিচিয়েল হাইপাৰটেনশ্যন বুলি কয়। তো তেখেতে ঔষধটো ৰেগুলাৰলি খাব লাগিব আৰু যি কাৰ্ডিঅ'লজিষ্টে যেনেকৈ গাইডেন্স দিছে আপোনাক কি ইমান ব্লাড প্ৰেছাৰৰ তলত আপোনাৰ থাকিব লাগিব, থাকিব লাগিব। আপুনি ব্লাড প্ৰেছাৰৰ ঔষধ যদি কেতিয়া এৰি দিয়ে তেতিয়াহ'লে ছাডেনলি ৰক্তচাপটো বহুত বাঢ়িব পাৰে আৰু সেইটোৰ কাৰণে এটা মানে মেজৰ ষ্ট্ৰোক আহিব পাৰে।
0: হয়, আৰু কেইটামান বাৰ্তা আহিছে। বিপুল তালুকদাৰে লিখিছে যে প্ৰভাতী তৰংগৰ প্ৰতিটো অনুষ্ঠানে আমাৰ মাজলৈ আশা, জ্ঞান আৰু নতুন নতুন নজনা বিষয় কঢ়িয়াই আনে, সেইবাবে এই অনুষ্ঠানটো অকল মনোৰঞ্জনৰ বাবেই নহয় সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ। ভৱিষ্যতে সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশত আৰু অধিক মনোযোগ দি প্ৰচাৰ কৰাৰ বাবে অনুৰোধ কৰিলোঁ। নিশ্চয়কৈ আমি স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব দি কেইটামান খণ্ড প্ৰচাৰ কৰিছোঁ। একেৰাহে আমি চেষ্টা কৰিছোঁ যে শুকুৰবাৰে, প্ৰতি শুকুৰবাৰে আচলতে অহা মাহৰ পৰা আপোনালোকে প্ৰতি শুকুৰবাৰে আমাৰ স্বাস্থ্য সম্পৰ্কীয় এপ'লো এক্সেল কেয়াৰৰ সৌজন্যত অনুষ্ঠান প্ৰচাৰ হ'ব আৰু প্ৰতি বুধবাৰে আমি অন্যান্য বিষয়সমূহ সামৰি ল'ম। ধন্যবাদ বিপুল তালুকদাৰ, আৰু আপোনালোকে আমাৰ অনুষ্ঠানটো যদি শ্বেয়াৰ কৰে যাতে সৰহ সংখ্যক লোকে এই কথাখিনিৰ পৰা উপকৃত হ'ব পাৰে, কাৰণ ডক্টৰ তপস্বীম নাথ অতি ব্যস্ত এগৰাকী চিকিৎসক, অতি অভিজ্ঞ চিকিৎসক, তেখেতক প্ৰতি মুহূৰ্তত আপোনাক নাপাব পাৰে কাৰণ তেওঁ যিহেতু ইমাৰ্জেঞ্চি বিভাগত তেখেতে নিজৰ দায়িত্ব লৈ থাকিব লাগে আৰু সেইখিনি সময়ত হয়তো জৰুৰীকালীন বহুতো ৰোগী আহি যাব পাৰে ইমাৰ্জেঞ্চিত, গতিকে তেতিয়া তেখেতক বিচাৰিলে আপোনালোকে নাপাব। কিন্তু আজি যিহেতু আমাৰ ষ্টুডিঅ'ত আছে, আপোনালোকে সুধিবলগীয়া কথাখিনি সুধি ল'ব পাৰে। মই আৰু এটা কথা জানিব বিচাৰিম, এটা ফাষ্ট পদ্ধতি এটা আছে, ফাষ্ট FAST, এই ফাষ্ট পদ্ধতিৰ বিষয়ে অকণমান কওকচোন।
1: ফাষ্ট পদ্ধতিটো এইটো এটা নিমনিক হয়, এইটো ফুল ফৰ্ম হ'ল FAST। তো আপুনি নৰ্মেলি গম পাব কি এফ ইজ ফেচ, এ ইজ আৰ্ম, এছ ইজ স্পীচ এণ্ড টি ইজ টাইম। চ' মই বুজাই আছোঁ এইটো আমি আমাৰ ৱৰ্ল্ড ৱাইড এই পদ্ধতিটো ফলো কৰা হয়।
0: আকৌ এবাৰ আপুনি ফাস্ট কথাখিনি কৈ দিয়কচোন, আকৌ এবাৰ ফুল ফৰ্মটো কৈ দিয়ক।
1: FAST, এফ ফৰ ফেচ, এফ ষ্টেণ্ডছ ফৰ ফেচ, এ এইটো আৰ্ম বুজায়, এছ স্পীচ আৰু টি হ'ল টাইম। তো এইটো কি হয়, এইটো এটা শ্বৰ্ট ফৰ্ম যিটো দি আমাৰ এম্বুলেঞ্চৰ মানুহ, যিটোক আমি পেৰামেডিক বুলি সম্বোধন কৰোঁ, বা আমাৰ হস্পিটেল কৰ্মচাৰী মানে আমি আৰু মোৰ কলিগছবিলাক, তো আমি কোনো পেচেণ্টৰ অহাৰ পিছত যদি পেচেণ্টৰ যদি আমাৰ ফাষ্ট পজিটিভ বুলি হয়, মানে পজিটিভ মানে কি, ফেচ, আৰ্ম, স্পীচ, এই তিনিটা বস্তুৰ মাজতে যদি এটা বস্তু যদি বেয়া থাকে, ফেচ, মই যেনেকৈ ক'লোঁ ফেচ মানে আমাৰ মুখ, তো যদি মুখ বেঁকা হৈ যায় বা যদি কোনো মানুহৰ কথা অস্পষ্ট হৈ যায় বা কথা খিলিমিলি খাই আছে, এইটো ফেচত কাউণ্ট হ'ব, ঠিক আছে। আৰ্ম, এইটো ফেচ মানে উইকনেছটো, আৰ্ম মানে পেচেণ্টৰ আমি চাওঁ কি পেচেণ্টটো দুটা হাত এনেকৈ দাঙিব পাৰে নে নাই আৰু দাঙি ধৰিব পাৰে নে নাই 10 ছেকেণ্ডৰ কাৰণে। যেতিয়া ষ্ট্ৰ'ক হয় কোনো অংগৰ, যেনেকৈ ৰাইট ছাইডৰ যদি ষ্ট্ৰ'ক হয় আমি ভাবোঁ, তেতিয়াহ'লে যেতিয়া আমি কওঁ কি আপুনি চকুটো বন্ধ কৰি জাষ্ট হাতটো দাঙি ধৰক, তেতিয়া আপুনি চাব কি বাঁপিনে ঠিক আছে কিন্তু ডানপিনে হাতটো লাহে লাহে লাহে লাহে এনেকৈ পৰি আছে, হাঁ নামি আহে, এইটোক আমি প্ৰনেটাৰ ড্ৰিফ্ট বুলি কওঁ। চ' এইটো আৰ্ম উইকনেছ। স্পীচ, যেনেকৈ মই বুজালোঁ কি কথা খেলিমেলি হোৱা, তো ফেচ বাঁকা হোৱা, স্পীচ বা কথা খেলিমেলি হোৱা বা অস্পষ্ট হোৱা বা আৰ্ম, তো এনেকৈ যদি কোনো বস্তু থাকে তেতিয়াহ'লে ষ্ট্ৰ'কৰ এইটো এলাৰ্মিং চিম্পটম হয়। আৰু টাইম, এই টাইমটো আকলৈ মই ক'বলৈ বিচাৰোঁ কি টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট। এভৰি মিনিট আমি যদি ডিলে কৰোঁ তেতিয়াহ'লে আমাৰ ব্ৰেইনৰ যে চেলছবিলাক আছে, নিউৰনছ যিটো আছে, সেইটো ডেমেজ হৈ থাকে। তো সেইকাৰণে যিমান সোনকালে হস্পিটেলত লৈ যাব পাৰে লৈ যাওক, সেইটোৱে হয় ফাষ্ট।
0: অপৰাজিতা গোস্বামী, আপুনি অনুষ্ঠানৰ বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। প্ৰেছাৰ ষ্ট্ৰোক হ'লে কিবা আগতীয়া লক্ষণ দেখা দিয়ে নেকি আপোনাৰ প্ৰেছাৰ?

0: ষ্ট্ৰক যদি হয় আগতীয়া কিবা লক্ষণ দেখা দিয়ে নেকি?
1: দেখা দিব পাৰে, দেখা নিদিব পাৰে, মানে পেচেণ্টৰ যেতিয়া ব্লাড প্ৰেছাৰটো বাঢ়ে, যেতিয়া ৰক্তচাপৰ এইটো ছাডেনলি যিটো বাঢ়ে, তেতিয়া বহুত চিম্পটম হয় পেচেণ্টৰ। অলপ মূৰ ঘূৰাব পাৰে, অলপ বিষ বিষ হ'ব পাৰে, গোটেই মাথাত অলপ বিষ বিষ হ'ব পাৰে, ভমিটিং ছেন্সেশ্যন হ'ব পাৰে বা বমি হ'বও পাৰে, ঠিক আছে, চকুৰ আগত অলপ আন্ধাৰ আন্ধাৰ এনেকৈ হ'ব পাৰে। তো বা তেওঁৰ নিজৰ কোনো মানুহ তেওঁক চাই আছে কি আগতে মানুহটোতো ভালকৈ কথা পাতি আছিলে, এতিয়া কথাবোৰ অলপ খেলিমেলি হৈ আছে, মানে ক'ত আছে ক'ত নহয় গম নাপায়। তো এনেকৈ এনকেফেলোপেথি টাইপৰ চিম্পটম হ'ব পাৰে, ব্লাড প্ৰেছাৰটো হাই যদি হয়। তো যোনৰ ব্লাড প্ৰেছাৰ আছে তেওঁলোক এইবোৰ চিম্পটম বহুত কেয়াৰফুলি অবজাৰ্ভ কৰি থাকিব। এনেকৈ যদি কোনো চিম্পটম হয়, ইমিডিয়েটলি নিজৰ ব্লাড প্ৰেছাৰটো চেক কৰিব লাগে আৰু চাব কি ঔষধটো এৰা নাই, ঔষধটো মানে মিছ কৰা নাই, যদি মিছ কৰিছে তেতিয়াহ'লে খাব লাগিব। আৰু ঔষধ খোৱাৰ উপৰন্তো যদি লাগিছে কি ব্লাড প্ৰেছাৰটো হাই আহি আছে হা আৰু চিম্পটম হৈ আছে, হস্পিটেলত ইমিডিয়েটলি যাব লাগে, তাতে গৈ চাব লাগে। কাৰণ এইটো এইটো এইটোৱেই প্ৰিভেনশ্যন বুলি কয়। আমি যদি এইটোক আগতে ৰখিব পাৰোঁ তেতিয়াহ'লে ষ্ট্ৰকক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ ইন ওৱান ৱে। কিন্তু ষ্ট্ৰক হোৱাৰ পিছত কি হ'ব সেইটো বেলেগ মেনেজমেণ্ট। তেতিয়া ৰক্তচাপক আমাৰ এইটো বেলেগ গাইডলাইনছ কি কেনেকৈ আমি ৰক্তচাপটো মেইনটেইন কৰোঁ এটাবাৰ ষ্ট্ৰক যদি হৈ যায়। কিন্তু ষ্ট্ৰক হোৱাৰ আগতে ব্লাড প্ৰেছাৰটো ৰখিব লাগিব, কণ্ট্ৰলত থ'ব লাগিব, তাকে ষ্ট্ৰক আমি ৰখিব পাৰোঁ, প্ৰিভেণ্ট কৰিব পাৰোঁ।
0: হয়, অপৰাজিতা গোস্বামী, নিশ্চয় আপুনি কথাখিনি উত্তৰ পালে। ধ্ৰুৱজ্যোতি কলিতায়ো প্ৰশ্ন আদি কৰিছে, খোৱা লোৱাৰ লগত ষ্ট্ৰকৰ কি সম্পৰ্ক আছে, খাদ্যাভ্যাসৰ লগত, ফুড হেবিটছৰ লগত কিবা সম্পৰ্ক আছে নেকি ষ্ট্ৰকৰ?
1: আছে, নিশ্চয় আছে।
0: ধ্ৰুৱজ্যোতি কলিতা জানিব বিচাৰিছে,
1: তো খাদ্যৰ লগত কি হয় নহয়, আমি এনেই আৰু কওঁ কি হেলডি ফুডছ এইটো সদায় ল'ব লাগে, কি জাংক ফুডছ আমি যিমান এভইড কৰোঁ, ৰেড মিট যিমান এভইড কৰোঁ, ঠিক আছে, তো স্মকিং ইউ নো, চ' এইবোৰ বস্তু যিমান আমি এভইড কৰোঁ তেতিয়াহ'লে আমাৰ ৰিস্ক ফেক্টৰছবোৰ কমি যায়। কাৰণ আমি যদি জাংক ফুড খাই থাকোঁ, অইলি বস্তু খাই থাকোঁ, হাই কলেষ্ট্ৰল কণ্টেণ্ট বস্তু খাই থাকোঁ, চৰ্বিযুক্ত বস্তু খাই থাকোঁ, তেতিয়াহ'লে আমাৰ ৰিস্কটো বাঢ়ি যায়। তেতিয়াহ'লে আমাৰ কলেষ্ট্ৰল বাঢ়ে, আমাৰ ব্লাড প্ৰেছাৰ বাঢ়ে, চুগাৰ হোৱাৰ চান্স থাকে, তেতিয়াহ'লে আমাৰ ৰিস্কটো এনেই আৰু বাঢ়ি যায় নহয় ষ্ট্ৰকৰ কাৰণে। তো সেইটো
0: আমি শ্ৰোতাসকল আপোনালোকৰ বাবে ফোন লাইন খুলি দিছোঁ 266-2325। ইতিমধ্যে কেইবাগৰাকী শ্ৰোতাৰ ফোন লাইনত তেওঁলোক সংযুক্ত হ'বলৈ প্ৰয়াস কৰা আমি দেখিবলৈ পাইছোঁ। আমি নিয়ন্ত্ৰণ কক্ষ জনাইছোঁ যে তেওঁলোকে ইয়াত ইয়াৰফোনটোৰ ব্যৱস্থা কৰি দিয়ক যাতে মই শ্ৰোতাসকলৰ কথাখিনি শুনিবলৈ পাওঁ। আমাৰ ষ্টুডিঅ'ত ইয়াৰফোনৰ ব্যৱস্থাটো কৰি দিবলৈ মই নিখিল শৰ্মাক অনুৰোধ জনাইছোঁ। ফোন লাইনত শ্ৰোতাসকল সংযুক্ত হ'বলৈ ধৰিছে। মানিকচন্দ পল, আপুনি তেখেতৰ প্ৰশ্ন দি উত্তৰ দিছিল, তেখেতে আপোনাক ধন্যবাদ জনাইছে। অভয় ৰাভা, গোৱালপাৰাৰ পৰা অনুষ্ঠান শুনি খুব ভাল পাইছে, সুন্দৰ অনুষ্ঠান, কাৰ্যালয়লৈ আহি আছো, জৱাহৰ জ্যোতি চাংকাকতি, তেখেতে কাৰ্যালয়লৈ গৈ আছে কিন্তু অনুষ্ঠানটো শুনি গৈ আছে তেখেতে,
1: ধন্যবাদ।
0: দীপাঞ্জলি দাস বৰুৱাই খুব ভাল পাইছে, অপৰাজিতা গোস্বামী, প্ৰেছাৰ ল' থাকিলেও ষ্ট্ৰক হ'ব পাৰে নেকি? ষ্ট্ৰক হোৱা অৱস্থাত ৰোগীজনক পানী খোৱালে ৰোগীজনৰ কিবা অসুবিধা হয় নেকি? এই কথাটোৰ লগত জড়িত মই এটা প্ৰশ্ন মই একেলগে পঢ়ি দিছোঁ যে ষ্ট্ৰক হ'লে আমি প্ৰথমতে কি কৰা উচিত? ষ্ট্ৰকৰ লক্ষণ দেখা দিলে ৰোগীক ঘৰতে ৰাখি চাব লাগে নে তৎক্ষণাত চিকিৎসালয়লৈ নিব লাগে? ৰোগীক পানী চাহ বা কিবা খাবলৈ দিব পাৰিনে? নিজে কোনো ঔষধ বিশেষকৈ এস্পিৰিন আদি দিব পাৰিনে? এই কথাখিনি একেলগে অপৰাজিতা গোস্বামী কথাটোৰ লগত সংলগ্ন কৰি জানিব বিচাৰিছোঁ।
1: নিশ্চয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, কি আমাৰ কমন মানুহে যেতিয়া কোনো মানুহক পায় কি ষ্ট্ৰক হয়, ষ্ট্ৰক চিম্পটম যেনেকৈ আমি ডিছকাছ কৰিলোঁ FASD চিম্পটমছ অনুযায়ী যদি কোনো মানুহৰ লাগে কি ষ্ট্ৰক হৈছে, তেতিয়াহ'লে প্ৰধানত কাৰণটো এইটো ই হয় কি আমাৰ কি কৰিব লাগে, ইমিডিয়েটলি হস্পিটেলত লৈ যাব লাগে। ঘৰত থৈকে এই বস্তুটো মই একদম ভালকৈ কহি আছোঁ চব জনগণৰ কাৰণে অনুৰোধ, আপোনালোকে ঘৰত থৈ পেচেণ্টক ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা নকৰিব। নাম্বাৰ ওৱান, মুখৰ পিনে কোনো পানী বা চেনি বা মধু এনেকৈ বস্তু দিবলৈ চেষ্টা নকৰিব, ঠিক আছে। এটা বস্তু হয় কেতিয়া কেতিয়া আমাৰ যদি চুগাৰ ড্ৰপ কৰে, মানে নন পেচেণ্ট যোনৰ ডায়েবেটিছ আছে, তেতিয়া ষ্ট্ৰকৰ নিচিনা চিম্পটমছ আহিব পাৰে, একজেক্টলি ষ্ট্ৰকৰ টাইপৰ চিম্পটমছ আহিব পাৰে চুগাৰটো ড্ৰপ কৰি গ'লে, ঠিক আছে। আপোনাৰ ঘৰত যদি ডায়েবেটিছৰ পেচেণ্ট হয়, যদি গ্লুক'মিটাৰ এটা আছে, এইটো দি আপুনি চুগাৰটো চাই ল'ব ইমিডিয়েটলি কি চুগাৰটো বহুত কম আছে নে নাই। যদি পেচেণ্ট অলপ তেতিয়া খাব পাৰে, এতিয়া কনচিয়াছনেছত অলপ আছে, আৰু আপুনি যদি চেনি দিব পাৰে দিব পাৰে, সেইটো বেলেগ বস্তু, সেইটো খালি ডায়েবেটিছৰ কাৰণে। কিন্তু নৰ্মেলি আপুনি এনেকৈ বেকগ্রাউন্ড যদি আপনি নেজানে ভালকে আর আপনার ইয়াতে কোনো এনেকে গ্লুকোমিটার নাই একো নাই তেতিয়াহলে আপনি এনেকে চিনি দিবার চেষ্টা নকরিব তেতিয়াহলে ইমিডিয়েটলি পেশেন্টক হসপিটাল লৈ যাব কারণ এভরি মিনিট ইজ ইম্পর্টেন্ট যিমান দেরি করিব তেতিয়া তিমান লস হয়ে থাকিব। আর লাস্ট কুয়েশন যেটা আপনি সুদিছিল কি অ্যাসপিরিন, মানে জনগণক এই

0: ক'বলৈ বিচাৰোঁ, এস্পিৰিন এটা এমন টেবলেট হয় সেইটো মানে আমাৰ টেষ্টটো পাতলা কৰিবৰ কাৰণে, ঠিক আছে। তো আমি জানিব লাগিব কি টাইপৰ ষ্ট্ৰ'ক হ'ল, ঠিক আছে। এইটো ষ্ট্ৰ'কটো কেতিয়াবা ব্লিডিঙৰ কাৰণে হ'ব পাৰে, কেতিয়া ব্লাড ক্লট হ'ব পাৰে, আমাৰ যোনটো ব্লাড ভেছেলছ গৈ আছে তাতে এটা মল জমিছে, এটা ক্লট জমিছে, সেইটোৰ কাৰণে এস্পিৰিন। কিন্তু যদি ব্লাড ভেছেলটো বাষ্ট হৈ যদি ব্লাড ওলাই গৈছে, যিটোক আমি হেমাৰেজিক ষ্ট্ৰ'ক বুলি কওঁ, তাতে এস্পিৰিন কিন্তু দিব নালাগে, এইটো দিলে এইটো বেয়া হৈ যাব। তো এইটোতো আপুনি বুজিব নোৱাৰিব ঘৰত বহি, সেইকাৰণে হস্পিটেলত আহিব লাগিব। অহাৰ পিছত ইমিডিয়েটলি চিটি স্কেন বা MRI কৰিব লাগিব, তাৰপিছত গৈ আমি ডিচাইড কৰিম কি এস্পিৰিন দিম নে নিদিম।
1: হয়, আজি খুব ভাল লাগিছে ডক্টৰ তপস্বীম নাথে ইমান সুন্দৰকৈ, ইমান সহজকৈ কথাখিনি বুজাই দিছে। এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হ'বলৈ প্ৰয়াস কৰিছে। শ্ৰোতাগৰাকীৰ সৈতে কথা পাতো। হেল্ল'
2: শৰীৰত যেতিয়া মানে চুগাৰৰ পৰিমাণ কম বা বেছি, তেনে ক্ষেত্ৰত মানে ষ্ট্ৰোক হোৱাৰ আশংকা থাকে নেকি, এই সম্পৰ্কত ছাৰৰ পৰা জানিব বিচাৰিছো।
1: ঠিক আছে, আপুনি কথাখিনি শুনক। যদি শৰীৰত চুগাৰৰ মাত্ৰাটো কেতিয়াবা কমি যায় বা বেছি হয়, তেতিয়া ষ্ট্ৰোক হ'ব পাৰে নেকি?
0: এইটো ভাল কুৱেশ্যন। তো ষ্ট্ৰোক, চুগাৰ যদি বেছি থাকে, যেনেকৈ ডায়েবেটিক্স পেচেণ্ট যোনে ঔষধ খাই আছে ৰেগুলাৰলি, কিন্তু চুগাৰটো কণ্ট্ৰলত নাহায়, চুগাৰ সদায় বেছি থাকে, কণ্ট্ৰলত নাই, বাঢ়ি আছে, তেতিয়াহ'লে এইটো এটা ৰিস্ক ফেক্টৰ হয়, ডাঙৰ ৰিস্ক ফেক্টৰ হয় ফিউচাৰত ষ্ট্ৰোক হ'ব কাৰণে। কিন্তু যদি চুগাৰটো যদি কমি যায়, তেতিয়াহ'লে ষ্ট্ৰোক ডাইৰেক্টলি নহয়, কিন্তু চুগাৰ ইমিডিয়েটলি কমি গ'লে, যেনেকৈ মই এতিয়া জাষ্ট ক'লোঁ কি চুগাৰ যদি কমি যায়, তেতিয়াহ'লে চিম্পটমছবোৰ যেনেকৈ হ'ব পাৰে, পেচেণ্ট অজ্ঞান হ'ব পাৰে, পেচেণ্টৰ ঘাম ওলাব পাৰে, পেচেণ্টৰ এটা অংগ কাম কৰিব পাৰে নকৰিব পাৰে, আৰু কথাবোৰ খেলিমেলি হ'ব পাৰে, এনেকৈ আৰু অস্পষ্ট হ'ব পাৰে, এইটো দেখিকৈ লাগিব আপোনাৰ কি ষ্ট্ৰোকৰ নিচানা চিম্পটম হ'ল। এইটোক আমি ষ্ট্ৰোক মিমিক বুলি কওঁ, মানে এইটো ষ্ট্ৰোকৰ নিচানা বিহেভ কৰে কিন্তু ষ্ট্ৰোক নহয়। তো চুগাৰ বাঢ়িলে ৰিস্ক ফেক্টৰ বাঢ়ি যায় কি ফিউচাৰত ষ্ট্ৰোক হ'ব পাৰে, কিন্তু কমিলে ষ্ট্ৰোক নহ'ব, কিন্তু ষ্ট্ৰোকৰ নিচানা চিম্পটম হ'ব পাৰে।
1: হয়, গতিকে বুজি পালে নিশ্চয়, ষ্ট্ৰোক যদি কমি যায় চুগাৰটো, তেতিয়াহ'লে ষ্ট্ৰোক নহ'লেও ষ্ট্ৰোকৰ নিচিনা কিছুমান লক্ষণ দেখা দিব পাৰে। আপোনালোকে তেতিয়া হয়তো চিন্তা হ'ব পাৰে ষ্ট্ৰোক হ'ল নেকি, আৰু সেইখিনি সময়ত কিন্তু চুগাৰটো টেষ্ট কৰি আপুনি চেনি বা কিবা খুৱাই দিয়াৰ কথা তেখেতে কৈছিলে, কিন্তু ষ্ট্ৰোক হ'লে সেয়া কৰিব নালাগে। আৰু এটা কথা কৈছিলে অপৰাজিতা গোস্বামীৰ, আৰু এটা প্ৰশ্ন আছিল যে ল' প্ৰেছাৰ ল' থাকিলে ষ্ট্ৰোক হয় নেকি?
0: হ'ব পাৰে, এইটোক আমি ল' পাৰফিউশ্যন ষ্ট্ৰোক বুলি কওঁ। তাতে কি হয়, মানে প্ৰেছাৰ যদি ল' হয়, তাৰমানে কি আমাৰ হাৰ্টৰ পাম্পিংটো ভালকৈ যোৱা নাই বা হাৰ্টত কোনো ব্লক আহি আছে, তেতিয়া কি হ'ব, একচুৱেলি আমাৰ ব্ৰেইনত যিটো ব্লাড যায়, যিটো আমাৰ ব্ৰেইনৰ ব্লাড ভেছেলছ যিটো ব্লাড যায়, এইটোত আমাৰ ব্ৰেইনত যদি কোনো কাৰণত যদি ব্লাড কম যায়, সেইটো তাতে ব্লকেজো হ'ব পাৰে বা হাৰ্টৰ পাম্পিঙৰ কাৰণেও ব্লাড কম যাব পাৰে। তো তেতিয়াকে আমাৰ ব্ৰেইনত এটা অংগ অলপ টাইমৰ কাৰণে অচল হৈ যাব পাৰে, সেইটো ষ্ট্ৰোকৰ নিচিনা চিম্পটম আহিব পাৰে, এইটোক আমি ল' পাৰফিউশ্যন ষ্ট্ৰোক বুলি কওঁ।
1: হয়, শ্ৰোতাসকল, এতিয়া 10 বজাৰ পৰা আমাৰ দায়িত্বৰ কিছু সালসলনি হয়। নিয়ন্ত্ৰণ কক্ষলৈ আহিব কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰলৈ দায়িত্ব ল'ব মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰলৈ আহিব পপী চন্দ্ৰ। মোক গীতালী ভট্টাচাৰ্যই ষ্টুডিঅ'ত সহযোগ কৰিছে আৰু পিংকি মালাকাৰে সহযোগ কৰিছে। ছ'চিয়েল মিডিয়াত পোনপটীয়া প্ৰচাৰৰ দায়িত্বত আছে সৌৰভ। আমি শ্ৰোতাসকলৰ ফালৰ পৰা ফোন আজি কেইবাগৰাকীও কৰি আছে, মই এতিয়াও দেখি আছোঁ ফোন আহি আছে। বংকিম চন্দ্ৰ দাস, আপুনি যিটো কৈছিল ষ্ট্ৰোক হোৱাৰ আগতে কিবা গম পোৱা যায় নেকি, ইয়াৰ লক্ষণ ইতিমধ্যে আমি এই বিষয়ে আলোচনা কৰিলোঁ। ভদ্ৰাৱতী বৰ্মনে কলেষ্ট্ৰল সম্পৰ্কে জানিব বিচাৰিছে। ক্ষীৰোদ কুমাৰ শৰ্মাই অনুষ্ঠানটি চাই আছে। ৰিণিমা শৰ্মাই কৈছে ঘৰত যদি বয়সস্থ পিতৃ মাতৃ থাকে, তেতিয়াহ'লে প্ৰথমতে কি কৰিব লাগিব আমি যদি তেনেকুৱা কিবা হয়, সেই কথাখিনি আমি পাতিম। তেওঁলোকৰ প্ৰশ্ন যিটো থাকিব, মই ফোন লাইনত সংযুক্ত হোৱা শ্ৰোতাগৰাকীক আদৰিছোঁ। আপোনাৰ পৰিচয়টো জনাওক আৰু কি সুধিব বিচাৰিছে চিকিৎসকগৰাকী।
3: হয় নমস্কাৰ, মই দৰং জিলাৰ খৰপিটাৰ পৰা আবুল খাইৰে ক'লো।
1: আমি শুনি আছোঁ, কৈ যাওক।
3: মই আপোনালোকক এনেকুৱা এটা ধুনীয়া অনুষ্ঠান আয়োজন কৰাৰ কাৰণে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এটা প্ৰশ্ন আছিলে, প্ৰশ্নটো হৈছে মই দুমহলীয়া অট্টালিকা এটা যেতিয়া মই বগাই যাওঁ, তেতিয়া মানে মোৰ এনেকুৱা অনুভৱ হয় যে স্বাস্থ্য বন্ধ হৈ

0: যাওঁ অৱস্থা হয়, শ্বৰ্ট ব্ৰেথ হয়, অক্সিজেনৰ শ্বৰ্ট হওঁ হওঁ এনেকুৱা এটা ফিল হয়। এইটোকে মোৰ হাৰ্টৰ ট্ৰাবল থকা বুলি ক'ব পাৰি নেকি?
1: ঠিক আছে, আপুনি প্ৰশ্নটো কৰিলে, চিকিৎসকগৰাকীৰ পৰা উত্তৰটো শুনক, ৰেডিঅ'তে শুনক আপুনি।
2: আপোনাৰ প্ৰশ্নটো মই শুনি পালোঁ। আপুনি যি চিমটমটো ক'লে, এইটো হাৰ্টৰ দিগদাৰি হ'ব পাৰে, ন হ'ব পাৰে। আপোনাৰ যদি এনেকৈ যদি উশাহ ল'বলৈ দিগদাৰি হৈ আছে, আপুনি কিন্তু এইটো ষ্ট্ৰকৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু আপুনি এজন স্পেচিয়েলিষ্টক গৈ এটাবাৰ দেখাই লওক। আপোনাৰ লাংছটো চেক কৰিব লাগিব, হাৰ্টটো চেক কৰিব লাগিব, ভাবিব লাগিব কি একজেক্টলি কি হৈ আছে। কেতিয়াহ'লে কেতিয়া কেতিয়া আমাৰ টেনশ্যন এংজাইটিৰ পৰাও নহয়, এটা পেনিক স্পেল আহে, যিটোক আমি পেনিক স্পেল বুলি কওঁ, সেইটো হ'ব পাৰে। কিন্তু এজন চিকিৎসকে আপোনাক চাব লাগিব ইমিডিয়েটলি। কিন্তু এইটো ষ্ট্ৰকৰ লগত কোনো সম্পৰ্ক মোৰ মানে মই দেখা নাই আৰু।
1: হয়, ভদ্ৰাৱতী বৰ্মনে যিটো কথা কৈছিল কলেষ্ট্ৰল সম্পৰ্কে জানিব বিচাৰিছে, কলেষ্ট্ৰল হাৰ্টৰ মানে ষ্ট্ৰোকৰ ক্ষেত্ৰত কলেষ্ট্ৰলৰ নিশ্চয় ভূমিকা এটা আছে,
2: একদম বহুত ভূমিকা আছে।
1: কলেষ্ট্ৰলটো কমাই ৰাখিবৰ কাৰণে কি ধৰণৰ খাদ্য বস্তু খাব নালাগে সেই কথা তেখেতে জানিব বিচাৰিছে।
2: সেইটো অলৰেডি ডিছকাছ হ'ল কি আমাৰ এতিয়া জাংক ফুডছ, ৰেড মিট, এইবোৰ বস্তু, কলেষ্ট্ৰল কণ্টেইনিং ফুডছ, চৰ্বিযুক্ত ফুড, এইবিলাক এভইড কৰিব লাগে, লাইফষ্টাইল মডিফিকেশ্যন কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, ঠিক আছে, ফ্ৰুটছ, হেলডি ফুডছ। আৰু যদি আপোনাৰ কলেষ্ট্ৰলৰ মাত্ৰা যদি সঁচাকৈ বেছি আছে, তো এতিয়া বোলে চাব লাগে কি আৰু লগত কোনো হৰমনৰ প্ৰব্লেম আছে নে নাই, থাইৰয়ডৰ কি অৱস্থা আছে, আৰু কলেষ্ট্ৰল ঔষধ খাই এইটো চাব লাগিব এভৰি 3 মান্থছত কি এইটো নৰ্মেলি কমি আহিছে নে নাই। কাৰণ কলেষ্ট্ৰল হাই থাকিলে বহুত বস্তু হ'ব পাৰে, ষ্ট্ৰোক খালী এটা বস্তু নহয়, হাৰ্ট এটেক হ'ব পাৰে, পেংক্ৰিয়াটাইটিছ হ'ব পাৰে, পেচেণ্টৰ ষ্ট্ৰোক হ'ব পাৰে, বহুত হ'ব পাৰে। চ' এইটো এটা ইম্পৰ্টেণ্ট ৰিস্ক ফেক্টৰ
1: হয়। মালবিকা চক্ৰৱৰ্তী, আপুনি খুব ভাল পাইছে অনুষ্ঠানটি, উলুবাৰী গুৱাহাটীৰ পৰা ৰেডিঅ'ত শুনি আছে বুলি কৈছে ৰিণিমা শৰ্মাই। ৰিণিমা শৰ্মাই কৈছিলে যদি এনেকুৱা এটা পৰিস্থিতি হয় ষ্ট্ৰোকৰ, পিতৃ মাতৃ আছে, জ্যেষ্ঠ মানে বয়সীয়া তেওঁলোক, গতিকে প্ৰথমতে পৰিয়ালে কি কৰিব লাগিব?
2: প্ৰথমতে এই কথাটো আগতে ক'লোঁ কি তাতে ঘৰত যদি এনেকৈ যদি চিমটম যদি হয়, মানে আপুনি চালে কি পিতৃ মাতৃৰ এনেকৈ মানে চিমটম এটা হ'ল, তেতিয়াহ'লে ইমিডিয়েটলি এম্বুলেঞ্চক মাতিব লাগিব, ফাৰ্ষ্ট কুৱেশ্যন। আপুনি নিজৰ যদি ভেহিকল থাকে, তেতিয়াহ'লে নিজৰ ভেহিকেলত লৈ যাব যদি পাৰে, পটককৈ লৈ যাব, ঠিক আছে, টাইম ৱেষ্ট নকৰিব লাগে, কাৰণ এইটো আপুনি নেজানে কি হৈ আছে, এইটো হাৰ্টৰ কাৰণে হৈ আছে। যেনেকৈ মই ক'লোঁ, ল' পাৰফিউশ্যন ষ্ট্ৰোক হয়, আমাৰ হাৰ্ট ব্লকো যদি হয়, তেতিয়াহ'লে পেচেণ্টৰ ষ্ট্ৰোক চিমটমছৰ নিচিনা আহিব পাৰে, কেতিয়া মিৰ্গীৰ চিমটমো আমাৰ লাগে কি ষ্ট্ৰোকৰ নিচিনা হৈ আছে। তো এনেকৈ কি হৈ আছে এইটো আপুনি ঘৰত বহি ডিচাইড নকৰিব, আপুনি ইমিডিয়েটলি কোনো এটা যান বাহন লৈ আপুনি হস্পিটেলত, নিকটতম হস্পিটেলত যাব, তাৰপিছত ডাক্তৰৰ লগত আলোচনা কৰিব কি কি হৈ আছে কি নহয়।
1: হয়, জ্যোৎস্না ডেকাই কৈছে যে আগতে ৰক্তচাপ সম্পৰ্কে ন্যূনতম জ্ঞান নথকাৰ বাবে 54 বছৰ আগতে মোৰ দেউতা প্ৰেছাৰ ষ্ট্ৰোক হৈ প্ৰায় 16 বছৰ আনৰ সহায় লৈ জীয়াই থাকিবলগীয়া হৈছিল। আজিৰ বিষয়টো সকলোৱে জনা উচিত আৰু সাৱধানতা অৱলম্বন কৰিব লাগে, আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই সুবিধা দিয়াৰ বাবে অভিজ্ঞ চিকিৎসকগৰাকীক পৰা তেখেতৰ পৰা বহু নজনা কথা জানিবলৈ পাই আজি উপকৃত হৈছোঁ। ধন্যবাদ জনাইছে আপোনাক।
2: ধন্যবাদ, বহুত বহুত ধন্যবাদ।
1: সুন্দৰ অনুষ্ঠান এটি শুনি আছোঁ। এনে অনুষ্ঠানে আমাক ৰোগৰ সজাগ আৰু সচেতন হ'বলৈ সহায় কৰে। আজিৰ অতিথিগৰাকীয়ে প্ৰেছাৰ ষ্ট্ৰোক সম্পৰ্কে বিশদভাৱে কৈছে, তেখেতক ধন্যবাদ জনাইছে, আপোনাক ধন্যবাদ জনাইছে ৰিণু ভট্টাচাৰ্য, খুব ভাল পাইছে আপোনাৰ কথা শুনি।
2: ধন্যবাদ।
1: কল্পনা কলিতা খাহেলিপাৰাৰ পৰা তেখেতে শুনি আছে। তামিজা খাতুনে খুব ভাল পাইছে। ধ্ৰুৱজ্যোতি কলিতাই কৈছে যে অসমত সহজতে পোৱা থলুৱা জাতৰ কি ধৰণৰ শাক বা ফল মূল আছে যিবোৰে হৃদৰোগৰ সম্ভাৱনা কমাই ৰাখে? শাক পাচলি বা ফল মূল কি ধৰণৰ খালে আমাৰ আচলতে হৃদৰোগৰ সমস্যাটো কমি থাকে?
2: হৃদৰোগৰ সমস্যা কমাবৰ কাৰণে খালি খাদ্য নহয়, লাইফষ্টাইল মডিফিকেশ্যন, এক্সাৰচাইজ আৰু ডায়েট যিটো আছে, আমাৰ ডায়েটৰ মাজতে একচুৱেলি এইটো ডায়েটিচিয়ানে ভালকৈ একজেক্টলি তেখেতক লিষ্ট দিব পাৰিব কি কোনটোত কিমান কেলৰিজ থাকে, কোনটোত কিমান ফেটছ থাকে। আমি ব্ৰডলি যদি কওঁ তেতিয়াহ'লে ফ্ৰুটছ, আপুনি সব ফ্ৰুটছ খাব পাৰিব, কিন্তু ভাইটামিন চি যুক্ত ফ্ৰুটছ যদি আপুনি খায় তেতিয়াহ'লে এইটো কলেষ্ট্ৰলৰ মাত্ৰাক আপোনাক কম ৰাখিব, এইটো ভাল বস্তু।
1: লিপিকা খাউণ্ডে প্ৰেছাৰ ল' থাকিলে কি অসুবিধা হয়, ষ্ট্ৰোকৰ চান্স আছে নেকি, এই কথাটো আমি ইতিমধ্যে লিপিকা খাউণ্ড আমি পাতিলোঁ, আৰু তেখেতৰ পৰা আৰু কিছু কথা পাতিবলগীয়া আছে, খুব জানিবলগীয়া কিছু কথা আছে। টাইম ইজ ব্ৰেইন এনেকৈ কোৱা হয়, ষ্ট্ৰোকৰ ক্ষেত্ৰত প্ৰতিটো মিনিট কিয় গুৰুত্বপূৰ্ণ? ৰোগীক চিকিৎসালয়লৈ যদি পলমকৈ লৈ যোৱা হয় কি ক্ষতি হ'ব পাৰে? এই ক্ষেত্ৰত যিটো টাইম উইণ্ডো আছে এই কথাখিনি অলপ বুজাই কওকচোন, কাৰণ এইখিনি খুব জৰুৰী এই ক্ষেত্ৰত।
2: এইটো একদম আজিৰ কাৰণে সবৰ কাৰণে জানাটো বহুত জৰুৰী। এইটো খালি জনগণৰ নহয়, আমাৰ নিচিনা যোনবোৰ মানুহে প্ৰেক্টিচ কৰি আছে, স্পেচিয়েলি ইমাৰ্জেঞ্চি যোনবোৰ মানুহ প্ৰেক্টিচ কৰি আছে, তেখেতক এই সচেতনতাটো হোৱাটো বহুত জৰুৰী। টাইম ইজ ব্ৰেইন, মানে মই প্ৰথমৰ পৰা কৈ আছোঁ কি আমি যিমান মিনিট লছ কৰিম আমি আমাৰ ব্ৰেইন

0: ব্ৰেইনৰ চেলছবোৰ লছ কৰি থাকিম। এইটো সেইকাৰণে কোৱা হ'ল কাৰণ আমাৰ যদি ব্লাড ফ্ল' আমাৰ ব্লাডটোৱে অক্সিজেন কেৰি কৰে আৰু অক্সিজেনটোৱেই মেইন খাদ্য হয় ব্ৰেইনৰ। ব্ৰেইন হাৰ্ট এইবিলাক চব চেলছ হয় টিছুজ, তেহেঁতৰ মেইন খাদ্য হ'ল অক্সিজেন। তো যদি আমাৰ অক্সিজেন তাতে যদি নেযায়, আপুনি ভাবক কি মাছ আছে একুৱেৰিয়ামত আৰু আপুনি মই যদি তেখেতক খোৱা নদোঁ তেতিয়াহ'লে এইটো লাহে লাহে মৰি যাব আৰু এটাবাৰ মৰি গ'লেতো এইটো ৰিভাইভ হ'ব নোৱাৰে। তেনেকৈ ব্ৰেইনৰ কোনো চেলছ যদি অক্সিজেনৰ পৰা যদি কাট অফ হৈ যায়, এটা যিমান টাইম কাট অফ থাকিব ইমান ডেথৰ চান্সটো বেছি ব্ৰেইনৰ। তো ব্ৰেইন যদি এটাবাৰ ডেড হৈ যায় তেতিয়াহ'লে পেচেণ্টৰ পাৱাৰ চাৱাৰ নোহোৱাহে। তো সেইকাৰণে টাইম ইজ ব্ৰেইন ভেৰি ইম্পৰ্টেণ্ট। চ' এই টাইম ইজ ব্ৰেইনৰ ওপৰত আমাৰ নতুন গাইডলাইনছো আছে, আগতেও আছিলে, কিমান টাইমৰ ভিতৰত আমি পেচেণ্টক এটা ষ্ট্ৰং মেডিকেশ্যন দি পেচেণ্টৰ যদি কোনো ক্লট থাকে ব্ৰেইনত, যদি আমি যদি ডিটেক্ট কৰোঁ স্কেনত কি পেচেণ্টৰ এটা ব্ৰেইনত এটা ক্লট আছে, তেতিয়াহ'লে এই ক্লটটো ভাঙিবৰ কাৰণে, এই ৰক্তৰ যিটো জমাত বান্ধিছে এইটো ভাঙিবৰ কাৰণে আমি এটা ষ্ট্ৰং মেডিকেশ্যন দিব পাৰোঁ। কিন্তু এইটো যিমান সোনকালে আপুনি হস্পিটেলত যাব তিমান সোনকালে আমি এইটো দিব পাৰোঁ। টাইমটো ওলাই গ'লে এই ঔষধটো দি কোনো লাভ নাই, তেতিয়া ডেমেজটো পাৰ্মানেণ্ট হৈ যায়। তো আগতে এইটো গাইডলাইনছ আছিলে কি 4.5 আৱাৰ্ছ, মানে 4.5 ঘণ্টাৰ ভিতৰত যেনে তেনে হওক পেচেণ্টৰ স্কেনটো হ'ব লাগিব, ডায়েগনচিছ হ'ব লাগিব আৰু আমি এই ঔষধটো আমাৰ দি দিব লাগিব 4.5 ঘণ্টাৰ ভিতৰত। এতিয়া অলপ এটা টাইম উইণ্ড' বাঢ়িছে, 9 ঘণ্টামান টাইম হ'ল, কিন্তু চব পেচেণ্টৰ কাৰণে নহয়। এতিয়া 4.5 আৱাৰ্ছ to 9 আৱাৰ্ছৰ যিটো এক্সটেণ্ডেড টাইম পিৰিয়ড, এইটোত আমি চাব লাগিব কিমান টিছু আমি বচাব পাৰোঁ পেচেণ্টৰ। যদি আমি এডভান্স স্কেন কৰি যদি চাওঁ কি পেচেণ্টৰ এতিয়াও অলপ চান্স আছে, কিছু টিছু বেয়া হ'ল কিন্তু আৰু অলপ টিছু আছে যিটো মই বচাব পাৰোঁ, তেতিয়া আমি ইনজেকশ্যনটো দিব পাৰোঁ। তো এইবোৰ বস্তু ডিচিশ্যন ল'বৰ কাৰণে আমাৰ হস্পিটেলত নিকটতম এডভান্স কেয়াৰ হস্পিটেল যোনটোত আমাৰ ষ্ট্ৰক ফেচিলিটি আছে তাতে পটককৈ লৈ যোৱাটো বহুত ইম্পৰ্টেণ্ট। হস্পিটেল ঘৰত বহি ট্ৰিটমেণ্ট নকৰিব।
1: হয়, আৰু টাইম উইণ্ডৰ কথা আমি আৰু পাতিম, তেখেতে এটা উদাহৰণ, কালি তেখেতৰ এটা অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাটো শুনিম। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়োৱাৰ ক্ষেত্ৰত সহযোগ কৰিছে এপ'লো এক্সেল কেয়াৰ হাস্পাতালে।
2: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: শ্ৰোতাসকল, এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজি ষ্ট্ৰোক সম্পৰ্কে সজাগতা এই বিষয়ৰ আমি প্ৰভাতী তৰংগ অনুষ্ঠানে প্ৰচাৰ কৰিছোঁ। ভদ্ৰাৱতী বৰ্মন, হাই প্ৰেছাৰৰ ঔষধ বেছিদিন সেৱন কৰিলেও হৃদৰোগ হোৱাৰ সম্ভাৱনা আছে নেকি?
0: হাই প্ৰেছাৰ
1: যদি মেডিচিন বেছিদিন লৈ থাকে তেতিয়া আকৌ ষ্ট্ৰোক হোৱা বা হাৰ্টৰ অসুখ হোৱাৰ সম্ভাৱনা আছে নেকি?
0: না, ডাইৰেক্টলি নহয়। আমাৰ যদি এডভাইচ আছে কি আমাক যদি ডাক্তৰে যদি এডভাইচ কৰিছে কি আমাৰ হাৰ্টৰ ঔষধ খাব লাগিব, ব্লাড প্ৰেছাৰৰ ঔষধ খাই থাকিব লাগিব, তেতিয়া আমাৰ লাইফ লং এইটো খাই থাকিব লাগিব। এইটো যেতিয়ালৈকে আমি এজ এ স্পেচিয়েলিষ্ট যদি আমি নকওঁ কি আপুনি এইটো বন্ধ কৰক, তেতিয়াহ'লে আপুনি এইটো চেঞ্জ নকৰিব। এতিয়া এইটো খাই থাকিব লাগিব, সেইটোৰ কাৰণে আপোনাৰ ৰিস্ক ফেক্টৰবোৰ কণ্ট্ৰলত থাকিব আৰু আপোনাৰ চান্সেছ কম হৈ যাব কি ষ্ট্ৰোক নোহোৱাৰ চান্সেছ বাঢ়ি যাব। তেতিয়াহ'লে
1: সুসেন দলে আৰু সুৰজ চৰকাৰ আপোনালোকে কৈছে যে খুব ভাল পৰামৰ্শ দিছে চিকিৎসকগৰাকী। আপোনালোক সকলোৱে অনুষ্ঠানটি শ্বেয়াৰ কৰকচোন যাতে সৰহসংখ্যক শ্ৰোতাই পৰৱৰ্তী সময়তো অনুষ্ঠানটি উপভোগ কৰিব পাৰে। এতিয়া আমি আৰু এটা কথা পাতিব বিচাৰোঁ, টাইম উইণ্ডৰ কথাটো আমি আৰু বিতংগ পাতিব বিচাৰিছোঁ। কালি যিটো আপোনাৰ অভিজ্ঞতা হৈছিল সেইটো উদাহৰণ হিচাপে লৈ, ইছেমিক ষ্ট্ৰোকৰ ক্ষেত্ৰত ক্লট ডিজলভিং ট্ৰিটমেণ্ট কেতিয়ালৈ দিব পাৰি, বা কিছুমান নিৰ্বাচিত ৰোগীৰ ক্ষেত্ৰত ক্লট ৰিমুভেল বা মেকানিকেল থ্ৰম্বেক্টমি অধিক সময়ৰ পিছত সম্ভৱ হয় নেকি? ৰোগী বা পৰিয়ালে সময় পাৰ হৈ গ'ল, এতিয়া লাভ নাই বুলি চিকিৎসালয়লৈ যোৱাত পলম কৰাটো কিমান বিপদজনক? কালিৰ যিটো ঘটনা হ'ল সেইটো উদাহৰণ হিচাপে লৈ আপুনি কথাখিনি বুজাই দিলে।
0: সেইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। টাইম ইজ ব্ৰেইন, টাইম উইণ্ড', এইটো আজিকালি আমি বহুত ষ্ট্ৰেছ কৰি আছোঁ।
1: গল্ডেন আৱাৰ, যিটো
0: গল্ডেন আৱাৰ, একজেক্টলি সোণালী সময় যিটো, তো এইটো গল্ডেন আৱাৰ এইকাৰণে কয় কি এই টাইমৰ ভিতৰত পেচেণ্ট যদি আমাৰ হস্পিটেলত আহে, আমাৰ দৌৰত আহে আৰু আমি যদি এছেছ কৰি গম পাওঁ কি পেচেণ্টৰ ষ্ট্ৰোক আছে, তেতিয়াহ'লে আমি এটা চান্স আছে কি মই এইটো ষ্ট্ৰং মেডিকেশ্যন দি, যিটোক আপুনি থ্ৰম্বলাইচিছ বুলি সম্বোধন কৰিলে, এইটোক আমি মানে এটা ষ্ট্ৰং মেডিকেশ্যন দি মানে ক্লটটোক খুলিব পাৰোঁ। আৰু ছেকেণ্ড যিটো আপুনি ক'লে কি মেকানিকেল থ্ৰম্বেক্টমি, এইটো এটা প্ৰচেছ হয় যিটো আমাৰ ইয়াতে ইণ্টাৰভেনশ্যনেল নিউৰলজিষ্ট আছে, আমাৰ হস্পিটেলতো আছে। তো

0: বহুত এক্সপিৰিয়েঞ্চ ইণ্টাৰনেশ্যনেল নিউৰলজিষ্ট। চ' তেখেতে কি কৰে, আমাৰ যদি ব্লাডত যদি এনেকৈ কোনো যদি ক্লট থাকে, এইটো আমি যদি এইটো মেজৰ ব্লাড ভেচেলছত থাকে, তেতিয়া তাতে তাঁৰ এটা সোমাই এই ক্লটটোত নিজে ছাকশ্যন কৰি ওলাই দিব পাৰে। আপুনি ভাবক কি, পাইপ এটাৰ ভিতৰত পানীটো যোৱা নাই, ব্লকেজ হ'ল, তো আমি এইটোক এটা ঔষধ দিও ভাঙিব পাৰোঁ আৰু ভিতৰত এটা ছাকশ্যন লগাইও এইটো টানিব পাৰোঁ। তো এনেকৈ দুটা প্ৰচেছ আছে, এটা হ'ল থ্ৰম্বলাইচিছ, এটা হ'ল থ্ৰম্বেক্টমি। কিন্তু দুটাৰ উইণ্ড' ডিফাৰেণ্ট, টাইমিংটো ডিফাৰেণ্ট। তো মানে থ্ৰম্বলাইচিছ যিটো হ'ল, মই আগতে ক'লোঁ কি, এই ঔষধটো অলপ কষ্টলিও হয় আৰু এইটো ষ্ট্ৰং মেডিকেশ্যন এইটো ইমিডিয়েটলি দিব লাগে, আৰু এইটো দিলে এইটো ৰেছপঞ্চ আমি পাই যাওঁ, ঠিক আছে। তো এক ঘণ্টাটো ৰেছপঞ্চ মষ্ট, কিছু কিছুমান পেচেণ্ট আছে যিটো এক ঘণ্টাৰ ভিতৰত ৰেছপণ্ড কৰে। তো এই বস্তুটো আমাৰ যিটো টাইম উইণ্ড' যিটো মই আপোনাক ক'লোঁ আগতে 4.5 আৱাৰ্ছ আগতে আছিলে, এতিয়া 4.5 to 9 আৱাৰ্ছ থ্ৰম্বলাইচিছৰ কাৰণে। কিন্তু এইটো চব পেচেণ্টৰ নহয়, আমি যদি পাওঁ কি 4.5 ঘণ্টাৰ হৈ গ'ল ষ্ট্ৰ'কৰ, ঠিক আছে, আৰু পেচেণ্টৰ স্কেন কৰি পালোঁ কি ব্ৰেইনত বেছি টিছু আমি বচাব নোৱাৰোঁ, তেতিয়াহ'লে আমি এতিয়া থ্ৰম্বলাইচিছ নকৰোঁ। কিন্তু যদি আমি পাওঁ কি আমাৰ ইয়াতে এতিয়াও কিছু টিছু আছে যোনটোৰ চান্স আছে বচাবৰ কাৰণে, সেইটোৰ কাৰণে আমি থ্ৰম্বলাইচিছ দিব পাৰোঁ। আৰু থ্ৰম্বেক্টমি যিটো মানে পাইপৰ ভিতৰত মেচিন সোমাই তাঁৰ সোমাই যিটো ক্লটটো ওলাই দিয়ে, সেইটোৰ কাৰণে টাইম উইণ্ড' একচুৱেলি 6 আৱাৰ্ছ, মানে 6 আৱাৰ্ছৰ ভিতৰত যদি পেচেণ্ট আহে তেতিয়াহ'লেতো ইমিডিয়েটলি এইটো আমি কৰিব পাৰোঁ। 6 to 24 আৱাৰ্ছৰ যিটো আছে, 6 to 24 আৱাৰ্ছ মানে 24 ঘণ্টালৈকেও এটা এক্সটেণ্ডেড উইণ্ড' এতিয়া নিউ গাইডলাইনছত আছে। কিন্তু সেইটোৰ কাৰণেও আমাৰ চাব লাগিব বহুত ক্ৰাইটেৰিয়া আছে, যিটো আমি নিউৰলজিষ্ট মিলি আমি ডিচাইড কৰোঁ কি পেচেণ্টটো এইটোৰ কাৰণে ফিট নে নাই, কিমান টিছু ডেমেজ হৈছে, ব্ৰেইনৰ কিমান অংগ অলৰেডি বেয়া হৈ গ'ল, কিমান চান্স আছে, আৰু যিটো যিটো অংগ বেয়া হোৱা নাই সেইটোক বচাবৰ কাৰণে কিমান চান্স আছে, এইটো বহুত ফাইন কেলকুলেশ্যন আছে। এইটো আমি নিউৰলজিষ্ট আৰু আমি মিলি এইটো বহি ডিচাইড কৰোঁ কি এইটো থ্ৰম্বেক্টমি কৰোঁ নে নাই, সেইটো হ'ল টাইম।
1: বকুলি বৈশ্য বাইদেৱে এটা কথা জানিব বিচাৰিছে যে ৰাতি বুকুখন মোৰ ধৰফৰাই থাকে, উশাহ লোৱাত কষ্ট হয়, যিহেতু ষ্ট্ৰোকৰ কথা কৈ আছে তেওঁ হয়তো ভয় খাইছে কথাটো, তেখেতে জানিব বিচাৰিছে কথাটো।
0: প্ৰথমতে ভয় নাখাব, ষ্ট্ৰ'ক লৈ আমি ডিছকাছ কৰি আছোঁ। ষ্ট্ৰ'ক এইটো এটা নিউৰলজিকেল প্ৰব্লেম হয়, আমাৰ ব্লাড ভেচেলৰ কাৰণে যদি আমাৰ কোনো নিউৰলজিকেল প্ৰব্লেম হয় এইটোক আমি ষ্ট্ৰ'ক বুলি কওঁ। আপোনাৰ যিটো কেচ এইটো শুনি লাগিছে এইটো হাৰ্টৰ এটা দিগদাৰী হ'ব পাৰে, পেলপিটেশ্যনছ, এইটো হাৰ্টৰ এবনৰ্মেল ৰিদম হ'ব পাৰে, ভাল্ভৰ প্ৰব্লেম হ'ব পাৰে। তো সেইটোৰ কাৰণে আপোনাৰ নহয়, ইমিডিয়েটলি এজন কাৰ্ডিঅ'লজিষ্টৰ লগত লগ কৰাটো উচিত, এইটো মোৰ পৰা এডভাইচ এইটো থাকিব কি আপুনি এজন কাৰ্ডিঅ'লজিষ্টৰ লগত প্ৰথমে কথা পাতক, ECG একো এইবোৰ চব কৰক, তাৰপিছত গৈ চোৱা যাব কি হৈছে।
1: হয়, উপাসনা শৰ্মাই কৈছে ছাৰ এংজাইটিৰ পৰাই প্ৰেছাৰ হ'ব পাৰে আৰু তাৰ পাছত পৰৱৰ্তী সময়ত প্ৰেছাৰ ষ্ট্ৰোক
0: হ'ব পাৰে,
1: সেই কথাটো তেখেতে জানিব বিচাৰিছে।
0: হ'ব পাৰে, নিশ্চয় এটা ভাল লিংক ওলালেই কি এংজাইটি পেচেণ্টৰ, এংজাইটি মানে কি পেচেণ্টৰ যদি কোনো ষ্ট্ৰেছ থাকে, তো এইটো যদি লং টাৰ্ম যদি ষ্ট্ৰেছ থাকে তেতিয়াহ'লে ব্লাড প্ৰেছাৰ হ'বই পাৰে, কাৰণ ব্লাড প্ৰেছাৰৰ ৰিস্ক ফেক্টৰ এটা ষ্ট্ৰেছ হয়, আৰু ব্লাড প্ৰেছাৰ যদি লং টাৰ্ম থাকে তেতিয়াহ'লে পেচেণ্টৰ ষ্ট্ৰোক হ'বই পাৰে। তো আপোনাৰ যদি এনেকৈ ব্লাড প্ৰেছাৰৰ দিগদাৰী হৈ আছে, চিম্পটম আহি আছে ব্লাড প্ৰেছাৰৰ, আৰু সব চেক কৰাৰ পিছত পোৱা গ'ল কি নহয় এইটো মেডিকেল কোনো প্ৰব্লেম নহয়, এইটো অলপ ষ্ট্ৰেছ এংজাইটি আছে, তেতিয়াহ'লে আপুনি ডেফিনেটলি এজন চাইক'লজিষ্টৰ লগত কথা পাতক আৰু ষ্ট্ৰেছ এংজাইটি মেনেজমেণ্ট কৰক।
1: হয়, আমি কথা পাতিলোঁ, বহুখিনি কথাই পাতিলোঁ, আৰু কিছু কথা পাতিবলগীয়া আছে। মই জানো যে ডাক্টৰ তপস্বীম নাথ তেখেতে খুব ভাল গান গায়, এই কথাৰ মাজত যদি এটি গীতৰ, আপোনাৰ ভাল লগা গীতৰ কলি এটি গুণগুণাই দিয়ে ভাল লাগিব। আপুনি ভাবি লওক, মই কিৰণ চন্দ্ৰ নাথৰ বাৰ্তাটি পঢ়ি লওঁ, ইতিমধ্যে মোক আপোনালোকৰ চিকিৎসালয়ৰ ফালৰ পৰা কৈছে,
0: আজিতো মই ভাবিছিলোঁ খালি যে ষ্ট্ৰোক আৰু এইটো লৈ কথা পাতিম, হা, আৰু আপুনি আজি মোক মানে মিউজিকৰ কাৰণে
1: অলপ গুণগুণাই দিব।
0: মই আচ্ছা আপুনি কওক আপোনাৰ কি কি কি কি
1: গুণি বলে, ভূপেন হাজৰিকাও গাব পাৰে, জুবিন গাৰ্গও গাব পাৰে, আপোনাৰ ভাল লগা আৰু অন্য কণ্ঠশিল্পীও হ'ব পাৰে।
0: ঠিক আছে, মই একচুৱেলি গানটো গাই থাকোঁ, কিন্তু মেডিকেলটো মোৰ মেইন প্ৰফেশ্যন হয়, গানটো মই ভাল পাওঁ সেইকাৰণে মই গাই থাকোঁ। তো এটা কিশোৰ কুমাৰৰ গান এটা দুলাইন মই শুনাই দিব পাৰোঁ আপোনাক।
1: হয় ঠিক আছে,
0: তেৰা মুঝসে।

0: সঁচাকে সৌৰভ খুব ভাল লাগিল নহয়নে? শ্ৰোতাসকলেও নিশ্চয় ভাল পাইছে। আপোনাক অন্য এটা অনুষ্ঠানলৈ মই মাতিব লাগিব, তাত আমি অকল গান গানৰ কথা পাতিম।
1: হ'ব, এইটো গান মিউজিকটো এতিয়া মানে এটা ডাঙৰ এটা ষ্ট্ৰেছ মেনেজমেণ্ট, এনেকৈ কুৱেশ্যন আহিছে নহয় কি ষ্ট্ৰেছটো কেনেকৈ মেনেজ কৰিব লাগে। তো ষ্ট্ৰেছটো আপোনাৰ লাইফতো আছে, মোৰ লাইফতো আছে, চবৰ লাইফত আছে, আৰু ব্লাড প্ৰেছাৰ হ'ব পাৰে ষ্ট্ৰেছৰ কাৰণে। তো মিউজিকটো গাই থাকিলে মানে শুনি থাকিলে ষ্ট্ৰেছটো কণ্ট্ৰলত থাকিব।
0: হয়, আপোনালোকে নিশ্চয় গম পালে যে সংগীতে আচলতে মানুহৰ যিটো মনৰ মানসিক স্থিতি আৰু সবল কৰি ৰাখে। মন বেয়া লাগি থাকিলেও আপুনি গান যেতিয়া শুনে ভাল লাগে, সেইকাৰণে ইমান ষ্ট্ৰেছৰ কথা পাতি আছোঁ, তাৰ মাজতে ডাক্টৰ নাথে সুন্দৰকৈ গীতো গাই শুনালে আপোনালোকক। কিশোৰ কুমাৰৰ ষ্ট্ৰোক বুলি কিৰণ চন্দ্ৰ নাথে লিখিছে, বুকুখন বৰকৈ বিষাইছে, হৃদপিণ্ডৰ স্পন্দন বাৰুকৈ বাঢ়িছে, মূৰটো আচন্দ্ৰাই কৰিছে, মৰমী মোৰ কি হৈছে, কোনে ক'ব, তুমিওচোন এতিয়া নাই, স্নায়ুবোৰ অকামিলা হৈ গ'ল, মৰমবোৰ বৰফ হৈ শিল হ'ল, ছাৰে কৈছে মোৰ হেনো ষ্ট্ৰোক হ'ল, সকলো পাহৰি যাবলৈ লৈছোঁ, তোমাক কিন্তু পাহৰা নাই, মৰমী আহাচোন এবাৰ, তুমি হাঁহিলেই সকলো ঠিক হৈ যাব, তুমি আহিলেই মোৰ বেমাৰ ঠিক হৈ যাব। জেংৰাই মাজুলীৰ পৰা ষ্ট্ৰোকৰ সৈতে তেখেতে মিলাই ধুনীয়াকৈ এটি কবিতা লিখি পঠিয়ালে, ভাল পালোঁ। আপোনালোকে যে ইমান ধুনীয়াকৈ ভাগ লৈছে আৰু ইমান শ্ৰোতাই যে অনুষ্ঠানত মন্তব্য আগবঢ়াইছে, ফোন লাইনতো চেষ্টা কৰিছে সংলগ্ন হ'বলৈ, সময়ো কমি আহিছে, কিন্তু আপোনালোকৰ কথা বতৰা, আপোনালোকৰ সৈতে যিখিনি আমি ভাগ বতৰা কৰিছোঁ সেইখিনি নিশ্চয় আপোনালোকে উপকৃত কৰিব। অৰুণ বিকাশ বৰুৱা, ডাক্টৰ নাথদেৱৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ, মোৰ এগৰাকী সম্পৰ্কীয় প্ৰায় 43 বছৰ বয়সৰ ব্লাড প্ৰেছাৰ কেতিয়াবা হঠাতে তেখেতৰ বাঢ়ি যায়, তেতিয়া মূৰ ঘূৰাই আৰু ঘামে, ডাক্তৰে প্ৰেছাৰটো এবনৰ্মেল বুলি কৈছে, হৃদৰোগ বিশেষজ্ঞই RFA কৰাব লাগিব বুলি কৈছে, RFAনো কি জানিব বিচাৰিছে?
1: RFA হ'ল ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন, এইটো ব্লাড প্ৰেছাৰৰ কাৰণে নহয়, এইটো মষ্ট প্ৰবলি মোৰ লাগিছে কি আপোনাৰ হাৰ্টত কোনো যিটো আমাৰ চাৰ্কিট হয়, যিটো হাৰ্টৰ আমাৰ এটা ইলেক্ট্ৰিক কণ্ডাক্টিভিটি হয়, আমাৰ যিটোৰ কাৰণে আমাৰ হাৰ্ট চলে, মানে এটা কাৰেণ্ট দি চলে, তো কাৰেণ্টৰ যিটো তাঁৰ আছে আপোনাৰ হাৰ্টৰ ভিতৰত, এইটো তাতে কোনো প্ৰব্লেম আছে যিটোৰ কাৰণে এক্সট্ৰা যদি তাঁৰ থাকে, এইটো যদি বেলেগকৈ যদি ইউন' নৰ্মেল ৰাস্তাত নগৈ এনেকৈ শ্বৰ্ট চাৰ্কিট হৈ আছে, সেইটো কিয়'ৰ কৰিবৰ কাৰণে ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন কৰে, তো আমাৰ হাৰ্টৰ এই দিগদাৰীৰ কাৰণে। তো এইটো ষ্ট্ৰোকৰ লগত সম্পৰ্ক মোৰ লগা নাই, ষ্ট্ৰেইট আছে।
0: ক্ষীৰোমণি বৰুৱা ডেকাই অনুষ্ঠানটি হোৱা আলোচনাৰ পৰা বহুখিনি কথা জানিব পাৰিছোঁ, ভাল পাইছোঁ, আপোনালোকো ধন্যবাদ জনাইছে, খুব ভাল পাইছে, আপোনাৰ বহুত কথা জানিব পাৰিছে। মই সুব্ৰত সাহা শিলিগুৰিৰ পৰা আপোনালোকৰ অনুষ্ঠান চাই আছোঁ, বৰ ভাল লাগিছে বুলি তেখেতে লিখিছে। আপুনি শিলচৰ মেডিকেল কলেজৰ পৰা পঢ়িছে, শিলিগুৰিৰ পৰা তেখেতে শুনি আছে। মধুচন্দা শইকীয়া বৈশ্য, ডাক্টৰ নাথদেৱৰ কণ্ঠ বৰ সুন্দৰ,
1: নমস্কাৰ,
0: তেওঁ সোণাৰীৰ পৰা, আমাৰ নিয়মীয়া শ্ৰোতা, তেওঁ সোণাৰীৰ পৰা, খুব ভাল পাইছে আপোনাক, গান শুনি পেচেণ্ট এনেই ভাল হৈ যাব, ৰিণিমা শৰ্মাই কৈছে। আপোনাৰ ওচৰলৈ আহিলে গানটো শুনি খুব ভাল লাগিছে। ক্ষীৰোমণি বৰুৱা ডেকাই কৈছে, ছাৰৰ কণ্ঠ বৰ সুন্দৰ বুলি। উত্তম কুমাৰ ৰয়ে লিখিছে, চিকিৎসাৰ লগতে গীত শুনি বৰ ভাল লাগিছে, জ্যোৎস্না ডেকাই কৈছে, আৰু খুব ভাল লাগিছে আজিৰ অনুষ্ঠানে, বহুত ভাল, বহুত কথা জানিব পাৰিছোঁ, ভদ্ৰাৱতী বৰ্মন, আপুনি ইমান ধুনীয়াকৈ গান গালে আৰু আপোনাক লগ পালে নিশ্চয় বহুতো ৰোগী এনেই বহুখিনি সকাহ পাই যায়,
1: বহুত বহুত
0: এইটো কথা শ্ৰোতাসকলৰ ফালৰ পৰা আহিছে,
1: সব ভাল থাকিব লাগে, সেইটোৱে কথা।
0: হয়, আমি অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ, এতিয়া ষ্ট্ৰোক আৰু মিনি ষ্ট্ৰোক এই দুটা শব্দ আছে, গতিকে এই দুটাৰ মাজত যিটো পাৰ্থক্য সেই সম্পৰ্কে অলপ কওকচোন।
1: ষ্ট্ৰোক আৰু মিনি ষ্ট্ৰোক মানে কি হয়, মানে আমি যেনেকৈ বুজালোঁ আপোনাক কি ব্ৰেইনৰ যিটো ব্লাড ভেচেল গৈ আছে তাতে যদি ব্লকেজ হয় তো কি হ'ব, ব্লাডটো অংগ যিটো আছে ব্ৰেইনৰ যিটো টিছু আছে তাতে নাযায়, আৰু এইটো কেতিয়াবা একদম বন্ধ কৰিব পাৰে যিটোৰ কাৰণে মানে এইটো হ'ল আৰু এইটো ক্লটটো নাযায়। আৰু মিনি ষ্ট্ৰোকটো কি হয়, ক্লটটো হ'ল কিছু সময়ৰ কাৰণে, ব্লাডটো কম গৈছে আৰু তাৰপিছত ক্লটটো আকৌ নিজে নিজে ঠিক হৈ গ'ল, মানে আমাৰ হয় নহয় কি পাইপত পানী অলপ টাইমৰ কাৰণে যোৱা নাই, অলপ তাৰপিছত প্ৰেছাৰ বাঢ়িলে এইটো খুলি গ'ল, তো এইটোক আমি ট্ৰানজিয়েণ্ট ষ্ট্ৰোক বুলি কওঁ। তো মষ্ট প্ৰবলি আপুনি এইটো বিচাৰিছে কি মিনি ষ্ট্ৰোক মানে কি, এইটো ট্ৰানজিয়েণ্ট ইস্কেমিক এটাক বুলি কয়, কিন্তু ষ্ট্ৰোক হ'লে পাৰ্মানেণ্ট যিটো থাকে, মানে চিম্পটম থাকে, ব্লকেজ থাকে, তো এইটোক আমি মেজৰ ষ্ট্ৰোক বুলি কওঁ।
0: হয়, ষ্ট্ৰোকৰ পাছত আচলতে কি হয়, কিছুমানে ভাবে যে ষ্ট্ৰোকৰ পাছত পেৰালাইচিছ হৈ যায়, একেবাৰে চিৰদিনভাৱে কথা ক'ব নোৱাৰা হৈ যায়, বা ফিজিঅ'থেৰাপি, স্পীচ থেৰাপি, ৰিহেবিলিটেশ্যন, এইবিলাক কিমান গুৰুত্বপূৰ্ণ, আৰু আমি যিটো ধাৰণা কৰোঁ যে স্পীচ মানে ষ্ট্ৰোক হোৱাৰ পিছত পেৰালাইচিছ হৈ যাব, একেবাৰে কথা ক'ব নোৱাৰা হৈ যায়, এই কথাটো শুদ্ধনে?
1: এই কথাটো শুদ্ধ, আৰু তাতে আৰু এটা কথা হ'ল কি, আমাৰ যেনেকৈ আপুনি সুধিলে কি ফিজিঅ'থেৰাপি, ৰিহেবিলিটেশ্যনৰ কি ৰ'ল, এইটো

0: বহুত ইম্পৰ্টেণ্ট ৰোল
1: আমাৰ থেৰাপি কৰা
0: স্পীচ থেৰাপি এইবিলাক চব মানে ৰিহেবিলিটেশ্যনৰ আণ্ডাৰত আহে আৰু এইটো আমাৰ লগত পেৰালাল কাম কৰি থাকে এণ্ড ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ আমাৰ পেচেণ্ট যেনেকৈ মই ক'লোঁ ব্ৰেইনৰ এটা অংগ যদি অক্সিজেন ডিপ্ৰাইভ হৈ যায় আৰু এইটো যদি ডেমেজ হৈ যায় এটাবাৰ ডেমেজ হোৱাৰ পিছত এইটো ঠিক নহয় তো সেইটো ডেমেজৰ কাৰণে যিটো অংগ আমাৰ কাম নকৰে বডিৰ তো সেইটোৰ যদি ছেনচেশ্যন গৈছে বা স্পীচটো যদি বেয়া হৈছে তো এইটো মানে কেতিয়া আহি একদম 100% ভাল হ'ব হ'ব নে নাই অলপ ৰেচিডুৱেল উইকনেছ থাকিব নে নাই এইটো কোনেও ক'ব নোৱাৰে তেতিয়া ৰেগুলাৰ

0: হয়, এগৰাকীয়ে লিখিছে মোলৈ বাৰ্তা প্ৰেৰণ কৰিছে যে সিহঁতৰ ষ্ট্ৰেছ বেছি হৈ থাকে, ৰাতি টোপনি কম হৈছে, গতিকে আৰু কেতিয়াবা হাতখন বিষাই থাকে, সোঁ হাতখন বস্তু দাঙিবলৈ অসুবিধা হয়, গতিকে এইবিলাক আৰু ৱেইট গেইনো হৈছে, গতিকে এইবিলাকে ষ্ট্ৰকৰ ক্ষেত্ৰত এইবিলাক
1: এইবিলাক চব ৰিস্ক ফেক্টৰছ হয়। যদি ৱেইট গেইন হৈছে, অবেচিটি হৈছে, তাৰ লগত যদি ষ্ট্ৰেছ আছে, এংজাইটি আছে, ব্লাড প্ৰেছাৰৰ দিগদাৰী আছে, তেতিয়াহ'লে এইবোৰৰ কাৰণে ষ্ট্ৰ'ক হ'বই পাৰে। তো সেইকাৰণে প্ৰাইমাৰী হেল্থ চেকআপ মানে জনগণৰ কাৰণে মেছেজটো মোৰ বহুত ক্লিয়াৰ কি আপোনালোকে প্ৰিভেনশ্যনটোৰ ওপৰত ধ্যান দিব। মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ, এই কথাটো একদম বহুত ইম্পৰ্টেণ্ট। মানে আপোনাৰ ব্লাড প্ৰেছাৰ যদি থাকে, কলেষ্ট্ৰল থাকে, অবেচিটি আছে, ডায়েবেটিছ আছে, এইবোৰক প্লিজ কণ্ট্ৰলত থ'ব। এভৰি ইয়াৰ আপুনি ইয়াতে এনুৱেল চেকআপ কৰি থাকিব চাবৰ কাৰণে, কাৰণ আমি এজন ইয়াং ক'ব নোৱাৰোঁ কি আমাৰ ভিতৰত কি চলি আছে। সেইকাৰণে ইয়াৰলি এটা এনুৱেল চেকআপ মাষ্ট চবৰ কাৰণে কৰি থাকিব। থাৰ্ড পইণ্ট হ'ল, যদি এনেকৈ যদি কোনো চিম্পটম হয় কেতিয়াবা, তেতিয়াহ'লে আপুনি টাইম ৱেষ্ট নকৰিব, ইমিডিয়েটলি নিয়াৰেষ্ট হস্পিটেলত যাব। এইটো মনত থ'ব কি ষ্ট্ৰ'ক যদি চিম্পটম লাগি আছে, হ'ব পাৰে এইটো ষ্ট্ৰ'ক হ'ব পাৰে, হ'ব পাৰে ষ্ট্ৰ'ক নো হ'ব পাৰে, কিন্তু টাইম যদি উইণ্ড'টো ওলাই যায় তেতিয়াহ'লে আপোনাৰ কাৰণে বেছি কৰিবলৈ অপশ্যনছ নাই। তো সেইকাৰণে ইমিডিয়েটলি হস্পিটেলত লৈ যাব। এই তিনিটা মেছেজ মোৰ মানে জনগণক মই ক্লিয়াৰলি দি আছোঁ।
0: হয়, চন্দ্ৰমা দেৱী, তেওঁ মঙলদৈৰ পৰা খুব ভাল পাইছে অনুষ্ঠানটি। কল্পনা আমিন শৰ্মাই মঙলদৈৰ পৰা লিখিছে, ষ্ট্ৰোক বৰ্তমান সময়ত এক মহামাৰীৰ দৰে হৈ পৰিছে। কিমান লোক যে ষ্ট্ৰোকৰ কবলত পৰি অকালতে নোহোৱা হৈ গৈ আছে দেখিলেই বেয়া লাগে। ৰাইজৰ উপকাৰত হোৱা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান এটি আগবঢ়োৱাৰ বাবে আকাশবাণী গুৱাহাটীৰ লগতে এপল' এক্সেল কেয়াৰ হাস্পাতালক ধন্যবাদ জনাইছে। ডাক্তৰসকল ভগৱানৰ আন এটা ৰূপ বুলি কোৱা হয়। ডক্টৰ নাথ ছাৰো ৰোগীসকলৰ বাবে ভগৱান সদৃশ হৈ থাকক, সেয়াই কামনা কৰিছোঁ।
1: বহুত ধন্যবাদ,
0: খুব আন্তৰিকতাৰে লিখিছে তেখেতে, কল্পনা আমিন শৰ্মাই। অপৰাজিতা গোস্বামী, এগৰাকী চিকিৎসক হোৱাৰ উপৰিও তেখেতৰ শিল্পী সুলভ মনৰ উমান পাই বৰ ভাল লাগিল। ভাল লাগিল তেখেতৰ সুন্দৰ কণ্ঠৰে পৰিৱেশন কৰা গীতটো শুনি। আপুনি এগৰাকী চিকিৎসক, লগতে আপোনাৰ মনটো শিল্পী সুলভ, আপুনি খুব ভালকৈ গান গাই আজি আপ্লুত কৰিছে, খুব ভাল পাইছে অপৰাজিতা গোস্বামীয়ে বাৰ্তা প্ৰেৰণ কৰিছে। মানিক চন্দ পল, ছিৰিয়াছ টপিকৰ মাজত ছাৰৰ কণ্ঠস্বৰে এণ্টাৰটেইনো কৰিলে, নিশ্চয় ছাৰক লগ কৰিম, এনেকৈ কৈছে তেখেতে।
1: একদম লগ কৰিব।
0: আপুনি কওকচোন, এপল' এক্সেল কেয়াৰ হাস্পাতালত যদি এনেকুৱা সমস্যাত ভুগি থাকে, আপোনালোকৰ কি কি ধৰণৰ সুবিধা আছে চিকিৎসালয়খনত, সেই বিষয়ে অকণমান কওকচোন।
1: আমাৰ এপল' এক্সেল কেয়াৰত অল ইমাৰ্জেঞ্চিৰ পৰা মানে ষ্ট্ৰ'কৰ মেনেজমেণ্ট, যদি আমি আজিতো আমি ষ্ট্ৰ'ক ডিছকাছ কৰিছোঁ, তো ষ্ট্ৰ'কৰ মেনেজমেণ্ট কিন্তু পইণ্ট ফাৰ্ষ্ট পইণ্টৰ পৰা ষ্টাৰ্ট হয়। আমাৰ ষ্ট্ৰং এম্বুলেঞ্চ ফেচিলিটি আছে, কোনো যদি মানুহে যদি এনেকৈ যদি কোনো চিম্পটম হয় তেখেতক ৰিকুৱেষ্ট কি ইমিডিয়েটলি আমাৰ এপল' হেল্পলাইনত ইমাৰ্জেঞ্চিত আপুনি ফোন কৰিব লাগে, আমি ইয়াৰ পৰা 5 মিনিটছৰ ভিতৰত এম্বুলেঞ্চ ডিছপাচ কৰোঁ। আমাৰ এম্বুলেঞ্চ পেৰামেডিক্স তেওঁলোক অল ট্ৰেইনড ইন ষ্ট্ৰ'ক মেনেজমেণ্ট, ৰিকগনিশ্যন অফ ষ্ট্ৰ'ক, মানে ষ্ট্ৰ'ক হৈছে নে নাই, কি কৰিব লাগে, পেচেণ্টক তাৰপৰা আমাক জনাব কি পেচেণ্টৰ ষ্ট্ৰ'ক হ'ব পাৰে, চিম্পটম আছে। আমি ইয়াতে আমাৰ ষ্ট্ৰ'ক টীমটো এক্টিভেট কৰোঁ। আমাৰ ইয়াতে ষ্ট্ৰ'ক টীম আছে, যোনটোত আমাৰ নিউৰলজিষ্ট আছে, আমাৰ ইণ্টাৰভেনশ্যনেল নিউৰলজিষ্ট আছে। চ' ইণ্টাৰভেনশ্যন নিউৰলজিষ্ট যোনে থ্ৰম্বেক্টমি কৰে, নিউৰলজিষ্ট অভিয়াছলি আপুনি গমি পায় ষ্ট্ৰ'কত মেইন মানুহ হয়, আমি ইয়াৰ কনচালটেণ্ট আছে, আমি আছোঁ, আমাৰ লগত আৰু বেলেগ ইয়াৰ কনচালটেণ্টছ আছে। তো আমাৰ লগে উইথ ট্ৰেইন নাৰ্ছিং ষ্টাফ উইথ অল দি ফেচিলিটিজ ইন দ্য ইমাৰ্জেঞ্চি, পেচেণ্ট এম্বুলেঞ্চত কি কি ট্ৰিটমেণ্ট কৰিব লাগে এইটো আমি এম্বুলেঞ্চক ডিক্টেট কৰি থাকোঁ। এম্বুলেঞ্চ আমাৰ দৌৰত অহাৰ পিছত আমাৰ ইমিডিয়েটলি টাইম, বিকজ টাইম ইজ ব্ৰেইন, আমি যিটো আগতে ডিছকাছ কৰিলোঁ, তো ইমিডিয়েটলি আমি চিটি স্কেনত MRI-ত আমি জনাই থাকোঁ। আমাৰ এটা কোড আছে হস্পিটেলত, যিটো আমি এপল' এক্সেল কেয়াৰত ৰান কৰোঁ, এইটোৰ নাম হ'ল কোড ষ্ট্ৰ'ক। তো কোড ষ্ট্ৰ'ক মানে কি হয়, এইটো যেতিয়া আমি ষ্ট্ৰ'ক চিম্পটম ডায়েগনোজ কৰোঁ কোনো পেচেণ্টৰ, বা খবৰ পালোঁ কি পেচেণ্ট এটা আহি আছে যোনটো ষ্ট্ৰ'ক হ'ব পাৰে, তো আমি ইমিডিয়েটলি কোড ষ্ট্ৰ'ক এক্টিভেট কৰোঁ। কোড ষ্ট্ৰ'ক এক্টিভেট কৰিলে এইটো চেণ্ট্ৰেলাইজড এটা চাউণ্ড ওলায় মাইক্ৰ'ফোনত, চবে গম পায়। তো নাৰ্ছিং ষ্টাফলৈকে ৰেডিঅ'লজি টেকনিচিয়ান যোনে স্কেন কৰিব, কাৰণ স্কেন মেচিনটোতো খালী থাকিব লাগিব, তেতিয়া বেলেগ পেচেণ্ট যদি থাকে তেতিয়া এইটোক মানে অলপ আঁতৰিকৈ আমাৰ এই পেচেণ্টটোক প্ৰায়ৰিটি দিব লাগিব, কাৰণ ষ্ট্ৰ'কৰ কাৰণে টাইমটো ইম্পৰ্টেণ্ট। তো আমাৰ ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট, ৰেডিঅ'লজি কনচালটেণ্ট যোনে চিটি স্কেনটো ৰিপৰ্ট কৰিব কি তাতে ব্লিডিং আছে নে ক্লট আছে, তেখেতৰ এলাৰ্ট মোডত আহি যায়। আমাৰ যোন জেনেৰেল ডিউটি এছিষ্টেণ্ট আছে, যোনে ষ্ট্ৰেচাৰ লৈ আহিব পেচেণ্টত, চব একদম পিটষ্টপ ABCDE এনেকৈ একদম প্ৰপাৰ এক্টিভেট হৈ যায়, তেতিয়াহ'লে আমি টাইম উইণ্ড'টো বচাব পাৰোঁ। তো এইটো কৰাৰ পিছত আমি পেচেণ্টক যদি ষ্ট্ৰ'ক ওলায়, যদি আমি চাওঁ কি ব্লিডিং নহয়, ক্লট আছে, ইস্কেমিক ষ্ট্ৰ'ক, তেতিয়াহ'লে থ্ৰম্বলাইচিছ যদি কৰিব লাগে আমি থ্ৰম্বলাইচিছ কৰোঁ। আমাৰ ইয়াতে ফাৰ্মেচিও আহি যায় ইমিডিয়েটলি থ্ৰম্বলাইচিছৰ কিট লৈ, আমাৰ চব ৰেডি থাকে তাতে, ইমিডিয়েটলি আমি থ্ৰম্বলাইচিছ, মই নিজে কৰিছোঁ ইয়াতে থ্ৰম্ব

0: থ্রম্বলাইজ মোৰ লগত মোৰ আৰু কনচালটেণ্ট কলিগছ আছে তেওঁলোকে কৰিছে থ্রম্বলাইচিছ আৰু থ্রম্বেক্টমিও আমি কৰিব পাৰোঁ। থ্রম্বেক্টমি কৰাৰ আমাৰ ফুল ফেচিলিটি আছে আৰু ছেটআপ আছে, কেটলেব আছে, তাতে গৈ পেচেণ্টক ট্ৰান্সফাৰ কৰি আমি থ্রম্বেক্টমি কৰিব পাৰোঁ। তাৰপিছত আই চি ইউত এডমিট কৰিব পাৰোঁ, যদি ভেণ্টিলেটৰ লাগে এইটো লগাব পাৰোঁ। আমাৰ ফুল এ টু জেড ট্ৰিটমেণ্ট অফ ষ্ট্ৰোক ইজ এভেইলেবল আমাৰ এপ'লো এক্সেল কেয়াৰত।
1: এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে শ্ৰোতাসকল।
2: হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক আই সি ইউ আর ইমার্জেন্সি ওটি, চৌবিশ ঘণ্টায় সাজু আপনার সেবাত। এপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450।
1: আমি একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছোঁ আৰু আপোনালোকে হয়তো প্ৰশ্ন কৰিব বিচাৰিছিল, কিন্তু আমাৰ এতিয়া আমি শেষত শ্ৰোতাসকল তেখেতৰ কণ্ঠৰ আৰু এটি গীতৰ কৰিলে আমি বিদায় ল'ম। কিন্তু তাৰ আগতে আমি ৰেপিড ফায়াৰৰ নিচিনাকৈ অলপ কথাখিনি আমি এবাৰ জুকিয়াই চাওঁ। আপোনাক সুধিছোঁ, যদি কোনো ব্যক্তিয়ে হঠাৎ কথা ক'ব নোৱাৰে, মুখখন বেকা হৈ যায়, হাত এখন দুৰ্বল হয়, আপুনি প্ৰথম 10 মিনিটত কি কৰিব লাগিব?
0: 10 মিনিটত ইমিডিয়েটলি টাইম ৱেষ্ট নকৰি এম্বুলেঞ্চ মাতিব লাগিব আৰু হস্পিটেল লৈ যাব লাগিব।
1: ৰোগীৰ ষ্ট্ৰোকৰ লক্ষণ আৰম্ভ হোৱাৰ সঠিক সময়টো লিখি ৰখাটো কিয় গুৰুত্বপূৰ্ণ?
0: কাৰণ টাইম ইজ ব্ৰেইন, টাইম ইজ দ্য উইণ্ড'। তো কি টাইমত একজেক্টলি পেচেণ্টৰ চিমটমবোৰ ষ্টাৰ্ট হৈছে সেইটোৰ ওপৰত আমি ডিচাইড কৰোঁ কি পেচেণ্টত আমি থ্রম্বলাইচিছ দিব পাৰোঁ, থ্রম্বেক্টমি কৰিব পাৰোঁ নে নোৱাৰোঁ।
1: ৰোগী শুই থকা অৱস্থাত যদি ষ্ট্ৰোক হয় আৰু কেতিয়া আৰম্ভ হৈছে নাজানিলে কি কৰিব?
0: এই টাইম উইণ্ডটো যদি আমাৰ কাৰণে গ্ৰে থাকে তেতিয়াহ'লে আমি ডিচিশ্যনবোৰ আমাৰ কাৰণে বহুত টান হৈ যায়। কিন্তু এটা কথা আছে, মিড পইণ্ট অফ শ্লিপ, যদি ৰাতি যদি পেচেণ্ট 10টা বজাত যদি টোপনিত গৈছে আৰু 6টা বজাত যদি উঠিছে, উঠাৰ পিছত মই পালোঁ কি পেচেণ্টে কথা খেলি মেলি হৈ আছে, ষ্ট্ৰোক চিমটমছ আহি আছে, তেতিয়াহ'লে আমি মিড পইণ্ট অফ শ্লিপটোক কাউণ্ট কৰোঁ। মানে 10টা বজাত পেচেণ্ট ৰাতি গৈছে টোপনিত নৰ্মেল আৰু 6টা বজাত উঠিলে কি এবনৰ্মেল, তেতিয়াহ'লে টাইমটো কি হ'ল 10টালৈকে 6টা, তো মিড পইণ্ট উড বি এরাউন্ড 2 o'clock। সো 2 o'clock ইন দি মর্নিং এইটুক আমি টাইম অফ অনসেট অফ স্ট্রোক বলে লো। আর যদি পেশেন্ট যদি আমার ইয়াতে আহে রাতিপুয়া 9টা বজাত, তেতিয়াহলে আমার এটলিস্ট আমি তেতিয়াহলে 9 ঘণ্টার উইন্ডোত আছো কি মই এইটুক থ্রম্বোলাইসিস করব পারো। তো এইটুই
1: হয় স্ট্রোক, যদি স্ট্রোকের লক্ষণ যদি রাস্তা বা যাত্রা করে থাকার সময়ত দেখা দিয়ে তেতিয়া কি করব?
0: সিম্পল কথা, যদি এনেকে সিমটম হয় তেতিয়াহলে যাত্রা করে আছে এইটো আরো ভাল, লগত গাড়ি আছে, ইমিডিয়েটলি হসপিটালত গুছিব লাগিব, যাবই লাগিব হসপিটালত।
1: স্ট্রোকৰ লক্ষণ 5-10 মিনিটৰ পিছত যদি ভাল হৈ যায় তেতিয়াও চিকিৎসা কৰাব লাগিব
0: লাগিব, কাৰণ এইটোক আমি মিনি ষ্ট্ৰোক বুলি কওঁ, যেটোক আমি ট্ৰান্সিয়েণ্ট ইস্কেমিক এটাক বুলি কওঁ। তো এইটোত পেচেণ্ট যদি এনেকে ষ্ট্ৰোক চিমটম হৈছে, এইটো ক্লটটো হ'ল বাট ক্লটটো লাহে লাহে খুলি গৈছে নিজে নিজে, তেতিয়াহ'লে পেচেণ্টৰ চিমটমবোৰো লাহে লাহে ঠিক হ'ব। কিন্তু আপুনি নেজানে কি আপোনাৰ নেক্সট ডাঙৰ ষ্ট্ৰোক কেতিয়া আহিব পাৰে। এতিয়া যদি এটা মিনি ষ্ট্ৰোক হৈছে, কালি গৈকে এইটো মেজৰ ষ্ট্ৰোক হ'ব পাৰে। সেইকাৰণে ব্লাড থিনাৰ, এস্পিৰিন ফেস্পিৰিন ষ্টাৰ্ট কৰিব লাগিব, কিন্তু আগতে আপোনাক এছেছ কৰি, আপোনাৰ চিটি স্কেন কৰি তাৰপিছত এস্পিৰিন ষ্টাৰ্ট কৰিব লাগিব।
1: হয়, এনেকুৱা এটা ঘটনাই হৈছিলে যে আমাৰ এগৰাকী বিষয়া, তেখেত শুই থাকোঁতে হ'ল বুকুখন বিষোৱাৰ নিচিনা হ'ল, ঘৰত যিগৰাকী আছিল তেওঁ ক'লে অকণমান বুকুখন মালিচ কৰি দিব পাৰে। প্ৰথম দিনা তেনেকৈ থাকিলে, দ্বিতীয় দিনা ৰাতি আকৌ হ'ল, তেনেকুৱা হওঁতে তেওঁ চিকিৎসালয়লৈ ফোন কৰিলে, ফোন কৰি ক'লে যে পিছদিনা ৰাতিপুৱাই তেওঁ ডক্টৰৰ ওচৰলৈ যাম বুলি ক'লে। কিন্তু বুকুখন বিষয়ে ইমান ভবা নাছিল কথাটো, কিন্তু ডক্টৰে যেতিয়া গম পালে লক্ষণখিনি গম সোধাৰ পিছত লগে লগে তেওঁ মানে তেওঁলোকে চেক কৰি চালে যে তেওঁৰ ষ্ট্ৰোক হৈছে, দুবাৰকৈ ষ্ট্ৰোক হৈছে। তেতিয়া তেওঁক এনজিঅ'প্লাষ্টি কৰাবৰ কাৰণে অপাৰেশ্যন থিয়েটাৰত লৈ গ'ল, পৰিয়ালৰ ব্যক্তি আহি পেলাই সেয়া চিগনেচাৰ কৰিব লাগে, চহী কৰি দিলে, সেইবিলাক কৰাৰ পাছত ঠিক সেই কৰি থাকোঁতেই তেওঁৰ মেজৰ ষ্ট্ৰোক আহিছে। আৰু তেওঁ যিহেতু আই চি ইউতে আছিল, সেইকাৰণে তেওঁক চি পি আৰ দি হ'লেও তেওঁক বচাবলৈ পৰা গ'ল। কিন্তু এই যে প্ৰথম অৱস্থাত বুকুখন বিষাওঁতে তেওঁ ইমান নাভাবিলে প্ৰথম দিনা, এই কথাটোৱে ঠিক তেনেকৈ কালি যিটো আপোনাৰ অভিজ্ঞতা হৈছিল যে ভৰিখন পৰি পেলাই ভাঙিলে, তেওঁলোকে ভৰিৰ চিকিৎসা কৰাই আছে, বেলেগ চিকিৎসালয়ত গৈছে, পাছত আপুনি যেতিয়া শুনিলে কথাটো, তেতিয়া আপুনি ক'লে যে কিয়নো হ'ল,
0: হয়নে? এক্সেক্টলি,
1: তেওঁ ভালকে কথা ক'ব পৰা নাই, আপুনি সুধিছে যে ক'ত আছে, তেওঁ ক'ব পৰা নাই, তেতিয়া আপুনি মূল কাৰণটো বিচাৰিব
0: লাগে।
1: গতিকে শ্ৰোতাসকল, আমি অনুষ্ঠান সামৰিম এতিয়া। আজি শেষত ডাক্তৰ নাথ, আপুনি আজিৰ অনুষ্ঠান শুনাৰ পিছত কি কি কথা, বিশেষভাৱে 2-3টা কথা যিকেইটা একেবাৰে সকলোৱে মনত ৰখা উচিত, আপুনি শেষত কি ক'ব বিচাৰিব?
0: তো পাব্লিকৰ কাৰণে মেছেজটো মোৰ বহুত লাউড এণ্ড ক্লিয়াৰ। ফাৰ্ষ্ট কুৱেশ্যন, আমাৰ পাব্লিকত আমি এনেকৈ বহুত পালোঁ কি অভিয়াছলি মানুহ যেতিয়া আহে তেতিয়া ষ্ট্ৰোক ৱাৰ্ড

0: টো শুনি তেওঁলোকে কনফিউজড হৈ যায় কি এইটো হাৰ্টৰ লগত সম্পৰ্ক নে ব্ৰেইনৰ লগত সম্পৰ্ক। প্লিজ মনত থ'ব কি ষ্ট্ৰোক আমাৰ ব্ৰেইনৰ লগত সম্পৰ্ক, হাৰ্ট এটেক হাৰ্ট এটেক এইটো বেলেগ বস্তু হয়, হাৰ্টত ষ্ট্ৰোক কেতিয়াও নহয়। আমি বহুত মানুহ পালোঁ যোনে এইটো কনফিউজ কৰে কি হাৰ্টত ষ্ট্ৰোক হয়, ষ্ট্ৰোক কিন্তু হাৰ্টত নহয়, হাৰ্টত ব্লকেজ হয়, হাৰ্টত বাকী দিগদাৰী হয়, কিন্তু ষ্ট্ৰোক যিটো মেডিকেলি আমি কওঁ সেইটো ব্ৰেইনৰ খেলা, নাম্বাৰ ওৱান। নাম্বাৰ টু পইণ্ট হ'ল কি, যেনেকৈ ক'লোঁ টাইম ইজ উইণ্ডো, যদি এনেকৈ কোনো চিম্পটম পাইছে কি কথাবোৰ অস্পষ্ট হৈ আছে, উইকনেছ আহি আছে, বা কেতিয়াবা এনেকৈ হ'ব পাৰে উইকনেছ নাই কিন্তু ঝিনঝিন কৰি আছে, হাতত এটা এটা হাত ঝিনঝিন কৰিলে হাতত ছেনচেশ্যন কমি গৈছে, তো সেইটোও কিন্তু ষ্ট্ৰোকৰ চিম্পটম, সেইটোও কিন্তু ষ্ট্ৰোকৰ চিম্পটম। তো কোনো প্ৰকাৰ যদি কোনো অংগত যদি ছেনচেশ্যনৰ প্ৰব্লেম আহে, পাৱাৰৰ প্ৰব্লেম মানে লিফ্ট কৰিব নোৱাৰিলে বা কোনো ছেনচেশ্যনৰ প্ৰব্লেম আহিলে বা স্পীচৰ কোনো খেলিমেলি হৈ আছে, তেতিয়াহ'লে ইমিডিয়েটলি ভাবিব কি ষ্ট্ৰোক হ'ব পাৰে। আপুনি নিয়াৰেষ্ট হস্পিটেলত গৈ এটলিষ্ট ডাক্তৰৰ লগত স্পেচিয়েলিষ্টৰ লগত কনচাল্ট কৰিব। আৰু থাৰ্ড এণ্ড ভেৰি ইম্পৰ্টেণ্ট, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ। তো সেইকাৰণে ডায়েবেটিছ, ব্লাড প্ৰেছাৰ যোনবোৰ ৰিস্ক ফেক্টৰ আছে সেইটো কাইণ্ডলি কণ্ট্ৰলত থ'ব, তেতিয়াহ'লে ষ্ট্ৰোক বাৰ্ডেনটো, যেনেকৈ আমাৰ অডিয়েঞ্চে ক'লে কি ষ্ট্ৰোক বাৰ্ডেন আজিকালি বহুত বেছি, তো প্ৰিভেনশ্যন যিমান কৰিম তেতিয়াহ'লে আমাৰ এইটো বহুত ভাল।
1: সেইখন আপোনাৰ কণ্ঠৰেদি গীতৰ কুলিৰে সামৰিম। মই ধন্যবাদ জনাই ল'ব বিচাৰিছোঁ সৌৰভ, ছ'চিয়েল মিডিয়াত ইমান ধুনীয়াকৈ প্ৰচাৰ কৰিলে অনুষ্ঠানটি। গীতালি ভট্ট বাইদেউ, আপুনি সহযোগ কৰিলে, ডিউটি ৰুমত থকাসকল, নিয়ন্ত্ৰণ কক্ষত থকাসকল আৰু ট্ৰান্সমিটৰ যিসকল আছে প্ৰত্যেককে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। শ্ৰোতাসকল বিশেষভাৱে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক লোকে পৰৱৰ্তী সময়তো এই কথা জানিব পাৰে। আপোনালোকৰ কাৰোবাৰ যদি বাৰ্তা ৰৈ গ'ল বেয়া নাপাব, হয়তো ফোন লাইনত যদি সংযুক্ত হ'বলৈ সক্ষম নহ'ল তাৰ বাবেও বেয়া নাপাব। আমি অনুষ্ঠান সামৰিম, ডাক্টৰ নাথৰ কণ্ঠত এটি গীতৰ কলিৰে আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ।
0: এতিয়া কি গাওঁ, এতিয়া আপুনি কওক মানে, ঠিক আছে। তো এতিয়াহ'লে আমাৰ শ্ৰদ্ধেয় মোহাম্মদ ৰফি চাহাবৰ এটা গান এটা গাই দিওঁ, ঠিক আছে।

ইমান পৰে লাইভ প্ৰভান্তি তৰংগ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰিলে ইন্দ্ৰজিৎ দাসে। আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰাম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দেশত অনুপ্ৰৱেশ ৰোধৰ লগতে অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি ততালিকে বিতাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ দিছে। নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত 9ম ৰাষ্ট্ৰীয় কৌশল সন্মিলন 2026ৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে কালি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত তথ্য বিশ্লেষণৰ পৰামৰ্শ দিয়ে। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে মানসম্পন্ন কাৰ্যপন্থা যুগুত কৰাটো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 5,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 3,80,000 বাসগৃহ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক নতুন দিল্লীত কৰা সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ধনৰাশিৰ লগতে কৃষি খণ্ডৰ বাবে অতিৰিক্ত 139 কোটি টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ অধীনত বানত ক্ষতিগ্ৰস্ত বাসগৃহসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ'ব। এই বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
2: चीफ मिनिस्टर आसाम के श्रीमान हेमंत विश्व शर्मा जी से आज भेंट हुई। असम इस समय बाढ़ से जूझ रहा है और हमारी प्राथमिकता है कि बाढ़ पीड़ित भाइयों और बहनों को केंद्र सरकार प्रधानमंत्री जी के नेतृत्व में पूरी मदद करे, पूरा सहयोग करे। और इसलिए जैसा उन्होंने बताया कि जितने मकान डैमेज हुए हैं बाढ़ में, सर्वे होकर उनकी सूची आएगी तो प्रधानमंत्री आवास योजना के अंतर्गत वो आवास असम को स्वीकृत किए जाएंगे। फसलें भी खराब हुई है, कुछ अतिरिक्त बीज की जरूरत है सब्जी और बाकी चीजों के, उसकी भी अतिरिक्त स्वीकृति देने का काम किया जाएगा। वहाँ के सेल्फ हेल्प ग्रुप के लिए भी जो विलेज ऑर्गेनाइजेशन है 1.5 लाख रुपया पर विलेज ऑर्गेनाइजेशन वो भी राशि दी जाएगी। और नए मकान जिनकी जरूरत वहाँ थी जैसा माननीय मुख्यमंत्री जी ने बताया लगभग 5,000 करोड़ रुपए की राशि के कुल मिलेंगे, उनकी स्वीकृति भी दी गई है मुख्यमंत्री जी ने।
1: কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ চাহ বাগিচাত গৃহ নিৰ্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈও আহান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কম হোৱাকৈ পথ কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। কামৰূপ জিলাৰ বক্কোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ বাবে ভূমি হস্তান্তৰ প্ৰক্ৰিয়াও কৰা হৈছে। উল্লেখযোগ্য যে 2018 চনত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই অসমত এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে দাবী জনাইছিল। ইয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰে বিশ্ববিদ্যালয়খন নিৰ্মাণ সন্দৰ্ভত প্ৰয়োজনীয় তথ্যসহ প্ৰতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে বক্কোত 500 বিঘা ভূমিত বিশ্ববিদ্যালয়খন নিৰ্মাণৰ কামো আৰম্ভ কৰিছে। লোক নিৰ্মাণ বিভাগে প্ৰাথমিক কাম কাজ আৰম্ভ কৰা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই আৰম্ভ কৰা হ'ব। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক প্ৰতিবন্ধী সুৰক্ষা সংস্থাই আদৰণি জনাইছে।

0: প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে। নতুন দিল্লীত কালি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈয়ে এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনি ৰূপায়ণত শীৰ্ষ প্ৰদৰ্শনকাৰী জিলা হিচাপে ডিব্ৰুগড়ে সফলতা অৰ্জন কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে 296 ঋণৰ লক্ষ্য লৈ জিলাখনে 404 ঋণৰ অনুমোদন প্ৰদানেৰে 136% সফলতা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। গুজৰাট ভ্ৰমণকালত গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যখনৰ নগৰ উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত পৰিকল্পিত নগৰ উন্নয়ন, নগৰ আন্তঃগাঁথনি, পৌৰসেৱা আৰু নগৰ প্ৰশাসনৰ ক্ষেত্ৰত গুজৰাটৰ উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত আলোচনা কৰা হয়। দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ অহা নগৰ এলেকাৰ প্ৰেক্ষাপটত এই ব্যৱস্থাসমূহ অসমৰ ক্ষেত্ৰত প্ৰয়োগ আৰু অভিযোজনৰ সম্ভাৱনালৈও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কালি গুজৰাটৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ কেইবাখনো বৈঠকত মিলিত হয়। তেওঁ আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ প্ৰশাসন, চেনীৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় চেনী উদ্যোগ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাপাশু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FMNৰ 101.6 মেগাহাৰ্টজত। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, কৌস্তভ দাস আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত পপী চন্দ আৰু ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই পম্পী মালাকাৰে আটাইকে আদৰণি জনাইছোঁ। এই অনুষ্ঠানটিৰ জৰিয়তে আমি বাটে ঘাটে লগ পোৱা বিভিন্ন শ্ৰোতা, লগতে বাটৰুৱাৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকেনো কি গীত শুনি ভাল পায় সেয়া আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাকৰিত। বৰ্তমানো মোৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও শ্ৰোতা। হয়, নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব।
2: হয়, মোৰ নাম চিন্ময় বৰ্মন, মই ইয়াত গুৱাহাটীতে থাকোঁ, গুৱাহাটীৰ জাপৰীয় কৃষ্ণনগৰ নিবাসী হয়।
1: বৰ্তমান আপুনি কিহৰ লগত জড়িত?
2: বৰ্তমান মই অসম চৰকাৰৰ জলসম্পদ বিভাগত মই কৰ্মৰত।
1: হয়, আপোনাৰ পৰা জানিব বিচাৰিম যে ৰেডিঅ'ৰ সৈতে আপোনাৰ শৈশৱ কি ধৰণে জড়িত বা আপুনি ৰেডিঅ' বুলি ক'লে কি ধৰণৰ অনুভৱ কৰে?
2: হয়, আমি যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ তেতিয়া আমি টেলিভিশ্যনটো আমাৰ ঘৰত বাৰু বহু পলমকৈ আহিছিল, আমাৰ সৰুতে ৰেডিঅ'ই আমাৰ লগৰী আছিল। আৰু যেতিয়া আমি ককা আইতা মানে আমি ককাহঁতৰ ঘৰলৈকে গৈছিলোঁ তেতিয়া ককাৰ লগত এটা ৰেডিঅ' এটা আছিলে। ককাই যেতিয়া গা পা ধুই আহি যেতিয়া বাৰাণ্ডাখনত বহি মানে ৰেডিঅ'টো চলাই থৈ দিয়ে আৰু এপিনৰ পৰা মানে অনুষ্ঠানখিনি আৰু সন্ধিয়া হ'লেও সেই অনুষ্ঠান যিখিনি আছিল, সঠিককৈ গোটেইখিনি অনুষ্ঠান মনত নাই কিন্তু আপোনাৰ যেতিয়া তাৰে বাতৰিবিলাক যিখিনি থাকিল আৰু বাকী অনুষ্ঠানখিনি আৰু তাতে নাটক চলিছিল, সন্ধিয়া নাটক আছিল, আমি নাটক শুনিছিলোঁ একেলগে ককাৰ লগত বহি। তো সেইবিলাক আৰু এতিয়াও আনকি আমাৰ মায়ে যেতিয়া পাকঘৰত কাম কৰি থাকে ৰেডিঅ'টো কাষত ৰাতিপুৱাৰ পৰা চলাই থৈ দিয়ে, যিখিনি অনুষ্ঠান হয় ৰাতিপুৱাৰ পৰা সেইখিনি গোটেইখিনি শুনে। এইখিনি বাৰু ৰেডিঅ' মোৰ লগত মানে যিখিনি মনত পৰিছে এইখিনি সময়ত সেইখিনি মই ক'ব বিচাৰিছোঁ, ৰেডিঅ'ৰ লগত মোৰ জড়িত স্মৃতি।
1: খুব সুন্দৰকৈ আপোনাৰ শৈশৱটো আপুনি বৰ্ণনা কৰিছে ৰেডিঅ'ৰ সৈতে। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে আজি আপুনি শ্ৰোতাসকলক আপুনি আজি ৰেডিঅ'ৰ জৰিয়তে কোনটো গীত শুনাব বিচাৰিব?
3: মই আমাৰ মৰমৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰোড আজি কেনি পাওঁ গানটো শুনিব বিচাৰোঁ।

0: হয় নমস্কাৰ, আপোনাৰ পৰিচয় জনাব।
1: হয়, মোৰ নাম শ্ৰী দীপাংকৰ ডেকা, মোৰ ঠিকনাটো হৈছে জাপৰীৰ কৃষ্ণনগৰ শংকৰতিলা।
0: হয়, আপুনি আপোনাৰ পৰা জানিব বিচাৰিম, ৰেডিঅ' বুলি ক'লে কি মনত আহে?
1: ৰেডিঅ' বুলি ক'লে বহুত স্মৃতি জড়িত হৈ আছে সৰুকালৰ। আজিকালিতো ৰেডিঅ'টো শুনিবলৈ নাপাওঁৱেই, আগতে বহুত শুনিছিলোঁ। আগতে যিটো সময়ত ঘৰত টিভি নাছিলে, চিডি নাছিলে, তেতিয়া ৰেডিঅ' শুনিয়ে সময়টো কটাইছিলোঁ।
0: আজি অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: মই ভূপেন হাজৰিকাদেৱৰ মই আৰু মোৰ চাহ গানটো শুনিব।
0: আমি আপোনাৰ গীতটি বজাবলৈ চেষ্টা কৰিম।

0: প্ৰিয় শ্ৰোতা, বৰ্তমান মই উপস্থিত আছো গুৱাহাটী মহানগৰীৰ ফটাকী লামবাৰীত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে কেইগৰাকীমান বাতৰুৱা। আহকচোন আমি তেওঁলোকৰ সৈতে কথা পাতোঁ আৰু তেওঁলোকৰ মনৰ অনুভৱ জানো। হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব।
1: হয় নমস্কাৰ, মোৰ নাম হেমন্ত আলৈ, মই গুৱাহাটী জিলাৰ বিগুচি নাৰেংগীত অঞ্চলত বসবাস কৰোঁ।
0: হয়, বৰ্তমান আপুনি কিহৰ লগত জড়িত?
1: মই বৰ্তমান কৰ্মসংস্থাপন হিচাপে মই এজন টেক্স কনচালটেণ্ট।
0: হয়, আপোনাৰ পৰা জানিব বিচাৰিম যে ৰেডিঅ'ৰ সৈতে আপুনি কি ধৰণে জড়িত বা আপোনাৰ শৈশৱ কি ধৰণে ৰেডিঅ'ৰ লগত জড়িত হৈ আছে?
1: ৰেডিঅ'ৰ লগত জড়িত হ'ব মই কিদৰে জড়িত বুলি ক'লে এটা শব্দত আমি ক'ব নোৱাৰিম, কাৰণ ইয়াৰ লগত বহুত পুৰণি স্মৃতি জড়িত হৈ আছে। যেতিয়া আমি সৰুতে সৰু আছিলোঁ, এতিয়াতো সকলোৰে হাতে হাতে স্মাৰ্টফোন বা মোবাইল, কিন্তু তেতিয়া সময়ত আমাৰ হাত কাৰেণ্টো নাছিলে, লাইনো নাছিলে, কাৰেণ্ট নাছিলে, মোবাইল কি দেখাই নাছিলোঁ, টিভিও নাছিলে। তেতিয়া ৰেডিঅ'টো আমাৰ জীৱনৰ লগৰী আছিলে। ৰাতিপুৱা শুই উঠিয়ে ৰেডিঅ'ত বৰগীতেৰে আৰম্ভ হৈছিলে, মায়ে ৰেডিঅ'টো লগাই দিয়ে, বৰগীতেৰে আৰম্ভ হৈছিলে। সেনেকৈ স্কুলত যাওঁ, স্কুলৰ পৰা আহিয়ে প্ৰথমতে ৰেডিঅ'টো অন কৰোঁ, ৰেডিঅ' শুনো, ৰেডিঅ'ত ধুনীয়া ধুনীয়া অনুষ্ঠান পাইছিলোঁ তেতিয়া। এতিয়া গোটেইখিনি মনত নাই যদিও কিছুমান অনুষ্ঠান

0: এনেকুৱা আছিলে যি আমাৰ এতিয়া হৃদয়ত সাজ বহাই থৈছে, যেনেকুৱা কল্পতৰু ফণীৰ অনুষ্ঠান আৰু অসীম কাজীদেৱৰ যিখিনি তেওঁৰ মানে ফণীৰ অনুষ্ঠান আছিলে সেইখিনি আমি প্ৰায় শুনিছিলোঁ আৰু বিৰাট ভাল পাইছিলোঁ। আৰু ৰবিবাৰ, বিশেষকৈ ৰবিবাৰ ৰবিবাৰ দিনটো আমি দুপৰীয়াৰ সময়ত আমি খাই বৈ উঠি সকলোৱে ৰেডিঅ'টো মাজত লৈ চাৰিওফালে আমি মেজমেল পতাৰ নিচিনাকৈ, বেলেগ একো শব্দ নাই, অকল ৰেডিঅ'ৰ পৰা যিখিনি নাটকৰ মানে শব্দ আছিলে সেইখিনি আমি কাণেৰে কৰ্ণগোচৰ হৈছিলে আৰু বহুত সুন্দৰকৈ আমাৰ দিনবিলাক অতিবাহিত হৈছিলে ৰেডিঅ'টোৰ মাজেৰে।
1: হয়, বহুত বহুত ধন্যবাদ, আপুনি খুব সুন্দৰকৈ কথাখিনি বৰ্ণনা কৰিছে। আমি জানিব বিচাৰিম যে আজিৰ অনুষ্ঠানৰ জৰিয়তে আপুনি আজি কোনটো গীত শুনিব বিচাৰিব?
0: মই মোৰ বিশেষকৈ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, তাৰপিছত জুবিন পাপন, তেওঁলোকৰ গানো শুনি, কিন্তু এইখিনি সময়ত মই জয়ন্ত হাজৰিকাদেৱৰ কেতিয়াবা বেজাৰতে সেই গীতটি শুনা দিলে নিশ্চয়।
1: হয়, আমি আপোনাক গীতটি শুনাবলৈ চেষ্টা কৰিম।

0: হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব।
1: হয় নমস্কাৰ, মোৰ নাম সমাজজ্যোতি ৰাজবংশী, মই ফটাহী লামবাৰীত।
0: বৰ্তমান আপুনি কিহৰ লগত জড়িত হৈছে?
1: মই বৰ্তমান পঢ়ি আছোঁ, ষ্টুডেণ্ট।
0: হয়, আপোনাৰ পৰা জানিব বিচাৰিম যে ৰেডিঅ' বুলি ক'লে কি ধৰণৰ আবেগ আপোনাৰ সৈতে জড়িত হৈ আছে?
1: ৰেডিঅ' বুলি ক'লে যথেষ্টখিনি আবেগ জড়িত হৈ আছে, যিহেতু আমি সৰুৰ পৰা ৰেডিঅ' মানে ৰেডিঅ' শুনি ডাঙৰ হোৱাৰ নিচিনাই, আৰু ৰেডিঅ' বুলি ক'লে বহুখিনি স্মৃতি জড়িত হৈ আছে। যেতিয়া আগতে মোবাইল টিভি এইবোৰৰ কোনো হেৰি নাছিলে, তেতিয়া আমি সেই নতুন নতুন অহা গীতবোৰ বা বাতৰিবোৰ তেনেকৈ আমি ৰেডিঅ'তে পাইছিলোঁ। তো ৰেডিঅ' বুলি ক'লে সেই পুৰণা বহুখিনি স্মৃতি জড়িত হৈ আছে আৰু আবেগ যথেষ্টখিনি আছে।
0: হয়, আজিৰ অনুষ্ঠানটিত আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: মই মোৰ প্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মন মোৰ উৰি যায় গানটো শুনিব বিচাৰিছোঁ।
0: হয়, আমি গীতটি শুনাবলৈ আপোনাক চেষ্টা কৰিম।

0: পুনৰ উভতি আহিছো প্ৰিয় শ্ৰোতা। আজি মই উপস্থিত আছো গুৱাহাটীৰ মালিগাঁৱত।
1: আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আন এগৰাকী যুৱক, আপোনাৰ পৰিচয় জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিশাল দাস।
1: আপুনি বৰ্তমান কিহৰ সৈতে জড়িত হৈ আছে?
2: মই বৰ্তমান খেল বিভাগৰ এজন ছাত্ৰ। মই আপোনাৰ আভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন পঢ়ি আছো।
1: হয়, যিহেতুকে আপুনি খেল বিভাগত পঢ়ি আছে, জানিব বিচাৰিছো যে আপোনাৰ কি কি খেলত ৰুচি আছে?
2: মোৰ বিশেষকৈ আপোনাৰ ফুটবল আৰু ক্ৰিকেটত ৰুচি আছে।
1: আৰু এই যি খেলৰ যি যাত্ৰা, কেতিয়া আৰম্ভ হৈছিল?
2: সৰুৰ পৰাই, ক্লাছ ফাইভ ছিক্সৰ পৰা।
1: হয়, জানি খুব ভাল লাগিছে আপোনাৰ এই যাত্ৰা। আগুৱাই যাওক আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
2: মই পাপন দাৰ যিকোনো এটি গীত শুনিব বিচাৰিছো।

0: আমি আহি আহি প্ৰায় অনুষ্ঠানৰ শেষৰ অংশ পাইছোহি। আমাৰ সৈতে বৰ্তমান আন এগৰাকী যুৱক উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
1: হয় নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক খণ্ডিকৈ।
0: হয়, জানিব বিচাৰিছো যে বৰ্তমান আপুনি কিহৰ সৈতে জড়িত হৈ আছে?
1: হয়, মই বৰ্তমান বিচাৰি কৰি আছো।
0: হয়, যিহেতু BCET কম্পিউটাৰ কোৰ্চ, জানিব বিচাৰিছো যে কম্পিউটাৰ ক্ষেত্ৰত আপোনাৰ ৰাপ কি ধৰণৰ?
1: ৰাপ মানে মই কোডিং কৰি ভাল পাওঁ আৰু, কোডিং কৰি ৱেবছাইট বনাই কিনে, ইমানে বেছি নাই আৰু।
0: আৰু এই ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে ধৰণৰ?
1: ভৱিষ্যত মই IT ছেক্টৰত কিবা এটা কৰিব বিচাৰো, বেলেগ আৰু ইমান হেৰি নাই, ভাবা নাই।
0: জানি খুব ভাল লাগিছে যে আপুনি এক আধুনিক প্ৰযুক্তিৰ দিশে আগবাঢ়ি গৈছে, আৰু ইয়াৰ উপৰিও আপোনাৰ আন কিহত ৰুচি আছে?
1: হয়, মই অনলাইন গেম খেলি ভাল পাওঁ, আৰু অনলাইন গেমৰ লগতে মই বাকী ক্ৰিকেট, ভলীবল এইবোৰ খেলি ভাল পাওঁ।
0: আপোনাৰ যাত্ৰা অব্যাহত থাকক, আপোনালৈ অশেষ শুভকামনা যাচিছো। আৰু এই অনুষ্ঠানৰ জৰিয়তে আপুনি কোনটো গীত শুনিব বিচাৰিব?
1: হয়, মই জুবিন দাৰ ৰং দে মৰম গীতটি শুনিব বিচাৰো।
2: তেন্তে প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটিৰে গীতৰ কথাৰে আজিৰ খণ্ডটিৰ পৰা মই পম্পী মালাকাৰে ইমানতে বিদায় মাগিছো।

0: প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে গীতেৰে কথাৰে অনুষ্ঠানটিৰ পৰা মই পম্পীমালা কৰে আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমানপৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে পম্পী মালাকাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিত।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এফ এম এনৰ 1.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, কণ্টেক্ট পাছতে 12 বজাৰ পৰা হিন্দীত আৰু 12:05 পৰা আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি ততালিকে বিতাৰণৰ ব্যৱস্থা কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ, কামৰূপ জিলাৰ বকোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম আৰম্ভ, অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনীৰ হাইলাকান্দিত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ এজন সদস্যক গ্ৰেপ্তাৰ আৰু প্ৰধানমন্ত্ৰীৰ কাইলৈ দেশৰ কমেও 1500টা স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মত বিনিময়, অসমৰো বিভিন্ন স্থানত এই কাৰ্যসূচী। দেশত অনুপ্ৰৱেশ ৰোধৰ লগতে অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি ততালিকে বিতাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ দিছে। নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় কৌশল সন্মিলন 2026ৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত তথা বিশ্লেষণৰ পৰামৰ্শ দিয়ে। তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে মানসম্পন্ন কাৰ্যপন্থা যুগুত কৰাটো তেওঁ গুৰুত্ব আৰোপ কৰে। কামৰূপ জিলাৰ বকোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ বাবে ভূমি হস্তান্তৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। উল্লেখযোগ্য যে 2018 চনত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই অসমত এই বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে দাবী জনাইছিল। ইয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰে বিশ্ববিদ্যালয়খন নিৰ্মাণ সন্দৰ্ভত প্ৰয়োজনীয় তথ্যসহ প্ৰতিবেদন দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে বকোত 500 বিঘা ভূমিত বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰে। লোক নিৰ্মাণ বিভাগে প্ৰাথমিক কাম কাজ আৰম্ভ কৰা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক প্ৰতিবন্ধী সুৰক্ষা সংস্থাই আদৰণি জনাইছে। বিশেষ টাস্কফৰ্চে হাইলাকান্দি আৰক্ষীৰ সহযোগত জিলাখনত অভিযান চলাই পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত আজি এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজনক হাইলাকান্দি জিলাৰ ৰামনাথপুৰ থানা এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। এই অভিযানকালত বিশেষ টাস্কফৰ্চে দলে গ্ৰেপ্তাৰ কৰা ফজল ইছলাম বৰভূঞা নামৰ অভিযুক্তজনৰ পৰা ভালেখিনি আপত্তিজনক নথি পত্ৰ জব্দ কৰে। উল্লেখযোগ্য যে বিশেষ টাস্কফৰ্চে পূৰ্বে ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাত শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ 3জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দেশৰ 1500তকৈ অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সংবাদ, খেল কি বাট, PMK SAT অভিযানৰ অধীনত অনুষ্ঠিত হ'ব। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। IIT দিল্লীত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া উপস্থিত থাকিব। ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি PT উষা তথা ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈসকলেও যুৱক যুৱতীসকলৰ সৈতে এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়েও প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। এইমছ গুৱাহাটী, হাটশিঙিমাৰী মহাবিদ্যালয়, মানকাছৰ মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ হালমাৰাৰ মানকাছৰ জিলাৰ হাটশিঙিমাৰী আৰু মানকাছৰ মহাবিদ্যালয়ত হ'বলগীয়া এই কাৰ্যসূচী সন্দৰ্ভত আজি মহাবিদ্যালয়খনৰ NS গোটৰ কাৰ্যবাহী বিষয়া ডঃ আব্দুল কৰিম শ্বেখে সংবাদ মাধ্যমক সবিশেষ অৱগত কৰে। আজি পবিত্ৰ ঈদ মিলাদ উন নবী বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি এই পবিত্ৰ উৎসৱৰ উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উৎসৱ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে মিলাদ উন নবী এনে এটি পবিত্ৰ দিন যিটো দিনত হজৰত মহম্মদৰ মহান বাণীসমূহ আকৌ এবাৰ সোঁৱৰণ কৰা হয়। তেওঁ কয় যে হজৰত

মহম্মদৰ বাণীসমূহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক হজৰত মহম্মদৰ বাণীসমূহ সৰগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৱদান আগবঢ়াবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মিলাদ উন নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱে ভাতৃত্ববোধ আৰু আনন্দ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এই উৎসৱৰ জৰিয়তে দয়াৰ মনোভাৱে সমাজ আৰু ব্যক্তিজীৱন পৰিচালিত কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ জ্যেষ্ঠ মৌলানা আব্দুল জুব্বাৰ কাছিমীয়ে শিক্ষানুষ্ঠানখনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 5,000 কোটি টকাৰো অধিক ধন বিনিয়োগেৰে 3,80,000 বাসগৃহ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক নতুন দিল্লীত কৰা সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ধনৰাশিৰ লগতে কৃষি খণ্ডৰ বাবে অতিৰিক্ত 139 কোটি টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে। ইয়াৰ অধীনত বানত ক্ষতিগ্ৰস্ত বাসগৃহসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰ নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ চাহ বাগিচাত গৃহ নিৰ্মাণৰ বাবেও সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীচৌহানক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক বানত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আহান জনাইছে। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত পথসমূহ শীঘ্ৰেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ লগতে ভৱিষ্যতে ক্ষতি কমকৈ হোৱা পথ কালভাৰ্ট আৰু দলঙৰ নক্সা তথা নিৰ্মাণ পদ্ধতি অধিক বিজ্ঞানসন্মত কৰি তুলিবলৈ অনুৰোধ জনায়। অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত কালি বাজপুৰ জনগোষ্ঠীৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। এই অনুষ্ঠানত জনগোষ্ঠীটোৰ শিল্পীসকলে চিৰ চেনেহী মোৰ ভাষাজননী গীতটি পৰিৱেশন কৰে। অনুষ্ঠানত অংশ লৈ সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই শিক্ষা গ্ৰহণৰ বাবে অংগীকাৰবদ্ধ হবলৈ জনগোষ্ঠীটোৰ লোকসকলক আহান জনায়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত বৈচিত্ৰ্যৰ মাজত ঐক্য থাকিলেহে অসমীয়া জাতি শক্তিশালী হ'ব বুলি মন্তব্য কৰে। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই পাৰস্পৰিক মতভেদ মতানৈক্য আঁতৰাই এক হবলৈ সকলোকে আহান জনায়। ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে। নতুন দিল্লীত কালি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈয়ে এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ৰ অধীনত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনি ৰূপায়ণত ডিব্ৰুগড় জিলাই শীৰ্ষ প্ৰদৰ্শনকাৰী জিলা হিচাপে সফলতা অৰ্জন কৰিছে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে 296টা ঋণৰ লক্ষ্য লৈ জিলাখনে 404টা ঋণৰ অনুমোদন প্ৰদানেৰে 136% সফলতা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। গুজৰাট ভ্ৰমণকালত গ্ৰাহক পৰিক্ৰমা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি ৰাজ্যখনৰ নগৰ উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকত পৰিকল্পিত নগৰ উন্নয়ন, নগৰ আন্তঃগাঁথনি, পৌৰ সেৱা আৰু নগৰ প্ৰশাসনৰ ক্ষেত্ৰত গুজৰাটৰ উদ্ভাৱনীমূলক পদ্ধতি সন্দৰ্ভত আলোচনা কৰা হয়। দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ অহা নগৰ এলেকাৰ প্ৰেক্ষাপটত এই ব্যৱস্থাসমূহ অসমৰ ক্ষেত্ৰত প্ৰয়োগ আৰু অভিযোজনৰ সম্ভাৱনা লৈও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কালি গুজৰাটৰ কেইবাটাও বিভাগৰ প্ৰতিনিধিৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ আহমেদাবাদত নগৰ উন্নয়ন, পৌৰ প্ৰশাসন, শ্ৰেণীৰ মূল্য নিয়ন্ত্ৰণ আৰু সমবায় শ্ৰেণী উদ্যোগ সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি ততালিকে বিতাৰণৰ ব্যৱস্থা কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ। কামৰূপ জিলাৰ বকোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম আৰম্ভ আৰু প্ৰধানমন্ত্ৰীৰ

0: কাইলৈ দেশৰ কমেও 1,500টা স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মত বিনিময়, অসমৰো বিভিন্ন স্থানত এই কাৰ্যসূচী। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এফএমৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছোঁ মণি বৰুৱাৰ অনুৰোধৰ এটি গীত। তেখেতে শুনিব বিচাৰিছে নিউয়ৰ্ক চিনেমাখনৰ মোহিত চৌহানৰ কণ্ঠৰ এটি গীত। আহকচোন শুনো।

নিউয়ৰ্ক চিনেমাখনৰ পৰা মোহিত চৌহানৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰ, আশা ভোছলে আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ চিকমিক বিজুলী চিনেমাখনৰ পৰা এটি গীত। আৰু এই গীতটিৰ বাবে আমালৈ অনুৰোধ জনাইছিল হৰিচৰণ দাসে বিজয়নগৰৰ পৰা। আহকচোন অনুষ্ঠানত এইবাৰ দাসদেৱৰ প্ৰিয় গীতটি শুনো।

হৰিচৰণ দাসদেৱৰ অনুৰোধৰ গীতটি শুনিলে কল্পতৰু অনুষ্ঠানৰ শেষত এইবাৰ লৈছো জুমি দাসৰ অনুৰোধৰ এটি গীত। তেখেতে শুনিব বিচাৰিছে চৰি চৰি চিনেমাখনৰ পৰা এটি গীত, লতা মংগেশকাৰ আৰু সংগীত প্ৰিণ্টৰ কণ্ঠৰ।

0: সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণি আজিৰ বোলনি মুকলি কৰিছোঁ। স্বাস্থ্য শ্ৰোতাসকল, এই শিতানত আজি আমাৰ আলোচনাৰ বিষয় হৈছে মহিলাৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যা আৰু হোমিঅ'পেথিক চিকিৎসা। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ কংকনা ভট্টাচাৰ্য। নমস্কাৰ ডাক্তৰ কংকনা ভট্টাচাৰ্য, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আজিৰ অনুষ্ঠানৰ বিষয় সম্পৰ্কে আপোনাক জনাইছোৱে, এই সম্পৰ্কে আমি কথা পাতিম, কিন্তু তাৰ আগতে মোৰ মনলৈ এটি প্ৰশ্ন বাৰে বাৰে আহি আছে, সেইটো হয়তো আমাৰ শ্ৰোতাসকলৰো প্ৰশ্ন হ'ব। আমাৰ এটা ধাৰণা আছে যে হোমিঅ'পেথিক চিকিৎসাসমূহ অলপ লেহেমীয়া, এই সম্পৰ্কে আপুনি কি ক'ব?
1: নমস্কাৰ, পোনপ্ৰথমে মই অনুষ্ঠানৰ সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইখিনিত আপুনি যোনটো প্ৰশ্ন সুধিছে, হয়তো সমাজৰ বিভিন্নখিনি লোকৰ মাজত এই প্ৰশ্নটো বাৰে বাৰে আহি আছে বা তেওঁলোকৰ মনতো এই প্ৰশ্নটো উদয় হৈ আছে। গতিকে এই ক্ষেত্ৰত যদি মই একে আষাৰে ক'বলৈ যাওঁ, আমাৰ হোমিঅ'পেথিক চিকিৎসা পদ্ধতিটো সকলো চিকিৎসা পদ্ধতিৰ যেনেদৰে কিছুমান এটি নীতিৰ জৰিয়তে চলে, ঠিক তেনেদৰে হোমিঅ'পেথিক চিকিৎসা পদ্ধতিটো এটা মূল মন্ত্ৰ বা এটা নীতিক আকোৱত লৈ তেনেদৰে চলে। আৰু সেই নীতিটো হোমিঅ'পেথিৰ জনক ডক্টৰ ক্ৰিষ্টিয়ান ফ্ৰেডৰিক চেমুৱেল হেনিমান দেৱে আগবঢ়াইছিল, আৰু সেই নীতিটো হৈছে চিমিলিয়া চিমিলিবাস কিউৰেণ্টাৰ। এই নীতিটোক যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ, তেনেহ'লে প্ৰত্যেকজন ব্যক্তিক যেতিয়া হোমিঅ'পেথিক মেডিচিন প্ৰেছক্ৰাইব কৰা হয়, তেনে ক্ষেত্ৰত ব্যক্তিজনৰ শৰীৰত যিটো ৰোগ হৈ আছে, সেই ৰোগবিধৰ লগত সামঞ্জস্য থকা যিটো মেডিচিনেল প্ৰডাক্ট থাকিব বা মেডিচিনেল যিটো ৰ মেটেৰিয়েলছ যিখিনিৰ পৰা মেডিচিনটো বনোৱা হ'ব, সেই একেধৰণৰ লক্ষণ, সেই মেডিচিন বনোৱা প্ৰপাৰ্টি, সেইটো লাগিলে উদ্ভিদৰ পৰাই হওক বা অন্য মিনাৰেলছৰ পৰাই হওক, তাত সেই প্ৰপাৰ্টিজখিনি দেখিবলৈ পোৱা যাব। লগতে হোমিঅ'পেথিক পদ্ধতিত চিকিৎসা আগবঢ়োৱাৰ সময়ত ব্যক্তিজনক ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ জৰিয়তে আগবঢ়োৱা হয়। অৰ্থাৎ সহজ ভাষাত যদি ক'বলৈ যাওঁ, এজন ব্যক্তিৰ যদি চৰ্দি কাহ হৈছে আৰু সেই একেধৰণৰ চৰ্দি কাহ আৰু এজন বেলেগ ব্যক্তিৰ ক্ষেত্ৰত হৈছে, তেতিয়া বহুতেই ভুল কৰে যে মোৰ যদি চৰ্দি কাহ হৈছে, সেই একে মেডিচিনটো মোৰ লগৰজনী বা মোৰ ভাইটি ভণ্টি যাৰ হৈছে তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰিব। কিন্তু যিটো ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ কথা কৈছিলোঁ, সেইটোৱে বুজায় যে সেই একেধৰণৰ ৰোগটো ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। অৰ্থাৎ যিটো মেডিচিন আপোনাক চৰ্দি কাহত দিছোঁ, সেই মেডিচিনটো আপোনাৰ ভাইটি বা ভণ্টিৰ ক্ষেত্ৰত নহ'ব পাৰে। অৰ্থাৎ হোমিঅ'পেথিক পদ্ধতিত প্ৰত্যেকগৰাকী ব্যক্তিক বেলেগ ধৰণে ট্ৰিট কৰা হয়। আপোনাৰ যিখিনি প্ৰচেছ, সেয়া লাগিলে মেণ্টেল, ফিজিকেল, যিকোনোৱেই নহওক কিয়, সেইখিনি মোৰ লগত একে নহ'বও পাৰে। গতিকে যিটো লেহেমীয়া হোৱাৰ কথা আহি পৰিছে, সেইটো ক্ষেত্ৰত ভুলটো মানুহৰ বা আমাৰ ধাৰণাটো এইখিনিতে হয় যে অকল হোমিঅ'পেথিক পদ্ধতি লেহেমীয়া। কিন্তু হোমিঅ'পেথিক পদ্ধতিত সদায় ভিতৰৰ পৰা, আভ্যন্তৰীণৰ পৰা চিকিৎসা কৰা হয়। ইয়াত কেৱল লক্ষণসমূহৰ চিকিৎসা কৰা নহয়, যেনে ধৰক পেইন হৈছে, আমি পেইনটো কমাবৰ কাৰণে ট্ৰিটমেণ্ট নকৰোঁ, আমি পেইনৰ কাৰণটো জানিব বিচাৰোঁ। কাৰণ পেইনৰ যদি ট্ৰিটমেণ্ট কৰোঁ, কালি পৰহিলৈ সেই পেইনটো ৰিকাৰেণ্ট হ'ব পাৰে, আকৌ আহিব পাৰে। কিন্তু যদি আমি কাৰণটো ধ্বংস কৰি দিওঁ, তেনেহ'লে তাৰ আহাৰ কোনো একো চান্সেছেই নাথাকিব। তো তেনে ক্ষেত্ৰত লেহেমীয়াৰ প্ৰশ্ন সাধাৰণতে নাহে, কিন্তু যদি লেহেমীয়া হৈছে, তেনে ক্ষেত্ৰত হয়তো সেই যিটো ইণ্ডিভিজুৱেলাইজ প্ৰচেছৰ জৰিয়তে স্পেচিফিক মেডিচিন চিলেকশ্যন হয়, সেইটোত কিবা ভুল থাকিব পাৰে। অন্যথা যিখিনি মেডিচিন চিলেকশ্যন কৰা হয়, প্ৰপাৰ মেডিচিন প্ৰপাৰ ড'জত চিলেকশ্যন কৰিলে নিশ্চয়কৈ অতি দ্ৰুতগতিত আৰু অতি ভাল পদ্ধতিৰে চিকিৎসা আগবঢ়োৱা হয় আৰু ৰোগসমূহ নিৰ্মূল হয়।
0: হয়, ধন্যবাদ ডক্টৰ কংকনা ভট্টাচাৰ্য। এতিয়া হয়তো শ্ৰোতাসকলৰ মনৰ পৰা এই ভুল ধাৰণাটো নিশ্চয় আঁতৰি যাব, আপুনি খুব সুন্দৰকৈ আমাক এই সম্পৰ্কে বুজাই দিলে। এতিয়া আহিছোঁ আমি আমাৰ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটোৱে হৈছে আমাৰ মহিলাৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যা। আমি আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ। কিশোৰীসকল প্ৰথম যেতিয়া মাহেকীয়া হয়, প্ৰথম সমস্যাসমূহ এনেধৰণে আমি দেখিবলৈ পাওঁ কিশোৰীসকলৰ মাজত, যে প্ৰথম মাহেকীয়া আৰম্ভ হ'ল, তাৰপিছত বহুদিনৰ অন্তৰালৰ

0: পিছতহে, অৰ্থাৎ 5-6 মাহৰ ব্যৱধানৰ পিছতহে পুনৰ হোৱা দেখিবলৈ পোৱা যায়।
1: সেইটো এটা সমস্যা। আৰু দ্বিতীয়তে হৈছে অত্যন্ত পেটৰ বিষ হয়। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু?
2: এগৰাকী কিশোৰীৰ মাহেকীয়া সাধাৰণতে আৰম্ভ হোৱা সময়ছোৱাক পিউবাৰ্টিয়েল পিৰিয়ড বুলি কোৱা হয়। তো এইটো আৰম্ভণি হয় 12 বছৰৰ পৰা 16 বছৰৰ ভিতৰত, যিটো নৰ্মেল বয়স হয় সেইটো 12ৰ পৰা 16 বছৰৰ ভিতৰত। তো তেনে ক্ষেত্ৰত যেতিয়া মাহেকীয়া আৰম্ভণি হ'ব, তেতিয়া শৰীৰত এটা সাংঘাতিক সাল সলনি আৰম্ভ হ'বলৈ ধৰে, বিশেষকৈ হৰম'নৰ সাল সলনিখিনি আৰম্ভ হ'বলৈ ধৰে। এই ক্ষেত্ৰত আমি 2টি হৰম'নৰ কথা মেনশ্যন কৰিব লাগিব। সেই দুটা হৈছে এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন। এই হৰম'ন দুবিধে আমাৰ মাহেকীয়াৰ আৰম্ভণিৰ পৰা মাহেকীয়াৰ সম্পূৰ্ণ চাইকেল আৰু এণ্ডিঙলৈকে গোটেইখিনি প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি থাকে। তো তেনে ক্ষেত্ৰত প্ৰথমতে যেতিয়া মাহেকীয়াৰ আৰম্ভণি হ'ব, সেই এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম'নখিনি আমাৰ শৰীৰত খুব দ্ৰুতগতিত উৎপন্ন হ'বলৈ ধৰে, আৰু বিশেষকৈ মাহেকীয়াৰ যিখিনি অংগ প্ৰত্যংগ জড়িত হৈ থাকে, আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ কথা কৈছোঁ, অ'ভেৰিজ, ইউটেৰাছ, সেইখিনি দ্ৰুতগতিত প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ থাকে। তেনে সময়ত হৰম'নৰ এইফাল সেইফাল অকণমান সাল সলনি, এইসমূহ প্ৰক্ৰিয়াৰ বাবে সেই সাধাৰণতে সেই সময়ছোৱাত কিশোৰী এগৰাকীয়ে পোনপ্ৰথমতে পেটৰ বিষ বা ধৰক হালমইনাৰ সৃষ্টি হোৱা বা শৰীৰটো দুৰ্বল অনুভৱ হোৱা, বেছিকৈ ভোক লগা বা কাৰোবাৰ ক্ষেত্ৰত খাবলৈ মন নোযোৱা হোৱা, এনেধৰণৰ যথেষ্ট সংখ্যক বিভিন্ন ধৰণৰ লক্ষণসমূহ দেখা দিয়ে। আৰু মন কৰিবলগীয়া যে এই লক্ষণসমূহ মহিলা বা কিশোৰীভেদে বেলেগ বেলেগ হ'ব পাৰে, সকলোৰে ক্ষেত্ৰত সাধাৰণতে একেধৰণৰ লক্ষণ নাহে। কিন্তু আপুনি যোনটো কথা কৈছে যে পেটৰ বিষ, নিশ্চয়কৈ সেয়া অত্যন্ত এটি কমন লক্ষণ হয়, আৰু তাৰ প্ৰধান কাৰণটো হৈছে এই হৰম'নৰ সাল সলনিখিনি। আৰু পোনপ্ৰথমে যেতিয়া মাহেকীয়াৰ আৰম্ভণি হ'ব, সেই পেটৰ বিষটো অত্যন্ত এটি সাধাৰণ লক্ষণ আৰু এয়া একো ৰোগ বুলি ক'ব নোৱাৰি। কিন্তু মন কৰিবলগীয়া এইটো, যদি সেই পেটৰ বিষটো মাহেকীয়াৰ 3-4 দিনলৈকেও বাৰে বাৰে হৈ থাকে, পাৰ্চিষ্টেণ্ট হয়, ইয়াৰ লগতে কিশোৰীগৰাকীয়ে যদি অতিপাত ৰক্তক্ষৰণ হৈছে, তাৰোপৰি অতিপাত ৰক্তক্ষৰণৰ বাবে মূৰ ঘূৰাইছে, বমি হৈছে, তেনেধৰণৰ লক্ষণসমূহ যদি বাৰে বাৰে দেখা দিয়ে, তেনেহ'লে নিশ্চয়কৈ সেইটো মন কৰিবলগীয়া বা চিকিৎসকৰ পৰামৰ্শ ল'বলগীয়া বিষয়। কিন্তু প্ৰথম অৱস্থাত যিটো পেটৰ বিষ অনুভৱ হয়, সেইখিনি খুবেই নৰ্মেল হয়। আৰু যোনটো কথা আপুনি ক'লে যে প্ৰথমবাৰ মাহেকীয়া হৈ যোৱাৰ পিছত এটি দীঘলীয়া পিৰিয়ডৰ বাবে কিছু সংখ্যকৰ ক্ষেত্ৰত গেপ এটা আহি যায়, সেইটো নিশ্চয়কৈ হৰম'নৰ কাৰণেই হয়। ধৰি লওক কিছুমান কিশোৰীৰ ক্ষেত্ৰত নিউট্ৰিশ্যনৰ বাবেই হওক বা শৰীৰটোৰ এটি পুৰ ডেভেলপমেণ্টৰ কাৰণেই হওক, সকলোখিনি হৰম'ন সময়মতে ক্ষৰণ হ'ব নোৱাৰে। কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত বেছিকৈ হয়, কাৰোবাৰ ক্ষেত্ৰত কমকৈ হয়। তো তেনে ক্ষেত্ৰত সেই গেপটো কাৰোবাৰ ক্ষেত্ৰত বেছিকৈ হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত কমকৈ হ'ব পাৰে। কিন্তু মন কৰিবলগীয়া, সেই পিৰিয়ডখিনিত কিশোৰী এগৰাকীৰ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিব লাগে, আৰু সেনেকুৱাকৈ নিউট্ৰিশ্যনত গুৰুত্ব দি অন্যান্য দিশসমূহ ফিজিকেলি এক্টিভ থাকিলে নিশ্চয়কৈ মাহেকীয়াৰ যিখিনি বাকী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনি খুব সুচাৰুৰূপে চলি যাব।
1: হয়, যিহেতুকে হোমিঅ'পেথিক চিকিৎসা সম্পৰ্কে কথা পাতিছোঁ, এই ক্ষেত্ৰত হোমিঅ'পেথিক চিকিৎসা কেনেধৰণে প্ৰদান কৰিব পাৰি?
2: নিশ্চয়কৈ এই ক্ষেত্ৰত হয়তো বহুতে জানে যে হোমিঅ'পেথিক পদ্ধতিত যথেষ্টখিনি সুফল পোৱা যায় মহিলাৰ, বিশেষকৈ মাহেকীয়াজনিত সমস্যাৰ ক্ষেত্ৰত। তো তেনেকুৱা ক্ষেত্ৰত মহিলা এগৰাকীৰ বা কিশোৰী এগৰাকীৰ মাহেকীয়া আৰম্ভণিত যেতিয়া পেটৰ বিষ হ'ব, নিশ্চয়কৈ হোমিঅ'পেথিক চিকিৎসা পদ্ধতিত সেই বিষটো কমাবৰ কাৰণে ট্ৰিটমেণ্ট কৰা নহয়, ইয়াৰ পৰিৱৰ্তে আমি বিষটোৰ কাৰণ জানিবলৈ চেষ্টা কৰোঁ। যেনে ধৰক মই আপোনাক অলপ আগতে ক'লোঁ, আমি পেচেণ্টটোক যেতিয়া কাউন্সিলিং কৰোঁ, জানিবলৈ বিচাৰোঁ, তেনে ক্ষেত্ৰত আমি পেচেণ্টটোৰ খাদ্যভাসৰ পৰা আৰম্ভ কৰি পেচেণ্টটোৰ ঠাণ্ডা গৰম, তেওঁ থকা পৰিৱেশটো, তেওঁৰ ঘৰৰ পৰিৱেশ, তেওঁৰ কিবা ইমোশ্যন মেণ্টেল সকলোখিনি বস্তু জানিবলৈ চেষ্টা কৰোঁ। তো তেনে ক্ষেত্ৰত আমি অল অভাৰ যেতিয়া পেচেণ্টটোক ষ্টাডি কৰোঁ, তেতিয়া আমি বুজিব পাৰোঁ যে তেওঁৰ ভিতৰত সেয়া লাগিলে মেণ্টেল ফিজিকেল যিকোনো লেভেলতে নহওক কিয়, কিবা ডেফিচিয়েঞ্চিজ কিবা কম আছে নেকি, বা কিবা যিখিনি নৰ্মেল ফিজিঅলজিকেল থাকিব লাগিছিল তাতকৈ কিবা কম আছে নেকি, সেইখিনি জানিবলৈ চেষ্টা কৰোঁ। আৰু তাৰপিছত তেওঁক এটি কনষ্টিটিউশ্যনেল মেডিচিন দিওঁ, যোনটো তেওঁক এই যে ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছটো ক'লোঁ, ব্যক্তিভেদে বেলেগ বেলেগ, তো তেনে ক্ষেত্ৰত তেওঁক সেই মেডিচিনটো দিয়া হয়। আৰু নিশ্চয়কৈ যেতিয়া সেই ছিলেক্টেড মেডিচিনটো সেই ব্যক্তিজনৰ কাৰণে প্ৰপাৰ হয়, তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ সেই লক্ষণসমূহৰ পৰা, সেই ৰোগসমূহৰ পৰা উপশম

0: পায়।
1: হয়, যিহেতুকে আমি কিশোৰীসকলৰ ঋতুমতী হোৱাৰ সময়ৰ পৰা আমি আৰম্ভ কৰিছোঁ, এই ক্ষেত্ৰত মই জানিব বিচাৰিছোঁ ঋতুমতী হোৱাৰ সময়ৰ লগে লগে বা যেতিয়াৰ পৰা আৰম্ভ হয় মাহেকীয়া, সেইখিনি সময়ত কেনেধৰণৰ আমি সাৱধানতা ল'ব লাগে, চাফ চিকুণতাৰ ক্ষেত্ৰতেই হওক বা খাদ্যাভ্যাস এইবিলাকৰ ক্ষেত্ৰত কেনেধৰণে সাৱধানতা ল'ব লাগে?
0: হয়, মাহেকীয়াৰ আৰম্ভণিৰ সময়ত কিশোৰী এজনী পোনপ্ৰথমৰ পৰা যদি আমি আৰম্ভ কৰোঁ, সকলো ক্ষেত্ৰত সজাগ নহ'বও পাৰে, কাৰণ সেইটো সময় তেওঁলোকৰ বাবে এটি ভয়ংকৰ চেঞ্জেছৰ সময়, তেওঁলোক এটা নতুন ফেজত আহি গৈছে লাইফৰ। তো তেনে ক্ষেত্ৰত যিসকল তেওঁলোকৰ মাতৃ পিতৃ গাৰ্জেন এডাল্টছখিনিয়ে সেই গুৰুত্বটো ল'ব লাগে যে তেওঁলোকে সেই প্ৰক্ৰিয়াটোৰ প্ৰতি সজাগ হওক, কেনেকুৱা সাল সলনি তেওঁলোকৰ শৰীৰত দেখা দিব সেইখিনিৰ প্ৰতি তেওঁলোকক সজাগ কৰাব লাগে। আৰু বহু ক্ষেত্ৰত বৰ্তমান আমাৰ শিক্ষানুষ্ঠানসমূহতো এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হৈছে, য'ত কিশোৰীসকলে জানিব পাৰে তেওঁলোকৰ শৰীৰৰ সাল সলনিখিনি বা প্ৰয়োজনীয়তাখিনি। তো চাফ চিকুণতাৰ কথা যোনটো আপুনি কৈছে, পোনপ্ৰথমে মাহেকীয়াৰ সময়ত বিশেষকৈ চাফ চিকুণতাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ সেই সময়ত বেক্টেৰিয়েল যিটো ইনফেকশ্যন হয় তাৰ চান্সেছটো বহুত বেছি থাকে। প্ৰধানকৈ চাফ চিকুণতাৰ কথা ক'বলৈ গ'লে, যেতিয়া কিশোৰীগৰাকীয়ে পেডছ ইউজ কৰিব, নিশ্চয়কৈ বৰ্তমান মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰিবৰ বাবে অন্যান্য কিছুমান ওলাইছে, যেনে টেম্পনছ, মেনষ্ট্ৰুৱেল কাপ, কিন্তু বৰ্তমানেও আমাৰ ইয়াত বেছি সংখ্যক মহিলাই পেডছটোৱেই প্ৰিফাৰ কৰে, আৰু এয়া কোনো প্ৰব্লেমেটিক নহয়, ভালেই হয়। কিন্তু সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যে কটন পেডছটো প্ৰিফাৰেবল হয়, কাৰণ তাত ইটছিং হোৱাৰ চান্সেছটো কম থাকে বা ইৰিটেশ্যন কমকৈ হয়। তো কটন পেডছ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও যিটো পেড ইউজ কৰি আছে সেই পেডটো তেওঁলোকে 6-7 ঘণ্টাৰ ওপৰত এখন পেডে ব্যৱহাৰ কৰিব নালাগে। লাগিলে সেই পেডখন কিমানখিনি ইউজ হৈছে বা হোৱা নাই সেইটো মেটাৰ নকৰে, ছেম পেডখন 6-7 ঘণ্টাৰ ওপৰত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ উপৰিও প্ৰপাৰ যিটো ৱাশ্বিং থাকে, ধোৱা কামটো কৰি থাকিব লাগে, আৰু ৱাশ্বিঙত এইটোৱে নহয় যে চাবোন ব্যৱহাৰ কৰিব, কাৰণ এইখিনিতে মন কৰিবলগীয়া যে যিটো মহিলাৰ প্ৰাইভেট পাৰ্টছ থাকিব তাত যিটো pH বুলি কোৱা হয়, মানে ক্ষাৰকীয় লেভেলটো, সেইটোৰ আৰু যিটো আমাৰ চাবোনৰ খাৰ লেভেল তাৰ মাজত যদি ইমবেলেঞ্চ হৈ যায় তেতিয়া তাত ইনফেকশ্যন, ইটছিং, ইৰিটেশ্যন এইবিলাক বেছিকৈ হ'ব পাৰে। গতিকে বৰ্তমান মেডিকেটেতে হওক, নন মেডিকেটেতে হওক, বহুকেইটা এনেকুৱা প্ৰডাক্ট আছে যিবিলাক প্ৰাইভেট পাৰ্টছৰ কাৰণে বনোৱা হৈছে, তেনেকুৱা প্ৰডাক্টেৰেও ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগে। ইয়াৰ উপৰিও গৰমৰ দিনত ধৰক যেনেকৈ বহু সময় ধৰি পেড ইউজ কৰাৰ ফলত ইটছিং হয়, ৰেচেছ হয়, তো তেনে ক্ষেত্ৰত নৰ্মেলি জেগাবিলাক ধুই মেলি তাত নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে, নতুবা নিম পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও বেছি কম্পেক্ট কাপোৰ পিন্ধি, ইলাষ্টিক কাপোৰ পিন্ধিলে সেই জেগাবিলাকত অত্যন্ত হাৰ্ম হোৱাৰ চান্স থাকে। তো তেনে ক্ষেত্ৰত আমাৰ যিখিনি সাধাৰণ স্বাভাৱিকভাৱে কৰা চাফ চিকুণতা বা সাৱধানতা আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিলে সেনেধৰণৰ সমস্যাসমূহৰ সন্মুখীন হ'ব লগা নহয়।
1: হয়, মোৰ এইখিনিতে এটা মনলৈ প্ৰশ্ন আহিছে, বিশেষকৈ দেখিবলৈ পোৱা যায় বহু সংখ্যক পিছপৰা অঞ্চলত পেডৰ সলনি কাপোৰ ব্যৱহাৰ কৰে, যিহেতুকে আগৰ দিনত হয়তো কাপোৰেই ব্যৱহাৰ কৰিছিলে, এই ক্ষেত্ৰত কাপোৰ ব্যৱহাৰ কৰাটো উপযোগী নে?
0: হয়, কাপোৰ ব্যৱহাৰ কৰা কথাটো আপুনি কৈছে, আগতে এইটো হয় কাপোৰেই আছিল যেতিয়া পেডছ এভেইলেবল নাছিলে, কিন্তু কাপোৰৰ ক্ষেত্ৰত কথাটো হৈ পৰে যে তাত এবজৰ্বেণ্ট, মানে যিটো যিখিনি লিকুইডখিনি শোষণ কৰিব নোৱাৰে, কাৰণ তাত কোনো ধৰণৰ কটন নাথাকে ভিতৰত। তো তেনে ক্ষেত্ৰত যেতিয়া কাপোৰ ব্যৱহাৰ কৰিব তাত অসুবিধাটো আহি পৰে যে মহিলাগৰাকী খুব ভালদৰে চলাচল কৰিব নোৱাৰা হয়। হয়তো আগতে আমাৰ এনেকুৱা আছিল যে মাহেকীয়াৰ সময়ছোৱাত মহিলাগৰাকী এটা জেগাতে বহি থাকিব, কোনো বেলেগ ধৰণৰ কাম কাজ নকৰিব, ওলাই নাযাব, কিন্তু বৰ্তমান আধুনিক যুগৰ লগে লগে সেই সমস্যাসমূহ নোৱাৰে সেনেকৈ থাকিব, সকলোৰে ওলাই যাবলগীয়া থাকে, কাম কৰিবলগীয়া থাকে। তো তেনে ক্ষেত্ৰত কাপোৰ ব্যৱহাৰ কৰিলে সেই শোষণটো কমকৈ হোৱাৰ ফলত মহিলাগৰাকী ফ্ৰিলি মুভমেণ্ট কৰিব নোৱাৰে। দ্বিতীয়তে কাপোৰ ব্যৱহাৰ কৰিলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো এটি ভাবুকিৰ সৃষ্টি হয়, যেনে ধৰক যিখন কাপোৰ ব্যৱহাৰ কৰা হৈছে পুনৰবাৰ সেই কাপোৰখন ব্যৱহাৰ কৰাৰ আগত তাক প্ৰপাৰলি ধুব লাগিব। সেই ধোৱাটো অকল পানী বা চাবোন ব্যৱহাৰ কৰিলেই নহ'ব, তাত যিকোনো ধৰণৰ বীজাণুনাশকো ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। ইয়াৰ উপৰিও অত্যন্ত ভাল ৰ'দত শুকোৱাৰ প্ৰয়োজনীয়তা আহি পৰে, কাৰণ আমি সাধাৰণ

0: সাধাৰণতে তেনেকুৱা ধৰণে বীজাণুনাশক ব্যৱহাৰ কৰি তাৰ বীজাণু নাশ কৰাটো সহজলভ্য নহয়, সকলোৰে বাবে সহজ নহয়। সেইকাৰণে বৰ্তমান সময়ত যিকোনো প্ৰকাৰেই হ'লেও কাপোৰতকৈ পেডছে প্ৰিফাৰেবল হয়, যিটো ট'টেলি ছেফ হয় আৰু যাক সহজে ডিছপ'জ কৰি পেলাই দিবও পৰা যায়।
1: যিহেতু এইখিনি সময়ত আমি খাদ্যও ভাল খাব লাগে, আপুনি যিহেতু ক'লে নিউট্ৰিশ্যনৰ কথা, কেনেকুৱা ধৰণৰ খাদ্য আমি এইখিনি সময়ত খাব লাগে?
0: পোনপ্ৰথমে যিহেতু ৰক্তক্ষৰণ হয়, ব্লিডিং হয়, তো তেনে ক্ষেত্ৰত আমি পোনপ্ৰথমে আইৰণ কণ্টেণ্ট থকা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। আইৰণ কণ্টেণ্ট থকা খাদ্য যেনে পালেং শাক, তিল বা যিবিলাক ছানফ্লাৱাৰ ছিড, বা সাধাৰণভাৱে আমাৰ যিখিনি সুষম আহাৰৰ তালিকা এখনত প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, যিখিনি আমাৰ প্ৰত্যেক দিনে ব্যৱহাৰ কৰা খাদ্যতে থাকে, ইয়াৰ উপৰিও ফল মূল, লগতে আইৰণৰ লগতে মই এটা কথা পুনৰ ক'ব বিচাৰিম, ভিটামিন চিযুক্ত খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে, কাৰণ ভিটামিন চি যুক্ত খাদ্যৰ লগত আইৰণ যেতিয়া কম্বাইন কৰা হয়, লগ লগাই খোৱা হয়, তেতিয়াহ'লে সেই আইৰণৰ শোষণটো শৰীৰত অতি ভালদৰে হয়। আৰু যথেষ্ট পৰিমাণে পানী খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ যিহেতু বডিৰ পৰা ফ্লুইডখিনি ওলাই গৈ আছে, ফ্লুইড লছ হৈ আছে, তেনে ক্ষেত্ৰত বডিটো হাইড্ৰেট হৈ থকাৰ বাবে পানী খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু ধৰক এইখিনি এনেও মহিলা এগৰাকীৰ বাবে বেয়া বুলিয়েই ক'ব লাগে, যেনে ধৰক বৰ্তমান সময়ত অত্যন্ত এই ফাষ্টফুড হওক বা অত্যন্ত প্ৰচেছড ফুডবিলাক, অত্যন্ত তেলজাতীয় ফুডবিলাক, তেনেধৰণৰ খাদ্যসমূহ যদি বেছিকৈ লোৱা যায়, তেতিয়াহ'লে নিউট্ৰিশ্যনৰ নাপায়, অন্যথা মহিলাগৰাকীৰ সেই হৰমনবিলাকৰ ওপৰতহে বেয়া ইম্পেক্ট পৰে। গতিকে সেই সময়ছোৱাত মহিলাগৰাকীয়ে অত্যন্ত সুষম আহাৰযুক্ত থাল এখন খোৱাৰ ওপৰত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়।
1: ডাক্টৰ কংকনা ভট্টাচাৰ্য, সুধিব বিচাৰিছোঁ, পেট বা কাপোৰৰ সলনি এতিয়া খুব বেছিকৈ এটা বস্তু বজাৰত আমি দেখিবলৈ পাইছোঁ, সেইটো হৈছে মেনষ্ট্ৰুৱেল কাপ, সেইটো কিমান দূৰ গ্ৰহণযোগ্য?
0: হয়, মেনষ্ট্ৰুৱেল কাপটো বৰ্তমান বহুখিনি প্ৰসাৰ পাইছে আৰু মেনষ্ট্ৰুৱেল কাপটো নিশ্চয়কৈ গ্ৰহণযোগ্যই হয়। তাৰ কোনো ধৰণৰ হাৰ্মফুল ইফেক্ট তেনেদৰে দেখা পোৱা যোৱা নাই এতিয়ালৈকে, কিন্তু তেনে ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ কথাটো হ'ল, যেতিয়া মেনষ্ট্ৰুৱেল, যিহেতু এইটো ৰিইউজেবল হয়, নেক্সট এবাৰ ব্যৱহাৰ কৰি পুনৰবাৰ ব্যৱহাৰ কৰাৰ আগতে যিখিনি প্ৰচেছ আছে, সেই প্ৰচেছৰ জৰিয়তে তাক চফা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, অন্যথা ই একেবাৰে ছেফ হয়, কোনো ধৰণৰ অসুবিধা পোৱা নাযায়।
1: হয়, PCOS অথবা PCOD এই দুটা ৰোগৰ সম্পৰ্কে জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
0: হয়, PCOS পলিচিষ্টিক অভিৰিয়ান চিনড্ৰম, কিন্তু এইখিনি

0: মহিলাগৰাকীৰ ওজন বৃদ্ধি পাব পাৰে বা আনৱান্টেড হেয়াৰ গ্ৰ'থ হ'ব পাৰে, যেনে ধৰক কিছুমান মহিলাৰ ক্ষেত্ৰত মুখত বেছি চুলি উৎপন্ন হোৱা, নোম উৎপন্ন হোৱা, ইয়াৰ উপৰিও মহিলাগৰাকীৰ এনজাইটি, ভাগৰুৱা অনুভৱ, তেনেধৰণৰ বিভিন্ন সংখ্যক লক্ষণৰ সামঞ্জস্য সংমিশ্ৰণ হৈ পিনে এই ৰোগটোক নামাকৰণ কৰা হৈছে বা চিনাক্ত কৰা হৈছে। তো এই ৰোগটোৰ ক্ষেত্ৰত প্ৰধান এই ৰোগটো এটা লাইফষ্টাইল ডিছৰ্ডাৰৰ ভিতৰতে পৰিছে, কাৰণ ইয়াৰ অন্যতম প্ৰধান কাৰণটো হৈছে যে ওজন বৃদ্ধি পোৱা, অবেচিটি হোৱা। তো তাৰ কাৰণবিলাকৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আমাৰ বৰ্তমান ফিজিকেল এক্টিভিটি যথেষ্টখিনি কম হৈছে, প্ৰচেছড ফুড খোৱাৰ প্ৰকোপটো বাঢ়ি গৈছে, তো তেনে ক্ষেত্ৰত মহিলাগৰাকীৰ হৰম'নৰ যথেষ্টখিনি সাল সলনি হয়, যাৰ বাবে এই ৰোগসমূহ দেখা পোৱা যায়। আৰু এই ৰোগটো বৰ্তমান কিশোৰীসকলৰ যদি আমি চাবলৈ যাওঁ, প্ৰত্যেক 10গৰাকীৰ 8গৰাকী কিশোৰীৰ ক্ষেত্ৰতে এই ৰোগটো দেখিবলৈ পাম। তেনে ক্ষেত্ৰত আমি কিশোৰীসকলে প্ৰধান কৰণীয়টো হৈছে যে তেওঁলোকে ফিজিকেলি এক্টিভ থাকিব লাগে। ইয়াৰ উপৰিও যিবিলাক খাদ্য গ্ৰহণ কৰিব সেইবিলাক অত্যন্ত কম তেলযুক্ত বা প্ৰচেছড ফুডখিনি পাৰিলে এভইড কৰিব লাগে। আৰু যিটো বৰ্তমান শোৱাৰ খেলিমেলি হৈছে, ধৰক ৰাতি বহু দেৰিলৈকে মোবাইল স্ক্ৰীণ টাইমটো বেছি হৈ গৈছে, তো তেনে ক্ষেত্ৰত সেই শ্লিপ চাইকেলটোৱে এই বস্তুটো যথেষ্টখিনি এফেক্ট কৰে। লগতে পানী খোৱা, বডিত ফ্লুইড ইনটেকটো বঢ়াই ৰখা, এইসমূহ যদি আমাৰ সাধাৰণ অভ্যাসসমূহ আমি আমাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰোঁ, তেনেহ'লে এই PMOS ডিজিজটোৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ।
1: হয়, খুব সুন্দৰ। এতিয়া আমি আহিছোঁ মহিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হৈছে মেন'পজ। সেই সময়খিনিত মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমেজালিয়ে দেখা দিয়ে, যেনে ধৰক সেইখিনি সময়ত খুব বেছি গৰম লাগে বা খুব এটা মানসিক এটা চাপ থাকে, কেতিয়াবা হয়তো খুব বেছি ৰক্তক্ষৰণ হয়, কেতিয়াবা নহয় বা মাহেকীয়া নিয়মিতভাৱে নহয়। এই ক্ষেত্ৰত আমি কেনেধৰণে সাৱধানতা ল'ব লাগে বা এই ক্ষেত্ৰত হোমিঅ'পেথিক কিবা চিকিৎসা আমি দ্বাৰা ফলপ্ৰসূ হ'ব পাৰোঁ নেকি?
0: হয়, যিটো মেন'পজৰ কথা কৈছে, সাধাৰণতে ক'বলৈ গ'লে মহিলা এগৰাকীৰ 40ৰ পৰা 50 বছৰৰ ভিতৰত এই সময়ছোৱা আহি পৰে। আৰু যেনেদৰে মহিলা এগৰাকীৰ মাহেকীয়াৰ আৰম্ভণিত শৰীৰটো যথেষ্টখিনি সাল সলনি হয়, ঠিক তেনেদৰে মাহেকীয়া শেষ হ'বৰ সময়তো তেনেধৰণৰ সাল সলনিসমূহ দেখা পোৱা যায়। এতিয়া আমি মহিলা এগৰাকীৰ ক্ষেত্ৰত মেন'পজ বুলি কনচিডাৰ কৰিব পাৰিম যেতিয়া এটি একেৰাহে 12 মাহৰ বাবে মাহেকীয়া দেখা পোৱা নাযায় মহিলাগৰাকীৰ, তেতিয়া তাক মেন'পজ বুলি ধৰা হয়। কিন্তু তাৰ আগত পেৰিমেন'পজ বুলি এটা সময় আহে য'ত মহিলাগৰাকীৰ মাজে সময়ে, যোনটো আপুনি ক'লে, কেতিয়াবা মাহেকীয়াটো দেখিবলৈ পোৱা যায় বা খুব কম দিনৰ বাবে হয়, কেতিয়াবা খুব বেছি দিনৰ বাবে হয়, তো সেই সময়ছোৱাত আমাৰ শৰীৰটোৱে মানে প্ৰিপেয়াৰ কৰি থাকে যে মেন'পজটো আহিব। তো তাত সেই সাল সলনিখিনি, কেতিয়াবা মাহেকীয়া দেখিবলৈ পোৱা, কেতিয়াবা হয়তো বেছিকৈ ৰক্তক্ষৰণ হোৱা, কেতিয়াবা কমকৈ হোৱা, সেইখিনি একেবাৰে নেচাৰেল হয়, তাৰ বাবে কোনো ট্ৰিটমেণ্ট বা কোনো চিকিৎসাৰ প্ৰয়োজন নাথাকে। আৰু মেন'পজৰ যেতিয়া সময়ছোৱা আহিব, সেই বয়সখিনিত হট ফ্লাছেছ, যিটো গৰম উঠি অহা বুলি ক'লে আপুনি, সেইটো এটা অত্যন্ত সাধাৰণ লক্ষণ। ইয়াৰ উপৰি শৰীৰৰ দুৰ্বলতা অনুভৱ কৰা, ভাগৰুৱা অনুভৱ কৰা, খুব মনটো বেয়া লগা, এনজাইটি, টোপনি নহা, এইসমূহ লক্ষণ ক'ব গ'লে ডাইৰেক্টলি ৰিলেটেড টু এষ্ট্ৰজেন এণ্ড প্ৰজেষ্ট্ৰেৰন, অৰ্থাৎ সেই হৰম'ন দুটাৰ সক্ৰিয়তা তেতিয়া কমি আহিবলৈ ধৰে মহিলা এগৰাকীৰ শৰীৰত। তো তেনে ক্ষেত্ৰত মহিলাগৰাকী যথেষ্ট সাল সলনি অনুভৱ কৰিবলৈ ধৰে। আৰু হয়তো মন কৰিছে আপোনালোকে, বহুখিনি মহিলাৰ হাড়ৰ সমস্যাও দেখিবলৈ পোৱা যায়, গাঁঠিৰ বিষ, ভৰিৰ বিষ, তেনেকুৱা ধৰণৰ সমস্যাসমূহ দেখিবলৈ পোৱা যায়। সাধাৰণতে এই সমস্যাসমূহ যদি অতিমাত্ৰা নহয়, তেনেহ'লে কোনো ধৰণৰ চিকিৎসাৰ প্ৰয়োজন নাথাকে। কিন্তু যদি সেই সমস্যাসমূহে আপোনাৰ ডেইলি লাইফত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ চিকিৎসাৰ প্ৰয়োজন থাকে। আৰু হোমিঅ'পেথিক পদ্ধতিটো ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ জৰিয়তে, পুনৰ মই কৈছোঁ, সেই মহিলাগৰাকীক যিখিনি মেডিচিন প্ৰেছক্ৰাইব কৰা হয়, তাৰ জৰিয়তে মহিলাগৰাকী মানসিকভাৱে বা শাৰীৰিকভাৱে সকলো দিশৰ পৰাই পুনৰ সজ্জীৱিত অনুভৱ কৰে আৰু সেই তেওঁৰ আগৰ ষ্টেজটো ঘূৰি আহিবলৈ ধৰে। আৰু তেনে ক্ষেত্ৰত চিকিৎসাৰ সলনিও মই নিজে ল'ব পৰা কিছুমান ব্যৱস্থাপনাৰ বিষয়ে আওৰাই দিব বিচাৰোঁ। যেনে ধৰক, হাড়ৰ সমস্যা নহ'বৰ বাবে কেলছিয়ামযুক্ত খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে, ফিজিকেলি এক্টিভ থাকিব লাগে বা নিজকে অকণমান বুষ্ট আপ কৰি ৰাখিব লাগে, যেনে ধৰক মন ভাল কৰি ৰাখিব লাগে। হয়, নিশ্চয়কৈ শৰীৰত সাল সলনি হৈছে, মনতো সাল সলনি হ'ব, কিন্তু নিজক বুষ্ট আপ কৰি, নিজৰ এক্টিভিটিজবিলাক মেইনটেইন কৰি, নিউট্ৰিচিয়াছ খাদ্যৰ ওপৰত গুৰুত্ব দি তেনেদৰে থাকিলে মেন'পজেল যিখিনি সাল সলনি আছে

0: যে সেইখিনিয়ে যথেষ্টখিনি ভাগৰুৱা কৰি নেপেলায় মহিলাগৰাকীক।
1: হয়, এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ। কেতিয়াবা দেখিবলৈ পোৱা যায় যে সাধাৰণতে মহিলাসকলৰ যেতিয়া মাহেকীয়া হয় 7 দিনলৈকে ৰক্তক্ষৰণ হৈ থাকে, 3 দিনলৈকে হয়, তাৰপিছত লাহে লাহে কমি আহে। কিন্তু কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় 7 দিনৰ পিছতো ৰক্তক্ষৰণটো হৈয়ে থাকে, বা কেতিয়াবা এনেকুৱাও হয় 15 দিনৰ ভিতৰতে আকৌ এবাৰ মাহেকীয়া হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু?
0: ইয়াতে আপুনি যোন দুটা কণ্ডিশ্যনৰ কথা ক'লে তাত দুটা বস্তু আহি যায়। এটাক কোৱা হয় মেন'ৰেজিয়া বুলি আৰু এটাক কোৱা হয় মেট'ৰেজিয়া বুলি। আৰু এই গোটেইখিনিক একেলগে এবনৰ্মেল মেনষ্ট্ৰুৱেল ব্লিডিং বুলি ধৰা হয়। কাৰণ নৰ্মেল মাহেকীয়াৰ এটি সময়চোৱা হৈছে 24-32 দিনৰ ভিতৰত, বা কেতিয়াবা এদিন দুদিনৰ আগপিছ হ'ব পাৰে, সেইটো হ'ল সাধাৰণতে হোৱা। বা যেতিয়া মাহেকীয়া আৰম্ভ হ'ব সেইটো 3-5 দিন, 6 দিন বা 7 দিনলৈকেও ৰক্তক্ষৰণ হ'ব পাৰে। কিন্তু তাতকৈ যদি বেছি সময়লৈকে মহিলা এগৰাকীৰ ৰক্তক্ষৰণ হৈ থাকে, সেই কণ্ডিশ্যনটোক মেন'ৰেজিয়া বুলি কোৱা হয়। অৰ্থাৎ সেই কণ্ডিশ্যনটোত যিখিনি হৰম'নছ থাকিব, সেই হৰম'নছখিনি কণ্ট্ৰলত নাথাকাৰ ফলত ৰক্তক্ষৰণটো মহিলাগৰাকীৰ শৰীৰত হৈয়ে থাকে, যাৰ বাবে মহিলাগৰাকী দুৰ্বল হৈ যায়, মহিলাগৰাকীৰ হিমগ্ল'বিন লেভেল কমি আহিব পাৰে। তো তেনে ক্ষেত্ৰত বিভিন্নটি কাৰণ জড়িত হৈ থাকিব পাৰে। তাৰ ভিতৰত এটি কাৰণ PCOS অলপ আগত যে ক'লে আপুনি, সেই কাৰণটোও অন্তৰ্ভুক্ত থাকিব পাৰে। তো তেনে ক্ষেত্ৰত সেই হৰম'নেল লেভেলটো মেইনটেইন কৰাৰ বাবে মহিলাগৰাকীয়ে খোৱা লোৱা, ফিজিকেল এক্টিভিটি, সেইখিনিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে যদি সেই কণ্ডিশ্যনটো যথেষ্ট ছিভিয়াৰ হৈ থাকে, তেনেহ'লে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। আৰু যোনটো আপুনি ক'লে যে মাহেকীয়া হ'বৰ সময় আগতে কেতিয়াবা 15 দিনত কেতিয়াবা 20 দিনত পুনৰ মাহেকীয়া হোৱা দেখা যায়, সেইটোক মেট'ৰেজিয়া বুলি কোৱা হয়। তেনে ক্ষেত্ৰতো বস্তুখিনি একেই হয়, হৰম'নেল লেভেলটো নিয়ন্ত্ৰণত নথকাৰ বাবে মহিলাগৰাকীৰ ব্লিডিংটো বাৰে বাৰে হৈ থাকে, যাৰ বাবে মহিলাগৰাকী দুৰ্বল হৈ যায়। তো তেনে ক্ষেত্ৰত নিজৰ ফিজিকেল এক্টিভিটিখিনিৰ লগতে সেই ৰক্তক্ষৰণটো অতিমাত্ৰা হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়, কাৰণ নহ'লে শৰীৰত হিমগ্ল'বিনৰ পৰিমাণটো কমি যোৱাৰ সংখ্যাটো থাকে।
1: হয়, ডাক্টৰ কংকনা ভট্টাচাৰ্য, আহি আহি আমি অনুষ্ঠানৰ শেষ পৰ্যায় পাইছোহি। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মহিলাসকলে এই সময়খিনিত ঋতুস্ৰাৱৰ যিখিনি সময়, সেইখিনি সময়ত কেনেদৰে নিজকে সজাগ, সচেতন আৰু সুস্থ হৈ থাকিব পাৰে, এই বিষয়ে আপুনি মহিলাসকলক কি পৰামৰ্শ দিব?
0: ঋতুস্ৰাৱৰ সময়ছোৱা মহিলা এগৰাকীৰ শৰীৰত যথেষ্টখিনি সাল সলনিৰ এক সময়ছোৱা। গতিকে এই ক্ষেত্ৰত মহিলাসকলে নিজৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। নিজৰ ওপৰত গুৰুত্ব দিয়া অৰ্থাৎ আগৰ দিনত মানুহে কৈছিল যে মাহেকীয়াৰ সময়ত একে ঠাইতে থাকিব লাগে, লৰচ কৰিব নালাগে, যদিও সেই কনচেপ্টটো তেনেদৰে আহিছিল, কিন্তু তাৰ আঁৰৰ যিটো গুৰুত্ব আছিল সেই গুৰুত্বটো কিন্তু এতিয়াও আছে। কিয়নো লৰচৰ কৰিব নালাগে কথাটো একেবাৰে ভুল বুলি নকওঁ যদিও, হয় নিশ্চয়কৈ মাহেকীয়াৰ সময়ত আমি যথেষ্ট হেভি কাম কৰিব নালাগে, ৰেষ্ট ল'ব লাগে, হয় আমি চলাচল নিশ্চয়কৈ কৰিব পাৰিম, বা আমাৰ যিখিনি ডেইলি মুভমেণ্ট, খোজ কৰা বা আমি ডেইলি খোজ কাঢ়িব যাওঁ ৰাতিপুৱা, সেইখিনিও আমি কৰিব পাৰিম। কিন্তু আমি হেভি ৱেট বিল্ডিং বা জিমৰ কিছুমান হেভি এক্সাৰচাইজ সেইকেইদিন এভইড দাঙিব নালাগে, চিম্পল কথাত সেইখিনিয়ে। ইয়াৰ উপৰিও খাদ্যভাসৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে, চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু এইখিনিতে মন কৰিব লাগে যে এতিয়াও বৰ্তমানো কিছুমান এনেকুৱা জেগা আছে য'ত মানুহখিনি সজাগ নহয়, হয়তো তেওঁলোকে সেনেকুৱা পৰিৱেশ পোৱা নাই বা জানা নাই। তেনে ক্ষেত্ৰত আমি যোনখিনি মানুহে সেই পৰিৱেশটো পাইছোঁ, আমি নিজৰ পৰা ইনিচিয়েটিভ লৈ হ'লেও সেই মহিলাসকলৰ মাজত এই নলেজখিনি, এইখিনি বস্তু স্প্ৰেড কৰিবৰ বাবে যত্ন কৰিব লাগে, যাতে সকলোখিনি উপকৃত হ'ব পাৰে। গতিকে মোৰ ফালৰ পৰা মহিলাসকললৈ সেয়াই অনুৰোধ থাকিল যে নিজক গুৰুত্ব দিয়ক, নিজৰ শৰীৰটোক জানিবলৈ চেষ্টা কৰক, আৰু সেইখিনি আপোনাৰ বাবে যথেষ্ট।
1: হয়, আৰু এগৰাকী মহিলাই এটা পৰিয়াল পৰিচালনা কৰে, গতিকে মহিলাগৰাকী সুস্থ হৈ থাকিলেহে পৰিয়ালটো সুস্থ হৈ থাকিব,
0: প্ৰয়োজনীয়।
1: হয়, ডক্টৰ কংকনা ভট্টাচাৰ্য, আজি আপুনি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ কেতিয়াবা আপোনাক আকৌ লগ পাম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ,
0: ধন্যবাদ।

শ্ৰোতাসকল, সেয়া আছিল হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ কংকনা ভট্টাচাৰ্য। আজি আমাৰ কথোপকথনৰ বিষয় আছিল মহিলাৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যা আৰু হোমিঅ'পেথিক চিকিৎসা।

হেমন্ত গোস্বামী ৰচিত গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো গীতা হাতী কাকতি ৰচিত এটি গীত, শিল্পী মিহিৰ বৰদলৈৰ কণ্ঠত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া ওজাপালিৰ অনুষ্ঠানত শুনক নগেন্দ্ৰনাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু ছিচিলিয়ে অৰ্থনৈতিক উন্নয়ন, গ্ৰাম্য নিয়োগ সৃষ্টি আৰু বহনক্ষম বিকাশৰ বাবে মীনখণ্ড আৰু সম্প্ৰসাৰিত সামুদ্ৰিক অৰ্থনীতিক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে থিয় দিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ ঈদ মিলাদুন নবী উদযাপন কৰিছে। আৰু দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ই শ্ৰম পৰ্টেলে আজি 5 বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু ছিচিলিয়ে অৰ্থনৈতিক উন্নয়ন, গ্ৰাম্য নিয়োগ সৃষ্টি আৰু বহনক্ষম বিকাশৰ বাবে মীনখণ্ড আৰু সম্প্ৰসাৰিত সামুদ্ৰিক অৰ্থনীতিক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে

চিহ্নিত কৰিছে। মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে ছিচিলিৰ মীন, কৃষি আৰু সামুদ্ৰিক অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী ৱালেছ কছগ্ৰ'ৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ সৈতে এই বিষয়সমূহৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠক আহ্বান কৰে। নতুন দিল্লীত কালি অনুষ্ঠিত এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিক একত্ৰিত কৰি সাম্প্ৰতিক পৰিকাঠামোসমূহ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত নতুন বিষয় অন্বেষণ আৰু বহনক্ষম সামুদ্ৰিক সম্পদ ব্যৱহাৰৰ বাবে শক্তিশালী আৰু সমন্বিত কাৰ্যসূচী যুগুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাকালত ভাৰতীয় প্ৰতিনিধি দলটোৱে দুয়ো দেশৰ মাজত গভীৰ সামুদ্ৰিক অংশীদাৰিত্বৰ কথা উল্লেখ কৰি মীন, জলজ কৃষি, উন্নত বৈজ্ঞানিক গৱেষণা আৰু সামৰ্থ্য বৰ্ধনৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতা সম্প্ৰসাৰণৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়োপক্ষই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আৰ্থ সামাজিক সুস্থিৰতা, খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে সমন্বয় ৰক্ষা কৰি কাম কৰাটো প্ৰয়োজনীয় বুলি সহমত প্ৰকাশ কৰে। পাৰস্পৰিক কূটনৈতিক কাৰ্যকলাপক উমৈহতীয়া, ইতিবাচক আৰু গঠনমূলক দৃষ্টিভংগীৰে গ্ৰহণ কৰি ফলপ্ৰসূ কাম কাজ কৰাৰ প্ৰতিশ্ৰুতিৰে এই বৈঠকৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱা ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ জৰিয়তে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিক দায়বদ্ধতা, স্বেচ্ছা সেৱা, সুস্বাস্থ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এখন উমৈহতীয়া মঞ্চ যুৱ প্ৰজন্মক একত্ৰিত কৰিব বিচৰা হৈছে। এই অনুষ্ঠানত ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ দৃষ্টিভংগী আৰু ধাৰণাসমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। ক্ৰীড়া, অলিম্পিক, যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচামুক্ত যুৱ সমাজ শীৰ্ষক বিষয়বস্তুসমূহে আলোচনাত ঠাই পাব। খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ যুৱ নাগৰিকসকলক ক্ৰীড়া যাত্ৰাৰ সৈতে সংযুক্ত কৰোৱা, তেওঁলোকৰ আশা আকাংক্ষাৰ বুজ লোৱা আৰু যুৱ প্ৰজন্মৰ নেতৃত্বত বিকশিত ভাৰতৰ লক্ষ্যক শক্তিশালী কৰি তোলা। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 2026ৰ সৈতে সংগতি ৰাখি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আয়োজন কৰা খেলো ইণ্ডিয়া সংবাদ, খেল কি বাট, পি এম কে সাথ শীৰ্ষক কাৰ্যসূচীত কাইলৈ পঞ্জাব আৰু হাৰিয়ানাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে থিয় দিছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত বহনক্ষম বিকাশ, যুৱ জনসংখ্যা, বৃহৎ পৰিসৰৰ গ্ৰাহক আৰু দ্ৰুতভাৱে দৃঢ় হোৱা মূলধনী বজাৰৰ সংমিশ্ৰণ ঘটিছে। টৰণ্টোত আজি ভাৰতীয় ব্যৱসায় সমুদায়ৰ বিশিষ্ট সদস্যসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতৰ এই ৰূপান্তৰ দ্ৰুত নগৰীকৰণ, বৰ্ধিত মধ্যবিত্ত শ্ৰেণী আৰু বিশ্বমানৰ ডিজিটেল আন্তঃগাঁথনিৰ দ্বাৰা পৰিচালিত। এই উন্নয়নসমূহে দেশৰ অৰ্থনীতিৰ প্ৰায়বোৰ খণ্ডতে নতুন সুযোগ সৃষ্টি কৰিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে বিত্তীয় আৰু বাণিজ্যিক সেৱাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ ডিজিটেল পৰিস্থিতিতন্ত্ৰৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। শ্ৰীমতী সীতাৰমণে কেৱল লেনদেনৰ ক্ষেত্ৰতে নহয় বৰঞ্চ পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল বিত্তীয় আন্তঃগাঁথনি গঢ় দিয়াৰ ক্ষেত্ৰতো কানাডাৰ বেংক, ফিনটেক কোম্পানী আৰু নিয়ন্ত্ৰকৰ সৈতে সহযোগিতাৰ গুৰুত্বপূৰ্ণ সুযোগসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি পবিত্ৰ ঈদ মিলাদুন্নবী, বিশ্বনবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি এই উৎসৱ উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে মিলাদুন নবী এনে এটি পবিত্ৰ দিন যিটোৰ দিনত হজৰত মহম্মদৰ মহান বাণীসমূহ আকৌ এবাৰ সোঁৱৰণ কৰা হয়। তেওঁ কয় যে হজৰত মহম্মদৰ বাণীসমূহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক হজৰত মহম্মদৰ বাণীসমূহ সৰুগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মিলাদুন নবী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে মানুহৰ মাজত শান্তি, সম্প্ৰীতি, পাৰস্পৰিক বুজাবুজি আৰু ভাতৃত্ববোধৰ এনাজৰি শক্তিশালী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিলাদুন নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোডীয়ে এই উৎসৱে ভাতৃত্ববোধ আৰু আনন্দ কঢ়িয়াই আনে বুলি আশা প্ৰকাশ কৰে। এই উৎসৱৰ জৰিয়তে দয়াৰ মনোভাৱে সমাজ আৰু ব্যক্তিজীৱন পৰিচালিত কৰিব বুলি শ্ৰীমোডীয়ে আশা প্ৰকাশ কৰে। দেশৰ

0: অসংগঠিত খণ্ডৰ কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ই শ্ৰম পৰ্টেলে আজি 5 বছৰ সম্পূৰ্ণ কৰিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে 2021 চনত আৰম্ভ কৰা এই ব্যৱস্থাৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ আধাৰ সংযোজন ব্যৱস্থাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় তথ্য কোষ মুকলি কৰা হৈছিল। ইয়াৰ জৰিয়তে প্ৰতিগৰাকী পঞ্জীকৃত শ্ৰমিকে এটা অনন্য সাৰ্বজনীন একাউণ্ট নম্বৰ লাভ কৰে। তেওঁলোকৰ বাবে যুগুতাই উলিওৱা উমৈহতীয়া ডিজিটেল মঞ্চৰ জৰিয়তে কল্যাণ, নিয়োগ, দক্ষতা বিকাশ, প্ৰশিক্ষণ আৰু পেঞ্চন সেৱা প্ৰদান ব্যৱস্থা সংহত কৰি তোলা হয়। 31,89,00,000 পঞ্জীয়নৰ জৰিয়তে ই শ্ৰম পৰ্টেলে তথ্য প্ৰমাণ আধাৰিত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো সহায় কৰিছে। ইয়াৰ ফলত চৰকাৰৰ সৰ্বাত্মক প্ৰযুক্তিচালিত সামাজিক সুৰক্ষা ব্যৱস্থা উন্নত হৈছে। ইয়াৰ জৰিয়তে 15টা সামাজিক সুৰক্ষা আৰু কল্যাণ আঁচনিৰ সুবিধা একেখন মঞ্চতে লাভ কৰাটো সহজ হৈ পৰে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী জনধন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, জীৱনজ্যোতি বীমা যোজনাকে ধৰি কেইবাখনো কল্যাণমূলক আঁচনি অন্তৰ্ভুক্ত হৈছে। আজি পবিত্ৰ থিৰু ওনাম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে জনসাধাৰণলৈ, বিশেষকৈ দেশ আৰু বিদেশৰ বিভিন্ন প্ৰান্তত বাস কৰা কেৰালমৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ওনাম হৈছে নতুন খাদ্যশস্য চপোৱাৰ বতৰত প্ৰকৃতিলৈ কৃতজ্ঞতা জনোৱা এটা কৃষিভিত্তিক উৎসৱ। তেওঁ কয় যে এই উৎসৱে ভাৰতৰ চহকী সংস্কৃতি, ভাতৃত্ববোধ আৰু বৈচিত্ৰ্যৰ মাজত একতাক প্ৰতিনিধিত্ব কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱ উপলক্ষে আয়োজন কৰা নাও খেল, লোকনৃত্য, সংগীত আৰু ক্ৰীড়াই কেৰালমৰ চহকী কৃষ্টি আৰু মূল্যবোধক প্ৰতিনিধিত্ব কৰে। শ্ৰীমতী মুৰ্মুৱে এই পবিত্ৰ উৎসৱে জনসাধাৰণৰ মনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিত বৰঙণি আগবঢ়াব বুলি উল্লেখ কৰে। ওনাম উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভিয়েটনাম, লাওচ আৰু পালাড 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি ভিয়েটনামত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হানৈত থকা ৰাষ্ট্ৰপতি হু চি মিনৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বই ভাৰত আৰু ভিয়েটনামৰ সম্পৰ্কৰ ধাৰাবাহিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি শ্ৰীমাৰ্ঘেৰিটাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম সূচীত তেওঁ আজি ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃবৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওচলৈ যাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ভাৰত আৰু ছিচিলিয়া অৰ্থনৈতিক উন্নয়ন, গ্ৰাম্য নিয়োগ সৃষ্টি আৰু বহনক্ষম বিকাশৰ বাবে মীন খণ্ড আৰু সম্প্ৰসাৰিত সামুদ্ৰিক অৰ্থনীতিক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে থিয় দিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ ঈদ মিলাদুন নবী উদযাপন কৰিছে আৰু দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ই শ্ৰম পৰ্টেলে আজি 5 বছৰ সম্পূৰ্ণ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে FM-ৰ 101.6 MHz-ত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী মণিকা দাস।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ দেশৰ ডেৰ হাজাৰতকৈও অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সম্বাদ খেল কি বাত পি এম কে সাত অভিযানৰ অধীনত আয়োজন কৰা হৈছে। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দ্ৰৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। এইমছ গুৱাহাটী, হাতিঙিমাৰী মহাবিদ্যালয়, মানকাছুৰ মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ শালমৰাৰ মানকাছুৰ জিলাৰ হাতিঙিমাৰী আৰু মানকাছুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই কাৰ্যসূচী সন্দৰ্ভত আজি মহাবিদ্যালয়খনৰ এন এছ গোটৰ কাৰ্যবাহী বিষয়া ডঃ আব্দুল কৰিম শ্বেখে সংবাদ মাধ্যমক অৱগত কৰে।
2: খেলো ইণ্ডিয়া ডায়লগৰে সমগ্ৰ ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আগুৱাই লৈ যোৱাই হৈছে আমাৰ এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য। মাই ভাৰত মেৰা য়ুৱা ফৰ বিকশিত ভাৰত পলিচিৰ আধাৰত 2036 চনৰ অলিম্পিক গেমছত যাতে আমাৰ ভাৰতবৰ্ষৰ প্ৰায়ভাগ যুৱক যুৱতী এই স্থান লাভ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমাৰ সন্মানীয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কাৰ্যসূচী হাতত লৈছে। আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ জিলাখনত হাতিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয় নিৰ্বাচন হৈছে। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰু জিলা পৰ্যায়ৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰি তোলা তথা বিভিন্ন খেলৰ প্ৰতি থকা প্ৰতিভাসমূহৰ বিকাশ সাধন কৰা। লগতে
0: শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সুৰমা ফাউণ্ডেশ্যনৰ সহযোগত আজি উত্তৰ পূব ভাৰতৰ সীমান্ত আৰু সীমা প্ৰয়োগ প্ৰত্যাহ্বান আৰু সুযোগ

0: শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ সীমান্ত, ইতিহাস, প্ৰব্ৰজন আৰু নিৰাপত্তাজনিত চিন্তাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। তদুপৰি ভাৰত ম্যানমাৰ সীমান্ত, অসমৰ আঞ্চলিক পৰিচয়, বিভিন্ন জনগোষ্ঠীৰ ওপৰত সীমান্তৰ প্ৰভাৱ আদিৰো পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশ লৈ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থই 1857 চনৰ মালেগড় কাণ্ড বা লাটুৰ যুদ্ধকে ধৰি নামনি অসমৰ ইতিহাসৰ কম পৰিচিত অধ্যায়সমূহত আলোকপাত কৰে। তেওঁ কয় যে অসম বিশ্ববিদ্যালয়ে সুৰমা ফাউণ্ডেশ্যনৰ সৈতে একেলগ হৈ এনে ঐতিহাসিক ঘটনাৰ বিষয়ে অধিক সজাগতাৰ সৃষ্টি কৰিব। অনুষ্ঠানত মেজৰ জেনেৰেল কুলবীৰ সিং, অধ্যাপক নৱনীপা ভট্টাচাৰ্য, ডঃ বিনায়ক দত্ত, টি টি হাউকিপ, ডঃ অনুপ শেখৰ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী অধ্যাপক উপস্থিত থাকে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদুন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰো বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে ফাতেহা দুৱাজ দহম উদযাপন কৰা হৈছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাতিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুছ মহম্মদী কমিটিৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, নেঘেৰী বিলৰ স্থানীয় ৰাইজে নাগালেণ্ডৰ মিকিৰাং আৰু লুগায়ুং বস্তিৰ চেয়াৰমেনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাবলৈ সমবেত হোৱাৰ সময়তে যোৱা নিশাৰ ঘটনাত জড়িত দুজন নগা ব্যক্তি ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ কৰ্মীৰ সন্মুখতে প্ৰথমে বাকবিতণ্ডা আৰু পৰৱৰ্তী সময়ত হতাহতিৰ ঘটনা সংঘটিত হয়। খবৰ পোৱা মাত্ৰেই চি আৰ পি এফ আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত নগা লোক দুজন আঁতৰি যায়। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি এটা সংগঠনে দাবী কৰাৰ পাছতে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মঙলদৈ আৰক্ষীয়ে যোৱা নিশা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বাহনৰ পৰা 41টা গৰু জব্দ কৰে। কণ্টেইনাৰযুক্ত ট্ৰাকখনত অবৈধভাৱে এই গৰুকেইটা সৰবৰাহ কৰা হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এফ এম এডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনোৱা হওক জুবলি বৰুৱাৰ কণ্ঠৰ এটি গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনক নেপালী অনুষ্ঠান।

নেপালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কাৰ্বি অনুষ্ঠান।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱা ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে সমগ্ৰ দেশতে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত এইডছ আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি কৰে। চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে 2026-27 বৰ্ষৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকোত্তৰ শিক্ষাৰ্থীৰ বাবে ছাইমন সিং হৰো বিশেষ মেট্ৰিকোত্তৰ জলপানীৰ লগতে উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা আৰু অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে আৰ্থিক সাহায্যৰ আবেদনৰ আহ্বান জনাইছে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিৱস উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদুন নবী উদযাপন কৰিছে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সুৰমা ফাউণ্ডেশ্যনৰ সহযোগত আজি উত্তৰ পূব ভাৰতৰ সীমান্ত আৰু সীমা প্ৰয়োগ, প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। কামৰূপ জিলাৰ বকোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ বাবে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত অসমে শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰিছে আৰু ৰাজ্য চৰকাৰে গুজৰাটৰ নগৰ পৰিকল্পনাৰ উদ্ভাৱনী দিশসমূহৰ অধ্যয়নৰ দ্বাৰা ৰাজ্যৰ ক্ৰমাৎ সম্প্ৰসাৰিত নগৰসমূহ উন্নয়নৰ বাবে পৰিকল্পনা লৈছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, উদ্ধাৰ কাৰ্য অব্যাহত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ আৰু বিশ্বনবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি ঈদ মিলাদ উন নবী উদযাপন। আজি পুৱা নেপালৰ ভোটকোশী নদীত অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধ্বস্ত কৰাৰ পাছত চুবুৰীয়া দেশখনত 105গৰাকী ভাৰতীয় নাগৰিককে ধৰি 384জন পৰ্যটক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন পৰিষদৰ তথ্য অনুযায়ী পৰ্যটকসকলৰ ভিতৰৰ 93গৰাকী নেপালী নাগৰিক। ভাৰতৰ বাদেও অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক এই বানত সন্ধানহীন হৈ আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে এই পৰিসংখ্যা প্ৰাৰম্ভিক বুলি স্পষ্ট কৰি বিভিন্ন পৰ্যটন সংস্থা আৰু স্থানীয় প্ৰশাসনীয় গোটৰ সহযোগত পৰ্যটন পৰিষদে অচিৰেই এই সন্দৰ্ভত সঠিক তথ্য আগবঢ়াব বুলি অৱগত কৰে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ প্ৰকাশ কৰিছে। টোল ফ্ৰী নম্বৰ 1234, হটলাইন 1144 আৰু পৰ্যটন আৰক্ষীৰ নম্বৰ 98512894455ৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকলৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ লগতে পৰ্যটক তথা তেওঁলোকৰ শুভাকাংক্ষীসকলক যথাসম্ভৱ সুস্থিৰতা আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰে আগবাঢ়িবলৈ নেপাল পৰ্যটন পৰিষদে অনুৰোধ কৰিছে। অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ৰাছুৱা, নোৱাকোট, ধাদিং, গোৰ্খা আৰু চেটৱানকে ধৰি প্ৰভাৱিত অঞ্চলসমূহৰ যুক্তৰাষ্ট্ৰীয় সংসদীয় সদস্যসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ তথা সাহায্য অভিযানত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ সৈতেও এখন বৈঠকত মিলিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই অভিযান মুকলি কৰে। অনুষ্ঠানত সাংসদ যোগেন মহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথ গাঙেটেক ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্ৰীসিংহলে কয় যে HIV সংক্ৰমণৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টি তথা এইডছত আক্ৰান্ত লোকৰ প্ৰতি বৈষম্য দূৰ কৰা, HIV আৰু এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন বিষয়ক জ্ঞানৰ প্ৰসাৰ, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনৰ অন্যান্য সেৱা আদিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে দুমাহজোৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
2: আজি ডিব্ৰুগড় চহৰত HIV আৰু STI সংক্ৰমণ ৰোগী আৰু ৰোগীক সমাজত ঘূৰাই অনাৰ প্ৰচেষ্টা, HIV ৰোগীক সন্মান আৰু সামাজিক সহযোগ, এই গোটেই বিষয়ৰ ওপৰত দুমাহ জোৰা সজাগতা অসমৰ 35খন জিলাত চলিব।

0: তার শুভারম্ভ আজি ডিব্ৰুগড় জিলাৰ পৰা। আৰু মই ভাবোঁ এইচ আই ভি এইডছৰ প্ৰতি মানুহৰ চিন্তাত পৰিৱৰ্তন হ'ব, এই এক নম্বৰ কথা। কিন্তু আজি এইচ আই ভিৰ কাৰণটো, আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ড্ৰাগছ। এই ড্ৰাগছ জাতীয় নিচাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। আৰু আজি মই মঞ্চৰ পৰা আহ্বান জনাইছিলোঁ যে সামাজিক দায়বদ্ধতা আমি সকলোৱে ল'ব লাগিব, আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰে অকলে ড্ৰাগ এবিউজটো বন্ধ কৰিব নোৱাৰে।
1: আজিৰ অনুষ্ঠানত আই ই চি অভিযান সন্দৰ্ভত এখন চমু তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্যৰ 35খন জিলাৰ 3900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5,00,000 লোকক এই অভিযানে সামৰি ল'ব। ৰাজ্যৰ 500খন বিদ্যালয়, 200 মহাবিদ্যালয় আৰু 100খন চৰকাৰী চিকিৎসালয়ক সামৰি আই ই চি অভিযান চলোৱা হ'ব। এই সময়ছোৱাত স্থানীয় লোক, গাঁওবুঢ়া, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেড বীৰবন ক্লাবৰ জৰিয়তে এইচ আই ভি আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হ'ব। চৰকাৰী চিকিৎসালয়সমূহত 100টা বিশেষ শিবিৰ আয়োজন কৰি বিনামূলীয়াকৈ এই ৰোগৰ পৰীক্ষা, পৰামৰ্শদান আৰু চিকিৎসা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অংশ হিচাপে মেৰা যুৱা ভাৰতে দেশজুৰি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ 2খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ 30 মহাবিদ্যালয়ৰ 1% শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সুৰমা ফাউণ্ডেশ্যনৰ সহযোগত আজি উত্তৰ পূব ভাৰতৰ সীমান্ত আৰু সীমা প্ৰয়োগ, প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ সীমান্ত, ইতিহাস, প্ৰব্ৰজন আৰু নিৰাপত্তাজনিত চিন্তাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। তদুপৰি ভাৰত ম্যানমাৰ সীমান্ত, অসমৰ আঞ্চলিক পৰিচয়, বিভিন্ন জনগোষ্ঠীৰ ওপৰত সীমান্তৰ প্ৰভাৱ আদিৰো পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশ লৈ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্টে 1857চনৰ মালেগড় কাণ্ড বা লাটুৰ যুদ্ধকে ধৰি নামনি অসমৰ ইতিহাসৰ কম পৰিচিত অধ্যায়সমূহত আলোকপাত কৰে। অনুষ্ঠানত মেজৰ জেনেৰেল কুলবীৰ সিং, অধ্যাপক নৱনিপা ভট্টাচাৰ্য, ডঃ বিনায়ক দত্ত, টি টি হাউকিপ, ডঃ অনুপ শেখৰ চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী অধ্যাপক উপস্থিত থাকে। বিশ্বনবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদ উন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰো বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মদিৱস উপলক্ষে ফাতেহা দুৱাজদাহম উদযাপন কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্বশান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুছ মহম্মদী কমিটিৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি বি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰা বৈঠকত সমিতিৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মহিলাৰীয়ে আজিৰ বৈঠকত বি টি এ ডিৰ 5খন জিলাৰ অনুসূচিত জনজাতি পৰিষদ, ভূমি উপদেষ্টা পৰিষদ আৰু কেন্দ্ৰীয় বাছনি পৰিষদত একোগৰাকীকৈ বিজেপিৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে। তদুপৰি বি টি চি পৰিষদীয় সমষ্টি কাজল গাঁও আৰু ৰৌতাৰ উপ নিৰ্বাচনত বি পি এফ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও বি টি চিৰ প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।
2: বিজেপিৰ লগত আৰু বি পি এফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম, ইয়াৰ মেকানিজিমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ সেইদিনা চি এম ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক, আমি চি এম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ বি টি চি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত, ইয়াত বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম।
1: বৈঠকত মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী, ৰবিৰাম নাৰ্জাৰীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে নেঘেৰী বিলৰ স্থানীয় ৰাইজে নাগালেণ্ডৰ মিকিৰাং আৰু লগায়ুং বস্তিৰ চেয়াৰমেনক আলোচনা

0: আলোচনাৰ বাবে আমন্ত্ৰণ জনাবলৈ সমবেত হোৱাৰ সময়তে যোৱা নিশাৰ ঘটনাত জড়িত দুজন নগা ব্যক্তি ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ কৰ্মীৰ সন্মুখতে প্ৰথমে বাকবিতণ্ডা আৰু পৰৱৰ্তী সময়ত হতাহতিৰ ঘটনা সংঘটিত হয়। বৰ্তমান অঞ্চলটোত কোনো হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনৰ লোক, আৰক্ষী, বন বিভাগ আৰু CRPF বাহিনীয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, উদ্ধাৰ কাৰ্য অব্যাহত। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ আৰু বিশ্বনবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি ঈদ মিলাদুন নবী উদযাপন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পুলকিত বৰুৱা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, হৰমোহন বৰ্মন, দৰ্শন কাশ্যপ আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই জুৰি মদাহী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নলবাৰী জিলাৰ বালাডিংডিঙি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ বালাডিংডিঙি অঞ্চলত আৰু মোৰ সৈতে উপস্থিত আছে এগৰাকী উদ্যমী মহিলা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম।
2: নমস্কাৰ বাইদেউ,
1: আপোনাৰ পৰিচয়টো জনাব।
2: মোৰ ঘৰ নলবাৰী জিলাৰ বালাডিংডিঙি গাঁৱত। মোৰ নাম অঞ্জলি দাস।
1: হয় বাইদেউ, আপুনি জীৱিকাৰ বাবে কি কৰে?
2: মই এতিয়াতো মই বিয়া হৈছোঁ। ছোৱালীকালৰ পৰা মই শাল চাল বুইছিলোঁ আৰু, ধৰক এই হাঁহ মুৰ্গী এনেকুৱাকে চলাইছিলোঁ, পাৰ্লাৰ শিকিছিলোঁ।
1: আপুনি বিউটিচিয়ানৰ কোৰ্চ কৰিছে, লগতে টেইলৰিঙৰ কোৰ্চ কৰিছে। বাইদেউ, অকণমান জনাব নেকি আপুনি টেইলৰিঙৰ কোৰ্চ আৰু বিউটিচিয়ানৰ কোৰ্চ কেতিয়া কৰিছিল বা ক'ত কেনেকৈ কৰিছিল?
2: মই এইটো ছোৱালী অৱস্থাতে কৰিছিলোঁ, নলবাৰী টাউনত মই এইবিলাক শিকিছিলোঁ, চিলাই বা হেৰি বিউটিচিয়ান এনেকৈ শিকিছিলোঁ আৰু, বা আৰু ওচৰৰ পাৰ্লাৰতো মই কেইদিনমান কাম কৰিছিলোঁ।
1: বিউটিচিয়ানৰ কোৰ্চটো আপুনি কেইদিনৰ বাবে শিকিছিল বা কেইমাহৰ বাবে শিকিছিল?
2: মই এইটো 3 মাহৰ কাৰণে শিকিছিলোঁ, যিহেতু পইচাৰ প্ৰব্লেম ইমানটো শিকিব নোৱাৰোঁ, সেইকাৰণে 3 মহীয়াটোৱে কৰিছিলোঁ আৰু।
1: তেনেকৈ আপুনি টেইলৰিঙৰ প্ৰশিক্ষণো লৈছিলে, এই টেইলৰিঙৰ প্ৰশিক্ষণ আপুনি কেইদিনৰ বাবে লৈছিল?
2: 6 মান্থৰ কাৰণে লৈছিলোঁ।
1: 6 মহীয়া প্ৰশিক্ষণ লৈছিলে, হয়। তাৰ পৰা নিশ্চয় আপোনাৰ বৰ্তমান লাভালাভ হৈছে?
2: হৈছে, অকণমান হৈছে আৰু, সিমানটো যিমানটো হ'ব লাগিছিল সিমানটো হোৱা নহ'লেও চলি গৈছিল আৰু।
1: আপুনি যে টেইলৰিঙৰ কাম কৰা বুলি ক'লে, আপুনি টেইলৰিঙৰ কাম এতিয়া বৰ্তমান নিজস্ব দোকান আছে নে আপুনি ঘৰৰ পৰাই কৰে?
2: নাই, মই দোকান দিব পৰা নাই, মানে টকা পইচাৰ অলপ অভাৱ হয়, নিজৰ দোকানখন খুলিব লাগিলে জানাই, সেইকাৰণে নিজে ঘৰত যি আহে ওচৰ চবে সেনেকে চলাই যাওঁ আৰু, চলি থাকোঁ।
1: ওচৰৰ মানুহখিনি আপোনাক সহায় কৰিছে? আপুনি গোটত আছে নেকি? আজিকালি যিখিনি মহিলা আত্মসহায়ক গোট বা ধৰি লওক মহিলা সমিতি তেনেকুৱা কিবাৰ লগত জড়িত নেকি আপুনি?
2: এনেকুৱাকে জড়িত আছো এটা সৰু সুৰাকে।
1: বাইদেউ, আপুনি গোটত থকা বুলি কৈছে যিহেতু, আপোনাৰ গোটটোৰ নাম কি? আপোনালোকৰ গোটটোত কিমানজন সদস্য আছে?
2: 10জনীয়া সদস্য আছে আৰু।
1: আপোনালোকৰ এই গোটটোত যিহেতু 10জনী মহিলা আছে, এই 10জনী মহিলাই আপোনালোকে বৰ্তমানলৈ কি কি কাম কৰিছে?
2: এই ধৰক ওচৰ চুবুৰীয়া মেলা পূজা এনেকুৱা যে মেলাবোৰ হয়, তাত আমি ধৰক এই কাপোৰ হাতে চিলোৱা কাপোৰ বা শালত বুই হাতেৰে চোলা তোলা চিলাই, ধৰা বিস্কুট বনোৱা, আচাৰ বনোৱা, সেইবিলাক কৰিছোঁ আৰু।
1: হয়, আপোনালোকে খুব ধুনীয়াকৈ গোটটোৰ কাম চলাই আছে নিশ্চয়। হয়, আপুনি নিজৰ কথা কওঁতেই কৈছে আপুনি নিজা হাঁহ কুকুৰা পোহে, অকণমান তাৰ বিষয়ে কওকচোন।
2: গৰু আছে 10টা আৰু ছাগলী এনে আছে 15টামান, বা মুৰ্গী এনেকৈ হেৰি কৰা গৈছে আৰু 20টামান, সেনেকৈ অকণমান পোৱা গৈছে আৰু, বা গাখীৰ চাখীৰ বিক্ৰী কৰোঁ এনেকুৱাকৈ পোৱা গৈছে, বা ছাগলী এনেকৈ বিক্ৰী কৰোঁ। এনেকৈ চলি থকা গৈছে আৰু।
1: যিহেতু আপোনাৰ দহ বিশটা

0: এক মানে কম নহয়, ভালেখিনিও আছে আপোনাৰ। আপুনি এই গৰু ছাগলী হাঁহ কুকুৰা পালন কৰোঁতে কাৰোবাৰ সহায় লাভ কৰিছেনে? ঘৰৰ পৰিয়ালৰ সদস্যৰ পৰা আপুনি সহায় পাইনে?
1: কৰিছে, মোৰ মানুহজনে অলপ সহায় কৰিছে, শাহু শহুৰ আছে, তেখেতসকলেও বহুখিনি মোক চোৱা চিতা কৰিছে।
0: আপুনি যিহেতু ক'লে আপোনাৰ শাহু শহুৰ আছে, আপোনাক মই জানিব বিচাৰিছোঁ আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ মানুহজন আছে, মোৰ ল'ৰা ছোৱালী তিনিটা, এনেকৈ আছে আৰু শাহু শহুৰ আছে।
0: আপোনাৰ মানুহজনে কি কৰে?
1: তেওঁ খেতি কৰে।
0: তেওঁ যিহেতু খেতি কৰে, আপুনি নিশ্চয় তেওঁক খেতি বাতিটো সহায় কৰে।

0: মোৰ মানুহজন আছে, মোৰ ল'ৰা ছোৱালী তিনিটা এনেকৈ আছে আৰু শাহু শহুৰ আছে।
1: আপোনাৰ মানুহজনে কি কৰে?
0: তেওঁ খেতি কৰে।
1: তেওঁ যিহেতু খেতি কৰে, আপুনি নিশ্চয় তেওঁক খেতি বাতিটো সহায় কৰে?
0: সহায় কৰা যায়, ময়ো এনেকৈ ৰুব চুব যাওঁ মাজে মাজে, তেওঁৰ লগত এনেকুৱা হৈ যায় আৰু, যিহেতু আমি মানুহ লগাব নোৱাৰোঁ।
1: বাইদেউ, ইয়াৰ মাজতে জানিব বিচাৰিছোঁ, আপুনি আপোনাৰ শিক্ষাগত অৰ্হতা কিমান?
0: হাই ছেকেণ্ডেৰীলৈ পঢ়িছোঁ।
1: খুব সুন্দৰ কথা ক'লে, ভাল লাগিল আপোনাৰ লগত কথা পাতি। আশা কৰোঁ আপুনি এনেকৈ ভাল কাম কৰি গৈ থাকক। আপোনালৈ অশেষ ধন্যবাদ। অনুষ্ঠানত এইবাৰ শুনক মঞ্জু ডেকা বৰ্মন আৰু সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত এটি দিহানাম।
2: মোৰ নাম শ্ৰী মঞ্জু ডেকা বৰ্মন। আমাৰ নামতি দলটোৰ নাম মা লক্ষ্মী দল। জয় কৃষ্ণ বোলে হৰি বোলা হৰি বোলা হৰি বোলা, আৰু এবাৰ হৰি বোলা হৰি বোলা হৰি বোলা, জয় গুৰু শংকৰ।

0: ইমান পৰে শ্ৰোতাসকলে, নলবাৰী জিলাৰ বালাডিংডিঙি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। আমাৰ আজিৰ গয়া মহিলাৰ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
4: নহয়, প্ৰথমে সঞ্চয়,
3: প্ৰথমে কাণ ফুলি।
4: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচ, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী।
3: কিন্তু কাণ ফুলি কি হব,
4: যাবানে ভিডিও ইনজেকশ্যন?
5: RBI কয়
4: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
8: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
9: বাই গাৰ্লছ, কোন ফালে গৈছা?
8: শুনা নাই?
9: নো শ্বেয়াৰিং।
8: RBI কয় জানি লওক, সতৰ্ক হওক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। নিশা 9:30 বজাত সাহিত্যচৰা অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাসৰ গল্প আৰু নীলিমা ঠাকুৰীয়াহঁতৰ কবিতা শুনিবলৈ পাব প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10:00 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত যোগেশ ভৰালীৰ বিষয়ে যুগুতোৱা বিশেষ অনুষ্ঠান প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু সমাধান এই বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব অসীম কুমাৰ বৰা আৰু বিপুল খাটনিয়াৰে। অনুষ্ঠানটি আগ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে আৰু প্ৰযোজনা উৎপল বৰাৰ। 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বিজ্ঞানৰ সমাজ বিজ্ঞানৰ পাঠ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য পাঠ আগবঢ়াব ডক্টৰ জলি বৰঠাকুৰে। 6:40 বজাত আৰু 7:05 বজাত বৃন্দ গান। 7:00 বজাত নিয়োগ বাতৰি। 7:20 বজাত শুনিবলৈ পাব আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত অনিতা মিঠি বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীত শুনিবলৈ পাব। 7:45 বজাত মিহিৰ বৰদলৈৰ কণ্ঠৰ আধুনিক গীত। 8:02 বজাত ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 8:30 বজাত অসমীয়া শৈব সফুৰাৰ গীতৰ অনুষ্ঠান আৰু 9:00 বজাত চিত্ৰগীত।

এতিয়া শুনক মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অসমৰ অস্থানীয় আগ্ৰাসী

0: এই উদ্ভিদবোৰৰ বিষয়ে কিছু চিন্তা চৰ্চা শীৰ্ষক এটি আলোচনাত ভাগ ল'ব অধ্যাপক নমিতা নাথ আৰু অধ্যাপক নীলাক্ষী দেৱীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব কীৰ্তাঞ্জলি বৰ্মনে আৰু অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিবাণীত কৃষকবাণীত ৰবি খেতিৰ প্ৰস্তুতি আৰু ইয়াৰ ব্যৱসায়িক দিশ এই সন্দৰ্ভত কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব নিপমজ্যোতি দত্ত আৰু শিৰোমণি ফুকন। লাইভ ফোন ইন অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ যুগুতাই দিছে ডক্টৰ জলি বৰঠাকুৰে। আজি শুনা এই পাঠৰ প্ৰথম খণ্ড। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সমাজ বিজ্ঞান পাঠৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞানৰ আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটি আলোচনা কৰিবলৈ লৈছো। তোমালোকে মন দি শুনিবা আৰু প্ৰয়োজনীয় কথাবোৰ বহীত লিখি ল'বা। প্ৰথমেই তোমালোকক ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহৰ বিষয়ে ক'বলৈ লৈছো। বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘক সমসাময়িক বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন বুলি গণ্য কৰা হয়। বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ হ'ল মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান। প্ৰথম মহাযুদ্ধৰ পাছত 1920 চনত বিশ্বশান্তি স্থাপন আৰু সহযোগিতাৰ উদ্দেশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি উইড্ৰ' উইলছনৰ 14 দফীয়া নীতিৰ ভিত্তিত জাতিসংঘ লীগ অৱ নেশ্যন গঠন কৰা হৈছিল। এই সংস্থাটোৱে বিশ্বত শান্তি স্থাপনৰ বাবে চেষ্টা কৰিছিল যদিও পিছলৈ এই সংগঠনটোৱে ইয়াৰ উদ্দেশ্য সাধনত সম্পূৰ্ণ বিফল হোৱাৰ বাবে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়তে বিশ্বত শান্তি ৰক্ষাৰ বাবে আন এটা নতুন আন্তৰ্জাতিক সংগঠন গঠনৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তিৰ পিছতেই 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ অৰ্থাৎ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ জন্ম হৈছিল। ছান ফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰি এই সংগঠনটো গঠন কৰিছিল। সেইবাবে 24 অক্টোবৰৰ দিনটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰি আহিছে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা 193। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু উন্নয়ন প্ৰসাৰিত কৰা, যাতে সংঘাতৰ পৰা যুদ্ধলৈ নাযায় আৰু এক শান্তিপূৰ্ণ বিশ্ব গঢ়িব পৰা যায়। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি, এই বিষয়ে এতিয়া ক'বলৈ লৈছোঁ। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, সমতা আৰু আত্মনিয়ন্ত্ৰণ

নিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। আৰু শেষত ইতিমধ্যে উল্লেখ কৰা উদ্দেশ্যসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘই সমন্বয় ৰক্ষাকাৰী কেন্দ্ৰ হিচাপে কাম কৰিব। এতিয়া আহাচোন ৰাষ্ট্ৰসংঘৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰোঁ। ৰাষ্ট্ৰসংঘৰ চনদৰ 2 নম্বৰ অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ আলোচনা কৰা হৈছে। এই নীতিসমূহ এনেধৰণৰ। প্ৰথমে, এই বিশ্ব সংস্থা সদস্য ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত, গতিকে ইয়াৰ অন্তৰ্ভুক্ত সকলো ৰাষ্ট্ৰকে সমান বুলি গণ্য কৰা হ'ব। সকলো সদস্য ৰাষ্ট্ৰই চনদত উল্লেখিত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰিব লাগিব। তৃতীয়তে, সকলো সদস্য ৰাষ্ট্ৰই তেওঁলোকৰ মাজত সংঘটিত বিবাদসমূহ বিশ্বশান্তি আৰু নিৰাপত্তাৰ কাৰণে শান্তিপূৰ্ণ উপায়েৰে মীমাংসা কৰিব। চতুৰ্থতে, আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। পঞ্চমতে, ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। আৰু শেষত, ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব। এতিয়া আহাচোন ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ আছে। সেয়া হ'ল সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু ট্ৰাষ্টি পৰিষদ, শেষত সচিবালয়। এতিয়া সাধাৰণ সভাৰ বিষয়ে কৈছোঁ। সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ আটাইতকৈ বৃহৎ অংগ। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে। প্ৰত্যেক সদস্য ৰাষ্ট্ৰই 5জনকৈ প্ৰতিনিধি পঠাব পাৰে, কিন্তু প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান কৰিব পাৰে। বছৰত এবাৰকৈ সাধাৰণ সভাৰ অধিৱেশন বহে। এই সভাই আন্তঃৰাষ্ট্ৰীয় সমস্যা, শান্তি, নিৰাপত্তা, উন্নয়ন আদি বিষয়ত আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰে। নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো পৰিষদৰ মুখ্য দায়িত্ব। ইয়াৰ 15জন সদস্য থাকে, ইয়াৰে 5জন স্থায়ী সদস্য। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। স্থায়ীসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে, সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয়। অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুষংগিক এনে সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। চতুৰ্থতে হ'ল ন্যাসৰক্ষী পৰিষদ। ৰাষ্ট্ৰসংঘৰ চনদৰ 76 নম্বৰ অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশসমূহৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন কৰা হৈছিল। এই পৰিষদ 3 ধৰণৰ সদস্যৰে গঠিত। ন্যাস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ, ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তাৰ পৰিষদৰ স্থায়ী সদস্যসকল, আৰু তৃতীয়তে সাধাৰণ সভাই 3 বছৰৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্যসকল। এইবাৰ আহা আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয়ে কিছু আলোচনা কৰোঁ। ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ'ল আন্তৰ্জাতিক ন্যায়ালয়। এই ন্যায়ালয় 15জন সদস্যৰে গঠিত।
আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰ।

বিচাৰকসকলৰ কাৰ্যকাল 9 বছৰ। অৱশ্যে কোনো এজন বিচাৰক পুনৰ নিৰ্বাচিত হোৱাৰ বিধান আছে। কোনো বিচাৰকে নিৰ্দিষ্ট কাৰ্যকাল শেষ হোৱাৰ আগতে পদত্যাগ কৰিলে বা অন্য কোনো কাৰণত সেই পদ খালী হ'লে অৱশিষ্ট সময়ৰ কাৰণে বিচাৰক নিৰ্বাচন কৰাৰ বিধান আছে। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। উল্লেখযোগ্য যে এই ন্যায়ালয়ে স্বইচ্ছাৰে কোনো গোচৰ বিচাৰ কৰিব নোৱাৰে। বিবাদমান ৰাষ্ট্ৰ বা ততোধিক ৰাষ্ট্ৰৰ সন্মতি সাপেক্ষে গোচৰ নিষ্পত্তি কৰিব পাৰে। আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নেডাৰলেণ্ডৰ দ্য হেগ চহৰত অৱস্থিত। সচিবালয় ৰাষ্ট্ৰসংঘৰ এটি গুৰুত্বপূৰ্ণ বিভাগ। সচিবালয়ত সচিব প্ৰধানৰ উপৰিও আন বহুতো কৰ্মচাৰী থাকে। সচিব প্ৰধানজনক সাধাৰণ সভাৰ অনুমোদন সাপেক্ষে নিৰাপত্তা পৰিষদে নিযুক্তি দিয়ে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ এক নিৰ্ধাৰিত কাৰ্যকাল আছে। সচিব প্ৰধানজনক 5 বছৰীয়া কাৰ্যকালৰ কাৰণে নিৰ্বাচন কৰে। অৱশ্যে সচিবজন পুনৰ নিৰ্বাচিত হোৱাত কোনো বাধা নাই। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান হ'ল পৰ্তুগালৰ এণ্টনিঅ' গুয়েটেৰেছ। 2017 চনত তেখেত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে নিৰ্বাচিত হৈছিল। ৰাষ্ট্ৰসংঘৰ এই 6টা অংগৰ উপৰিও বিশ্বৰ সমসাময়িক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা সংগঠন আছে। সেইসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন চমুকৈ ILO, বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ WHO, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কমিশ্যন UNHRC, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড চমুকৈ UNICEF, ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ UNESCO, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ইণ্টাৰনেশ্যনেল মনিটেৰী ফাণ্ড চমুকৈ IMF, আৰু খাদ্য আৰু কৃষি সংগঠন ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন চমুকৈ FAO। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আলোচনা কৰিছোঁ। আজিৰ পাঠত তোমালোকে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহৰ বিষয়ে গম পালা। লগতে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতিসমূহৰ বিষয়েও আমি আজি আলোচনা কৰিলোঁ। আজিলৈ আমাৰ সময়ো হৈ আহিল। অহাবাৰৰ পাঠত আমি ৰাষ্ট্ৰসংঘ আৰু বিশ্বশান্তি এই বিষয়ে আলোচনা কৰিম। তোমালোকলৈ পুনৰ মৰম জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য আজি আলোচনা কৰা হ'ল। আজি তোমালোকে এই পাঠৰ প্ৰথম খণ্ড শুনিলা। তোমালোকৰ বাবে আজিৰ পাঠ যুগুতাই দিলে ডক্টৰ জলি বৰঠাকুৰে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মেধাৱী শিক্ষাৰ্থীক উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ, আৰু বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ঈদ মিলাদ উন নবীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি ফাতেহা দুৱাজ দশম উদযাপন। এতিয়া শুনক বিতং বাতৰি। আজি পুৱা নেপালৰ ভূটকুচি নদীত অহা আকস্মিক বানে ৰাছুৱা অঞ্চলত বিধ্বস্ত কৰাৰ পাছত চুবুৰীয়া দেশখনত 105গৰাকী ভাৰতীয় নাগৰিককে ধৰি 384জন পৰ্যটক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন পৰিষদৰ তথ্য অনুযায়ী পৰ্যটকসকলৰ ভিতৰৰ 93গৰাকী নেপালী নাগৰিক, ভাৰতৰ বাদেও অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক এই বানত সন্ধানহীন হৈ আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে এই পৰিসংখ্যা প্ৰাৰম্ভিক বুলি স্পষ্ট কৰি বিভিন্ন পৰ্যটন সংস্থা আৰু স্থানীয় প্ৰশাসনীয় গোটৰ সহযোগত পৰ্যটন পৰিষদে অচিৰেই এই সন্দৰ্ভত সঠিক তথ্য আগবঢ়াব বুলি অৱগত কৰে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ প্ৰকাশ কৰিছে। টোল ফ্ৰী নম্বৰ 1234, হটলাইন 1144 আৰু পৰ্যটন আৰক্ষীৰ নম্বৰ 9851289445ৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকলৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ লগতে পৰ্যটক তথা তেওঁলোকৰ শুভাকাংক্ষীসকলক যথাসম্ভৱ সুস্থিৰতা আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰে আগবাঢ়িবলৈ নেপাল পৰ্যটন পৰিষদে অনুৰোধ জনাইছে। অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাছুৱা, নোৱাকোট, ধাডিং, গোৰ্খা আৰু ছেটৱানকে ধৰি প্ৰভাৱিত অঞ্চলসমূহৰ যুক্তৰাষ্ট্ৰীয় সংসদীয় সদস্যসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ তথা সাহায্য অভিযানত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ সৈতেও এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে দুটা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বানপীড়িত ভাৰতীয়ই 9778513168 07 আৰু 9779709107500 নম্বৰ ফোন কৰিব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই অভিযান মুকলি কৰে। অনুষ্ঠানত সাংসদ যোগেন মোহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈ, লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনিন্দ নাংটেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্ৰীসিংহলে কয় যে HIV সংক্ৰমণৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টি তথা এইডছ আক্ৰান্ত লোকৰ প্ৰতি বৈষম্য দূৰ কৰা, HIV আৰু এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন বিষয়ক জ্ঞানৰ প্ৰসাৰ, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনৰ অন্যান্য সেৱাৰ আদিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে দুমাহজোৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
2: আজি ডিব্ৰুগড় চহৰত HIV আৰু STI সংক্ৰমণ ৰোগী আৰু ৰোগীক সমাজত ঘূৰাই অনাৰ প্ৰচেষ্টা, HIV ৰোগীক সন্মান আৰু সামাজিক সহযোগ, এই গোটেই বিষয়ৰ ওপৰত দুমাহ জোৰা সজাগতা অসমৰ 35খন জিলাত চলিব। তাৰ শুভাৰম্ভ আজি ডিব্ৰুগড় জিলাপাল, আৰু মই ভাবোঁ HIV এইডছৰ প্ৰতি মানুহৰ চিন্তাত পৰিৱৰ্তন হ'ব, এই এক নম্বৰ কথা। কিন্তু আজি HIVৰ কাৰণটো, আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ড্ৰাগছ। এই ড্ৰাগছ জাতীয় নিচাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। আৰু আজি মই

0: মঞ্চ পৰা আহ্বান জনাইছিল যে সামাজিক দায়বদ্ধতা আমি সকলোৱে ল'ব লাগিব, আমাৰ সকলোৰে দায়িত্ব আছে, চৰকাৰে অকলে ড্ৰাগ এবিউজটো বন্ধ কৰিব নোৱাৰে।
1: আজিৰ অনুষ্ঠানত আই চি অভিযান সন্দৰ্ভত এখন চমু তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্যৰ 35খন জিলাৰ 3,900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5,00,000 লোকক এই অভিযানে সামৰি ল'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ এককালীন সাহায্য বিতৰণ কৰে। তিনিচুকীয়া জিলাৰ মানৱ কল্যাণ পূজা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰীসোণোৱালে শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ দিশত এই আৰ্থিক সাহায্যই কিছু পৰিমাণে হলেও সকাহ দিব বুলি আশা প্ৰকাশ কৰে।
2: এনেধৰণৰ আঁচনিৰ যোগেদিহে বিশেষ পদক্ষেপ ল'ব লাগিব, যিটো কাম আজি মৰাণ স্বায়ত্তশাসিত পৰিষদে লৈছে। আৰু মই ভাবোঁ যে আজি মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত পালোঁ। কোনোবাই আই আই টি কৰি আছে চেন্নাইত, কোনোবাই মেডিকেল কলেজত MBBS কৰি আছে, কোনোবাই আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগৰ অধ্যয়ন কৰিছে। এনেধৰণে বিভিন্ন গৰাকীৰ যিটো পাৰদৰ্শিতা তেখেতসকলৰ ব্যক্তিত্বত আছে, আজি তাক ফুটাই তোলাৰ বাবে তেখেতসকলে বিভিন্ন শিক্ষানুষ্ঠানত অত্যন্ত দক্ষতাসম্পন্নভাৱে অধ্যয়নক আগবঢ়াই নিছে।
1: শ্ৰীসোণোৱালে কয় যে যুৱ প্ৰজন্মক জ্ঞান, শিক্ষা আৰু দক্ষতাৰে সমৃদ্ধ কৰি এখন আত্মনিৰ্ভৰ, বিকশিত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কাৰ্যবাহী দণ্ডাধীশ আৱাসিক চৌহদ প্ৰকল্পৰ উদ্বোধন কৰে। বিভিন্ন বিষয়াসকলৰ বাবে উন্নত আৱাসিক সুবিধা নিশ্চিত কৰাৰ জৰিয়তে তেওঁলোকক জনসেৱাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জিলাখনৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই সংযোজনে নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলান উন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰো বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে ফাতেহা দুৱাজদাহম উদযাপন কৰা হৈছে। দক্ষিণ হালবৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুচ মহম্মদ কমিটীৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰিবিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, নেঘেৰিবিলৰ স্থানীয় ৰাইজে নাগালেণ্ডৰ মিকিৰাং আৰু লুগায়ুং বস্তিৰ চেয়াৰমেনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাবলৈ সমবেত হোৱাৰ সময়তে যোৱা নিশাৰ ঘটনাত জড়িত দুজন নগা ব্যক্তি ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ কৰ্মীৰ সন্মুখতে প্ৰথমে বাকবিতণ্ডা আৰু পৰৱৰ্তী সময়ত হতাহতিৰ ঘটনা সংঘটিত হয়। খবৰ পোৱা মাত্ৰে CRPF আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত নগা লোক দুজন আঁতৰি যায়। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰিবিলৰ ভূমি নাগালেণ্ডৰ বুলি এটা সংগঠনে দাবী কৰাৰ পাছতে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমান অঞ্চলটোত কোনো হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে জিলা প্ৰশাসনৰ লোক, আৰক্ষী, বন বিভাগ আৰু CRPF বাহিনীয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সুৰমা ফাউণ্ডেশ্যনৰ সহযোগত আজি উত্তৰ পূব ভাৰতৰ সীমান্ত আৰু সীমা প্ৰয়োগ, প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ সীমান্ত, ইতিহাস, প্ৰব্ৰজন আৰু নিৰাপত্তাজনিত চিন্তাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। তদুপৰি ভাৰত ম্যানমাৰ সীমান্ত, অসমৰ আঞ্চলিক পৰিচয়, বিভিন্ন জনগোষ্ঠীৰ ওপৰত সীমান্তৰ প্ৰভাৱ আদিৰো পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশ লৈ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থে 1857 চনত মালেগড় কাণ্ড বা লাটুৰ যুদ্ধকে ধৰি নামনি অসমৰ ইতিহাসৰ কম পৰিচিত অধ্যায়সমূহত আলোকপাত কৰে। ধেমাজিৰ ভেহপৰা গাঁও নিবাসী কণ্ঠশিল্পী, সংগীত পৰিচালক মাধুৰ্য বুঢ়াগোহাঁইৰ কালি নিশা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। পচুৱা, সোণালী, ৰাংঢালী আদিকে ধৰি 90 দশকৰ বহু জনপ্ৰিয় বিহুগীতৰ কেছেটত প্ৰায় 300ৰো অধিক বিহুগীত আৰু বিহুসুৰীয়া আধুনিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে প্ৰায়বোৰ গীত নিজে ৰচনা আৰু সুৰ কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন।

ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IC অভিযান মুকলি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত মেধাবী শিক্ষাৰ্থীক উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ। আৰু বিশ্বনবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ঈদ মিলাদ উন নবীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি ফাতেহা দুৱাজদাহম উদযাপন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
5: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছোঁ গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু ইয়াৰ সমাধান সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক কেন্দ্ৰৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া অসীম কুমাৰ বৰা আৰু কামৰূপ মহানগৰৰ জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰ। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ।
6: নমস্কাৰ।
5: গ্ৰীষ্মকালত মীন পালকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই সমস্যাবোৰ কি কি আৰু ইয়াৰ সমাধান কেনেকৈ পাব পাৰি, মই প্ৰথমেই সুধিছোঁ অসীম কুমাৰ বৰাদেৱক।
6: হয় হয়, গ্ৰীষ্মকালত সাধাৰণতে আমি মীন পালনৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এই সময়ছোৱাত আমাৰ পানীৰ উষ্ণতা বৃদ্ধি পায় আৰু লগে লগে আমাৰ মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণৰ মাত্ৰাও বৃদ্ধি পায় আৰু ঠায়ে ঠায়ে আমাৰ এনেকুৱা হয় যে ডাৱৰ বিস্ফোৰণ হয় বা অতিমাত্ৰা বানপানী হয় আৰু সেই বানপানীত পানী প্ৰদূষিত হৈ কিছুমান অপকাৰী পদাৰ্থ যি পানীৰ লগত মিহলি হৈ আমাৰ পুখুৰীটোত সোমাই আহে বা মীন পামত সোমাই আহে। তাৰ ফলত আমাৰ যথেষ্ট সমস্যা হয়, মাছৰ ৰোগ হয় আৰু পানীৰ গুণাগুণ নিৰ্ণয় কৰা যিবোৰ কাৰক আছে যেনে pH বুলি কওঁ আৰু দ্ৰৱীভূত অম্লজান, দ্ৰৱীভূত কাৰ্বন ডাই অক্সাইড বা এমনিয়াৰ মাত্ৰা, এইবোৰ তাৰতম্য ঘটে। কিছুমান বাঢ়ি যায়, কিছুমান কমি যায়, অক্সিজেনটো কমি যায় বা এমনিয়া বাঢ়ি যাব পাৰে। অতি উষ্ণতা বৃদ্ধিৰ ফলত অক্সিজেন গেছ কমি যাব পাৰে, কাৰ্বন ডাই অক্সাইড গেছ বাঢ়ি যাব পাৰে। কাৰণ যিবোৰ গেলাবচা বস্তু আহে তাতে যদি আমাৰ অৰ্গেনিক লোড থাকে, বেছি কাৰ্বন থাকে, সেইটো অক্সিডেশ্যন হয়, ৰাসায়নিক বিক্ৰিয়া হয় আৰু ফলত তাতে দ্ৰৱীভূত কাৰ্বন ডাই অক্সাইড গেছ বাঢ়ি গৈ pHটো কমি যায়, কেতিয়াবা pHটো এলকালাইন হৈ যায়, খাৰ হৈ যায় বেছি। এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় আৰু মাছৰ বিভিন্ন ৰোগ হোৱা দেখা যায়। আৰু বানপানী টো আমি দেখিছোৱেই যে কৃষকসকলৰ তেওঁলোকৰ যি খেতিৰ শস্য মাছ তেওঁলোকে হেৰুৱাইছে, গতিকে সেইটো এটা কথা। গতিকে এই ইত্যাদি ইত্যাদি সমস্যাৰ সন্মুখীন হয়।
5: এই সমস্যাবোৰ সমাধান কেনেকৈ কৰিব পাৰি?
6: এতিয়া আমি পোনপ্ৰথমে আমি যদি টেম্পাৰেচাৰ ৰাইজ যিটো উষ্ণতা বৃদ্ধিৰ কথাটোলৈ আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি লক্ষ্য কৰোঁ যে আমাৰ পানীৰ গুণাগুণৰ তাৰতম্য ঘটে। প্ৰথম কথাটো হ'ল কি, মই কৈছোঁৱেই যে পানী প্ৰদূষিত হয়। পানী প্ৰদূষিত হোৱাৰ লগে লগে যদি pHৰ মাত্ৰা বাঢ়ি যায়, pH মানে হ'ল খাৰ, পানীটো খাৰ হৈ যায়, তেতিয়াহ'লে আমি জিপচাম দিব লাগে। জিপচাম প্ৰায় 1000-2000 কেজি প্ৰতি হেক্টৰত সেয়ে আমি জিপচাম দিব পাৰোঁ পুখুৰীটোত, যাতে খাৰ পানীটো আমি নিউট্ৰেল কৰিব পাৰোঁ, pHটো
5: আমি
6: প্ৰশমিত কৰিব পাৰোঁ। প্ৰশমিত কৰিবৰ কাৰণে 7.5 pHলৈকে লৈ অহা হয়। যেনে যদি 9 pH থাকে তেতিয়া মাছৰ ৰোগ হ'ব পাৰে। ঠিক সেইদৰে আৰু যদি pHৰ পৰিমাণ কমি যায় তেতিয়াহ'লে

0: আমি চূণ দিব লাগে, গতিকে এইখিনি আমি ল'ব লগা সাৱধানতা হয়। তাৰ কাৰণে আমি পানীৰ গুণাগুণটো পৰীক্ষা কৰি থাকিব লাগিব। কৃষক ৰাইজে পানীৰ গুণাগুণ কৰা কিট কিনিবলৈ পোৱা যায়, প্ৰায় 1500 টকামান বজাৰত পোৱা যায়, উপলব্ধ হয়। তেওঁলোকে সেই বস্তুটো যদি শিকি লয় আৰু কৰিব পাৰে, তেতিয়াহ'লে এই গুণাগুণখিনি নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমি পৰাপক্ষত বাহিৰৰ পৰা অহা পানীটো সোমাবলৈ দিব নালাগে, কিন্তু যদি বানপানীৰ নিচিনা সমস্যা হয় তেতিয়া সোমাবই। কিন্তু পৰাপক্ষত আৰু আমি খাদ্য দিওঁতে সাৱধান হ'ব লাগে, কাৰণ পৰিপূৰক যিটো খাদ্য, য'ত সকলো উপাদান সমান অনুপাতত থাকে, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ, শৰ্কৰা বা আমাৰ ভিটামিন মিনাৰেল মিক্সাৰ, সেইখিনি সমান অনুপাতত থকা আমাৰ যি পৰিপূৰক পুষ্টিকৰ আহাৰ আমি যোগান ধৰিব লাগে। আৰু আমাৰ সাধাৰণতে কিছুমানে মানে নিজৰ অজ্ঞতাৰ বাবে ভাত দি দিয়ে বা তেনেকুৱা হয় কিছুমান কৃষকে, গতিকে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত আহাৰ যোগান ধৰিব লাগে যাতে আমাৰ পানীৰ গুণাগুণ নিয়ন্ত্ৰণত থাকে। নহ'লে অৰ্গেনিক মানে যিটো কাৰ্বন হয় সেইটোৰ লোডটো বাঢ়ি যাব, বাঢ়াৰ লগে লগে আমাৰ অক্সিজেন কমি যোৱাৰ সম্ভাৱনা থাকে।
1: হয়, এই যে মাছবোৰ পানীত উপঙি মৰি থকা দেখা যায়, এইটো সেইবোৰ কাৰণতে
0: হয়,
1: কাৰ্বন ডাইঅক্সাইডৰ মাত্ৰা
0: বাঢ়ি গ'লে।
1: হয়, তেতিয়া আমি কিছুন দিব লাগে নে বেলেগ, আপুনি যিটো ক'লে জিপছাম?
0: হয় নহয়, আচলতে কি হয় যদি হঠাৎ আমাৰ কাৰ্বন ডাইঅক্সাইড গেছটো বাঢ়ি গ'ল, তাৰমানে তাত লোড বেছি হৈ গৈছে পানীটো, গতিকে আমি সাধাৰণতে তাত খেলুৱাই কিছুমান চামনি হয় পুখুৰীবিলাকত, আৰু অক্সিজেনৰ মানে অক্সিজেন উৎপাদন কৰিবৰ কাৰণে যিটো সালো সংশ্লেষণ যিটো প্ৰচেছ সূৰ্যৰ পোহৰ সোমাই পুখুৰী এটাত, সেইটো চামনিটোৱে ব্লক কৰি দিয়ে। আমি পুখুৰীটো পোন প্ৰথমে যিমান পাৰোঁ মেনুৱেলি আমি এখন নেট লৈ বা নাৱেৰে আমি চাফা কৰিব লাগে,
1: পুখুৰীখিনি
0: উঠাই দিব লাগে, বা আমি যিটো কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰিব পাৰোঁ যাক এৰেটৰ যন্ত্ৰ বুলি কয়, সেই এৰেটৰ যন্ত্ৰ কিনি পেলাইও দিব পাৰে, নতুবা আমি আমি খুব কম খৰচী পদ্ধতিত আমি 1 HP পাম্প বা তেনেকৈ কৰি আমি প্লাষ্টিক পাইপ মানে লৈ কানেকশ্যন কৰি সেই পুখুৰীৰ পানী যদি পুখুৰীতে যদি আমি কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰি স্প্ৰিংকল কৰি আমি যদি ঠায়ে ঠায়ে দিব পাৰোঁ, তেতিয়াও অক্সিজেনৰ মানে মাত্ৰা বাঢ়িব। গতিকে এইটো স্থায়ী সমাধান নহয়, কিন্তু আমি পানীৰ গুণাগুণটো নিয়ন্ত্ৰণ কৰিবই লাগিব। তাৰ কাৰণে পুখুৰীটো চাফ চিকুণ কৰিব লাগিব যিমান পৰিমাণে পাৰোঁ, বা আমাৰ ক্লিন যদি পানী আছে, পৰিষ্কাৰ পানী কাষত যদি তেনেকুৱা পুখুৰী আছে, তাৰ পৰা আনিও আমি এক্সচেঞ্জ কৰিব পাৰোঁ, ইটো পুখুৰীৰ পানী সিটো পুখুৰীলৈকে আমি সাল সলনি কৰিব পাৰোঁ যাতে বেয়া পানীৰ প্ৰভাৱটো অলপ কমাই দিব পাৰোঁ।
1: আৰু মানে দুটা পুখুৰীৰ মাজত যদি আমি পানীৰ সাল সলনি কৰোঁ তেতিয়া তাৰ প্ৰভাৱটো কমি যায়।
0: আৰু খাদ্যৰ প্ৰয়োগটো আমি কিছুদিনলৈ স্থগিত ৰাখিব লাগে, এনেকুৱা যদি পৰিৱেশ হয় য'ত অক্সিজেন কমি গৈছে, কাৰ্বন ডাইঅক্সাইড গেছ বাঢ়ি গৈছে, তেতিয়াহ'লে মাছ সাধাৰণতে খাদ্য নাখাই পেলাই নমৰে, কিন্তু এই পানীৰ তাৰতম্য ঘটিলে মাছ মৰিব পাৰে।
1: হয়, আৰু এটা কথা মনলৈ আহিছে, এতিয়া দেখা যায় যে গ্ৰীষ্মকালত যেতিয়া প্ৰখৰ ৰ'দ হয় তেতিয়া পুখুৰীৰ পানীৰ উষ্ণতা খুব বাঢ়ি যায়, সেইটো নোহোৱা কৰিবলৈ কিবা ব্যৱস্থা কৰিব পাৰি নেকি? এই ধৰক গছ ৰুই দিয়া বা এনেধৰণৰ কিবা ব্যৱস্থা ল'ব পাৰি নেকি?
0: আচলতে আমাৰ ফাৰ্ম এখনত আমি জেনেৰেলি আমাৰ য'ত মাছ পোহা পুখুৰীটো 6 বা 7 ফুট গভীৰ হয়, কিন্তু আমি ৰিজাৰ্ভৰ পুখুৰী বুলি কওঁ, 10 ফুটৰ বা 12 ফুট মানে গভীৰ যদি পুখুৰী আমি খনন কৰিব পাৰোঁ, ৰিজাৰ্ভৰ পুখুৰী য'ত আমাৰ মানে বহুত দলৈকে পানী থাকিব গভীৰলৈকে, তেতিয়া আমাৰ হ'ব কি, যেতিয়া পানীৰ তলৰ পৰা আমি উঠাই আনি পানীটো ঠাণ্ডা হ'ব, তাৰমানে পানীটো ঠাণ্ডা হ'ব, গতিকে আমি তেনেকৈ ৱাটাৰ এক্সচেঞ্জ তাৰমানে তেনেকুৱা ৰিজাৰ্ভৰ পুখুৰীৰ পৰা পানী ইয়ালৈকে আমি সাল সলনি কৰি পুখুৰী উষ্ণতাটো আমি কণ্ট্ৰল কৰিব পাৰোঁ।
1: হয়, কিন্তু মানে গছ ৰোৱাটো চাগে যুগুত নহ'ব, কাৰণ পাতবোৰটো পানীত পৰি থাকিব,
0: পৰিব, গেলা পচা গেলি পচি ক্ষতিহে কৰিব, গতিকে আমি পুখুৰীৰ পাৰত আকৌ সূৰ্যৰ পোহৰো কমকৈ পৰিব, গতিকে আমি পৰাপক্ষত পুখুৰী মানে পানী সাল সলনি কৰিব পাৰোঁ, 10 পুখুৰী কিছুমান আমি খান্দিবই লাগে ফাৰ্ম এখনত, যাতে কি হয় কেতিয়াবা এনেকুৱা গ্ৰীষ্মৰ প্ৰভাৱ এনেকুৱা ধৰণে হয় পানীৰ যিটো লেভেল হয় সেইটো কমি আহে, গতিকে আমাক তেনেকুৱা ধৰণৰ 10 পুখুৰী দৰকাৰ আছে, তাৰ দ্বাৰা আমি এইটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ।
1: হয়, মই এইবাৰ বিপুল খাটনিয়াৰ দেৱক সুধিব বিচাৰিছোঁ যে উষ্ণতা বৃদ্ধিৰ বাবে মীন পালকে সন্মুখীন হোৱা সমস্যাৰ পৰা তেখেতে যিখিনি ক'লে তাৰ বাহিৰেও আৰু বেলেগ কিবা আমি উপায় ল'ব পাৰোঁ নেকি?
2: হয়, যে আমি সাধাৰণতে আমাৰ মীন পালকসকলে আমাৰ যিহেতু গ্ৰীষ্মকালত যেতিয়া মানে পানীৰ টেম্পাৰেচাৰটো বাঢ়ি যায়, উষ্ণতা বাঢ়ি যায়, তেতিয়া বহুতখিনি তেওঁলোকে অসুবিধাৰ সন্মুখীন হয়, কাৰণ মেইন হৈছে মাছৰ মানে বৃদ্ধিৰ কাৰণে সাধাৰণতে মাছৰ 26-32 ডিগ্ৰী উষ্ণতা লাগে, যদি টেম্পাৰেচাৰটো তাতকৈ বেছি যায় বিভিন্ন এটা এফেক্ট আহি যায়। এটা পোনপ্ৰথমে চাপ'জ যেতিয়া আমাৰ পানীৰ উষ্ণতাটো বেছি বাঢ়ি যাব, তেতিয়া তাত মানে কি হৈ যাব, আমাৰ যিখিনি অক্সিজেনো কমি যাব,

0: আমাৰ যিবিলাক পুখুৰীত চাপোজ তেনেকুৱা গছৰ পাত বা যিবিলাক পৌধা সেইবিলাক ডিকম্পজিশ্যন হোৱাৰ ফলত তাতে অক্সিজেন ব্যৱহাৰ হ'ব, যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায় সেইবিলাক ডিকম্পজিশ্যনৰ ফলত মানে বিভিন্ন মানে তেনেকুৱা এমনিয়া গেছ, হাইড্ৰজেন ছালফাইড বিভিন্ন গেছ হ'লে মাছখিনি তৎক্ষণাতে মৰি যাব পাৰে, বুজিছে? আৰু যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যাব তেতিয়া ছাডেনলি মাছখিনি অকস্মাতে এইবিলাক বিভিন্ন মানে কাৰকৰ কাৰণে তৎক্ষণাতে মাছখিনি মৰি যাব পাৰে। গতিকে ই এটা বহুত মানে আমাৰ টেম্পাৰেচাৰ বৃদ্ধি হ'লে এটা বহুত হয়। আৰু যেতিয়া যেতিয়া টেম্পাৰেচাৰ মেটাবলিকটো বাঢ়ি যায় ইয়াৰ, গতিকে মাছখিনিৰ মানে বহুত মানে এটা আমি সাৱধানতা ল'ব লাগিব টেম্পাৰেচাৰ যেতিয়া বাঢ়ে। গতিকে ইয়াৰ কাৰণে আমাৰ কিছুমান চাপ'জ প্ৰতিকাৰো আছে, গতিকে সেইবিলাক প্ৰতিকাৰ বাৰু মানে, আৰু যিবিলাক আমাৰ মানে হেডচাৰি অনাৰ, সেই হেডচাৰি অনাৰবিলাকো টেম্পাৰেচাৰ বা যেতিয়া বাঢ়ি যায় তেতিয়া তেওঁলোকে মানে কিছুমান অসুবিধা পৰে। যেতিয়া হাই টেম্পাৰেচাৰ হয় তেতিয়া মানে ব্ৰিডিং কৰিব নোৱাৰি মাছত, আমাৰ মানে যিখিনি মানে প্ৰজনে ডিম দিব লাগিছিল সেইখিনিও নিদিয়ে। গতিকে আমি মীনপালকসকলক সদায় এটাই উপদেশ দিব লাগিব যে যেতিয়া বতৰটো ঠাণ্ডা থাকিব, কুল পৰিৱেশ থাকিব, বৰষুণ বতৰ হ'ব, তেতিয়াহে আমাৰ ব্ৰিডিংটো আৰম্ভ কৰিব লাগে। অতিমাত্ৰা গৰম পোনা উৎপাদন কৰে, তেওঁলোকে যদি বেছি গৰম থাকে তেতিয়া মানে মাছৰ পোনা উৎপাদনটো কৰিব নালাগে, সেই দিনটো বন্ধ কৰিব লাগে। যেতিয়া ঠাণ্ডাৰ দিন বা গধূলি বৰষুণ দি থাকিব তেনেকুৱা টাইমত কৰিলে মাছৰ মানে উপযুক্ত মানে যিটো টেম্পাৰেচাৰ পালে মাছখিনি সুন্দৰভাৱে প্ৰজননত সহায় কৰিব। গতিকে এইখিনি বস্তু এটা তেওঁলোকে জানিব লাগে। আৰু আমাৰ কি হৈছে, যেতিয়া মাছৰ পোনাটো অনা হয়, চাপ'জ আমি যেতিয়া পুখুৰী মেলিব লাগে কিনি আনিছে দূৰ দূৰণিৰ পৰা, সেই গৰমৰ সময়খিনিত সাধাৰণতে মেলি দিব নালাগে। হয়তো ৰাতিপুৱা টাইম বা আমি গধূলি টাইম সেইখিনি সময়তহে মাছৰ পোনাটো পুখুৰীত মেলি দিব লাগে কিনি আনি। যদি আমি দুপৰে দিয়া হয় বা হাই ৰ'দ টেম্পাৰেচাৰত দিয়া হয় তেতিয়া মাছখিনি ফেক হ'ব।
1: কিন্তু ৰাতিপুৱা সময়ত দিলেও যদিও ধৰি লওক 9 বজামানত দিয়ে তেতিয়াতো আকৌ গৰমেই পাব, মানে একেবাৰে পুৱাতে দিব লাগিব।
0: একেবাৰে পুৱাতে দিলে ভাল। আৰু মীনপালকসকলে এটা হ'ব সাৱধান ল'ব লাগে কি, এতিয়া চাব দূৰণিৰ পৰা এঠাইৰ পৰা মাছটো আনিছে গৰমে গৰমে, লগে লগে মানে পানীত এৰি দিব নালাগে। ইয়াক মানে কি হৈছে, অলপ এক্লিমেটাইজ হ'ব দিব লাগে। চাপ'জ এটা টেম্পাৰেচাৰ পৰিছে, আমি পুখুৰীত প্ৰথমতে যেতিয়া আমাৰ পলিথিনত পেকিং হৈ আহিব অক্সিজেন দি, সেইটো মানে পেকেটটো সেই পুখুৰীৰ পানীত কিছু মানে 1 ঘণ্টা 2 ঘণ্টা মানে এক্লিমেটাইজ হ'ব, ঠাণ্ডা হ'ব দিব লাগে। ছাডেনলি যদি তেওঁলোকে পানী গৰম টেম্পাৰেচাৰটো পাই যায় এফেক্ট হৈ যাব। গতিকে এইটো লাহে লাহে এক্লিমেটাইজ কৰিহে আমি মাছখিনি এৰি দিব লাগে। গতিকে এইবিলাক অলপ সাৱধানতা ল'ব লাগিব। আৰু যেতিয়া আমাৰ বেছিকৈ গৰম হয়, আজিকালি মানে তেনেকুৱা হয় ড্ৰট আহি যাব, বহুত মাছখিনি অসুবিধা মানে মাছো মৰি যাব। ইতিমধ্যে আমাৰ অসীম বৰাই ক'লে যে তেনেকুৱা ড্ৰট ছিজন আহিলে আমি এটা সাৱধানতা ল'ব লাগে যে ওচৰত এটা দ পুখুৰী খান্দি ৰাখি যেন মাছখিনি চিপ কৰিব লাগে। গতিকে এইবিলাকতো আমি সাৱধান। আৰু ইয়াৰ উপৰিও আমি কিছুমান সাৱধানতা ল'ব লাগে। চাপ'জ আমি কি সেই পুখুৰীটোত যদি তেনেকুৱা বেছি হাই টেম্পাৰেচাৰ হয়, আমি ওচৰৰ পৰা এটা নেইবাৰ পুখুৰীৰ পৰা অলপ বা যোনবোৰ ঠাণ্ডা পানী আমি মানে তাতে এক্সচেঞ্জ কৰিব লাগিব। নহ'লে মানে টেম্পাৰেচাৰটো বেছি হ'লে মাছখিনি তৎক্ষণাতে এফেক্ট হৈ মৰি যাব পাৰে। আৰু 2 নম্বৰতে কি হৈছে, আমি এই মানে মাছখিনিক আমি সদায় মানে এটা ঠাণ্ডা পৰিৱেশত ৰখাৰ কাৰণে কেতিয়াবা কি হৈছে, আমি পুখুৰীৰ ওপৰত মানে আমি মানে এটা শ্বেড তৈয়াৰ কৰিব লগা পাৰে। আমি এখন মানে কি চালি এখন দিব লগা হ'ব পাৰে যদি অধিক ৰ'দ পৰে। তেতিয়া
1: যদি পুখুৰীটো বহুত ডাঙৰ হয় তেতিয়া সেইটো দিয়াটো সম্ভৱ হ'ব জানো?
0: সেই নহয়, চাপ'জ বেছি ডাঙৰ হ'লেতো নোৱাৰি। হয়তো চাপ'জ কাৰোবাৰ 1 বিঘা আছে, তেনেকুৱা যদি আমি পলিথিন
1: চলিথিন 7 বিঘালৈ
0: আছে, বা কিছুমানে চাপ'জ আমাৰ বায়'ফ্লক তৈয়াৰ কৰে, বহুত 7টা এটা বায়'ফ্লক কোনোবাই ছাতৰ ওপৰতে কৰিছে, বেছি টেম্পাৰেচাৰ হ'লে মাছখিনি
1: সোনকালে
0: কৰি দিছে, গতিকে সেনে ক্ষেত্ৰত আমি ওপৰত মানে এই মানে পলিথিন দি আমি মানে টেম্পাৰেচাৰটো কি বাৰণ কৰিব লাগিব। গতিকে নহ'লে মাছখিনি মানে মৰি যাব,
1: মানে আমি চালি এখন দি উষ্ণতাটো
0: নিয়ন্ত্ৰণ কৰিব লগা হ'ব পাৰে। আৰু তাৰপিছত কি হৈছে, আমি পাৰাপৰ্যম মানে কি হৈছে যে পুখুৰীটোৰ টেম্পাৰেচাৰটো যিহেতু এটা মেইনটেইন ঠাণ্ডা কৰি ৰাখিব লাগিব না, সেইকাৰণে সাধাৰণতে 5 ফুট সদায় পানী ৰাখিবই লাগে, বুজিছে? 5 ফুটৰ তল আহিলে মাছখিনি এফেক্ট হ'ব। যদি মানে এটলিষ্ট তলৰ পানীখিনি কিছু ঠাণ্ডা হৈ থাকিব লাগে। আমি যদি দটো যদি বেছিকৈ থকা হয়, পানীখিনি যদি বেছিকৈ থাকে, 5 ফুট থাকে এটলিষ্ট মিনিমাম, তেতিয়াহ'লে কি তলৰ পানীখিনি ঠাণ্ডা হৈ থাকে, তেতিয়া মাছখিনি ওপৰৰ পৰা এটলিষ্ট তলত গৈ সেই ঠাণ্ডাত থাকিলেও কিছু মাছখিনি নমৰাকৈ থাকিব। গতিকে সেইকাৰণে যদি পানীৰে মানে এইটো মানে কমি যায় ডেপটো, পানী যদি কমকৈ থাকে তেতিয়াহ'লে মাছখিনি মানে মৃত্যু হোৱাৰ চান্স বেছিকৈ থাকে। গতিকে আমি সেইবিলাক বস্তু অলপ সাৱধানতা ল'ব লাগিব। এইবিলাক বস্তু
1: আন এটা সমস্যা হৈছে গ্ৰীষ্মকালত যে বানপানীৰ বাবে মীনপালকে যিবোৰ সমস্যাৰ সন্মুখীন হয় সেইবোৰৰ পৰা কেনেকে পৰিত্ৰাণ পাব?
0: এতিয়া আমাৰ মীন পালনৰ মেইন বস্তু হৈছে আমাৰ এতিয়া বানপানী। আজি আমাৰ যিবিলাক মীনপালকে এটা প্ৰত্যেকৰে এটা মানে ধাৰণা যে মই

0: অলপ খৰচ কৰি ভালদৰে মাছ খেতি কৰি মই এটা ভাল উপাৰ্জন মানে পাম। কিন্তু যেতিয়া বানপানীয়ে তেওঁলোকৰ যিখিনি ভাবিছিল সকলো আশাখিনি মানে ধ্বংস হৈ যায়। আজি মাছৰ পোনা কিনোতে প্ৰতিটো মাছৰ পোনা যায় প্ৰায় 5 টকা পিছ বা 6 টকা পিছলৈ যায়। মাছৰ খাদ্য ঘৰতো বহুত টকা যায়, প্ৰতি কেজিত এতিয়া 40 টকাৰ তলত কোনো খাদ্যই নাপায়, 80 টকালৈ দাম আছে। গতিকে গোটেইখিনি কৰি কৰি লাষ্টত দেখা যায় যে মীনপালকজনৰ অকস্মাতে বানপানী হৈছে, মাছখিনি ওলাই গৈছে, তোৰ গোটেইখিনি বস্তু মানে এটা ইমান দুৰ্ভাগ্যজনকভাৱে গোটেইখিনি ধ্বংস হৈ যায়। গতিকে আমি এইখিনিৰ ক্ষেত্ৰত আমি আগতে কিছুমান সাৱধানতা ল'ব লাগে, বা যেতিয়া আমি বানপানী হৈ যাব তাৰপিছতো আমি কি কি কৰিব লাগে সেইখিনি বস্তু মই অলপ ভালদৰে জনাই দিওঁ। যে ফাৰ্ষ্ট থিং হৈছে আমি যিহেতু এতিয়া এটা সাৱধান ল'ব লাগিব, আমি সাধাৰণতে মানে বিশেষ কৰি জুন মাহৰ পৰা আমাৰ এটা মানে এই বানপানী হোৱাৰ এটা মেক্সিমাম মানে প্ৰবলতা থাকে জুন জুলাই আগষ্ট হৈছে। গতিকে এইখিনি সময়ত আমি সাধাৰণতে পাৰাপত্য আমি সদায় এটা সযত্ন কৰি ৰাখিব লাগিব ভৰি। আমি কি হৈছে যেতিয়া পুখুৰী পাৰ্টটো হয় আছে, সেই পাৰ্টটোত আমাৰ এতিয়া যিটো বানপানীৰ লেভেল আমি সাধাৰণতে জনা যায় যোৱা বছৰ কিমান হয় বা এনেকুৱা এটা সদায় লেভেল থাকে, বা আমাৰ যিবিলাক আমাৰ সেই আছে ডিপাৰ্টমেণ্ট আছে তেওঁ তাতে মানে আমাৰ বৰষুণ চোৱা এইবিলাক সিহঁতৰ গম দিব যে কিমান এটা হেৰি হয় বানপানীলৈ উঠে। গতিকে সেইখিনিৰ ওপৰত এটলিষ্ট আমাৰ মানে 2 ফুটলৈ আমি তেনেকুৱা বানাৰ তৈয়াৰ কৰি দিব লাগে,
1: মানে পানী যিমান উঠে তাতকৈ 2 ফুট
0: আবৰি ৰাখিব লাগে যেন বানপানী চাডেনলি আহিও ওলাই যাব নোৱাৰে। এটলিষ্ট মানে কিছু এটা আমি মানে যদিও 2 এটা যাব এটলিষ্ট কিছু মানে আমি বহুত সাৱধানতা ল'ব পৰা যাব। গতিকে সেইখিনি প্ৰতিজন ফাৰ্মাৰে মানে এটা ল সাৱধান এটলিষ্ট জাল কেইখনমান নিজৰ পুখুৰীটোতো জানিব নাই এৰিয়াত কিমান, সেই জাল কেইখনমান সদায় ৰাখি থৈ এটলিষ্ট মানে আগষ্ট বা সেই
1: জুন মাহৰ পৰা
0: দি থ'লে মানে বহুত চেভ হ'ব পৰা যাব। কিন্তু সেইটো আমাৰ বহুত ফাৰ্মাৰে কৰা দেখা নাযায়। গতিকে মই সকলোকে আহ্বান জনাওঁ, আজি এতিয়াতো প্ৰতি বছৰে বানপানী হয়, এতিয়া যোৰহাট বা শিৱসাগৰ যিটো কাণ্ড হৈছে তাত কোনো এটা পুখুৰীতে মাছ নাই হৈছে, বা যেতিয়া বহুত হৈছে বা বানপানীটো ভয়ানক হৈছে। গতিকে আমি কি হৈছে এই বস্তুটো সাৱধানতা বহুত লোৱা প্ৰয়োজন। আৰু 2 নম্বৰতে কি হৈছে আমাৰ যেতিয়া বানপানী হয়, বানপানী হোৱাৰ পিছত আমি বহুত সাৱধানতা ল'ব লাগে। প্ৰথম হৈছে কি হৈছে আমি যেতিয়া বানপানী পানীখিনি মানে সোমালে তেতিয়া কি হৈছে পাৰবিলাক ভাঙি যায়, গতিকে পাৰটো আমি ফাৰ্ষ্ট মেৰামতি কৰিবই লাগিব। 2 নম্বৰতে আমাৰ তাতে বহুত মেটেকা চেটেকা বহুত এনেকুৱা আহিব, গতিকে সেইখিনি আমি নিৰ্মূল কৰিব লাগে। মেটেকা চেটেকা যিবিলাক মানে অপতৃণ আছে গছৰ ঘাঁহ বন এইবিলাক চব নিৰ্মূল কৰিব লাগে। আৰু সাধাৰণতে কি হৈছে যেতিয়া বানপানী সোমাই যায় পুখুৰী তাত পলস হৈ মানে পুখুৰীটো বাম হৈ যায়, গতিকে বোকা হৈ যায় বেছিভাগ, গতিকে সেই বোকাখিনি আমি গুচাব লাগে পাৰাপদ্যম হিচাপে, যিহেতু মানে যিখিনি প্ৰতি বছৰে হয় সেইটো বানপানী হোৱাৰ পিছত যেতিয়া বানপানী নদীৰ পানীটো যেতিয়া সোমাই যায় তাৰ লগত যিকিনা মানে পলস হয় পলসখিনি পুখুৰীত এৰি থৈ পানীখিনি ওলাই গুচি যায়, ফলত পুখুৰীটো মানে বাম হৈ যায় বুজিছে। গতিকে আমাৰ সেই এটা প্ৰয়োজন, আমি সেইখিনি মানে ঠিক কৰিব লাগে গুচাব লাগে। গতিকে বা ইয়াত আমি যিটো মীন বিভাগৰ এটা SDRF নৰ্মছ আছে, আমি সেইখিনি গুচোৱা বা আমাৰ ইনপুটৰ এই বস্তু আছে আমি পাৰাপদ্যম সেইখিনি মানে আমি গভৰ্ণমেণ্টক এষ্টিমেট বনাই দিওঁ। গতিকে সেইমতে ফাৰ্মাৰখিনি পইচাটো পাই যায়, কিন্তু কম এমাউণ্টত পইচাটো পায় আমাৰ যিটো নৰ্মছ আছে। গতিকে আমাৰ ইনপুটৰ কাৰণে চাপ'জ প্ৰতি হেক্টৰত 11,000 দিয়ে, গতিকে সেইমতে আমি এইটো চাহি কৰোঁ। আৰু
1: এইটো গৈ বিভাগত যোগাযোগ
0: কৰিবলৈ আমি সেইখিনি বানপানী হোৱাৰ সময়ত গোটেইখিনি চাৰ্ভে কৰা হয়, চাৰ্ভে কৰি কাৰ কিমান লছ এইটো এষ্টিমেট কৰা হয়, গতিকে সেইমতে আমি আমাৰ DC মহোদয়ৰ আমাৰ তাতে চাৰ্কুলৰ টীম আছে, চাৰ্কুলত জমা দিয়া হয়, চাৰ্কুলৰ পৰা DC অফিচত আহি তাৰ পৰা গভৰ্ণমেণ্টত আহে, তাৰপিছত ফাৰ্মাৰজনৰ একাউণ্টত পইচাটো সোমায়। গতিকে সেইটো প্ৰচেছ আমি নিজে কৰি দিওঁ, গতিকে ফাৰ্মাৰে কিন্তু লগে লগেতো পইচাটো নাপায়, গতিকে ফাৰ্মাৰে প্ৰথমতে সেইখিনি কৰিবই লাগিব। গতিকে তাৰপিছত আমি সেইখিনি কৰাৰ পিছত কি হয় এটা যে বানপানী হোৱাৰ পিছত মাছখিনিটো গৈ বেছিভাগ ওলাই যায় হয় নাই, কিছু যদি থাকি যায়, গতিকে আমি সেই তাৰপিছত বানপানীৰ পিছত আমি অলপ ডাঙৰ মাছৰ পোনাবিলাক এৰিব লাগে বুজিছে, কাৰণ আমিতো টাইমটো এতিয়া নাপাম না আমাৰ। যদিও আমি অসমত যদি 1 বছৰত আমি 12 মাহ মাছ খেতি বুলি ধৰি লওঁ, কিন্তু অসমত আমাৰ মাত্ৰ আমি 7 মাহে মাছ খেতিৰ কাৰণে সময় পাওঁ। এই 7 মাহতে টেম্পাৰেচাৰটো ঠিকে থাকে 26-30 ডিগ্ৰী, বাকী 5 মাহটো ঠাণ্ডা, এই ঠাণ্ডাত মানে মাছখিনি ডাঙৰো নহয় অকল খাইহে থাকে, গতিকে আমি 7 মাহ পাওঁ। গতিকে আমি যদি আৰু বেছিকৈ লেট কৰি দিওঁ তেতিয়াহ'লে আমাৰ টাইমটো এই মাছৰ খেতিৰ সময়টো কমি যায় গৰম ছিজনটো, গতিকে সেইকাৰণে
1: মাছৰ বৃদ্ধিটো
0: কমি যায়। গতিকে আমি এটলিষ্ট 20-25 গ্ৰাম প্ৰতিটো মাছৰ পৰা তেনেকুৱা মাছৰ পোনা মিলিব লাগে, গতিকে আমি হেক্টৰত এটলিষ্ট 800

0: একাউন্টত সোমায়
1: হয়।
0: আর দুই নম্বর দিছে আমি চূণ দিয়াটো বহুত প্রয়োজন, তাতে বানপানীর ভিতর পানি বিভিন্ন তেনেকুয়া পলুশন ওয়াটার আহিব, তেনে ইফ্লুয়েন্ট থাকা আহিব, বিভিন্ন ঠাইর পৰা আহিব,
1: পানিখিনির প্রদূষণটো নোহোৱা কৰিবৰ কাৰণে
0: আমি চূণ প্রতি মাহে তুইটো দিবই লাগিব। এটলিষ্ট 7.5 কেজি কৈ চূণ দিয়াটো বহুত প্রয়োজন প্রতি
1: বিঘাত
0: প্রতি বিঘাত
1: হয়। মই এতিয়া অসীম বৰাক সুধিছো যে গ্রীষ্মকালত উদ্ভব হোৱা মাছের যিসমূহ রোগ আছে সেইবোৰ কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি আৰু ইয়াৰ আগতীয়াকৈ ব্যবস্থা লব পাৰি নেকি?
2: হয়, সাধারণত আমি দেখো যে গ্রীষ্মকালত মানে আমার কিছু কমন ফ্রেশ ওয়াটার মানে ডিজিজ হয়, রোগ হয়, সেই রোগবিল হোয়াইট স্পট মানে ডিজিজ, যে আপনার মাছের যে স্কিন আছে তাতে কিছু মানে হোয়াইট কিছু স্পট হয় আৰু
1: বগা বগা চকলা চকলকে পৰে
2: আৰু সেইটো স্কিনত হয়, গিলত হয়। তাৰপিছতে আছে আপোনাৰ এটা হৈছে উকনি হয়, স্কেল যিটো আছে মাছৰ যিটো বাকলি আছে তাত মানে সৰু সৰু উকনিৰ নিচিনা হয় আৰু সেইটোক আৰ্গুলাছ বুলি কয়, আৰ্গুলোচিছ বুলি কয়, আৰু তাক আমি চাইবাৰমেক্টিন বুলি এটা ৰাসায়নিক আমাৰ আছে, সেইটো দি পেলাই আমি নিয়ন্ত্ৰণ কৰিব লাগে। আৰু দুই নম্বৰতে আমাৰ আৰু এটা হয় বেক্টেৰিয়াৰ মানে গিল ৰড, গিলটো মানে জল যিটো ফুল হয় য'ত উশাহ নিশাহ লয় সেইটো পচি যায়, গিল ৰড ডিজিজ। আৰু এটা আছে ইপিজটিক আলচাৰেটিভ চিণ্ড্ৰম, আৰু এটা আছে পাখিটো আমাৰ বা যিটো ফিচাৰ মানে বুলি কওঁ সেইটোত তাৰমানে পচি যায়, আৰু ইপিজটিক আলচাৰেটিভ চিণ্ড্ৰমটো আলচাৰেই হয়। গতিকে ইয়াৰ কথাটো হ'ল কি, ইয়াতে তাৰমানে আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, সাধাৰণতে কি হয় অক্সিজেন তাৰমানে গৰম যেতিয়া হয় তেতিয়া অক্সিজেন কমি যায়, আৰু কিছু ক্ষেত্ৰত আমাৰ কি হয় অসমৰ যিহেতু পানীটোৰ গুণাগুণটো এচিডিক হয় আৰু যেতিয়া এচিডিক হয় বা বেছি এলকালাইন হয় যেতিয়া মানে প্ৰসম নহয় পানীটো তাৰমানে নিউট্ৰেল নহয় 7.5 বা 8লৈকে নাথাকে তেতিয়া ৰোগে আক্ৰমণ কৰিব পাৰে। ৰোগে কেতিয়া আক্ৰমণ কৰে, যিহেতু হোষ্ট পেথজেন আৰু এনভাইৰনমেণ্ট তাৰমানে হৈছে আমাৰ পানীখিনি হৈছে আমাৰ গৃহস্থ আৰু এনভাইৰনমেণ্ট মানে যিটো হোষ্ট বা হোষ্ট পেথজেন এনভাইৰনমেণ্ট মানে আপোনাৰ এনভাইৰনমেণ্টটোত মানে পানীখিনি তাতে আমাৰ মাছৰ দেহটো হোষ্ট বুলি কৈছোঁ, মাছৰ দেহত ৰোগ আহি কেতিয়া সোমাব পাৰে যাতে এই এনভাইৰনমেণ্টটো যাতে প্ৰদূষিত নহয়। এনভাইৰনমেণ্টটো প্ৰদূষিত হোৱাৰ কাৰণসমূহ ইতিমধ্যে উল্লেখ কৰা হৈছে যে বাহিৰৰ পৰা প্ৰদূষিত পানী সোমাইছে বা অৰ্গেনিক লোড বাঢ়ি গৈছে, অক্সিজেন লেভেল কমি গৈছে, এৰেশ্যন দিব লাগিব আমি, আৰু যদি ৰোগৰ মাত্ৰা বৃদ্ধি হয় তেতিয়াহ'লে তাৰমানে ৰোগ প্ৰতিকাৰ কৰিবৰ কাৰণে কিছুমান আমাৰ কেমিকেলছ আছে আৰু সেই কেমিকেল দিব লাগিব। আৰু মাছবিলাক তাৰমানে সাধাৰণতে আমি টাইম টু টাইম উঠাই পেলাই নিমখৰে গা ধুৱাব লাগিব, ছল্ট বাথ বুলি কয়,
1: প্ৰতিটোকে বেলেগে বেলেগে ধুৱাব লাগে নে অকল নিমখ পানীত ডুবাই দিলে?
2: নিমখ পানীত তাৰমানে আপোনাৰ ছেফ ড'জ দিব লাগিব, বেছি দিব নালাগিব, একুৰিয়াম ছল্ট বুলি কয়, তাতে ষ্ট্ৰেছটো পেৰাচাইটটো তাৰমানে তেওঁলোকে মাৰে, আৰু মাছৰ সংখ্যা যদি বেছিকৈ থাকে পুখুৰীটোত সেই সংখ্যাটো তাৰমানে আমি অলপ কমাই দিব লাগে, ক্ৰাউডিং হ'ব নালাগে, আৰু যদি বেছি হয় তেতিয়াহ'লে ঔষধ প্ৰয়োগ কৰিব লাগিব, তেনেকুৱা ধৰণৰ ঔষধ কিছুমান আছে, আৰু ৱাটাৰ কোৱালিটিৰ পানীৰ গুণাগুণটো আমি নিয়ন্ত্ৰণ কৰিব লাগিব। এতিয়া আপোনাৰ ঔষধ বুলি কওঁতে জেনেৰেলি ধৰক এণ্টিবেক্টেৰিয়েল আৰু এণ্টিপেৰাচাইটিক যিবোৰ তাৰমানে আমাৰ মেডিচিন আছে সেইবোৰ আমি দিব লাগিব।
1: হয়, এইসমূহ যিবোৰ আপুনি ৰাসায়নিকৰ নাম ক'লে সেইসমূহ দিয়াৰ পিছত এইটো খোৱাৰ উপযোগী কিমান দিন পিছত হয়?
2: সাধাৰণতে আমি যেতিয়া ঔষধটো প্ৰয়োগ কৰা হয় 15 দিন বা এমাহ মানে আমি মাছটো খোৱাটো উচিত নহয় তাৰমানে এমাহমানলৈকে।
1: হয়, এতিয়া বানপানীৰ সময়তো ভালেখিনি ক্ষতি হোৱা দেখা যায়, ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়িত কি কি আঁচনিয়ে এই গ্রীষ্ম ঋতুত উদ্ভব হওয়া বানপানী, উষ্ণতা বৃদ্ধি আৰু মাছৰ ৰোগৰ পৰা যিবোৰ ক্ষয় ক্ষতি হয় তাৰ পৰা মীন পালকক লাভান্বিত কৰিব পাৰে, চমু আভাস এটা দিয়কচোন।
2: হয় হয়, ভাৰত চৰকাৰৰ মীন মন্ত্ৰালয়, মৎস্য পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে এটা ধ্বজাবাহী আঁচনি আমাৰ প্ৰণয়ন কৰিছে, সেই আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি সহজ যোজনা, PMKSSY। এই আঁচনিখনৰ কেইবাটাও দিশ আছে, কেইবাটাও ইয়াতে কম্পনেণ্ট আছে। এটা হৈছে কি, আমাৰ ভাৰতবৰ্ষৰ যিসকল মীনপালক বা মাছমৰীয়া ৰাইজ আছিলে তেওঁলোক কেতিয়াও সংগঠিত হোৱা নাই বা তেওঁলোকৰ কোনো কৰ্মৰ আধাৰত কোনো পৰিচয় নাছিলে। ভাৰত চৰকাৰে সেইকাৰণে এটা কাম কৰিলে যে তেওঁলোকক নেশ্যনেল ফিচাৰী ডিজিটেল প্লেটফৰ্মৰ মাধ্যমত পঞ্জীয়ন কৰিবলৈ ক'লে, যাতে সেই তেওঁলোকে এটা পঞ্জীয়ন নম্বৰ পায়, এখন চাৰ্টিফিকেট প্ৰমাণ পত্ৰ পায়, আৰু সেই NFDB ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে তেওঁলোকে ক্ৰেডিট লিংকেজ, ক'ৰবাত যদি তেওঁলোকে লোন বিচাৰে, ঋণ বিচাৰে ক্ষুদ্ৰ পৰিসৰত বা বৃহৎ পৰিসৰত ব্যৱসায়িক ভিত্তিত মীন পালন কৰিবলৈ, নতুবা আপোনাৰ এই যে যিটো কথা কৈছে যে বানপানী বা অতিমাত্ৰা উষ্ণতা বৃদ্ধিৰ ফলত মাছৰ ৰোগ হয়, মাছ মৰে, অতিমাত্ৰা টেম্পাৰেচাৰ বৃদ্ধিৰ ফলতো মাছ মৰে, বা
1: বানপানীৰ ফলত

0: বানপানীৰ
1: ফলত
0: মাছ ওলাই যায় বা মাছৰ ৰোগত মাছ মৰে বা কোনোবাই বিহ দিও মাছ মাৰে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ ৰাইজে ল'ব লগা এটাই আঁচনি হৈছে যে তেওঁলোকে আমাৰ যি মীন পালন বীমা চলি আছে ভাৰত চৰকাৰৰ, তেওঁলোকে বিনা দ্বিধাই এই আঁচনিখনৰ সুবিধা ল'ব লাগে। এই আঁচনিখন বৰ্তমান ভাৰত চৰকাৰৰে সংস্থা যিটো এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী, কৃষি বীমা কোম্পানী, তেওঁলোকৰ দ্বাৰা এই আঁচনিখন আগবঢ়াই দিছে। অন্যান্য ব্যক্তিগত খণ্ডতো বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানী আছে, তেওঁলোকেও এই আঁচনিখন ইমপ্লিমেণ্ট কৰিছে, ৰূপায়ণ কৰিছে। কিন্তু আমাৰ যিহেতু এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ যিটো কোম্পানী আমাৰ গুৱাহাটীতে আছে আমাৰ কাৰ্যালয়, আৰু তেওঁলোকৰ প্ৰতিনিধি আছে জিলাই জিলাই, তেওঁলোকে এজেণ্ট দি থৈছে। যেনেকৈ লাইফ ইঞ্চুৰেঞ্চৰ পলিচি যদি লওঁ আমি, বীমা ক্ৰয় কৰোঁ, এজেণ্ট থাকে, ইয়াৰ ক্ষেত্ৰতো তেওঁলোকে এজেণ্ট দিছে। আৰু ইতিমধ্যে নেশ্যনেল ফিছাৰী ডেভেলপমেণ্ট বৰ্ড, ৰাষ্ট্ৰীয় মীন উন্নয়ন বৰ্ডে ইয়াৰ বিষয়ে ইয়াৰ সজাগতা আনি আছে জিলাই জিলাই, জিলা ৰাজ্যিক মীন বিভাগৰ সন্মানীয় বিষয়াসকলৰ সহযোগত আৰু মীন পালকসকলৰ লগত লৈ আমি যথেষ্ট সজাগতা আনিছোঁ। কিন্তু হঠাৎ অহা বানপানীয়ে যেতিয়া কৃষকৰ জীৱনলৈ বিভীষিকা নমাই আনে, এই আঁচনিখন এখন এনেকুৱা এখন আঁচনি যি নেকি তেওঁলোকক সুৰক্ষা কবচ হিচাপে কাম কৰিব পাৰে। গতিকে আশা কৰোঁ যাতে আমাৰ সদাশয় মীন পালক ৰাইজে এই আঁচনিখনৰ গুৰুত্ব উপলব্ধি কৰি আগন্তুক দিনত তেওঁলোকে বানপানী বা তেনেকুৱা গ্ৰীষ্ম ঋতুত সন্মুখীন হোৱা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰিব।
1: হয়, সেইকাৰণে প্ৰথমে তেওঁলোকে বীমা কৰি ল'ব লাগিব,
0: তেওঁলোকে NFDP ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, নেশ্যনেল ফিছাৰী ডেভেলপমেণ্ট ডিজিটেল প্লেটফৰ্ম, ডিজিটেল যিটো পৰ্টেল আছে তাত তেওঁলোকে কিমান এৰিয়াত মীন পালন কৰি আছে, কি কি মাছৰ খেতি কৰি আছে, তেওঁলোকৰ নাম, তেওঁলোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো সংযুক্ত হৈ থাকিব লাগিব। তাত মোবাইল নম্বৰ দিলে OTP আহিব, তেনেকুৱা কিছুমান প্ৰচিজিয়াৰ আছে। আজিকালি অনলাইন এখন ফৰ্মেট তেওঁ ছাবমিট কৰিব লাগিব, ফৰ্মখন অনলাইনতে ভৰ্তি ফিল আপ কৰি।
1: হয় হয়, বহুত কৃষকে যিসকলে এইখিনি কৰিব নাজানে তেনেকে তেওঁলোকক সহায় কৰিবলৈ আপোনালোকৰ বিভাগৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱা হৈছে?
0: হয় হয় হয়, আমি য'ত য'ত সজাগতা কাৰ্যসূচী কৰিছোঁ যথেষ্ট কেম্প কৰা হৈছে, আমি তাতে আমি ৰেজিষ্ট্ৰেশ্যনো কৰিছোঁ। আৰু CSC যিটো কমন ছাৰ্ভিচ চেণ্টাৰ আছে, তেওঁলোক অঞ্চলে অঞ্চলে আছে, সেইটো এই কমন ছাৰ্ভিচ চেণ্টাৰসকলৰ ওচৰলৈ গ'লে তেওঁলোকে এইটো কৰি ল'ব পাৰিব NFDP ৰেজিষ্ট্ৰেশ্যনটো।
1: হয়, মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিসমূহ বেমাৰী মাছ, ৰোগ হৈ থকা মাছ আমি কিনোতে গম নাপাওঁ আৰু সেইখিনি খালেতো আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰী বুলি আপুনি ক'লে ইতিমধ্যে, আমি সেইসমূহ চিনি পোৱাৰ কিবা উপায় আছে নেকি?
0: হয় হয়,
1: অতি চমুকৈ।
0: সেইকাৰণে এই আঁচনিখন যিখন মই নাম লৈছোঁ অকণমান আগতে, প্ৰাইম মিনিষ্টাৰ মৎস্য কিষাণ স্বনিধি সহ যোজনা, তাতে তেওঁলোকে ট্ৰেচেবিলিটি আৰু ফুড ছেফটি আৰু ফুডৰ যিটো কোৱালিটি তাৰ ওপৰত তেওঁলোকে এটা লেব, মানে লেবৰেটৰী বহোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু এই লেবটো আমাৰ গভৰ্ণমেণ্ট, মানে ষ্টেট গভৰ্ণমেণ্ট, ৰাজ্য চৰকাৰৰ অনুষ্ঠান, মৎস্য বিভাগ বা গৱেষণা প্ৰতিষ্ঠানে তেওঁলোকে এই লেবটো স্থাপনা কৰিব পাৰিব। আৰু ইয়াতে তেওঁলোকে টাইম টু টাইম যি মাছ বেচা কিনা কৰে তেওঁলোকৰ চেম্পুল কালেকশ্যন কৰি তেওঁলোকে সেই চেম্পুল নমুনা তেওঁলোকৰ গৱেষণাগাৰলৈ লৈ গৈ তেওঁলোকে পৰীক্ষা কৰি তাৰ সত্যতা নিৰূপণ কৰিব পাৰিব, প্ৰমাণীকৰণ কৰিব পাৰিব, যে চাৰ্টিফিকেশ্যন কৰিব পাৰিব যে এই মাছটো নিৰোগী মাছ, এই মাছত কোনো এণ্টিবায়'টিক নাই বা ইউৰিয়া নাই, এই মাছটো ফ্ৰেছ ফিছ হয়, অৰ্গেনিক ফিছ হয়। সেইখিনি বস্তু তাত তেওঁলোকে কৰিব পাৰিব, তাৰ ব্যৱস্থা ইতিমধ্যে হাতত লোৱা হৈছে। আৰু আমাৰ অসমৰ পৰাও দুইটা প্ৰপজাল গৈছে, এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা গৈছে আৰু এটা ৰহা মীন মহাবিদ্যালয়ৰ ফালৰ পৰা ভাৰত চৰকাৰলৈকে গৈছে। হয়তো আগন্তুক দিনত এই লেব স্থাপন হ'লে আমাৰ অসমৰ কৃষকৰাই যথেষ্ট উপকৃত হ'ব পাৰিব।
1: হয়, আমাৰ সকলো কৃষকৰ লগতে গ্ৰাহকসকলো উপকৃত হ'ব। এতিয়া আমি আজি গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু ইয়াৰ সমাধান সম্পৰ্কে ভালেখিনি কথা আপোনালোকৰ দুয়োজনৰ পৰাই জানিলোঁ। আমাৰ যিসকল মৎস্য পালক আছে তেওঁলোকে নিশ্চয় এই আলোচনাটোৰ দ্বাৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ আমি। আমাৰ সময়ো হৈ আহিল, আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োজনকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ।
2: গ্ৰীষ্মকালত মীন পালনৰ সমস্যা আৰু ইয়াৰ সমাধান, আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে অসীম কুমাৰ বৰা আৰু বিপুল খাটনিয়াৰে। আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰায়ে। কৃষি জগত অনুষ্ঠানটি ইমানেই।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।

0: তেওঁলোকৰ বাবে মানাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মানাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক এটি বৃন্দগান, গীতৰ কথা ফণী তালুকদাৰৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। নেপালৰ আকস্মিক বানত 105 গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন,

0: ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন। মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ। আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। নেপালৰ ভোটকোচি নদীত আজি পুৱা অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধ্বস্ত কৰাৰ পাছত চুবুৰীয়া দেশখনত 105 গৰাকী ভাৰতীয় নাগৰিককে ধৰি 384 জন পৰ্যটক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন পৰিষদৰ তথ্য অনুযায়ী পৰ্যটকসকলৰ ভিতৰৰ 93 গৰাকী হৈছে নেপালী নাগৰিক। ভাৰতৰ বাদেও অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক এই বানত সন্ধানহীন হৈ আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে এই পৰিসংখ্যা প্ৰাৰম্ভিক বুলি স্পষ্ট কৰি বিভিন্ন পৰ্যটন সংস্থা আৰু স্থানীয় প্ৰশাসনীয় গোটৰ সহযোগত পৰ্যটন পৰিষদে অচিৰেই এই সন্দৰ্ভত সঠিক তথ্য আগবঢ়াব বুলি অৱগত কৰিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ প্ৰকাশ কৰিছে। টোল ফ্ৰী নম্বৰ 1234, হটলাইন 1144 আৰু পৰ্যটন আৰক্ষীৰ নম্বৰ 9851289445ৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকলৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ লগতে পৰ্যটক তথা তেওঁলোকৰ শুভাকাংক্ষীসকলক যথাসম্ভৱ সুস্থিৰতা আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰে আগবাঢ়িবলৈ নেপাল পৰ্যটন পৰিষদে অনুৰোধ জনাইছে। অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাছুৱা, নোৱাকোট, ধাডিং, গোৰ্খা আৰু চেটৱানকে ধৰি প্ৰভাৱিত অঞ্চলসমূহৰ যুক্তৰাষ্ট্ৰীয় সংসদীয় সদস্যসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ তথা সাহায্য অভিযানত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ সৈতেও এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে 2টা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বানপীড়িত ভাৰতীয়ই 9778513168 07 আৰু 9779709107500 নম্বৰলৈ ফোন কৰিব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই অভিযান মুকলি কৰে। অনুষ্ঠানত সাংসদ যোগেন মোহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথ ন্যাটেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ ভাষণ দি শ্ৰীসিংহলে কয় যে HIV সংক্ৰমণৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টি তথা এইডছত আক্ৰান্ত লোকৰ প্ৰতি বৈষম্য দূৰ কৰা, HIV আৰু এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন বিষয়ক জ্ঞানৰ প্ৰসাৰ, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনৰ অন্যান্য সেৱা আদিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে দুমাহজোৰা এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
1: আজি ডিব্ৰুগড় চহৰত HIV আৰু STI সংক্ৰমণ ৰোগী আৰু ৰোগীক সমাজত ঘূৰাই অনাৰ প্ৰচেষ্টা, HIV ৰোগীক সন্মান আৰু সামাজিক সহযোগ, এই গোটেই বিষয়ৰ ওপৰত দুমাহজোৰা সজাগতা অসমৰ 35খন জিলাত চলিব। তাৰ শুভাৰম্ভ আজি ডিব্ৰুগড় জিলা পাহ। আৰু মই ভাবোঁ HIV এইডছৰ প্ৰতি মানুহৰ চিন্তাত পৰিৱৰ্তন হ'ব, এই এক নম্বৰ কথা। কিন্তু আজি HIVৰ কাৰণটো, আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ড্ৰাগছ। এই ড্ৰাগছজাতীয় নিচাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। আৰু আজি মই মঞ্চৰ পৰা আহ্বান জনাইছিল যে সামাজিক দায়বদ্ধতা আমি সকলোৱে ল'ব লাগিব, আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰে অকলে ড্ৰাগ এবিউজটো বন্ধ কৰিব নোৱাৰে।
0: আজিৰ অনুষ্ঠানত IEC অভিযান সন্দৰ্ভত এখন চমু তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্যৰ 35খন জিলাৰ 3900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5 লাখ লোকক এই অভিযানে সামৰি ল'ব। ৰাজ্যৰ 500খন বিদ্যালয়, 200 মহাবিদ্যালয় আৰু 100খন চৰকাৰী চিকিৎসালয়ক সামৰি IEC অভিযান চলোৱা হ'ব। এই সময়ছোৱাত স্থানীয় লোক, গাঁওবুঢ়া, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ৰেড ৰিবন ক্লাবৰ জৰিয়তে HIV আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হ'ব। চৰকাৰী চিকিৎসালয়সমূহত 100টা বিশেষ শিবিৰ আয়োজন কৰি বিনামূলীয়াকৈ এই ৰোগৰ

0: পৰীক্ষা, পৰামৰ্শদান আৰু চিকিৎসা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমৰ হিতাধিকাৰীসকলৰ বাবে 3,86,507 নতুন পকীঘৰৰ অনুমোদন দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে অভিলাষী প্ৰকল্পৰ বাবে 5,024.61 কোটি টকাৰ আবণ্টন দিয়া হৈছে। এই পদক্ষেপে ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহহীন আৰু দৰিদ্ৰ পৰিয়ালৰ নিজাকৈ এটা পকীঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে সমৃদ্ধিশালী গ্ৰাম্য অসম গঢ়াৰ যাত্ৰা সুদৃঢ় কৰিব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গ্ৰামাঞ্চল বিকাশৰ প্ৰতি এই সহযোগিতাৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰামীণ ৰাজ্যৰ সৰ্বাংগীন কল্যাণ আৰু উন্নয়ন সুনিশ্চিত কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সেৱা অব্যাহত ৰাখিব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি সোধক অনুজা লোপামুদ্ৰাৰ পৰা।
1: মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত আজি মেধাবী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ এককালীন সাহায্য বিতৰণ কৰা হয়। তিনিচুকীয়া জিলাৰ মানৱ কল্যাণ পূজা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ দিশত এই আৰ্থিক সাহায্যই কিছু পৰিমাণে হলেও সকাহ দিব বুলি আশা প্ৰকাশ কৰে।
2: এনেধৰণৰ আঁচনিৰ যোগেদিহে বিশেষ পদক্ষেপ ল'ব লাগিব, যিটো কাম আজি মৰাণ স্বায়ত্তশাসিত পৰিষদে লৈছে। আৰু মই ভাবোঁ যে আজি মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত পালোঁ। কোনোবাই IIT কৰি আছে চেন্নাইত, কোনোবাই মেডিকেল কলেজত MBBS কৰি আছে, কোনোবাই আউনীআটী আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত অধ্যয়ন কৰিছে। এনেধৰণে বিভিন্ন গৰাকী যিটো পাৰদৰ্শিতা তেখেতসকলৰ ব্যক্তিত্বত আছে, আজি তাক ফুটাই তোলাৰ বাবে তেখেতসকলে বিভিন্ন শিক্ষানুষ্ঠানত অত্যন্ত দক্ষতা সম্পন্নভাৱে অধ্যয়নক আগবঢ়াই নিছে।
1: শ্ৰী সোণোৱালে কয় যে যুৱ প্ৰজন্মক জ্ঞান, শিক্ষা আৰু দক্ষতাৰে সমৃদ্ধ কৰি এখন আত্মনিৰ্ভৰ, বিকশিত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কাৰ্যবাহী দণ্ডাধীশ আৱাসিক চৌহদ প্ৰকল্পৰো উদ্বোধন কৰে। বিভিন্ন বিষয়াসকলৰ বাবে উন্নত আৱাসিক সুবিধা নিশ্চিত কৰাৰ জৰিয়তে তেওঁলোকক জনসেৱাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জিলাখনৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই সংযোজন নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও উল্লেখ কৰে। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদুন্নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ফাতেহা দুৱাজাহম উদযাপন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাটছিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুছ মহম্মদী কমিটীৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি BPF দলৰ নীতি নিৰ্ধাৰক সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰা বৈঠকত সমিতিৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে আজিৰ বৈঠকত BTAD 5খন জিলাৰ অনুসূচিত জনজাতি পৰিষদ, ভূমি উপদেষ্টা পৰিষদ আৰু কেন্দ্ৰীয় বাছনি পৰিষদত একোগৰাকীকৈ BJPৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে। তদুপৰি BTC পৰিষদীয় সমষ্টি কাজলগাঁও আৰু ৰৌতাৰ উপ নিৰ্বাচনত BPF দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও BTC প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।
3: BJPৰ লগত আৰু BPF-ৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, ত' দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম, ইয়াৰ মেকানিজিমটো আমি বহুত আলোচনা কৰিছো, বহুত দেৰিকে সেইদিনা চি এম ছাৰৰ লগতো আমি আলোচনা কৰিছো। তো যেন হওক, আমি চি এম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ বি টি চি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বোৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত, ইয়াত বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ

0: অন্তর্ভুক্ত আমি করিম।
1: বিশিষ্ট সমাজবাদী রাজনীতিক, স্বাধীনতা যুঁজাৰু, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 29 আগষ্টত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেলত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ নেতৃবৰ্গই এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অভিষেক ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে আলোকপাত কৰিব। অনুষ্ঠানত হিন্দ মজদুৰ সভাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা ট্ৰেড ইউনিয়নৰ নেতা হৰভজন সিং সিন্ধু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী টিটকাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু ঘটে। নিহত যুৱকজন বজালীৰ ডুবিমালিপাৰা নিবাসী মনোজ মালাকাৰ বুলি জানিব পৰা গৈছে। ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শনী উপভোগ কৰি উভতি যোৱা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰায়। পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাতে আজি পুৱা যুৱকজনৰ মৃত্যু ঘটে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অংশ হিচাপে মেৰা যুৱা ভাৰতে দেশজুৰি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলস্থিত টেনিছ সন্থাৰ চৌহদত চলি থকা ITF ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ MT200 প্ৰতিযোগিতাৰ ক্ৰমে 45, 55 আৰু 65 বছৰ ঊৰ্ধৰ তিনিটাকৈ বয়স শাখাৰ ছেমিফাইনেল পৰ্যায়ৰ আটাইকেইখন খেল আজি অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ডাবল শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহো আজি অনুষ্ঠিত হৈছে। কাইলৈ আন আন শাখাৰ ছেমিফাইনেল খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে পৰহিলৈ প্ৰতিযোগিতাৰ অন্তিম দিনা সকলো শাখাৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। কলম্বোত চলি থকা দ্বিতীয় তথা অন্তিমখন টেষ্ট খেলৰ আজি চতুৰ্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে আয়োজক শ্ৰীলংকাই নিজৰ দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাই ভাৰততকৈ 16 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে আজি শ্ৰীলংকাই নিজৰ প্ৰথম ইনিংছত 290 ৰাণত অল আউট হোৱাৰ পাছত ফল' অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। ভাৰত সম্প্ৰতি দুখনীয়া টেষ্ট শৃংখলাটোত 1-0 আগবাঢ়ি আছে। ধেমাজিৰ ভেহপৰা গাঁও নিবাসী কণ্ঠশিল্পী সংগীত পৰিচালক মাধুৰ্য বুঢ়াগোহাঁইৰ কালি নিশা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। পচুৱা, সোণালী, ৰাংঢালী আদিকে ধৰি 90 দশকৰ বহু জনপ্ৰিয় বিহু গীতৰ কেছেটত প্ৰায় 300ৰো অধিক বিহু গীত আৰু বিহুসুৰীয়া আধুনিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে প্ৰায়বোৰ গীত নিজে ৰচনা আৰু সুৰ কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাম পৰিছে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি বঘৰাত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় আৰু জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত আয়ুক্তগৰাকীয়ে প্ৰকল্প দুটাৰ কাম কাজৰ বাস্তৱিক স্থিতি পৰ্যালোচনা কৰে। তেওঁ সময় অনুযায়ী নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰকল্প দুটাৰ সফল ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট অভিযন্তা, ঠিকাদাৰ আৰু নিৰ্মাণ কৰ্মীসকলক নিৰ্দেশ দিয়ে। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ,

0: আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ

0: ভাষাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রী নম্বৰ 1800-420-2233-ত কল কৰক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনক এটি পিণ্ডগান, গীতৰ কথা বেদানন্দ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নেপালৰ তিব্বত সীমান্ত অতি ৰচুৱা অঞ্চলত আজি পুৱা ভূটেক

ভুটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা শতাধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালত হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় সৃজনীশীল প্ৰযুক্তি প্ৰতিষ্ঠান IICT আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। আৰু কলম্বো টেষ্টত শ্ৰীলংকাই আজি চতুৰ্থ দিনাৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰান সংগ্ৰহ কৰে। নেপালৰ তিব্বত সীমান্তৱৰ্তী ৰছুৱা অঞ্চলত আজি ভুটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা 384গৰাকী পৰ্যটক সন্ধানহীন হৈ আছে। ইয়াৰে ভিতৰত 105গৰাকী ভাৰতীয় নাগৰিক আছে। নেপাল পৰ্যটক পৰিষদে প্ৰকাশ কৰা মতে সন্ধানহীন লোকসকলৰ মাজত 291গৰাকী বিদেশী পৰ্যটক আৰু 93গৰাকী নেপালী নাগৰিক আছে। বিদেশী পৰ্যটকসকলৰ ভিতৰত ভাৰতৰ উপৰিও ব্ৰিটেইন, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে নেপাল পৰ্যটন পৰিষদে এয়া প্ৰাৰম্ভিক তথ্যহে আৰু পৰ্যটন সংস্থাৰ সৈতে সন্ধানহীন লোকৰ তথ্যৰ সত্যাসত্য নিৰূপণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আকস্মিক বানত 7জন লোকে প্ৰাণ হেৰুৱাইছে। বানৰ ফলত অঞ্চলটোত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসমূহে সাহায্য অভিযান অব্যাহত ৰাখিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সুবিধাৰ্থে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই নম্বৰ দুটা হৈছে 1234 আৰু 1144। তথ্য প্ৰদানৰ বাবে পৰ্যটন আৰক্ষীয়েও 9851289445 নম্বৰ মুকলি কৰিছে। পৰিষদে অঞ্চলটোত আবদ্ধ হৈ থকা পৰ্যটকসকলক প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলিবলৈ আহান জনাইছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি দিনৰ ভাগত ৰছুৱা, নোৱাকোট, ধাদিং, গোৰ্খা আৰু চিটবনৰ ক্ষতিগ্ৰস্ত এলেকাত সাংসদসকলৰ সৈতে পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰে। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা পৰিষদৰ সৈতে আন এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে বান প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ সহায় কৰাৰ লগতে তথ্য প্ৰদানৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। দূতাবাস কৰ্তৃপক্ষই জনসাধাৰণৰ সহায়ৰ বাবে 9779851318607 আৰু 9779709107500 নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে। দূতাবাস কৰ্তৃপক্ষই কৈছে যে আকস্মিক বান প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ সাহায্য আৰু উদ্ধাৰৰ বাবে নেপাল চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনত ধন জন হানি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতীয় লোকসকল দুখৰ এই মুহূৰ্তত নেপালৰ ভাই ভনীসকলৰ সৈতে আছে। ভাৰত নেপাললৈ যথাসম্ভৱ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু হৈ আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে দুয়োখন দেশৰ দলসমূহে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সমন্বিতভাৱে কাম কৰি আছে। নেপালত আজি পুৱা হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যখনৰ গণ্ডক নৈৰ সমীপৰ 6খন জিলা পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, সাৰণ, মুজাফৰপুৰ আৰু বৈশালীৰ পৰিস্থিতি সূক্ষ্মভাৱে নজৰ কৰি থকা হৈছে। সীতামঢ়ী, চিঞৰ, অন্য জিলাসমূহৰ জিলাধিপতিসকলকো পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ বাবে এটা উচ্চ পৰ্যায়ৰ দল গঠন কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যখনৰ ৰাজধানী পাটনাত আজি মুখ্য সচিব প্ৰত্যয় অমৃতৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংশ্লিষ্ট জিলাসমূহৰ জিলাধিপতি আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক অহৰ্নিশে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নেপালত হোৱা ধাৰাষাৰ বৰষুণ আৰু হিমবাহ বিস্ফোৰণৰ ফলত বিহাৰত বানৰ সম্ভাৱনালৈ চাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ সৈতে কথা পাতে। গৃহমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰক আশ্বাস দিয়ে। পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনীৰ দল নিয়োগ কৰা হৈছে বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব।

0: ইয়াৰ জৰিয়তে ক্ৰীড়া যুৱ নেতৃত্ব নাগৰিক দায়বদ্ধতা স্বেচ্ছাসেৱা সুস্বাস্থ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এখন উমৈহতীয়া মঞ্চত যুৱ প্ৰজন্মক একত্ৰিত কৰিব বিচৰা হৈছে। এই অনুষ্ঠানত ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ দৃষ্টিভংগী আৰু ধাৰণাসমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। ক্ৰীড়া অলিম্পিক যুৱ নেতৃত্ব বিকশিত ভাৰত আৰু নিচামুক্ত যুৱ সমাজ শীৰ্ষক বিষয়সমূহে আলোচনাত ঠাই পাব। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন পবিত্ৰ ঈদ মিলানুন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে মিলাদুন নবী এনে এটি পবিত্ৰ দিন যিটো দিনত হজৰত মহম্মদৰ মহান বাণীসমূহ আকৌ এবাৰ সোঁৱৰণ কৰা হয়। তেওঁ কয় যে হজৰত মহম্মদৰ বাণীসমূহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক হজৰত মহম্মদৰ বাণীসমূহ সাৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৱদান আগবঢ়াবলৈ আহান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মিলাদুন নবী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে মানুহৰ মাজত শান্তি সম্প্ৰীতি পাৰস্পৰিক বুজাবুজি আৰু ভাতৃত্ববোধৰ এনাজৰি শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মিলাদুন নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱে ভাতৃত্ববোধ আৰু আনন্দ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এই উৎসৱৰ জৰিয়তে দয়াৰ মনোভাৱ সমাজ আৰু ব্যক্তি জীৱন পৰিচালিত কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। ভাৰতীয় সৃজনশীল প্ৰযুক্তি প্ৰতিষ্ঠান আই আই চি টি আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। এই জলপানী আঁচনিৰ অধীনত দুটা এবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম আৰু চাৰিটা ছমহীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰম, মুঠ 6টা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীসকলক 80%লৈকে বিত্তীয় সাহায্য প্ৰদান কৰিব। উল্লেখযোগ্য যে চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেটফ্লিক্সৰ সহমুখ্য কাৰ্যবাহী বিষয়া টেড চেৰাণ্ডোছৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ পাছতে ভাৰতৰ সৃজনীশীল প্ৰতিভাসমূহক এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত আগুৱাই নিয়াৰ উদ্দেশ্যে নেটফ্লিক্স ভাৰত গল্পকথন পদক্ষেপ মুকলি কৰা হৈছিল। এই পদক্ষেপৰ অংশ হিচাপে এই জলপানী আঁচনিখন হাতত লোৱা হৈছে। কংগ্ৰেছ আৰু দলটোৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ বাবে মহিলা সবলীকৰণ অকল নিৰ্বাচনী শ্লোগান বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপি নেত্ৰী বাসুৰী স্বৰাজে কয় যে কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ উদ্দেশ্যৰে লোকসভাত নাৰী শক্তি বন্দন অধিনিয়ম উত্থাপন কৰিছে। কংগ্ৰেছে বিধেয়কখন বিৰোধিতা কৰা আৰু সদনত গৃহীত হোৱাত বাধা প্ৰদান কৰা বুলি নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে।
1: तो पूरे के पूरे सत्र में राहुल गांधी जी गोल पोस्ट मूव करते रहे। खुद कल किरण रिजिजू जी ने कहा कि गृह मंत्री जी आकर सदन के पटल पर जवाब देंगे, लेकिन राहुल गांधी जी सदन ही नहीं चलने दे रहे। दूसरी बात, झारखंड की सरकार में आपके माध्यम से याद कराना चाहूंगी राहुल गांधी जी को, उनकी सरकार में साझेदारी है। ये जो ग्लॉस्ट ओवर बयान वो देते हैं ना, इससे कोई कुछ होने वाला नहीं।
0: শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাই সম্প্ৰতি ভাৰততকৈ সামগ্ৰিকভাৱে 16 ৰাণত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই আজি পুৱাৰ ভাগত 8 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 265 ৰাণৰ পৰা খেল আৰম্ভ কৰি 290 ৰাণত প্ৰথম ইনিংছ সামৰে ফলনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। সাৰংগ জৈনে 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰাৰ অৱস্থাত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেপালৰ তিব্বত সীমান্তৱৰ্তী ৰছুৱা অঞ্চলত আজি পুৱা ভূটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা 100ৰো অধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালত হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় সৃজনশীল প্ৰযুক্তি প্ৰতিষ্ঠান আই আই চি টি আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। আৰু কলম্বো টেষ্টত শ্ৰীলংকাই আজি চতুৰ্থ দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আকৌ শুনোৱা হওক অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ভূপেন হাজৰিকাৰ।

0: শ্রোতাসকলে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
3: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তি জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: শ্রোতাসকলে আকৌ শুনোৱা হওক।

অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কৃষ্ণা লহকৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আনন্দীৰাম দাসৰ।

0: আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক কুলবৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ।

ইমান পৰে শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ পূবালীৰ সুৰ। অনুষ্ঠানত আজি শুনক অনিতা মিঠি বৰদলৈৰ কণ্ঠৰ তিৱা গীত।

ইমান পৰে শ্ৰোতাসকলে অনিতা মিথি বৰদলৈৰ কণ্ঠৰ তিৱা গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ মিহিৰ বৰদলৈৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পী কণ্ঠত পুনতেই শুনাবলৈ লৈছোঁ হেমন্ত গোস্বামী ৰচিত এটি গীত।

শ্রোতাসকলে মিহির বড়োলৈৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্রোতাসকল, শিল্পীৰ কণ্ঠত এইবাৰ শুনক গীতাহাতী কাকতি ৰচিত এটি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে মিহিৰ বৰদলৈৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ হেমন্ত গোস্বামী ৰচিত এটি গীত।

নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। আজি পুৱা নেপালৰ ভূতকোশী নদীত অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধ্বস্ত কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনত 105 গৰাকী ভাৰতীয় নাগৰিকসহ 384 জন পৰ্যটক সন্ধানহীন হৈ আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ সহায়ৰ বাবে 2টা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60 দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ হিতাধিকাৰীৰ বাবে 3,86,507 নতুন পকী ঘৰত অনুমোদন দিছে বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত আজি তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেডামেফী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ একেলগে সাহায্য বিতৰণ কৰে।

নরেন্দ্র মোদী কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদ উন নবী উদযাপন কৰিছে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। আৰু কলম্বোত চলি থকা দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে আয়োজক দেশ শ্ৰীলংকাই নিজৰ দ্বিতীয় ইনিংছত ছটা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী। আজিৰ নিবেদন কালকুট। গতিয়েই যদি সভ্যতা হয়, দুৰ্দান্ত প্ৰকৃতিক মানুহৰ কবললৈ অনাতেই যদি মানুহৰ বিকাশৰ বুৰঞ্জী হয়, তেনেহ'লে আমাৰ গতিক বাধা দিয়া শক্তিটোলৈ আমি কি ভ্ৰুক্ষেপ নকৰাকৈ থাকিব পাৰিম? নোৱাৰো, কেতিয়াও নোৱাৰো। এচাম বিভ্ৰান্ত যুৱকে যদি মানুহৰ গতিৰ ইতিহাসক উন্মত্ততাৰ ধোঁৱাৰে ধুমলি কুঁৱলি কৰিব খোজে, তেনেহ'লে তাৰ প্ৰতিকাৰ নকৰাকৈ হাত সাৱতি বহি থাকিব পাৰিবনে কোনোবাই? কিন্তু প্ৰতিকাৰ কেনেদৰে হ'ব, কোনে কৰিব? অপৰাধৰ গভীৰতাই বা কিমান? এটি প্ৰশ্নৰ উত্তৰ বিচাৰি হাজাৰ প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত আৰু নীলু চক্ৰৱৰ্তী প্ৰযোজিত নাটক কালকুটৰ। এয়া তাৰ এই চতুৰ্থ খণ্ড কালকুট।
1: তাৰপাছত আৰু একো নাই। আমাৰ চিফ ইঞ্জিনিয়াৰে, মানে ভূতপূৰ্ব চিফ ইঞ্জিনিয়াৰ, ক'লে তেখেতৰ ল'ৰা ধ্ৰুৱজ্যোতিয়ে হেৰইন প্ৰস্তুত কৰোতাসকলক এচিটিলিন এনহাইড্ৰেটৰ নিয়মিতভাৱে যোগান ধৰিছিল। এই কামত দেউতাকে বহুবাৰ হকা বধা কৰিছিল, কিন্তু ল'ৰাই নুশুনিলে। এতিয়া আমাৰ বাবে ডাঙৰ কথা হ'ল, টকাবোৰ ক'ৰ পৰা পাইছিল, এচিড কাক যোগান ধৰিছিল, আৰু যোগান ধৰা এচিড কোন পথেৰে ভাৰতৰ বাহিৰলৈ লৈ গৈছিল, আৰু তাতোকৈ ডাঙৰ কথা হ'ল, নে দেশৰ ভিতৰতে ইয়াক ব্যৱহাৰ কৰিছিল?
2: তেতিয়াহ'লেতো সৰ্বনাশ ছাৰ।
1: সৰ্বনাশ বিশেষ নহয়, আৰু আচৰিত কথাও বিশেষ নহয়। গাজীপুৰ, মজফৰনগৰ, মোৰেনা এইবোৰত কেইবাটাও গোপন কাৰখানা ইতিমধ্যে ধৰা পৰিছে।
2: হয় ছাৰ।
1: আমাৰ এই ঘন অৰণ্যৰে ভৰা অসম বা তাৰ চুবুৰীয়া ৰাজ্যবোৰত এনে কাৰখানা খোলাটো বৰ সহজ কাম। অসুবিধা হ'ল অকল ৰাসায়নিক দ্ৰব্য পোৱাটো আৰু তৈয়াৰী মাল উলিয়াই নিয়াটো।
2: ছাৰ, দেউতাকে আৰু একো নাজানে?
1: নাজানিবও পাৰে, নক'বও পাৰে, আৰু কোৱা কথাখিনি মিছা হ'বও পাৰে। অঁ বাৰু ডেকা
2: ছাৰ,
1: এটা কথা, আকৌ গোটেইখিনি কথা আমি জুকিয়াই চাই লোৱা যাওক।
2: ভাল ছাৰ,
1: ক'ৰবাত কিবা অমিল গৰমিল থাকিলে মোৰ চকুত এৰাই গ'লেও আপোনাৰ চকুত পৰিব।
2: কওকচোন, কওক।
1: ৰ'ব, এই যে ৰবীন বৰুৱাৰ মতে তেওঁ বিশ্বস্ত সূত্ৰে খবৰ পায় যে ল'ৰাই চোৰাং হেৰইনৰ কাৰবাৰীৰ লগত ব্যৱসায় কৰি এচিডৰ যোগান ধৰিছে বা ধৰি আছে মোটা টকাৰ বিনিময়ত।
2: বিশ্বস্ত সূত্ৰটো কি বা কোন নকয়?
1: নকয়।
2: কাৰ লগত কৰিছে সেইটো বৰুৱা নাজানে?
1: নাজানে, বা অন্ততঃ নাজানে বুলি কয়।
2: ছাৰ, কিমান এচিড, কিমান দাম, কাক দিলে, কোনে পইচা দিলে, কিমান পইচা দিলে, সেইবোৰ নাজানে?
1: নাজানে বা নকয়।
2: হেয়ে ছাৰ, গোটেইখিনি যে সাজি কোৱা নাই তাৰ প্ৰমাণ কি?
1: গোটেইখিনি সাজি ক'ব পাৰে, নক'বও পাৰে, কিন্তু প্ৰথম কথা হ'ল সাজি কৈ লাভ কি? দেখা চাওক, বাপেক পুতেকৰ মাজত যিমানেই বেয়া সম্বন্ধ নাথাকক, মানুহে মৃত্যুৰ পিছত নিজৰ সতি সন্ততিৰ বদনাম নুলিয়ায়। আই থিংক দিছ অল্ড মেন ইজ ডুইং অল দিছ ফৰ ৰিভেঞ্জ। অসম্ভৱ দূৰত্ব বুঢ়াই থওঁ, বুজিছে? তেওঁ অকল আঠডাল দেখুৱাই দিছে নিৰাপদ দূৰত্বত থাকি। সফল হ'লেও হ'ম আমি, বিফল হ'লেও হ'ম আমি, তেওঁ নিৰাপদে থাকিব।
2: হয় ছাৰ।
1: আৰু দ্বিতীয়ত, মৃত ধ্ৰুৱজ্যোতি এনে এটা অনুষ্ঠানত আছিল আৰু এনে এটা চাকৰিত যে তেওঁ কাৰো মনৰ সন্দেহ নপজোৱাকৈ নিশ্চিন্তে যিমান লাগে সিমান ৰাসায়নিক পদাৰ্থ বজাৰত কিনিব পাৰে, আৰু টকাৰ হিচাপ ঠিক থাকিলে সেই বস্তু কলৈ গ'ল কোনেও আৰু খবৰ নকৰে।
2: ছাৰ, তেনেহ'লে দেখোন কাগজ পত্ৰবোৰ চালেই আমি ধৰিব পাৰিম।
1: জেকা,

0: এইবাৰহে দেখিছোঁ আপুনি একেবাৰে গুৰিত ধৰিছে। অঁ মই কালি আবেলিতে কাকত পত্ৰখিনি অনাই লৈছোঁ। ইটছ এ ফেক্ট, মৃত ধ্ৰুৱজ্যোতি বৰুৱাই যথেষ্ট পৰিমাণৰ এচিটাইলিন এনহাইড্ৰেট অনাইছে কানপুৰৰ ছানৰাইজ কেমিকেল নামৰ কোম্পানী এটাৰ পৰা, কিন্তু সেই অৰ্ডাৰৰ হিচাপ অফিচৰ কাকত পত্ৰত নাই।
1: তেনেহ'লে পইচা কেনেকৈ দিলে?
0: নিজৰ ব্যক্তিগত বেংকৰ হিচাপৰ পৰা।
1: ছাপ্লাই কোম্পানীক সন্দেহ কৰা নাই, ৰাজি হ'ল কিয় ছাৰ?
0: আপুনি স্কুল মাষ্টৰ হ'ব লাগিছিল, চোৰ পকেট মাৰৰ ওপৰত অপৰাধী আপুনি দেখা নাই নহয়। এইটো একেবাৰে সাধাৰণ অপৰাধ চাওক, বোধহয় আমাৰ অফিচতো চলি আছে এনেকুৱা অপৰাধ। আপোনাৰ অনুষ্ঠানত কোনো বস্তু লগা হ'ল, আপুনি ছাপ্লাই কোম্পানীৰ এজেণ্টক মতাই আনি সুধিলে কিমান দামত বস্তুটো আপোনাক দিব পাৰিব। আপুনি দামটো জানি লৈ নিজে অৰ্থাৎ অফিচাৰজনে বেনামী 3 বা 4খন টেণ্ডাৰ পেলাই দিলে। আপুনি নিজে আপোনাৰ নিজৰ পৰাই বস্তুখিনি কিনি ল'ব, দামৰ পাৰ্থক্যখিনি আপোনাৰ লাভ। গুণাগুণ চাব নালাগে, কম বেছি চাব নালাগে, নগদ মালৰ নগদ দাম, বিলৰ জামেলা নাই। আপুনি কি দামত বেচিছে তাৰ কিহৰ মূৰৰ বিষ কিনোতাই জানিব, লাভ লোকচানৰ কথা। হা, ছানৰাইজ কেমিকেলে যে আপোনাক কিবা খবৰ দিব পাৰিব সেইটো আশা নাই বুলি ধৰক।
1: ছাৰ ছাৰ এটা কথা।
0: কি হ'ল আকৌ হঠাৎ?
1: ছাৰ মই এটা কথা ভাবিছোঁ, ধ্ৰুৱজ্যোতি বৰুৱাই ধৰি ল'লো এচিডখিনি কানপুৰৰ পৰা অনালে, ছাৰ মালটো উৰি নাহে, ট্ৰাকত আহিব।
0: উৰি যে নাহে সেইটো মই জানো,
1: আৰু আৰু আহিব বিশেষ ধৰণৰ পানী অনা বটলত বা জাৰত।
0: সেইটো কি নতুন কথা হ'ল আপুনি?
1: ছাৰ
0: নতুন কথা ক'লে।
1: ছাৰ বিলটিখন মানে ডেলিভাৰী চালানখন আহিব ধৰি ল'লো ধ্ৰুৱজ্যোতি বৰুৱাৰ নামত, কিন্তু তেখেতে নিশ্চয় মালত ডেলিভাৰী
0: নলয়। আপুনি আচল কথা নকয় কিয়? কি ভাবি আছে এইবোৰ?
1: মই ঠিকেই ভাবিছোঁ ছাৰ, বৰুৱাই মাল ডেলিভাৰী নলয় অন্ততঃ লোৱাটো স্বাভাৱিক নহয়। মাল আনিব লাগিব, গুদামত ৰাখিব, তেতিয়া গুদামৰ ষ্টক বুকতে এণ্ট্ৰি হ'ব, উলিয়াই নিওঁতে চালান কাটিব লাগিব, ট্ৰেভেল পাৰ্মিট লাগিব। তাৰ সলনি চালানখন প্ৰকৃত গ্ৰাহকৰ হাতত দি দিব যাতে সিহঁতে মালটো উলিয়াই নিব পাৰে।
0: কিন্তু ট্ৰাক কোম্পানীত দিনে হয় হয় মানুহ অহা যোৱা কৰি আছে, কোনোবাই ধ্ৰুৱজ্যোতিৰ কাগজ আৰু চহী লৈ মালখিনি লৈ আহিলে লেঠা মৰিল। আৰু মালনো কিমান, 2 মাহে 3 মাহে হয়তো 5-6 হাজাৰ, তাত কেনেকৈ উলিয়াব?
1: ইমান সহজ নহয় ছাৰ, বিস্ফোৰক পদাৰ্থ বা এচিডৰ বহু ঝামেলা, হাই ৰেটত ইনচিয়'ৰ কৰিব লাগিব, কেইবাখনো দলিল চহী কৰিব লাগিব, পঠিয়াওঁতে যিমান গোলমাল ছাৰ, ডেলিভাৰী নহ'লেও সিমান গোলমাল। 3 বা 4 বাৰ যদি মাল লৈছে, ৰোডছ কোম্পানীৰ মানুহে চিনি পাব কোনে মাল লয়। ছাৰ ছাৰ কোন কোম্পানীৰ যোগেৰে মাল আনিছিল জানে নেকি ছাৰ? মোৰ চিনা জানা আছে কেইবাখনো।
0: কিবা ৰিভাৰ ঘাট ট্ৰাক কোম্পানী,
1: ৰিভাৰ ঘাট যদি পাৰিম উলিয়াবলৈ।
0: পাৰিব?
1: পাৰিম ছাৰ।
0: গুড, আচ্ছা দেখা
1: ছাৰ,
0: কোনোবাই গম পাইছে নেকি কথাটো?
1: কোনটো কথা?
0: এই যে মন্ত্ৰীৰ ল'ৰাক ইয়ালৈ ধৰি আনিছোঁ আৰু মই যে এই ঠাইলৈ আহিছোঁ।
1: গমটো পাবই ছাৰ, কিন্তু পুলিচে অনা বুলি ক'ব নোৱাৰে, মোৰ নিজৰ ভাই বুলি পৰিচয় দিছোঁ, কৈছোঁ মগজুৰ গোলমাল আছে, দিনে ৰাতি পহৰাত ৰাখিব লাগে, আৰু ছাৰ আপোনাকো ডাক্তৰ বুলি পৰিচয় দিছোঁ, সাৱধানো কৰি দিছোঁ যাতে চিকিৎসাৰ সময়ত কিবা চিঞৰ বাখৰ কৰিলে কোনো মানুহ যেন এইফালে নাহে।
0: বিশ্বাস কৰিছেনে?
1: কৰিব লাগে ছাৰ, নকৰিলেও কথা নাই, ইয়াৰ কোনো মানুহে মোৰ আচল পৰিচয় নাজানে ছাৰ, আজি ৰাতি হোৱাৰ আগতে ইয়াক ইয়াৰ পৰা নিবই লাগিব। ছাৰ আপুনি কি কৰিম বুলি ভাবিছে?
0: গমেই পোৱা নাই কি কৰোঁ, যিজনক ভাবিলোঁ আত্মহত্যা কৰিছে সিয়ে আকৌ চোৰাং কাৰবাৰীৰ লগ, যিজনক ভাবোঁ চোৰ সিয়ে আহি কয় কোনে চোৰ কৰিছে। মন্ত্ৰীৰ ল'ৰা হেৰাল চাওক, মন্ত্ৰীয়ে মোক মাতি নি কেছটো ল'বলৈ ক'লে, আৰু মোৰ ওপৰৰ অফিচাৰে কয় আপোনাৰ হাতৰ পৰা কেছটো নিবলৈ মন্ত্ৰীৰ পৰা হুকুম আহিছে।
1: ছাৰ আপুনিতো মোক এইটো কথা কোৱা নাই।
0: ক'বলৈ আপোনাক লগো পোৱা নাই, সময় পোৱা নাই, আচল কথা সেইটো। আজি পুৱা কাকতি চাহাবে ফোন কৰিছিল।
1: কি ক'লে ছাৰ?
0: মোক ফোনত কয় আপোনাক যে মিনিষ্টাৰ চাহাবে এটা কাম দিছিল সেইটো আৰু কৰিব নালাগে, কাৰণ তাৰ কিবা এটা মীমাংসা হৈ যাব 2 দিনতে।
1: আপুনি কি ক'লে ছাৰ?
0: মই ক'লোঁ মন্ত্ৰী চাহাবে মোক কাম দিছিল, তেনেতো কোনো কথা কোৱা নাছিল।
1: পিছত ছাৰ আমাৰ কাকতি চাহাবে কি কয়?
0: ক'লে সেই যে আপোনাক মাতি নি কৈছিল। মই ক'লোঁ ছাৰ আপোনাক কোনোবাই কিবা ভুল খবৰ দিছে, আপোনাক মিনিষ্টাৰ চাহাবে নিজে কৈছে নেকি?
1: পিছত
0: তেখেতেতো মিনিষ্টাৰৰ নাম ল'ব নোৱাৰে, সেয়ে কয় নহয় নহয় আনৰ মুখত শুনিছে। মই ক'লোঁ ছাৰ এই উৰা বাতৰিত বিশ্বাস নকৰোঁ।

0: একো উপায় নাপায় তেতিয়া মোক কয় ধ্ৰুৱ বৰুৱাৰ ছুইচাইড কেছটো কিবা হ'লনে? মই ক'লো এইটো সাধাৰণ ছুইচাইড কেছে, মাৰ্ডাৰটো নহয়, চলি আছে ইনকোৱাৰীটিৰে খোজটিৰে। তেখেতে ক'লে এইটো এটা বিশেষ কেছ, বিশেষ কেছ। মই ক'লো মই জনাত এইটো বিশেষ কেছ নহয়। চাওক, তেখেতে যদি বিশেষ কেছ বুলি ভাবে কেছটো তেখেতৰ নিজৰ হাতলৈ নিব লাগে, আৰু নহ'লে মোলৈ এটা নোট দিব লাগে যে এইটো কেছ বিশেষ বুলি গণ্য কৰিব লাগে, এইটোহে কথা।
1: আমাৰ কাকতি ছাৰৰ ইমান ইণ্টাৰেষ্ট কিয় হ'ল ছাৰ হঠাতে?
0: কাৰ খৰ বেচু ক'ত খুজুৱাইছে মই কেনেকৈ খবৰ ৰাখিম? এই তাক লৈ আহিছে নেকি?
2: হয় ছাৰ, হয়।
0: দেখা
2: ছাৰ,
0: এইফালে
2: ছাৰ,
0: আপুনি অলপ কোমল হ'ব।
2: হয় ছাৰ,
0: কোমল হ'ব।
2: হয় ছাৰ।
0: আৰু মই কাঢ়া হ'ম।
2: ঠিক আছে,
0: বুজিছে?
2: ঠিক আছে।
0: মাৰি পলাবি তোক নকবাই কি কৰিব?
1: নহয় নহয় বাৰু, শিক্ষিত ল'ৰাজনক এনেকৈ মাৰ ধৰ কৰাটো ভাল নহয়। আই আই চকী এখন নিদিয়ক
3: আপুনি। What do you want from me? আৰু পুলিচ
0: আমি যিয়ে নহ'লো তোৰ বাপেৰ কি? তই এটা হেৰইন নেদে, তোৰ আগত আমি জন্দুত।
3: Don't insult my father. Do you know who is he? তেখেত কোন জানে? His minister.
0: আকৌ এটা মিনিষ্টাৰৰ ল'ৰা ওলালে হা? এই আমাৰ হাতেৰে দিনে দুটাকৈ মিনিষ্টাৰৰ ল'ৰা, এটা গভৰ্ণৰৰ ল'ৰা, চাৰিটাকৈ জজ চাহাবৰ খুলখালি পাৰ হৈ যায়, তই জান? তই মিনিষ্টাৰৰ ল'ৰা হা? তই কোন মিনিষ্টাৰৰ ল'ৰা? চেণ্টাৰৰ নে আমাৰ ইয়াৰ?
1: নহয় বছ, ল'ৰাটো ভাল ঘৰৰ, কথা বতৰাতে গম পাই নহয়। তোমাৰ মানে আপোনাৰ ভাষাটো ভাল নহয় নেকি? কিবা পানী লগা পানী লগা যেন লাগিছে।
3: নাৰ্ভৰ অসুখ, ডাক্তৰে ঔষধ এটা দিছে, ছঘণ্টাই ছঘণ্টা ইনজেকশ্যন লৈ থাকিব লাগে। আপোনালোকৰ মানুহবোৰে মোৰ ঔষধখিনি লৈ গৈছে, যদি কাইণ্ডলি ঔষধখিনি ঘূৰাই দিবলৈ কয়, আই উইল বি মাষ্ট অব্লাইজ।
0: কি অসুখ হৈছে তোৰ যে ছঘণ্টাৰ মূৰে মূৰে ইনজেকশ্যন লৈ থাকিব লাগে? কি হৈছে তোৰ?
3: আই এম নট টকিং উইথ ইউ।
0: ময়ে পাতিছো দেচোন, ময়ে পাতিছো তোৰ লগত।
3: নাৰ্ভৰ অসুখ।
0: ইনজেকশ্যন তোক কোন ডাক্তৰে দিব? ডাক্তৰ মাতি দিম নেকি?
3: মই নিজে ল'ব পাৰিম, মোৰ ব্যৱস্থা আছে, সকলো বস্তুখিনি পালে হ'ল।
0: ইনজেকশ্যন তোৰ হেৰইনৰ ফিক্স?
1: নহয় বছ, ল'ৰাজনৰ কিবা অসুখ হৈছে, দেখিলে গম পায় নহয়, নাৰ্ভৰ অসুখ বোধ হয়। ইমান ক্ষীণ দেখিছেনে নাই, নাকেৰে পানী ফুটাই আছে, মাতো ভগা।
3: প্লিজ, ঔষধটো নাপালে মোৰ বৰ কষ্ট হ'ব। I may even die, and you will be responsible. আপোনালোক পুলিচ অফিচাৰ হৈ
0: দেখিছে, ই আমাক গৈ পুলিচ অফিচাৰে পাতিলে শেষত। আমিতো জমদূত, পুলিচ অফিচাৰ নহয়। তোক এনেই ধৰি অনা নাই, কেঁচাই খাম আজি তোক। ৰহ, অকল আমাৰ মানুহবোৰে ভুল মানুহ ধৰি আনিছে যেন পাইছোঁ। আমি সুৰিন্দৰক উঠাই আনিবলৈ গৈছিলোঁ, সুৰিন্দৰক নাপাই তাৰ ভায়েকক লৈ আহিলোঁ। এতিয়া দেখিছোঁ তই সুৰিন্দৰৰ ভায়েকো নহয়, তোক আনি একো লাভ নহ'ল। এতিয়া তোক ৰাখিবও নোৱাৰি, ঘূৰাই দিব
3: নোৱাৰি। মোক ঔষধটো লাগে নহ'লে
1: ৰাতিৰ
0: আগতে শেষ কৰিব লাগিব। গাঁতটো কান্দি থোৱা আছে নহয়?
1: আছে,
0: কোনে সন্দেহ নকৰেতো?
1: নাই বছ, আগতে কেইজনক পুতিলো বিলত, এতিয়াও লৰিয়ে লৰিয়ে তাৰ ওপৰত

0: মাটি পেলাই আছে আর দুমাহত মাল্টি স্টোরিত বিল্ডিং উঠে যাব। এই কোনে গম পাব?
1: হোয়াট আর ইউ গোয়িং টু ডু উইথ মি? আপনাদেরকে কি করিব?
2: কি করিম কি করিম আর তোক লৈ? সন্ধিয়া ডাক্তৰৰ তালৈ নিউ বুলি গাড়ী তুলি লৈ যাম। আহতীয়া ঠাইত একগজ দীঘল এডাল জৰি ডিঙিত ডিঙিত ফাঁচটো দি খান্দি থোৱা গাঁতত লাষ্ট পেলাই দিলেই কাম শেষ। তইতো শুনিছই লৰিয়ে মাটি পেলাই আছে, কালি পোৱাৰ আগতে তোৰ ওপৰত 10 ফুট মাটি।
1: What have I done? মই কি কৰিছো?
2: তই একো কৰা নাই, তই একো কৰা নাই, অকল ভুল সময়ত ভুল ঠাইত আছিলি। তোক ধৰি অনাটো জামেলা, এৰি দিলেও আৰু বেছি জামেলা। তই গৈ পোনচাতে পুলিচৰ ওচৰ পাবি, পুলিচে তোক আমাৰ ফটোবোৰ দেখুৱাই সুধিব এইজন এইজন, তই আমাৰ ফটো দেখিলেই চিঞৰি দিবি অঁ এইজন এইজন, বাছ কাম শেষ। নাই বাপু, ইমান ৰিস্ক ল'ব নোৱাৰি, তই খবৰটোতো একো নাজানই।
1: এইয়া
2: দেখিছ, তোক ৰাখি আমাৰ কি লাভ? এই ইয়াক লৈ যা, ৰাতি কামটো শেষ কৰিবি, আৰু শুন, ক'লা আইনা দিয়া এম্বেচেডৰখনত নিবি যাতে বাহিৰৰ পৰা কোনেও দেখা
1: নাপায়।
2: তোৰ নিচিনা এটা হেৰইন এডিক্টৰ লগত কোনে বন্দোবস্ত কৰিব? এই ইয়াক লৈ যায় ইয়াৰ পৰা, এনেই মিছামিচি সময় আৰু টকা হ'ব নষ্ট। চাবি আকৌ আধা মৰাকে নুপুতিবি।
1: I'll tell you something vital. Yes, মই বৰ ডাঙৰ খবৰ দিম, কিন্তু মোক ঔষধটো দিব লাগিব।
2: জনা আছে তোক, তোক জনা আছে, হেৰইন ইনফেকশ্যন লৈ শুই থাকিবি নাক।
1: ফৰ গড চেক, মই যি জানো সকলোকো, কিন্তু মই ইনজেকশ্যন ল'লে একোকে ভাবিব নোৱাৰো। মাই ব্ৰেইন ইজ নট ফাংচনিং, আই এম ডাইং, অ' প্লিজ, ফৰ গড চেক, ফৰ গড চেক।

0: America.
1: Sir.
2: Oh, my God. How good it feels.
3: কি কৈছে সি?
1: এতিয়া সি কানিয়াৰ স্বৰ্গত উঠি আছে ছাৰ। তাৰ পৰা নামিলহে যদি কিবা গম পোৱা যায়।

0: এঘণ্টাহি একো নেদেখেও নুশুনেও হিৰণ শিবিৰে প্ৰতি ছয় ঘণ্টাত এবাৰকৈ স্বৰ্গত উঠে এঘণ্টাৰ বাবে, তিনি ঘণ্টা নৰক যন্ত্ৰণা ভোগে। ছাৰ, স্বৰ্গলৈ যাবলৈ প্ৰতিবাৰতে টিকটৰ দাম বাঢ়ি যায়, অৰ্থাৎ অধিক পৰিমাণৰ হিৰইন ইনজেকশ্যন ল'বলগীয়া হয়।
1: ডায়ালুডিড কিয় ব্যৱহাৰ কৰিছে? ই খাটি হেৰইন ব্যৱহাৰ কৰাটো স্বাভাৱিক নহয় জানো?
0: ছাৰ, এই নিচা নিয়ম হৈছে এবাৰ যিটো অভ্যাস হয় সেইটো শতকা এৰাটো টান। কোনোবাই কানি খোপে, কোনোবাই মৰফিন লয়, কোনোবাই ব্ৰাউন চুগাৰ, কোনোবাই নাম্বাৰ ফ'ৰ, কোনোবাই স্নেক, আন কোনো এজনে গ্লু, কাৰোবাক লাগে স্পীড, আন এজনক মাছৰুম। কিমান যে ছাৰ বস্তু ওলাইছে!
1: আপোনাৰ কথাই মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই। ডায়ালুডিড কিয়? ই কোম্পানীৰ দ্বাৰা প্ৰস্তুত ঔষধ, আমেৰিকাত তৈয়াৰী, ভাৰতবৰ্ষত সাধাৰণতে নাপায়। তেনেহ'লে ডায়ালুডিড কিয় ব্যৱহাৰ কৰে, ক'ৰ পৰা পায়?
2: Oh my God!
0: Sir, ই এতিয়া স্বৰ্গৰ পৰা নামিব ধৰিছে। এতিয়া দুঘণ্টামান সি ঠিকেই থাকিব, তাৰ পিছত অস্থিৰ হৈ উঠিব ইয়াৰ পিছৰ ইনজেকশ্যনটোৰ বাবে।
2: I had a good trip. Oh, আপোনালোক ইয়াতে আছে। I thought it was a bad trip. কিন্তু এতিয়া সব ঠিক হৈ গৈছে। আপোনালোকে মোক ঔষধটো দিছে। You are good man. মই দেউতাক ক'ম আপোনালোকৰ ওপৰত কোনো একশ্যন নল'বলৈ।
1: বাপু, তোক বেড ট্ৰিপ গুড ট্ৰিপ কৰিবলৈ হেৰনৰ গুলি দিয়া নাই, বুজিছ? তোৰ লগত বন্দোবস্ত আছিল, তই যি জান তাকে কবি, আৰু যদি নক তোক পুহি ৰাখি লাভ নাই। ৰাতি হলে বোকাৰ তলত। নহয় কি, তোৰ লগত ধেমালি কৰি আছো বুলি ভাবিছো নেকি?
2: আৰু পুলিচ অফিচাৰ?
1: তোৰ বাপেৰ পুলিচ অফিচাৰ? আমাৰ কথা হৈছে আমাৰ এলেকাত আমাৰ বাদে আৰু কোনে মাল বেচিছে? আমাৰ নহয়, তোৰ বাপেৰ নেকি?
2: ডোণ্ট মেনচন মাই ফাদাৰ, এইটো কাৰ এৰিয়া মই নাজানো বুলি ভাবিছে।
1: এই, ই বৰ বাঢ়িছে, দুচাতমান লগাই দে, দুচাতমান লগাই দে এতিয়া।
2: ডোণ্ট বিট মি প্লিজ।
0: নাই নাই বছ, মাৰপিটটো ভাল নহয়। এইবোৰ ভাল ঘৰৰ শিক্ষিত ল'ৰা, কিবা জানে বাবেহে কৈছে আৰু আমাৰ কথা নাজানে বাবে আচৰিত হৈছে। ভিনয়, কোনে বাৰু ইয়াত ড্ৰাগ পুষ্ট কৰিছে?
2: ইফ আই টেল I'll get killed.
1: নকলে তই সাৰি যাবি বুলি ভাবিছ?
0: নহয় বছ, নহয়। সেইটো ক'বতো, আপুনি কিয় এনে যোগ কৰিছে? নিজৰ ভালৰ বাবেই ক'ব। এবাৰ নামকেইটা পালে আমি সিহঁতক শেষ কৰি দিম, আৰু তেতিয়া গোটেই ব্যৱসায়টো আমাৰ হাতত আহিব। আৰু আৰু বছ, এখেতততো লাভ আছে, আমি পুৰা লৈ ল'লে এখেতে নিজৰ ছাপ্লাই পাই থাকিব গোটেই জীৱন, একদম মুফত, দাম দিব নালাগে।
2: Are you telling truth? Hasa, moi jiman lage drug pam. Free of cost.
0: Noh to ki moi misha koisu lage. Ha, khuna. Ami mane competitor kejonok hek koribo parile amar monopoly ahi jabe. Ar titiya malor dam ami porai dibo pari. কিন্তু আমার লগত যি কেজন থাকে বা আমাক যি কেজনে সহায় করে তেওঁলোকৰ বাবে ফ্রি সাপ্লাই।
2: Honest to God. নাই নাই নাই, আপোনালোকে ফ্রি মাল নিদিয়ে, দিলে লাভ কি?
0: আছে, লাভ আছে। সব আজি আপোনাৰ বন্ধু বান্ধৱে আপোনাৰ তাত বিনা পইচাৰ মালৰ জুতি ল'লে, কালি বিনা পইচাৰ মাল ল'লে, আৰু পৰহি ই মাল নহ'লে থাকিব নোৱাৰা হ'ব নহয়। হা, তেতিয়া ই মাল ক'ত পাব, ক'ত পাব? সিটো আপোনাৰ ওচৰলৈ আহিবই লাগিব। You sell them at a sky high price and take a nice cut. আপোনার দরকারের মাল ফ্রি, উপরত আর পয়সাও পালে। What do you say?
2: It is a nice offer. These bastards, they didn't give me a cut, just my supply.

0: কালকূট আমাৰ এইলানি নাটকৰ চতুৰ্থ খণ্ড শুনিলে। ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ, অভিনয়ত আছিল পুলিচ অফিচাৰ দত্ত, নৱ শৰ্মা, পুলিচ অফিচাৰ ডেকা, ৰণজিৎ সূত্ৰধাৰ, উৎপল গোস্বামী, তপন দাস। নাটকৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এইলানি নাটকৰ পঞ্চম খণ্ড শুনিবলৈ পাব অহা দেওবাৰে একে সময়তে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানটি। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ মাত শ্ৰব্য সংকলনটিৰ পৰা মৌচম গগৈৰ কণ্ঠৰ এটি গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্ত আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নীলা চৰাই শ্ৰব্য সংকলনটিৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

0: শ্রোতাসকলে তৰালি শর্মার কণ্ঠর গীতটি শুনিলে।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকে কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্রোতাসকল, অসমীয়া সব।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকল, চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ তৰামাই চিনেমাখনৰ পৰা দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

0: শ্ৰোতাসকলে তৰামাই চিনেমাখনৰ পৰা দীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য আৰু সংগীবিন্দৰ কণ্ঠৰ গীতটি শুনিলে।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
2: আৰু 7575944606। মই বিচাৰিছো হাজাৰ চকু
0: দীপ্ত সূৰ্য। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ নয়নমণি চিনেমাখনৰ পৰা সুমন কল্যাণপুৰৰ কণ্ঠৰীতি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: শ্রোতাসকলে নয়নমণি সিনেমাখনৰ পৰা সুমন কল্যাণপুৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত

করো এনে খেলে করো তেনে খুনায় কেড়ে নিত করি নয় পরে পরে

0: ইমান পৰে শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে অসমৰ বান প্ৰভাৱিত লোকক সহায় কৰাৰ বাবে কেন্দ্ৰৰ পৰা 1000 কোটি টকাৰ সাহায্য বিচাৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে এই কথা সদৰি কৰে। ডঃ শৰ্মাই কয় যে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ বান প্ৰভাৱিত প্ৰায় 80,000 লোকৰ সহায়ৰ বাবে 1000 কোটি টকাৰ সহায় বিচাৰিছে। মেঘালয়ৰ শেহতীয়া ঘটনাক্ৰমক লৈ মন্তব্য কৰি ডঃ শৰ্মাই কয় যে পেট্ৰিচিয়া মুখিমৰ দৰে বুদ্ধিজীৱীয়ে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখা মেলা কৰে যদিও ৰাজ্যখনৰ একাংশ লোকে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চৰা।
1: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চৰা মুকলি কৰিছো। আজিৰ চৰা সজোৱা হৈছে ধ্ৰুৱজ্যোতি দাসৰ এটি চুটি গল্প আৰু নীলিমা ঠাকুৰীয়াহঁতৰ কেইটিমান কবিতাৰে। চৰাত পুনতে শুনাবলৈ লৈছো ধ্ৰুৱজ্যোতি দাসৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম ডাৱৰ আঁতৰি গ'ল।

0: আহকচোন গল্পটি ৰসাস্বাদন কৰোঁ।
1: চাৰিওফালে অন্ধকাৰ। তেওঁ শুই আছে এখন জৰাজীৰ্ণ বিচনাত, হাত বন্ধা, ভৰি বন্ধা। কোনো উৎস নোহোৱা ঠাইৰ পৰা অহা এটা ক্ষীণ পোহৰৰ ৰেঙনিত দেখা গৈছে এটা দৈত্যকাই মূৰ। চকু দুটা আঙঠাৰ দৰে ৰঙা, দাঁত ডিঙিলৈকে দীঘল, হাতত বলি কুঠাৰ। সি হাঁহিছে, তেওঁ চিঞৰিছে, তাৰ হাঁহিয়ে তেওঁক নিশেষ কৰাৰ উপক্ৰম হৈছে। তেওঁৰ হৃদয় বিদাৰক আৰ্তনাদত সি স্ফূৰ্তি পাইছে। তাৰ জিভাৰ পৰা টোপা টোপে লেলাৱতী পৰি তাৰ উদং বুকু তিয়াই পেলাইছে।
2: দেউতা, দেউতা, উঠা, ন বাজিলেই, অফিচলৈ নোযোৱা নেকি?
1: ছোৱালীজনীৰ মাতত হৰেন্দ্ৰনাথ গোস্বামী টোপনিৰ পৰা ঘৰমৰাই উঠিল। বিচনাতে বহি তেওঁ চকু দুটা মোহাৰিলে। তেওঁ বুজি পালে, তেওঁ নিদ্ৰামগ্ন অৱস্থাত এটা ভয়ংকৰ সপোনত ডুবি আছিল। ঘড়ীটোলৈ চালে, 9:10 বাকী আছে। চেহ, দেৰি হ'ল। কালিয়েই তেওঁ সিদ্ধান্ত কৰি থৈছে আজিৰ দিনটো তেওঁৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন হ'ব। কথাটো মনত পৰি এসোপা বিষাদৰ ডাঙৰে তেওঁক আগুৰি ধৰিলে। তেওঁ অন্ততঃ আজিৰ দিনটোত সোনকালে উঠিব লাগিছিল। ৰাতিপুৱাৰ নিৰ্মল বতাহেৰে গা ধুবলৈ নখন্দাৰ পাৰলৈ যাব লাগিছিল। দলঙৰ ওপৰত থিয় হৈ উত্তৰৰ পৰা দক্ষিণলৈ বৈ যোৱা নখান্দাৰ কোবাল সুতৰ ঝংকাৰত বিলীন হৈ যাব লাগিছিল। ছেহ, সকলো উলট পালট হৈ গ'ল।

0: ওলাই গ'ল। ধাৰাষাৰ বৰষুণ দি আছে। তেওঁ নিত্যকৰ্মৰ পিছত কাপোৰ পিন্ধিলে।
1: দেউতা, মই যাওঁ, মোৰ ক্লাছ আছে। আপোনাৰ ব্ৰেকফাষ্ট ডাইনিঙত থৈ দিছো।
0: স্বপ্না ওলাই গ'ল। গোস্বামী ডাইনিং ৰুমত সোমাল। টেবুলত নানা ধৰণৰ ফল মূল সজাই থোৱা আছে, লগতে ব্ৰেড, বাটাৰ, জাম, জিলি, ক্ৰীম, গাখীৰ ইত্যাদি। তেওঁ চকী এখনত বহিল। একো খাবলৈ তেওঁৰ ইচ্ছা নগ'ল। তেওঁৰ শ্ৰীমতী গোস্বামী বহা চকীখনলৈ চকু গ'ল। এমাহেই হ'ল শ্ৰীমতী ঘৰত নাই, দেউতাকৰ ঘৰলৈ গৈছে। তেওঁক অভিমান কৰিছে, সম্পত্তিৰ অভিমান, প্ৰাক্তন MLA দেউতাকৰ ক্ষমতাৰ অহংকাৰৰ অভিমান। সেইদিনা ৰবিবাৰ আছিল নেকি। নিশা 1 বজাত কলিং বেলৰ শব্দ হ'ল। দৰজা খুলি গোস্বামীৰ চকু কপালত উঠিল। মিষ্টাৰ বৰুৱাৰ বাহুত আবদ্ধ শ্ৰীমতীৰ সোমৰসত ডুবি থকা ধলং পলং শৰীৰ ভিতৰত সোমাল। বৰুৱা গুচি গ'ল, কিন্তু দুজন সম্ভ্ৰান্ত ঘৰৰ ভদ্ৰপুৰুষ মহিলাৰ মাজত আৰম্ভ হ'ল তৰ্কৰ মহাযুদ্ধ।
1: দুজন বিয়াৰ যোগ্য সন্তানৰ মাতৃ হৈও অইন পুৰুষৰ লগত ৰাতি 1 বজালৈ ঘূৰি ফুৰিবলৈ তোমাৰ লাজ নালাগে? ইয়াত কিহৰ লাজৰ কথা আছে? পাৰ্টিত পলম হোৱা বাবে তেওঁ মোক আগবঢ়াই থবলৈ আহিছে।
2: তোমাক আগবঢ়াই থোৱাৰ চলেৰে সি তোমাৰ দেহৰ অংগবোৰ কেনেকৈ নিৰীক্ষণ কৰিছে সেইটো মই ভালকৈ জানো।
1: মনে মনে থাকা, তোমাৰ দৰে নিজ মনৰ মানুহ মই কতো দেখা নাই। ষ্টপ ইট!
2: কি?
1: মই কালিয়ে দেউতাৰ ঘৰলৈ গুচি যাম। মোৰ দেউতাৰ বাবে আজি তুমি এক্সিকিউটিভ ইঞ্জিনিয়াৰ হৈ দম্ভালি মাৰিব পাৰিছা, আৰু আজি তুমি মোক কথা শুনাবলৈ আহিছা? মই এই ঘৰলৈ কেতিয়াও নাহো।
0: গোস্বামীৰ মুখৰ পৰা এটাও শব্দ নোলাল। হয়, শ্ৰীমতীয়ে ঠিকেই কৈছে। চাকৰিটোৰ স্বাৰ্থতেইতো তেওঁ মিতালীক বিয়া কৰাইছিল। জন্মগতভাৱে পোৱা দুৰ্ভিক্ষ আৰু নিৰাসক্ত জীৱনৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি তেওঁ মিতালীক ব্যৱহাৰ কৰিছিল। মিষ্টাৰ গোস্বামীয়ে ঘড়ীটোলৈ চালে। 10 বাজিলেই। অনিচ্ছা সত্ত্বেও তেওঁ পুতেকৰ ৰুমৰ দুৱাৰখন মেলি চালে। 3 বাৰ পৰীক্ষা দিও HS পাছ কৰিব নোৱাৰা যিটো কুম্ভকৰ্ণ নিদ্ৰাত পৰি আছে। বিলৰতাৰী হাতীৰ ৰামপ্ৰসাদ ৰোডৰ এটা সম্ভ্ৰান্ত অট্টালিকাৰ পৰা সুন্দৰী দিয়াৰ PWD অফিচলৈ গাড়ী চলিল। বৰষুণ কমিছে। বছৰৰ এই সময়খিনিত কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে একো ক'ব নোৱাৰি। বাৰিষাৰ বতৰ। ৰামৰাই ষ্টেডিয়ামত পানী সোমাইছে। ওচৰতে থকা ৰাখাল থানলৈ যোৱা বস্তুও ডুবিছে। আইসকলে পুৱাৰ নাম প্ৰসংগ সমাপ্ত কৰি নাৱেৰে উভতি আহি আছে। গোস্বামীয়ে গাড়ীৰ আইনাৰে তেওঁলোকক দেখি দুখ পাইছে। অফিচৰ কেবিনত সোমায়ে গোস্বামীয়ে পিয়ন মাতিলে। পিয়নজনে 1 সোপা ফাইল টেবুলত থৈ গ'ল। ফাইলবোৰ দেখি আনদিনাৰ দৰেই তেওঁৰ খং উঠি গ'ল। তেওঁ নিজকে চম্ভালি ল'লে। তেওঁ আজি খং নকৰে, যিমান পাৰে কাম কৰিব। গোস্বামী ফাইলবোৰৰ মাজত সোমাই গ'ল।
1: নমস্কাৰ ডাঙৰীয়া।
0: খৰ্গেশ্বৰ দাস সোমাই আহিল। মানুহজনক দেখিয়েই গোস্বামীৰ গাটো চিৰিংকৈ গ'ল। তেওঁক দেখিলেই গোস্বামীৰ খং উঠে। মানুহজনে আগতে তেওঁৰ ঘৰৰ ওচৰতে বাস কৰিছিল, সমাজকৰ্মী, পৌৰসভাৰ অফিচত কাম কৰে। কিন্তু মানুহজনৰ স্বভাৱটো টুটকীয়া। তেওঁৰ কাৰণে গোস্বামীৰ ঘৰত অশান্তিৰ সৃষ্টি হৈছিল। সেইদিনা আজিৰ দৰে খৰ্গেশ্বৰ দাস গোস্বামীৰ অফিচলৈ আহিছিল। কথাৰ মাজতে তেওঁ কৈছিল,
3: আজি আপোনাৰ ছোৱালীক প্ৰেমধৰৰ পুতেকৰ লগত দেখিছো।
0: কি? গোস্বামী খঙত অগ্নিশৰ্মা হৈছিল। সেইদিনা তেওঁ ঘৰত আহি স্বপ্নাক ৰামচৰ সোধাইছিল।
1: দিনৰ দিনটো অফিচত মূৰ ঘমাই তহঁতক পঢ়ুৱাইছো, একোৰে অভাৱ হবলৈ দিয়া নাই। এজন জহান নামে গ'ল, আৰু তয়ো ক্লাছ বাদ দি লম্পট ল'ৰাৰ লগত গা খেলাই ফুৰিছ।
2: দেউতা, বসতৰ বিষয়ে তেনেকৈ নকবা, তেওঁ বৰ ভাল ল'ৰা, মই তেওঁক ভাল পাওঁ।
1: চুপ থাক, নাথাকো মই মনে মনে, মই একো ভুল কৰা নাই, আপোনাৰ কাৰণেই মাই ঘৰ এৰি যাব লগা হ'ল।
0: তাই দৌৰি ৰুমত সোমাল। গোস্বামী নিঃশব্দৰ মাজত আবদ্ধ এটা কঠিন শব্দ হৈ পৰিল। তেওঁ বুজি পোৱা নাই ভুলটো ক'ত হৈ গ'ল, যাৰ বাবে তেওঁ আজি হৈ পৰিছে সম্পূৰ্ণ নিঃসহায়। জীৱনৰ সকলো সুখ তেওঁ পৰিয়ালক দিবলৈ চেষ্টা কৰিছে, তথাপি তেওঁ জীৱনৰ শান্তিৰ পজাটোৰ ভেটি সুদৃঢ় কৰিব পৰা নাই কিয়। মানুহজন কেতিয়াবাই গ'ল। 1 বাজিছে, ভোকো লাগিছে। ড্ৰাইভাৰজনক মাতি অফিচতে চিঞৰা চাহ খালে।
1: হেল্ল' মিষ্টাৰ গোস্বামী।
0: মৃণাল কলিতা সোমাই আহিল। কলিতাক

0: দেখিলেই গোস্বামীৰ ভাল লাগি যায়। ঘৰৰ টকা পইচা আৰু সম্পত্তিৰ উদ্ধগামী হোৱাত এই মানুহজনে গোস্বামীক বহুত সহায় কৰিছে, কিন্তু আজি তেওঁৰ সেই উৎসাহ নাই। গোস্বামী, আপুনি যদি সৰ্ভোগৰ কণ্ট্ৰেক্টটো পোৱাত মোক সহায় কৰে তেন্তে আমাৰ বহুত লাভ হ'ব। 20% কাম 40% আপোনাৰ আৰু 40% মোৰ। কলিতা, আমি যে এইবোৰ কাম কৰোঁ ইয়াৰ পৰা কাৰোবাৰ কিবা লাভ হৈছেনে?
1: আনৰ কথা বাদ দিয়ক, নিজৰ কথা ভাবক। আপোনাৰ মান সন্মান ক্ষমতা এই ৰঙা সেউজীয়া কাগজবোৰৰ বাবেই বৰ্তি আছে।
0: গোস্বামীয়ে ভাবিলে, তেওঁ কিহৰ মান সন্মানৰ কথা কৈছে? হাত মেলিলেই হাজাৰ হাজাৰ টকা উলিয়াই দিয়া তেওঁৰ ধৰ্মপত্নীৰ পৰাতো তেওঁ কোনোদিনে মৰমত মা দেখাৰ পোৱা নাই। তেওঁৰ যদি মান সন্মান থাকিলহেঁতেন তেনেহলে জীয়াই থাকিবলৈ লাগতিয়াল সকলো বস্তু দি ডাঙৰ দীঘল কৰা তেওঁৰ মৰমৰ জীয়েক স্বপ্নাই সেইদিনা তেওঁৰ মুখে মুখে তৰ্ক নকৰিলহেঁতেন। জিন্তুৰ কথা বাদেই দিলোঁ।
1: ছাৰ, 5:30 বাজিল।
0: চকীদাৰজনৰ মাতত গোস্বামীয়ে সম্বিত ঘূৰাই পালে।
1: অ' হয় নেকি, সকলোবোৰ গ'ল নেকি?
2: হয় ছাৰ, গ'ল।
1: মোৰ অলপ কাম বাকী আছে, আজি শেষ কৰিবই লাগিব। তুমি এটা কাম কৰা, চাবিপাত মোকে দি যোৱা। অহাকালি তুমি নাইট চকীদাৰৰ পৰা লৈ ল'বা।
2: হ'ব ছাৰ,
1: মই তেনেহ'লে আহোঁ।
0: চাবিপাত গোস্বামীক দি চকীদাৰজন ওলাই গ'ল। গোস্বামীয়ে কাম কৰি গ'ল। আজি তেওঁ নিজৰ বাবে কাম কৰা নাই, আনৰ বাবে কৰিছে। অন্ততঃ আজি তেওঁ স্বাৰ্থপৰ হ'ব বিচৰা নাই। নিজৰ বাবে কৰি তেওঁ বহুত কিবাকিবি পালে আৰু হয়তো তাতকৈ বেছি হেৰুৱালে। তেওঁ উভতি গ'ল শৈশৱৰ যন্ত্ৰণাক্লিষ্ট দিনবোৰলৈ। 5 বছৰ নহওঁতেই মাকে এৰি থৈ যোৱা ল'ৰাটোক কৃষক দেউতাকে দেহৰ তেজ পানী কৰি ডাঙৰ দীঘল কৰিছিল। সি দেউতাকৰ দুখত দুখ পাইছিল। সি তেতিয়াই প্ৰতিজ্ঞা কৰিছিল, সি এদিন ডাঙৰ মানুহ হ'ব, বহুত টকা পইচা আৰ্জিব, যাতে তাৰ ল'ৰা ছোৱালীয়ে তাৰ নিচিনা এসাজ খাই এসাজ লঘোণে থাকিব নালাগে। শৈশৱতে লোৱা প্ৰতিজ্ঞা গোস্বামীয়ে আখৰে আখৰে পালন কৰিছিল। কিন্তু
1: ছাৰ, ঘৰলৈ নাযায় নেকি?
0: ড্ৰাইভাৰজনৰ মাতত গোস্বামী উচপ খাই উঠিল।
1: এতিয়া তুমি যোৱা, মোৰ অলপ দেৰি হ'ব, গাড়ীখন মই নিজে চলাই যাম।
0: ছাৰে মাজে সময়ে নিচা কৰে বুলি সি জানে। ড্ৰাইভাৰজনে চাবিপাত দি ওলাই গ'ল।
1: ছাৰ, আপুনি যোৱাই নাই,
2: বহুত দেৰি হ'ল দেখোন।
0: নাইট চকীদাৰজনে আহি মাত লগালে।
3: এৰা, বহুত দেৰি হৈ গ'ল, বহুত দেৰি।
0: তেওঁ যাবলৈ ওলাই চকীদাৰজনক ক'লে, চাবিপাত লোৱা, অহাকালি তুমি সোনকালে নাযাবা। দিনৰ চকীদাৰজনক চাবিপাত গোটাইহে যাবা, মই আহিলোঁ। তেওঁৰ ভৰি দুখন কঁপিছিল। গাড়ীত উঠাৰ পাছত চকীদাৰজনে সুধিছিল,
1: যাব পাৰিবনে ছাৰ?
0: একো উত্তৰ নিদিয়াকৈ গোস্বামীয়ে গাড়ী ঘূৰাইছিল। এটা ঘৰৰ সন্মুখত গোস্বামীৰ গাড়ীখন ৰৈ গ'ল। তেওঁ প্ৰায়েই এই ঘৰটোলৈ আহে। বাহিৰৰ পৰা দেখাত এটা সাধাৰণ ঘৰ, ভিতৰখন যাদুঘৰৰ নিচিনা, য'ত সোমালে কেতিয়াও ওলাই আহিবৰ মন নাযায়। তাত এজনী ৰূপহী যাদুকৰী তিৰোতা থাকে। তাইৰ বিজুলী দৃষ্টিত গোস্বামীৰ বুকু হেলে বিন্ধাদি বিন্ধে। এইজনী তিৰোতাকে তেওঁ সকলোতকৈ বিশ্বাস কৰিছিল। তাইৰ যাদুত তেওঁ কিছু সুখ বিচাৰি পাইছিল। কিন্তু আজি গোস্বামীৰ যাদুঘৰটোলৈ ঘিণ লাগিছে, যাদুঘৰজনীকো থোৱাবলৈ মন গৈছে। যোৱাকালিও আহিছিল তেওঁ। গেটৰ সন্মুখতে দেখা এটা দৃশ্যই তেওঁৰ চকু কপালত তুলিছিল। এজন সফল যুৱকৰ ছাঁ যাদুঘৰটোৰ পৰা ওলাই আহিছিল। ড্ৰাইভাৰজনে কৈছিল,
1: ছাৰ, সেইজন জিতু।
0: গোস্বামীৰ মনৰ আকাশ এসোপা কোলা ডাঙৰে গৰ্জন কৰিছিল। যন্ত্ৰণাত ছটফটাই উঠিছিল তেওঁ। মুক্তি লাগে তেওঁক এই যন্ত্ৰণাৰ পৰা। তেওঁৰ দৃষ্টিত জীৱনৰ নৰক সদৃশ দুখ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ পথ হ'ল মৃত্যু। আজি তেওঁৰ জীৱনৰ শেষ দিন হ'ব। তেওঁ ওলাই যাব দিক দিগভ্ৰান্ত ভেদি, শান্তিৰ একাজুলি বিচাৰি। গাড়ী চলিল, মৰা নদীৰ দলং পাৰ হ'ল তেওঁ। তেওঁৰ নিচা হৈছে, চিন্তা কৰিছে তেওঁ তেওঁৰ জীৱনৰ শেষ ঠাইখন ক'ত হ'ব। তেওঁ থিৰাং কৰিলে, তেওঁ যাব নখণ্ডাৰ বুকুলৈ। নখণ্ডাৰ নিঃশব্দ শীতল কোলাত বিলীন হৈ যাব তেওঁৰ নশ্বৰ দেহ। গাড়ীৰ বেগ বাঢ়িল, কিনকিনীয়া বৰষুণ দিয়া আছে।

বিলৰদাৰী হাতীৰ চক পাৰ হল তীব্ৰবেগী গাড়ীখন। মৃত্যুলৈ বেছি দূৰ নাই, গোস্বামীয়ে গাড়ীৰ বেগ কমাই দিলে। 11 বাজিছে চাগে। গৰমৰ বাবে মাজৰাতিও ৰাস্তাত মানুহ মাজে মাজে দেখিবলৈ পোৱা যায়, কিন্তু আজি গোটেই ৰাস্তাটো উলংগ হৈ পৰি আছে। গাড়ীৰ চকা লাহে লাহে মৃত্যুৰ মুখলৈ গতি কৰি আছে। গোস্বামীয়ে আজি অন্ততঃ শান্তিৰে মৃত্যুক আঁকোৱালি ল'ব পাৰিব।

হঠাৎ এটা সুমধুৰ নাৰীকণ্ঠৰ সুৰীয়া গীতৰ কুলি গোস্বামীৰ কাণত পৰিল। কব নোৱাৰাকৈয়ে তেওঁ ব্ৰেকত সজোৰে হেঁচি দিলে। গাড়ীৰ ঘূৰ্ণনীয় চকা ৰৈ গল এটা ঘৰৰ পদূলিমুখত। গোস্বামীয়ে গাড়ীৰ পৰা ওলাই আহিল। পদূলিমুখৰ লোহাৰ গেটখনত ধৰি তেওঁ অলপ সময় থিয় হৈ ৰল।

পেটৰ ভোক, অফিচৰ কামৰ বোজা, টকা পইচাৰ লোভ, সুন্দৰী দিয়াৰ সুন্দৰী যাদুকৰী তিৰোতাৰ যাদুঘৰেও যাক আজি তলাব পৰা নাই, সেইজন অজ্ঞান আন্ধাৰৰ বুকুত বাট খেপিয়াই ফুৰা গোস্বামীয়ে গেট খুলি বাৰান্দাত খোজ দিলে। আগতেও তেওঁ এনেকুৱা বৰগীত বহুত শুনিছে, কিন্তু আজি তেওঁ খেপিয়াই খেপিয়াই কলিং বেলটো বিচাৰি নাপালে। দৰজাখনত টুকুৰিয়ালে। দৰজা খোলাৰ আগতেই গোস্বামী ধৰি পৰিল। পুৱাৰ সূৰ্যৰ ৰাঙলীয়াভা খিৰিকীৰে আহি আহি গোস্বামীৰ চকু স্পৰ্শ কৰাৰ লগে লগে তেওঁ সাৰ পালে। তেওঁ নিজকে এটা অচিনাকি কোঠাত, অচিনাকি বিচনাত আৱিষ্কাৰ কৰিলে। গাটো অলপ ভাল লাগিছেনে? কিবা উপলব্ধি কৰাৰ আগতেই এইষাৰ মাতত তেওঁ মূৰটো ঘূৰাই দিলে। এজন সুস্বাস্থ্যৱান পুৰুষ থিয় হৈ আছে তেওঁৰ সন্মুখত। শৰীৰৰ নিম্নাংশত এখন শুভ্ৰ ধুতি, গলত ফুলাম গামোচা, ঊৰ্ধাংশ কাপোৰবিহীন চুলি ঘন, কান্ধলৈকে দীঘল, দেখিলেই দেৱপুৰুষ যেন লাগে। ওচৰতে এগৰাকী সুৰক্ষী গাভৰু। গোস্বামীৰ মূৰটো তেতিয়াও বিষাই আছিল। তেওঁ লাহেকৈ উঠি বিচনাত বহিলে। তেওঁ অনুমান কৰিলে, যোৱাকালিৰ নিশাৰ যিটো গীতে তেওঁক চুম্বকৰ দৰে আকৰ্ষণ কৰিছিল, সেই গীতটো নিশ্চয় এই ছোৱালীজনীয়ে গাইছিল। চিন্তা কৰিব নালাগে, আপুনি নিৰাপদ ঠাইত আছে। মই ডক্টৰ আনন্দদেৱ শৰ্মা, এইজনী মোৰ ছোৱালী। আমি মাজুলীৰ পৰা আহিছোঁ। বৰপেটা কীৰ্তনঘৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমাৰ এই যাত্ৰা। কিন্তু আপুনি ইয়াত? উৎকণ্ঠিত আৰু কৌতূহলোদ্দীপক চকুৰে গোস্বামীয়ে ক'লে, আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ। এইটো মোৰ এজন বন্ধুৰ ঘৰ। ঘৰটো খালী থকাত তেওঁৱেই আমাক ইয়াত থাকিবলৈ দিহা কৰি দিছে। জীৱনত কোনোদিনে কাৰো আগত মূৰ দুনোৱা গোস্বামীয়ে দুয়োখন হাতযোৰ কৰি ক'লে, শৰ্মা ডাৱৰীয়া, আপুনি মোক ক্ষমা কৰি দিয়ক। মই আপোনাক মিছাতে ইমান কষ্ট দিলোঁ। ক্ষমা কৰিবলৈ মইনো কোন? আপুনি যদি সৎকৰ্মত বিশ্বাসী, তেনেহ'লে ঈশ্বৰে আপোনাক নিশ্চয় ক্ষমা কৰিব। মই মোৰ কৰ্মহে কৰিছোঁ। আপুনি বেয়া নাপায় যদি মোক অলপ বুজাই ক'বনে? আপোনাৰ ব্যক্তিত্ব আৰু কথনভংগী দেখি মই বুজিব পাৰিছোঁ যে আপুনি হয়তো কিছু অধ্যয়ন কৰিছে। চাওক ডাৱৰীয়া, আপুনি কোন মই নাজানো। আপোনাৰ নাম, বংশ, পৰিচয়, গোষ্ঠী মই একোৱেই নাজানো, আৰু জানিবলৈ ইচ্ছাও নাই মোৰ। মই মোৰ কৰ্মহে কৰি গৈছোঁ, ফল ঈশ্বৰৰ জ্ঞাত। আৰুনো কিমান কৰ্ম কৰিম শৰ্মা ডাৱৰীয়া? নিজৰ চিন্তা বুদ্ধিৰে বহুত কাম কৰিলোঁ, বহুত টকা আৰ্জিলোঁ, সা সম্পত্তি কৰিলোঁ, কিন্তু মই কাকো শান্তি দিব নোৱাৰিলোঁ। গহীন হৈ পৰিছিল কোঠাটোৰ বায়ু। ডক্টৰ শৰ্মাই ক'লে, যুদ্ধৰ আগমুহূৰ্তত অৰ্জুন যেতিয়া উভয় সংকটত পৰিছিল, তেতিয়া কৃষ্ণই কৈছিল, তোমাৰ শত্ৰুৱে

0: আমাৰ সমৰ্থক নিন্দা কৰি বহুত বেয়া কথা ক'ব। তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? যুদ্ধত নিহত হলে স্বৰ্গ লাভ কৰিবা, জয়ী হলে পৃথিৱী ভোগ কৰিবা। এতেকে সেই কষ্টেও নিশ্চিত হৈ তুমি যুদ্ধৰ বাবে সাজু হোৱা। তেওঁ আকৌ কৈ গ'ল, মহাপুৰুষ শংকৰদেৱে যেতিয়া সংসাৰৰ মোহ আৰু জীৱনৰ দুখ কষ্টত দিশহাৰা হৈছিল, তেতিয়া তেওঁ নিজকে স্বগতোক্তি কৰি ভাগ্য নিয়ন্তাক প্ৰাৰ্থনা কৰিছিল, এভৱ গহন বন অতি মোহ পাশে চন, তাতে হামু হৰিণা বেৰাই, ফান্দিলো মায়াৰ পাশে কালব্যাধে ধায়া আসে, কামক্ৰোধ কুত্তা খেদি যায়। কিন্তু কেনেকৈ কেনেকৈ মই যুদ্ধ কৰিম এই মায়াময় সংসাৰত, য'ত কাম ক্ৰোধ লোভমোহে মোক আগুৰি ধৰিছে? এই সংসাৰবোৰে মোক খাই নেপেলাব জানো, ইয়াৰ উপায় কি? গোস্বামী উত্তেজিত হৈ পৰিল, আপুনি ঈশ্বৰৰ চৰণত শৰণ লওক, একমাত্ৰ ঈশ্বৰৰ নামে আপোনাক এই ভৱসংসাৰত যুদ্ধ কৰিবলৈ শক্তি দিব। বিছনাৰ পৰা উঠি গোস্বামী খিৰিকীৰ ওচৰলৈ গ'ল, বাহিৰলৈ যিমান দূৰ পাৰি চাই পঠিয়ালে। আকাশ নিৰ্মল নীলা, মাজে মাজে দুই এচপৰা শুকুলা ডাঙৰ তোলাৰ দৰে ভাঁহি আহিছে। এজাক বগলী উৰি যোৱা দেখিলে তেওঁ, তেওঁৰ চকুজুৰি এক অজান পুলকত মুদি গ'ল। আপোনাৰ কথাই মোক আনন্দ দিছে শৰ্মা ডাঙৰীয়া, মোৰ হৃদয়ক আপুনি ধুই পৰিষ্কাৰ কৰি দিলে। মই এতিয়াহে বুজি পাইছোঁ জীৱনৰ প্ৰকৃত সত্য কি। নহয়, আমি লুইতৰ পাৰৰ চাপৰিৰ এটা সাধাৰণ বালিকণাহে বুটলিছোঁ। জীৱনৰ প্ৰকৃত সত্য উপলব্ধি কৰিবলৈ আমি বহুত কষ্ট কৰিব লাগিব, সেয়ে কৈছোঁ কৰ্ম কৰি যোৱা। কিন্তু এটা কথা মনত ৰাখিবা, স্বধৰ্মে নিধনং শ্ৰেয়, পৰধৰ্ম ভয়াৱহ।
1: ডাৱৰ আঁতৰি গ'ল, ধ্ৰুৱজ্যোতি দাসৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে ৰত্ন দাসে। চোৰাত এইবাৰ শুনাবলৈ লৈছোঁ বিশিষ্ট কবি নীলিমা ঠাকুৰীয়াহঁতৰ কেইটিমান কবিতা। আহকচোন কবিৰ কণ্ঠতে কবিতা কেইটি শুনো।
2: কবিতাৰ কথা নকবি, পানীৰো জট লাগেনে? উধাই মুধাই খুন্দিয়াই পাৰ ভাঙি বৈ আহে মোৰ নোহোৱা সূতাৰ দৰে সোঁত, প্ৰবল সোঁতে সোঁতে জট, ঠাহি মুহি সামৰি লয় গাঁওবোৰ পথাৰবোৰ। পানীৰ জতে বৰষুণক এলাগি কৰা সন্ধিয়া ছিন্ন ভিন্ন আহবোৰ, মগুজুৰ আহবোৰ, ভাৱনাৰ হিৰিকিৰে প্ৰবল সোঁত বৈছে, ৰাতিবোৰ ডুবিছে পকনীয়াত, মাতবোৰ বাঁহনীৰ আগত ওলমিছে, খহি নপৰা কোনোবাটো ঘৰৰ মুধচত কথমপি গেঙনি হৈ ৰৈ গৈছে, বাকীবোৰ পলস আৰু বোকাই ফুটি থলে, থলে উটুৱাই নিলে, ঠিকনা মচি দিলে বানে, প্ৰিয়জন নিখোজ, বোকাত পোত খোৱা নিথৰ মুখবোৰত বিচাৰি ফুৰিছোঁ, বোকাত পোত খোৱা নিথৰ মুখবোৰত বিচাৰি ফুৰিছোঁ। তিনিবছৰীয়া শিশুটোৰ অজলা চকুহালে বুকুখন ৰেপি আছে, বিস্কুটৰ পেকেট আৰু পানীৰ বটলটো সাৱটি ইফালে সিফালে ঘূৰি ফুৰিছে সি, নাজানে যে মাক বাপেক উটি গ'ল সিপাৰলৈ, কোনোদিনেই ঘূৰি নাহিবলৈ। অপাৰ দুখ অ, কবিতাৰ কথা নকবি, বন্যাক্ৰান্ত ক্লান্ত। অপাৰ দুখ অ, কবিতাৰ কথা নকবি, বন্যাক্ৰান্ত ক্লান্ত। ইমান বিষণ্ণ কাউৰী, ইমান বিষণ্ণ কাউৰী, চহৰৰ আটাইতকৈ ওখ অট্টালিকাৰ ছাদত বহি সূৰ্যাস্ত চাইছে, নে চহৰখনলৈ এনেয়ে চাইছে ভাৱত বিভোৰ, ক'ব নোৱাৰি। ফিডৰিখ নিচ্ছে কাউৰী হৈ আহিব পাৰে। কি হৈছে আজিকালি, কি হৈছে আজিকালি, কলিজা নোহোৱা মানুহবোৰে কবিতা লিখে, হাওঁফাও নোহোৱাবোৰে দেশ চলায়, মগজু নোহোৱাবোৰে যুদ্ধ যুদ্ধ খেলে, মানুহ ক'ত, ঈশ্বৰেই বা ক'ত? ব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ গ্ৰহৰ সাধাৰণ মানুহ মই, কিবা শূন্যতাৰ ভাৱনাৰে আন্ধাৰ মঠি আছোঁ, আমাৰ মন্থনত অমৃত নোলায় বুলি জানো,

পোহৰ অকণ হ'লেও আগুৱাব পাৰি। কাউৰীজনীয়েও উৰি যাব পাৰে ফেনগগৰ ঘেঁহু খেতিৰ ওপৰেৰে। এইবোৰ একো নাই হোৱা বাবে ওৰে ৰাতি ৰাওমোৱা ঘুমুতিৰ বাবে চকুহালে জেঠি হৈ দেৱাল বগায়। পঁইতাচোৰা হয় জোতা শুঙে আৰু সময়ৰ লগত যুঁজিবলৈ দেৱাল ঘড়ী কাটাত ওলমে। গজমোৰা নিচে তুমি ভাল নকৰিলা, মনে মনে গালি দিলোঁ। অসীম সাহসী হোৱাৰ মন থাকিলেও অতিকৈ ভিতু হ'লোঁ আৰিকুজীয়া। দৃশ্যপট একেই, মনমৰা কাউৰীজনীয়ে জাগলত যোৱা চহৰখনক বেলি ডুবা পোহৰত ঠেলপুঙা দিয়া দেখি পাখি কটালিলে। দৃশ্যপট একেই, মনমৰা কাউৰীজনীয়ে জাগলত যোৱা চহৰখনক বেলি ডুবা পোহৰত ঠেলপুঙা দিয়া দেখি পাখি কটালিলে। আকৌ প্ৰেমৰ পদ্য অভিমান। সাৱধানেৰে অসাৱধান হৈ পেলাই থৈছোঁ হাতখন, আনখন হাতেও সাৱধান হৈ মোটোকা মাৰি শুই আছে এক ইঞ্চি দূৰত্বত। এক ইঞ্চি যেন বহুত হেজাৰ মাইল দূৰত্ব। ইখন হাতে ভাবিছে সিখন আগুৱাব, আশাই আশাই ৰাতিপুৱালে এক ইঞ্চি কোনেও পাৰ হ'ব নোৱাৰিলে। বিৰহ। টোপনিয়ে যেতিয়া ছুটিলৈ ফুৰিবলৈ যায় দেওপাৰণি ৰাতি, উঠে বহে শুৱে উহ আমৰলি পৰুৱাৰ পাতি। জোনাকো যেন জলকীয়াৰ গুৰি, জোনাকো যেন জলকীয়াৰ গুৰি, বতাহজাকে লুকুৱাই আনে অজস্ৰ চুৰি। ক্ষত বিক্ষত ৰাতিৰ শৰীৰত টোপনিৰ বাবে কাটৰ আৰতীয়ে ছুটিৰ আবেদন খাৰিজ কৰিবলৈ আনখন দৰখাস্ত লিখি আছে। মিলন। পুৰণি উপমাবোৰো নতুন হৈ পৰে প্ৰেমত। আবেগত থৰ থৰ ঘন মেঘ নামি আহে পথাৰৰ মাটি বুকু চুমিবলৈ। বৰষুণ বৰষুণ বৰষুণৰ বীৰ্য, গৰ্ভৱতী পথাৰৰ ঠন ধৰা শৰীৰত সপোনে অগা দেৱা কৰে, ওৰণিৰ তলত গেৰ ধৰা ধান। তৰাৰ হাঁহি, তৰাৰ হাঁহি মেঘৰ চকুপানী আদি ৰূপকৰ দৰে মৃতকৰ আশীৰ্বাদ বা মৃতকৰ সাওপাত কোনেনো খাতিৰ কৰে। সৰণীয়া পাহাৰৰ সেউজাৰ মাজত থকা সৰু ঘৰটো, চিৰিখন, পাতবাহাৰ আৰু নৰসিংহৰ গছ, চোতালৰ তুলসীজোপা, হেৰাই গ'ল সকলো, ঠিকনা মচি দিয়া হ'ল। সৰণীয়া পাহাৰৰ সেউজাৰ মাজত থকা সৰু ঘৰটো, চিৰিখন, পাতবাহাৰ আৰু নৰসিংহৰ গছ, চোতালৰ তুলসীজোপা, হেৰাই গ'ল সকলো, ঠিকনা মচি দিয়া হ'ল। তৰা হোৱা আইপিতায়ে হাঁহিব নোৱাৰিলে, মেঘৰ চকুলোৱে সহালে কলিজাৰ পাহাৰ, তেজৰ বোকামাটি ঠিকনাবিহীন। পানী পৰুৱাৰ ঠিকনা। এহাল মানুহ পানী পৰুৱা, দেহ কুৰুকি কুৰুকি দেহ নাও চলোৱা। সহজ বাট এটা কাটিবলৈ পানী মেটেকাৰ মাজেৰে পানীয়ে খোৱা পানী পৰঠুৱা। পানী শুকায়ে তেজ মঙহকে চহাই ময়াই পথাৰত দুটা চু, দুখন পোৰামাটিৰ মুখ, দুটা পানী পৰুৱা, বুকুতে থকা স্বদেশৰ অভিধা। দুটা পানী পৰুৱা, বুকুতে থকা স্বদেশৰ অভিধা। চহা মানুহালে পথাৰত সৰিয়হৰ হালধীয়া ঢালে, এমুঠি সৰিয়হ ফুল আন্ধাৰ কোঠাৰ বাঁহৰ কামিত আল ফুলে খুচি থয়। দীঘল উশাহত সৰিয়হ ফুলৰ সুগন্ধি একান্ত নিজৰ। সৰিষ আৰু ফচল নহয়ো দেশ, আনৰ পুখুৰী সিঁচে বোকাময় মানুহটোৱে, ৰৌ বৰালিৰ উথপ থপ ৰূপ চন্দাৰূপ। পুখুৰীৰ পাৰত উৎসৱৰ খলকনি, দিনান্তত মানুহটোৰ খালৈত দুটা মৰা মাছ সাৱতা সাৱতিকৈ শুই থাকে। মানুহজনে নাকান্দে, দুখ পালে চকুহাল বাঁহৰ চাঙত খুলি থয় আৰু পোহৰ খেপিয়াই থাকে। চকুহালে ধৰফৰাই উৱালা মুধচেৰে উৰি যায় আকাশলৈ, সৰিয়া ফুলীয়া তৰাবোৰক সাৱটি ধৰিবলৈ। চকুহাল উভতি অহা পৰলৈ আখলৰ উদং চৰুত মানুহজনীয়ে কলিজাটো সিজাই থাকে। আধা সিজা কলিজাৰ নিফুট চিঞৰত গোট মৰা ৰাতিটো তোমাৰেই অদেশ। উশাহ গোটা চেৰেকেৰে

0: আলবাই মানুহটোৱে কোটাচেৰেক মাকোবাই মানুহজনীয়ে বোকামাটি আৰু শৈচৰে বোৱা চাদৰখন বুকুৰ নিচানো খুব দুখৰ চকৰিত ঘূৰি ঘূৰিও উৰি থাকে পানী পৰুৱাশালৰ অন্তিম ঠিকনা।
1: বিশিষ্ট কবি নীলিমা ঠাকুৰীয়াহকৰ কেইটিমান কবিতা শুনিলে। সাহিত্য চোৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

কোনো গৰুখন পিছল মাতি লাহে লাহে দিবা পাও আজো বিনন্দ ধৰি যা ও কোনো গৰুখন পিছল মাতি লাহে লাহে দিবা পাও আজো বিনন্দ ধৰি যা ও নৰ নুপুৰ নানিবা বিনন সদ।

0: গগুল আর গবি হবা প্রাণ বরি শুনিলে বুলিব সরই কণ গরু কণ পিছল মাতি আজু বিনন্দ করে যাও।
1: ঘন বৰষুণ পিছল মাটি এই লোকগীতটোৰ যোগেদি ৰাইজৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লোকগীতৰ ওজা শিল্পী লোকসংগীতৰ আজীৱন সেৱক সাধক যোগেশ ভৰালী।

0: তেরে সম্পত্তি আমাক জগাইবা আমি দিম দুবার সারিও এ ঘন ঘন ঘন পিতল মাটি লাহে লাহে দিবা পাও আজু বিধান্ত ঘরে যাও ঘন ঘন ঘন পিতল মাটি লাহে লাহে দিবা পাও আজু বিধান্ত ঘরে যাও।
1: তেখেতৰ কণ্ঠেৰে নিগৰিছিল লোকজীৱনৰ দৰদী সুৰ, যাৰ কণ্ঠত ধ্বনিত হৈছিল গীত পদৰ অমিয়া ঝংকাৰ। তেখেতৰ নিজস্ব গায়নশৈলী আৰু কণ্ঠৰ মন পৰসা আবেদনে শ্ৰোতা জনতাক মন্ত্ৰমুগ্ধ কৰিছিল।

0: যোগেশ ভৰালী এগৰাকী কৃতবিদ্য শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল জন্মলব্ধ সংস্কাৰ আৰু পাৰিৱেশিক প্ৰেৰণাৰ ফলত, জন্মগত প্ৰতিভা আৰু সাধনাৰ বলত।
1: যোগেশ ভৰালী ডাঙৰ দীঘল হৈছিল গীত পদৰ অমিয়া চন্দ্ৰৰ মাজত।

0: এটা সময় আছিল যেতিয়া লোকগীত বুলিলে যোগেশ ভৰালীক আৰু যোগেশ ভৰালী বুলিলে লোকগীতক বুজাইছিল যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। লোকগীতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত, লোকগীতক মানুহৰ হৃদয়ত বিশেষ স্থান দিয়াৰ ক্ষেত্ৰত এইগৰাকী শিল্পীৰ অৱদান অপৰিসীম।
1: মই 1937 চনত দুখন ৰেকৰ্ড কৰি দেৱাৰ ভাষা নাই, ওৰে বান্ধ কোনবোলে গোলামক এৰি আৰু শংকৰ নামৰ পাতিৰাম নামৰে খেলা আদি গীতেৰে গোটেই অসমত জনপ্ৰিয় কৰি খ্যাতি লাভ কৰোঁ। কলিকতা আকাশবাণী কানৰ পৰা মই অসমীয়া গীত মাতৰ এখন ৰেকৰ্ড কৰিছিলোঁ ঘনবৰ্ষণ পিছৰ মাটি এই গীতটো আৰু ঢৌ দেখি হালি পৰে গাঁও ইত্যাদি গীত ৰেকৰ্ড কৰি গোটেই অসম আনকি অসমৰ বাহিৰতো খ্যাতি লাভ কৰোঁ।

0: হারালে আপনি কোন গীতারে আপনার এলপি জীবন আরম্ভ করে?
1: কর্মক্ষম পিছল মাটি
0: সেই গীত আপনি প্রথমতে গ্রামফোন রেকর্ড করে নে রেডিওর পর করে?
1: রেডিওর পর করো।
0: এর কোন সনের কথা বলো?
1: 45 মিনিট হবো।
0: 45 মিনিট?
1: 45 মিনিট হবো।
0: আচ্ছা, তার মানে আপনি প্রথমতে 1945 সনত আকাশবাণীর যোগেদি এই ঘন বরকম কিশোর মাটি গীতটি প্রচার করে?
1: প্রচার করো।
0: তার মানে আপনি এই গীতটি যেহেতু সেই সময়ত আমার অসমতে রেডিও কেন্দ্র নাছিলে,
1: হয়
0: কোর প্রচার করেছিলে বাৰু?
1: মোক এই আকাশবাণী মাতিছিল কলকাতার পৰা।
0: তাৰমানে আকাশবাণী কলিকাতা কেন্দ্ৰৰ পৰা আপুনি
1: প্ৰথম মানে
0: কলিকাতাৰ সেই সময়ত নিশ্চয় এটা অসমীয়া অনুষ্ঠান আছিলে?
1: অনুষ্ঠান আছিলে, আধা ঘণ্টাৰ কাৰণে অসমীয়া গীত মাজে প্ৰচাৰ হৈছিলে। তেতিয়া পুৰুষোত্তম দাস, কমল চৌধুৰী আছিলে, তাৰে মিউজিকৰ চাৰ্জ আছিলে, তেখেতে মোক নিমন্ত্ৰণ কৰি ইয়াৰ পৰা নিলে। সেই গীতটোকে আৰু মোক ৰেকৰ্ডিং কৰিবৰ কাৰণে কোম্পানীক মাতি লৈ যায়।
0: আৰু আমি যিমান দূৰ জানো আপুনি এই গীতটোৰে আপুনি জনপ্ৰিয় হৈ উঠে?
1: জনপ্ৰিয় হৈছে,
0: নহয় জানো?
1: নিশ্চয়।
2: আমাৰ দেশ স্বাধীন হোৱাৰ পূৰ্বেই ৰেডিঅ' যোগে শিল্পী জীৱন আৰম্ভ কৰা যোগেশ ভৰালী শৈশৱৰ পৰাই আকৃষ্ট হৈছিল লোকগীতৰ প্ৰতি।
1: মই সৰুতে মোক দেউতাই ক'লে যে এই লোকগীতটো বৰ ভাল জিনিছ, যে তুমি কেতিয়াও নেৰিবা, চেষ্টা কৰি থাকিবা, স্কুল পঢ়াৰ লগে লগে পঢ়াৰ বাদেও তুমি পঢ়া পঢ়ি থাকিব, এইটো তুমি লগত ল'বা, এইটো ভাল জিনিছ। মোৰ সেই বুলি মই দেউতাৰ কথা ৰাখি এইটো চৰ্চা কৰি আছোঁ। দেউতা গাইছিলে, গাঁৱে ঘূৰিলোঁ, ঘূৰি লোকগীতৰ মানুহ মুখে মুখে চলি অহা যিবিলাক লোকগীত তাক আমি লোকগীত বুলি কওঁ, কিন্তু সেই লোকগীতবিলাক তেওঁবিলাক শুনি শুনি লৈ পেলাই লিখি লৈ আহোঁ। লিখি লৈ সেই নিজে অলপ তলত অদা বদল কৰি সুৰ অঞ্চলবিলাক ঠিক কৰি লৈ নিজে গাওঁ। সুৰবিলাকতো অৰিজিনেল সুৰ তাহাঁতৰে থাকে, অলপ অদল বদল কৰি, স্বৰৰ অলপ অদল বদল কৰি পেলাই শুৱলা কৰি লওঁ।

0: লোকগীত শিকাৰ বাবে তেখেতৰ ইমান আগ্ৰহ আছিল যে বৰপেটাৰ পৰা তেখেতে আন ঠাইলৈ লোকগীত শিকিবলৈ গৈছিল।
1: বৰপেটা বাহিৰত গৈছো মই। লোকগীতৰ ওচৰত আছিলে দেৱীচৰণ দাস বুলি এটা মৰণ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহ, তেওঁৰ তলত মই দোতাৰা শিকিলো আৰু লোকগীতো শিকিলো।
2: লোকগীত গাবলৈ গৈ দোতাৰা শিকিবই লাগিব,
1: শিকিবই লাগিব, শিকিবই লাগিব।

জীৱন আৰম্ভ কৰা যোগেশ ভৰালীয়ে নিজৰ শিল্পী জীৱনত ভালেমান লোকগীত গাই আমাৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰি গৈছে। নিজে গোৱা লোকগীতবোৰৰ ভিতৰত তেখেতৰ আটাইতকৈ প্ৰিয় লোকগীতটি আছিল এই গীতটিৰ সুৰৰ আলমতে হুবহু এটি গীত হিন্দী চিনেমা এখনত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ৰাইজৰ মাজত সমাদৃত হৈছিল।

0: सावन के तंग आए जवानी सावन के तंग जाए
1: मन बगाए हो
2: মই যেটা ৰূপায়ণ যেটা মাদাৰেণ্ড ফিল্মখন আহে তেতিয়া মোক কোমল চৌধুৰী ক'লে দাদা আপুনি আপোনাৰ গীতটো চাবচোন এই মাদাৰেণ্ডিয়াত নকল হৈছে কেনেকুৱা বুলি নচাদি এই গীতটো নকল কৰিছে উপহু আপোনাৰ গীতটো একদম সুৰটো ঠিকেই আছে কিন্তু মিউজিকেলি অলপ গৰ্জাচ কৰিছে কিন্তু সুৰটো একেই আছে মই চালোঁ ফিল্মখন যাই ফিল্মখন চাই পেলাই লিখোঁ যে হয় একদমতো সেই গানটো একো অলম মানে এইটো একদম ঠিকেই আছে সুৰ ঠিকেই আছে তাতেহে বুজোঁ বুজি পেলাই মই যে কি করা যায় তেওঁ রিমাইন্ডার এখন দিয়ক তেওঁ কত পালে কেনেকৈ পালে কেনেকৈ পালে নুসাদ আলি এই বুলি মই ওকেতা উকিল ধৰিলোঁ উকিল ধৰি পেলাই উকিল ধৰি রিমাইন্ডার দিয়ালোঁ তেওঁ কৈছে বোলে মই নাজানো আপোনাৰ গুৰুত্ব বুলি নাজানো কিন্তু মোক ক্ষমা কৰিব তাৰ কাৰণে আপুনি একো কৰিব নালাগে গতিকে আপোনাক মই 2000 টকা দিলোঁ
3: তাৰমানে আপোনাৰ সুৰটো তেখেতে নকল কৰা কথাটো
2: সঁচা

1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় দয়াল সূত্ৰধাৰৰ বৰগীত আৰু যোগেশ ভৰালীৰ লোকগীতেৰে। কামৰূপী লোকগীতৰ স্বনামধন্য শিল্পী যোগেশ ভৰালী, তেখেত আছিল মাটি আৰু মানুহৰ শিল্পী। দুখ কষ্ট আৰু অভাৱ অনাতনৰ মাজতো তেখেতে ৰাইজৰ মৰম চেনেহ বুকুত সাৱতি লৈ ৰাইজৰ শিল্পীৰূপে জনপ্ৰিয় হ'ব পাৰিছিল। জীৱননাথৰ যৱনিকা পৰাৰ পূৰ্বে তেখেতৰ সুৱদী কণ্ঠেৰে গোৱা গীতটি আছিল

শিল্পীজনৰ জীৱন দুতাৰাৰ বাজনা স্তব্ধ হল, কিন্তু তেখেতৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সুৰীয়া দুতাৰাৰ মীৰ মাৰ নগল। এইগৰাকী শিল্পীৰ সুৰীয়া দুতাৰাৰ সুৰ অসমৰ আকাশে বতাহে আজিও ভাহি আছে। লোকজীৱনক ভাল পোৱা, লোক কৃষ্টি সংস্কৃতিক ভাল পোৱা অসমৰ প্ৰতিজন লোকৰ হৃদয়ত জীয়াই থাকিব লোকগীত মধুকৰ যোগেশ ভৰালী।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা অক্ষয় কুমাৰ মিশ্ৰ ৰচিত আলেখ্য, সুৰীয়া দোতাৰাৰ গুঞ্জন আৰু এই মাহৰ অতিথি শিতানত যোগেশ ভৰালীৰ সৈতে নিৰ্মল কুমাৰ দত্তৰ কথোপকথনৰ কিয়দংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এইবাৰ শুনাবলৈ লৈছোঁ যোগেশ ভৰালীৰ কণ্ঠৰ দুটি লোকগীত।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকল, এতিয়া সময় 10:30 আৰু 12 ছেকেণ্ড গৈছে আৰু ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ মই জুৰি মদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।